নমস্কার, সুপ্রভাত প্রিয় শ্রোতা, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবার 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 7 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 1ম দিন, 2026 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 22 তাৰিখ। এতিয়া সময় পুৱা 5:33 36 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰিব।

প্ৰিয় শ্ৰোতা, এতিয়া ষ্টুডিঅ'ত আছো মই মিতালী বৰবৰা। ডিউটি ৰুমত আছে সংগীতা দাস, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, বিশ্বদেৱ স্বৰ্গীয়াৰী, অমৰেশ কলিতা, ট্ৰান্সমিটাৰত নিখিলেশ কুমাৰ ৰঞ্জন, মৃগাংক কৃষ্ণাত্ৰেয় আৰু এফ এম ট্ৰান্সমিটাৰত বিজয় দাস। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বন্দনা।

বন্দনা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে হীৰাশ্ৰী বৈশ্যৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, নকুল দাসৰ কণ্ঠৰ লোকগীত, মুকুল চন্দ্ৰ খনিকৰ আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত, সমবেত কণ্ঠৰ এটি ভক্তিমূলক গীত আৰু দেৱজানী চক্ৰৱৰ্তীৰ কণ্ঠৰ এটি ভজন শুনিলে।

0: leave for Gwalior and later return to New Delhi. Prime Minister Narendra Modi launched India's ambitious cheetah reintroduction project in 2022 by releasing 8 cheetahs brought from Namibia into Kuno National Park on his birthday. Later, more cheetahs were brought from South Africa and Botswana. Due to conservation and breeding efforts, the cheetah population in Kuno has been steadily increasing, which is considered a major achievement of the project. India will host a two-day meeting of BRICS National Security Advisors in New Delhi beginning today. National Security Advisor Ajit Doval will chair the gathering, which brings together security chiefs from the blocs of 11 member countries. These include India, Brazil, China, Egypt, Ethiopia, Indonesia, Iran, Russia, Saudi Arabia, South Africa and UAE. The meeting will focus on the theme Non-Traditional Security Challenges Confronting the World Today, with discussions centered on the rapidly evolving nature of national security threats and the role of new technologies in emerging security risks. Delegates will also examine cybersecurity, digital vulnerabilities and artificial intelligence-driven threats. The National Testing Agency NTA will commence the UGC NET June 2026 examination from today. The national level eligibility test will be conducted in computer-based test mode until 30th of this month in two shifts each day. The UGC NET exam is conducted for candidates aspiring to qualify for the Junior Research Fellowship, Assistant Professor positions and admission to PhD courses. The NTA has advised candidates to download their admit cards and carefully verify all examination details. CBSE has commenced the release of Class 12 verification of issues observed and re-evaluation outcomes. In a statement, it said that the outcomes are being released in a phased manner, with over 87% of the total applications received was declared yesterday. The outcomes of the remaining applications will be made available in phases and the entire process is expected to be completed soon. The status of application can be checked at results.digilocker.gov.in. In women's cricket, riding on an unbeaten 81 runs by Marie-Jeanne Kapp, South Africa defeated India by 6 wickets in a Group A match of ICC T20 World Cup in Manchester last night. Chasing a target of 159 runs set by India, South Africa scored 161 for 4 with 5 balls to spare. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: সাহিত্যিক চন্দ্ৰধৰ বৰুৱাই উপদেশ আৰু জ্ঞান সম্পৰ্কে এইদৰে কৈছে, সাধাৰণতে কোৱা হয় সকলোকে ভাল পোৱাবলৈ বিচৰাটো ভুল কাম। যি আটাইৰে ভাল লগাবলৈ বিচাৰে সি কাৰো ভাল লগাব নোৱাৰে। এই কথাষাৰ সঁচা নহয়। এনে অনেক কথা আছে যিবোৰত আমি সকলোৱে ভাল পোৱাকৈ বা কোনেও বেয়া নোপোৱাকৈ চলিব পাৰোঁ। সঁচা কথা ক'বা, কিন্তু তাকে বেয়া নোপোৱাকৈ ক'বা। এই ৰীতিৰে চলিব জানিলে মানুহে কোনেও বেয়া নোপোৱাকৈ অথচ নিজৰ নীতিমতেও প্ৰায়েই চলিব পাৰে। সভাই সমিতিয়ে বক্তৃতা দি বা কাকতে পত্ৰই স্তম্ভ লিখি আমি কেতিয়াবা কোনোৰ সুপ্ৰীতি আৰু কোনোৰ অপ্ৰীতি জন্মাত আৰু তাৰ হৈ কোনোৰ পৰা শলাগ আৰু সহানুভূতি আৰু কোনোৰ পৰা গালি সপনি আৰু কেতিয়াবা অসৎ আচৰণো পাওঁ হওক, কিন্তু কথা ক'ব জনা মানুহ এনে অৱস্থাত পৰিব নালাগে। আচলতে কাৰো অপ্ৰীতি নজন্মাবলৈ হ'লে কথা কেনেকৈ ক'ব লাগে মানুহে তাক জানিব লাগে। ভাৱ আৰু ভাষা উভয়তে সংযত হ'ব লাগে আৰু কথাত যুক্তি থাকিব লাগে। এই নীতি মানুহৰ ব্যক্তিগত, সামাজিক, সাম্প্ৰদায়িক আৰু আন্তৰ্জাতিক সকলো ক্ষেত্ৰতে সমানে খাতে। মুঠ কথা, মানুহে কি ক'ব লাগে বা কি কৰিব লাগে তাক শিকাৰ আগতে কি ক'ব নেলাগে বা কি কৰিব নেলাগে তাকহে শিকি ল'ব লাগে। মানুহে লোকক যেনেকৈ চলিবলৈ বুদ্ধি বা উপদেশ দিয়ে নিজেও সেইমতে চলিব লাগে, নহ'লে সেই উপদেশ কোনেও নলয়। মদপি বা কানিয়াই মদ কানি নেখাবি বুলি নতুবা চোৰে চুৰ নকৰিবি বুলি শিকনি দি ফুৰিলে তাক কোনেও নলয়, কাৰণ সকলোৱে ভাবে বোলে লোকক উপদেশ দিছে হয় কিন্তু সেই কাম বেয়া বুলি সি নিজেই নেভাবে, কিয়নো সেই কাম সি সদায় কৰি ফুৰে। কিন্তু বেয়া কাম কৰা মানুহে যদি নিজে কৰি ফুৰিও তেনে কাম নকৰিবলৈ লোকক।

0: উপদেশ দিয়ে, তেনেহলেও মানুহটো দোষৰ বাবে তাৰ উপদেশটো দলিয়াই পেলোৱা যুগুত নহয়, বৰং ভুক্তভোগীজনৰ অভিজ্ঞতালব্ধ উপদেশ বুলি তাক আমি গ্ৰহণ কৰাহে যুগুত। এটা গল্প আছে। এটা মানুহৰ সি কামলৈ যোৱা বাটতে এখন মদৰ দোকান আছিল। সি কামৰ পৰা উভতি আহোঁতে সদায় তাতে সোমাই মদ খাই যায়। সি এদিন মদ এৰিবলৈ সংকল্প কৰিলে আৰু আজিৰ পৰা দোকানত নোসোমাও বুলি মনতে প্ৰতিজ্ঞা কৰিলে। কিন্তু আকৌ পাছত দোকানখনৰ সন্মুখ পালেই লোভ লাগে আৰু সদায় সোমাই সোমাই মদ খাই গৈ। পাছত এদিন ভাবিলে, বোলো মোৰনো ইমান ফেৰাও মনৰ বল নাইনে, মইনো দোকানখনত নোসোমোৱাকৈ যাব নোৱাৰোনে। কথাটো ভাবি সি লাজ পালে। সেইদিনা চকু মুদি লৈ কোনোমতে দোকান পাৰ হৈ গ'ল। অলপ গৈয়েই সি আকৌ ভাবিলে, বোলো সেয়া দেখোন নোসোমোৱাকৈ আহিব পাৰিলোঁ, মনৰ বল নথকা হলে জানো এইদৰে তাত নোসোমোৱাকৈ আহিব পাৰোঁ। এতেকে এতিয়া সোমালেগৈ আৰু হানি নাই, তাকে ভাবি সি আকৌ সোমাই মদত লাগিলগৈ। ই কেৱল মনৰ দুৰ্বলতা। অসৎ কাম কৰা মানুহে যদি কয় বোলে এনে কাম কোনেও নকৰিবা, এনে কাম কৰাৰ বাবে মোৰ এনে তেনে অপকাৰ হৈছে বা মই এনে অৱস্থাত পৰিছোঁ, তেনেহলে সি নিজে তেনে কাম কৰি ফুৰা বাবেই তাৰ সেই সাৰুৱা কথালৈ আওকাণ কৰা যুগুত নহয়। তাৰ দুৰ্বলতাৰ বাবে বা তাৰ পতীত অৱস্থাৰ বাবে আমি তাক পুতৌ কৰিব পাৰোঁ। সি ভুক্তভোগী হৈ দিয়া উপদেশটো দলিয়াই পেলাব নালাগে। জ্ঞানৰ এটা গুণ আছে, মানুহৰ জ্ঞানৰ লগে লগে নিজৰ ক্ষুদ্ৰতাৰ উপলব্ধি বাঢ়ি যায়। জ্ঞানীজনে সদায় নিজৰ ক্ষুদ্ৰতা স্বীকাৰ কৰে। ছাৰ আইজাক নিউটনে তেওঁৰ বৈজ্ঞানিক জ্ঞানৰ বিষয়ে কৈছিল, বোলে মই মাত্ৰ সাগৰৰ বালিত শিলগুটি বুটলিছোঁ। এই বৈচিত্ৰময় বিশ্ব প্ৰকৃতিৰ ভিতৰত যতবোৰ বিচিত্ৰ ৰহস্য বা অত অদ্ভুত তত্ত্ব লুকাই আছে, তাৰ সীমা নাই, অবধি নাই, অন্ত নাই। মানুহে বিজ্ঞানৰ চৰ্চা কৰি যি জানিব পাৰিছে বা পাৰে, তাৰ বাহিৰেও জানিবলৈ বাকী থকা বা নজনা ৰহস্য বা তত্ত্ব সাগৰ সংকাশ হৈ থকা দেখি বৈজ্ঞানিকে নিজৰ অজ্ঞতাৰ বাবে তবধ মানে আৰু নিজে একো নেজানো বোলে। এইদৰেই জ্ঞানৰ আনবোৰ বিভাগতো মানুহে যিমানে আগবাঢ়ি যায় সিমানে বুজি যায় যে জানিবলগীয়া কথা যিমানবোৰ আছে, মানুহে এতিয়ালৈকে জনাবোৰ তাৰ অতি ক্ষুদ্ৰাতি ক্ষুদ্ৰ, যত সামান্য ভগ্নাংশ মাত্ৰহে। সেইবাবেই জ্ঞানীজনে সৰহ জানিও একো নেজানো বুলি ভাবি নীৰৱে থাকে। নজনাজনেহে অলপ জানিয়েই বহুত জানিলো বুলি পুঠি মাছৰ দৰে দুআঙুল পানীতে চটফটাই ফুৰে। নেজানো বোলা জ্ঞানীজনেহে লোকতকৈ সৰহ জানে।
1: মুকুতামালা, আজিৰ মুকুতামালা চন্দ্ৰধৰ বৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ শিল্পী পূৰৱী মুখাৰ্জী। এটি খেয়াল, ৰাগ ললিতা।

ইমান পৰে শ্ৰোতাসকলে, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পূৰৱী মুখাৰ্জীৰ কণ্ঠৰ ললিত ৰাগৰ এটি খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 লক্ষী ৰহাঙৰ কণ্ঠৰ আধুনিক গীত, বিয়লি 5:20 গয়া শ্ৰোতাৰ অনুষ্ঠানত দৰঙৰ গৰুখুটিত থলিতে বাণীবন্ধন কৰা এক অনুষ্ঠানত নকুল চন্দ্ৰ নাথৰ সৈতে এটি সাক্ষাৎকাৰ, প্ৰযোজনা সাক্ষাৎগ্ৰহণ কংকিতা ভৰদ্বাজৰ, প্ৰযোজনা উৎপল বৰাৰ, প্ৰযোজনা সহযোগী কংকিতা ভৰদ্বাজ। সন্ধিয়া 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলি কৰি শুনোৱা হ'ব। পুৱা 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ড, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। ৰাতি 8:00 গীতিমালিকাৰ শিল্পী বন্দনা দত্ত, দিগেন মহন্ত, জুৰি দাস, ৰসানন্দ গগৈ আৰু প্ৰণতি খাউণ্ড। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য, কৃষকৰ তেজে ধোৱা ইতিহাস, পথৰু ঘাট। আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ কলাৰ প্ৰথম খণ্ড, পাঠ যুগুতাই আগবঢ়াব নমিতা শৰ্মাই। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ব্যৱসায় ভিত্তিক গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ চন্দন কুমাৰ শৰণীয়া আৰু ডক্টৰ অলিভা দাসে। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা।

বিপুল বৰাৰ পুৱা 7 বজাত আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। সন্ধিয়া 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত সুধন ফাংচু আৰু সংগীসকলে পৰিৱেশন কৰা কাৰ্বি গীত। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বিষ আৰু স্নায়ুৰোগৰ আয়ুৰ্বেদিক চিকিৎসা এই বিষয়ে ডক্টৰ দীপক শৰ্মাৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। চিত্ৰগীত নিশা 9:00, 9:30 নাটক কাঠফুলা, মূল কাহিনী ছৈয়দ আব্দুল মালিকৰ, অনাতাঁৰ অভিযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা ধীৰু ভূঞাৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান আজি পুৱাৰ সময় 7:15 জিলাৰ ৰেহৰূপ পুৱা 9:15 9:20 চিত্ৰগীত 10:00 হাতে বাটে সুৰৰ আৱেশ 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ শুনিবলৈ পাব। দিনৰ 12:15 গীত আৰু গজল সুৰৰ কৰণী 12:30 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিশিৰ শুভ্ৰগুপ্তাৰ কণ্ঠৰ খেয়াল ৰাগ সুধ সারাং মিতালী ডেকার কণ্ঠর লোকগীত শুনবলে পাব 1:50 আড়াই বজাত পাশ্চাত্য সংগীতর অনুষ্ঠান। বিয়লি 3:05 বিউটি শর্মা বড়ুয়ার কণ্ঠর আধুনিক গীত 3:15 নেপালী অনুষ্ঠানত আশা দেবীয়ে আগবহা কথিকা হিন্দু সমাজ মা অম্বুবাসী মেলা মহত্ব 3:45 কার্বি অনুষ্ঠান 4:30 বড়ো অনুষ্ঠানত হরমায়া স্বর্গীয়ারিয়ে আগবহা কথিকা রাজনীতিত নারীর ভূমিকা আর বড়ুয়াকান্ত ব্রহ্মই আগবহা কথিকা বড়োসকলের অম্বুবাসী মেলা উদযাপন। আজির অনুষ্ঠান পরিস্থিতি ইমানেই।

0: 19 বছৰত আকাশবাণী গুৱাহাটী
1: 1 জুলাইত প্ৰতিষ্ঠাৰ 19 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ
1: 1 জুলাইৰ সন্ধিয়া 6:30ৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্কা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনালোঁ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: কেইবিধমান উদ্ভিদৰ ঔষধি গুণ। আজি আমাৰ শাকনি বাৰীতে হোৱা বা ঘৰৰে ওচৰে পাজৰে হোৱা কেইবিধমান শাক বা আন উদ্ভিদৰ বিষয়ে ক'বলৈ লৈছোঁ। বৰ মানিমুনি শাক, ই একবৰ্ষী মাটিৰ ওপৰতে হোৱা সৰু কোমল গছ। ইয়াৰ পাত একক, বৃত্তাকাৰ, 2-4 চেণ্টিমিটাৰ দীঘল, ফুলবোৰ সৰু বগা, ফল অতি ক্ষুদ্ৰ হয়। ই গ্ৰহণী ৰোগৰ ঔষধ, ভোগ নলগা, হজম নোহোৱাত মানিমুনি খাব লাগে। তেজৰ ৰোগ, হৃদপিণ্ডৰ ৰোগ, কৃমি পেলুৰ বাবে হোৱা অসুখ, জণ্ডিচ আদি ৰোগতো মানিমুনি খালে ভাল ফল পোৱা যায়। পাতৰ ৰসে স্মৃতিশক্তিৰ প্ৰখৰ কৰে। কটা ঘাঁহ, বিফোহৰা, ছালৰ বগা দাগত মানিমুনি পিহি লগাই থলে ভাল পায়। সৰু মানিমুনি গছজোপাও একেধৰণে উপকাৰী। মালভোগ শাক বা হাঁহ ঠেঙীয়া, ই একবৰ্ষী কোমল ৰসাল গছ। ইয়াৰ পাতবোৰ একক, 1-2 চেণ্টিমিটাৰ বহল, ফুল হালধীয়া, 1 চেণ্টিমিটাৰ ব্যাসৰ। মালভোগ শাক যকৃত, বৃক্ক, পিত্তস্থল আৰু হাওঁফাওঁৰ মুখত, প্ৰস্ৰাৱ নহ'লে, বমি হ'লে ইয়াৰ পাতৰ ৰসে ভাল কাম কৰে। গুটিৰ ৰসে হজম শক্তি বঢ়ায়। ই গ্ৰহণী, পেটৰ বিষ আদি ভাল কৰে। শাকপাতত দি খালে ভোক লগায়, যকৃত সবল কৰে। কেঁচা ৰস খাই থাকিলে পাথৰীৰ ৰোগ ভাল হয় বুলি কোৱা হয়। মালভোগ শাক

শক্তিবৰ্ধক। ব্ৰাহ্মী শাক, ই চেচুকীয়া ঠাইত হোৱা, 15 মিনিট দীঘল। ইয়াৰ শাখা প্ৰশাখা বাঢ়ি গৈ থাকে। গছজোপা আমাৰ মস্তিষ্কৰ বাবে অতি উপকাৰী। ই মূৰৰ বিষো ভাল কৰে। প্ৰতিদিনে এই শাক খালে ই স্মৃতিশক্তি বঢ়ায়। মৃগীৰোগ, মনৰ নিৰাশা, হাঁপানী আদি ৰোগৰ ই ভাল ঔষধ। ই ৰক্ত পৰিষ্কাৰকো হয়। ভেদাইলতা, ভেদাইলতা একবৰ্ষী আৰোহী লতা গছ, 10-20 মিটাৰ দীঘল হয়। ইয়াৰ পাতৰ ৰস সংকোচক, গ্ৰহণী, বদ হজম, পেটৰ আন অসুখত ঔষধৰ কাম কৰে। ই শক্তিকাৰক, যকৃতৰ শক্তিবৰ্ধক। ইয়াৰ পাতৰ ৰস সামান্য এৰি তেল মিহলি কৰি খাই থাকিলে বাত বিষ ভাল হয় বুলি কোৱা হয়। আহাৰৰ লগত প্ৰতিবাৰ ইয়াৰ পাতৰ ৰস অলপ বা আঞ্জা কৰি খালে পেটত বায়ু বা গেষ্ট্ৰিক ৰোগ নিবাৰণ হয়। পেটৰ যিকোনো অসুখতে ইয়াক মহৌষধ বুলি কোৱা হয়। পদিনা, পদিনাৰ বৈজ্ঞানিক নামটো হ'ল মেন্থা পিপেৰিটালিন। মাটিৰ ওপৰেৰে বগাই যোৱা ই সৰু কোমল গছ। ইয়াৰ পাত 2-3 চেণ্টিমিটাৰ দীঘল হয়। ফুল পাতল বেঙুনীয়া, 2-3 মিলিমিটাৰ দীঘল হয়। ফল গোলাকাৰ, অতি ক্ষুদ্ৰ। গা গছ পাত বৰ সুগন্ধি। এই গছৰ পৰা মেন্থল তেল পোৱা যায়। ই পাচন নিবাৰক, শক্তিবৰ্ধক, উদ্দীপক, বমিভাৱ দূৰকাৰক, বায়ু নিখাৰক আৰু উত্তেজক। পদিনাৰ আন কেইবাবিধো প্ৰজাতি আছে। পচতীয়া, ই চিৰহৰিত 3-4 মিটাৰ ওখ গছ। ফুল পাতল নীলা, ফুলবোৰ 5 মিলিমিটাৰ ব্যাসৰ হয়। ইয়াৰ পাত ব্যৱহাৰ কৰা হয় স্মৃতিশক্তি বৃদ্ধিৰ বাবে, গাৰ বিষত, পেটত বায়ু হলে। পোৰাকল, পোৰাকলৰ গছ আন কলগছৰ দৰে যদিও ইয়াৰ কেঁচা কলহে খোৱা হয় আৰু ই বহুত ঔষধি গুণসম্পন্ন। শিপা আৰু ভিতৰৰ কোমল গা গছ বলকাৰক, শক্তিবৰ্ধক, দূষিত তেজ পৰিষ্কাৰক। অজীৰ্ণ, গ্ৰহণী, বায়ুপিত্ত আদি ৰোগত কেঁচা কল সিজাই খালে উপশম পোৱা যায়। পোৰাকল সিজাই মাজে মাজে খাই থাকিলে বহুত অসুখৰ পৰা হাত সাৰি থাকিব পাৰি। জিলমিল শাক বা ভতুৱা শাক, ই একবৰ্ষী, 1-1.5 মিটাৰ ওখ হয়। জিলমিল শাকে মলবাহক অন্ত্ৰ আৰু প্ৰস্ৰাৱ গ্ৰন্থি স্বাভাৱিকভাৱে ৰাখে, যকৃত সবল কৰি ৰাখে। জিলমিল খালে ভোক লাগে, অম্লৰোগ, প্লিহা আৰু পিত্তজনিত ৰোগ ভাল হয়। ইয়াৰ পাতৰ ৰসে মূৰৰ অকণিও নাইকিয়া কৰে বুলি কোৱা হয়। দৰুণ শাক, ই একবৰ্ষী কোমল গছ, 60-90 চেণ্টিমিটাৰ ওখ। ইয়াৰ ফুল বগা, ফল ক্ষুদ্ৰ আকাৰৰ। গছৰ সকলো অংশ ঔষধস্বৰূপে ব্যৱহাৰ কৰিব পৰা যায়। নহৰুৰ সৈতে পাতত দি খালে যকৃত শক্তিশালী হয়। পানীলগা জ্বৰত ফুল পিহি গৰম পানীৰ লগত খালে ভাল হয়। ধপা তিতা, ই অল্পবৰ্ষী সৰু গছ। ইয়াৰ পাত একক, সামান্য লোমক, দুৰ্গন্ধযুক্ত। পাত আৰু শিপা এন্দুৰিয়া আৰু আন ছালৰ ৰোগত ব্যৱহাৰ কৰা হয়। পাত তিতাচৰিতাৰ দৰে ব্যৱহাৰ কৰা হয়। ই কৃমিনাশক আৰু শক্তিবৰ্ধক। ইয়াৰ পাত আৰু ফুল বিষাক্ত পোকে কামোৰা আৰু বিচাই ডকাতো ব্যৱহাৰ কৰা হয়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB MBA অথবা

0: CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন 781001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ।
1: নিয়োগ বাতৰি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তিক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শ্যাওপুৰ জিলাৰ পুনৌ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। নতুন দিল্লীত আজিৰে পৰা দুদিনীয়াকৈ ব্ৰিকছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অনুষ্ঠিত কৰা UGC NET 2026 পৰীক্ষা আজি আৰম্ভ হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ জিৰ এখন খেলত ইজিপ্তৰ বিৰুদ্ধে নিউজিলেণ্ড 1-0 আগবাঢ়ি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শ্যাওপুৰ জিলাৰ কোনো ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ পুৱা 8 বজালৈ উদ্যানখনত ছাফাৰী কৰি চিতাবাঘৰ পুনৰ প্ৰৱৰ্তন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁ লগতে চিতা মিত্ৰ, স্থানীয় বন কৰ্মচাৰী আৰু পৰ্যটক গাইড হিচাপে অভিজ্ঞতা থকা আৰু এই প্ৰকল্পৰ অধীনত কাম কৰা চাহাৰীয়া জনগোষ্ঠীৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব। এই কাৰ্যসূচীৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে শ্যাওপুৰৰ পৰা গোৱালিয়ৰলৈ ৰাওনা হ'ব আৰু পাছত ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে দিল্লীলৈ উভতি যাব। ইয়াৰ পূৰ্বে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক কোনো ৰাষ্ট্ৰীয় উদ্যানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, সংসদৰ সদস্য শিৱমংগল সিং টোমাৰ আৰু বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে চিতা কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ পৰিদৰ্শন কৰি চিতা প্ৰকল্পৰ এখন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। বিষয়াসকলে জনায় যে ভাৰতত বৰ্তমান 52টা চিতাবাঘ আছে আৰু ইয়াৰে 49টা কোনো ৰাষ্ট্ৰীয় উদ্যানত থকাৰ বিপৰীতে 3টা বাঘক গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্যলৈ স্থানান্তৰ কৰা হৈছে। জীৱ জন্তুৰ বাবে থকা নিৰীক্ষণ আৰু অনুসৰণ ব্যৱস্থাৰ বিষয়েও কালি ৰাষ্ট্ৰপতিগৰাকীক বিষয়াসকলে অৱগত কৰায়। বিষয়াসকলে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক জনায় যে চিতাবাঘবোৰৰ বাবে বনাঞ্চলৰ ভিতৰত প্ৰতি 2 কিলোমিটাৰৰ মূৰে মূৰে পানী যোগান ব্যৱস্থা

ব্যৱস্থা গঢ়ি তোলা হৈছে। বোটছৱানা আৰু নামিবিয়াৰ পৰা অনা চিটাৰ কাৰ্যকলাপ আৰু অভিযোজন প্ৰক্ৰিয়াৰ বিষয়েও ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2022 চনত তেওঁৰ জন্মদিনত নামিবিয়াৰ পৰা 8টা চিতাবাঘ কোনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি ভাৰতৰ অভিলাষী চিতা পুনৰ প্ৰৱৰ্তন প্ৰকল্পৰ শুভাৰম্ভণি কৰিছিল। পাছলৈ দক্ষিণ আফ্ৰিকা আৰু বোটছৱানাৰ পৰা আৰু অধিক চিতা ভাৰতলৈ অনা হৈছিল। উল্লেখযোগ্য যে সংৰক্ষণ আৰু প্ৰজননৰ প্ৰচেষ্টাৰ বাবে কোনো ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাগতভাৱে চিতাবাঘৰ সংখ্যা বৃদ্ধি পাইছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে অসমত দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু

0: পঁচিশ জুনত কামাখ্যা মন্দিরৰ দ্বাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। ছাব্বিশ জুনৰ পুৱা অম্বুবাসীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দ্বাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাসী মেলা উপলক্ষে অসমত দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাসী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাৰ চাফ চিকুণতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
1: আমি ভয়েচ অফ এনভাইৰনমেণ্ট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা কামাখ্যা দেৱালয়ত 2016ৰ পৰা আমি এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিলোঁ স্বচ্ছ আৰু প্ৰদূষণমুক্ত কামাখ্যা দেৱালয়টো মানে ক্ৰিয়েট কৰিবলৈ। সেইটোৰ বাবে আমি প্লাষ্টিক আৰু বিশেষকৈ যিটো ছিংগল ইউজ প্লাষ্টিকটো মানে এভইড কৰি আমাৰ টেম্পলখন স্বচ্ছ আৰু প্ৰদূষণমুক্ত বনাবলৈ এটা ষ্টাৰ্ট কৰিছিলোঁ ইনিচিয়েটিভ। আমি প্ৰতি বছৰে আপোনাৰ ডিউৰিং কামাখ্যা আমাৰ অম্বুবাসী মেলাৰ টাইমত আমি ড্ৰাইভ কৰোঁ, ক্লিনলিনেছ ড্ৰাইভ, এৱাৰনেছ, ছিগনেচাৰ কেম্পেইন আৰু যিমান ভিজিটৰ্ছ আহে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰা, দোকানীবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰা আৰু মন্দিৰ কৰ্তৃপক্ষ আমাৰ এডমিনিষ্ট্ৰেশ্যন সবৰ লগতে আমি কাম ইমান বছৰ কৰিলোঁ। আমি এইবছৰো কৰিব বিচাৰোঁ, এইবছৰ আমাৰ 10 বছৰ আমি টাচ কৰিলোঁ আৰু ইয়াতে ফুটফল বহুত বেছি হয়। আমি এইটো এটা মডেল হিচাপে লৈছোঁ আৰু যাতে এইটো যদি আমি ক্ৰিয়েট কৰিব আৰু চিমিলাৰলি আমি বশিষ্ঠ টেম্পল আৰু উমানন্দতো কৰি আছোঁ।
0: নতুন দিল্লীত আজিৰে পৰা দুদিনীয়াকৈ ব্ৰিক্সৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ব্ৰিক্সৰ 11খন সদস্য ৰাষ্ট্ৰৰ নিৰাপত্তাৰক্ষী মুৰববীসকলক একত্ৰিত কৰা এই সমাৱেশত সভাপতিত্ব কৰিব। ইয়াৰ ভিতৰত ভাৰত, ব্ৰাজিল, চীন, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়া, ইৰাণ, ৰাছিয়া, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ আছে। এই সমাৱেশত অগতানুগতিক নিৰাপত্তাজনিত প্ৰত্যাহ্বান শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসমূহে চাইবাৰ সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত প্ৰত্যাহ্বানসমূহ পৰীক্ষা কৰে। দুহেজাৰ ছাব্বিছ বৰ্ষৰ আন্তৰ্জাতিক যোগ দিৱস বিশ্বব্যাপী সফলতাৰে উদযাপন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে যোগে সকলো শ্ৰেণীৰ লোকক একত্ৰিত কৰি সুস্থতা আৰু সুস্বাস্থ্যৰ সাধনাত উল্লেখনীয় বৰঙণি আগবঢ়ায়। এই দিনটোৱে অধিক লোকক যোগক দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অনুষ্ঠিত কৰা ইউ জি চি নীট 2026 পৰীক্ষা আজি আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই যোগ্যতা নিৰূপণ পৰীক্ষা চলিত মাহৰ 30 তাৰিখলৈকে কম্পিউটাৰ ভিত্তিক অৰ্থাৎ চি বি টি মোডত প্ৰতিদিনে পুৱা আৰু আবেলি অনুষ্ঠিত কৰা হ'ব বুলি সংস্থাই জানিবলৈ দিছে। জুনিয়ৰ ৰিছাৰ্চ ফেলোশ্বিপ, সহকাৰী অধ্যাপকৰ পদ আৰু পি এইচ ডি পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীৰ বাবে ইউ জি চি নেট পৰীক্ষা অনুষ্ঠিত কৰা হয়। সংস্থাই পৰীক্ষাৰ্থীসকলক এডমিট কাৰ্ড ডাউনলোড কৰি সযতনে পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। পৰীক্ষাৰ্থীসকলক তাৰিখ, সময় আৰু নিৰ্ধাৰিত কেন্দ্ৰ পৰীক্ষা কৰি ল'বলৈ আহ্বান জনোৱা হৈছে। তদুপৰি বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীসকলক আগতীয়াকৈ কেন্দ্ৰসমূহ ভ্ৰমণ কৰি স্থান আৰু সুবিধাসমূহৰ সৈতে পৰিচিত হৈ ল'বলৈ পৰামৰ্শ দিয়া হৈছে। 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পুনৰ পৰীক্ষা নীট ইউ জি কালি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সফলতাৰে সম্পন্ন হয়। দেশৰ 551খন মহানগৰ তথা বিদেশৰ 14খন মহানগৰত অনুষ্ঠিত এই পৰীক্ষাত 22,79,000তকৈ অধিক প্ৰাৰ্থী অৱতীৰ্ণ হয়। উল্লেখযোগ্য যে দিনৰ 2 বজাত আৰম্ভ হৈ সন্ধিয়া 5:15 অন্ত পৰা এই পৰীক্ষা আৰু আন 12টা ভাষাত অনুষ্ঠিত হয়। এই পৰীক্ষা সুকলমে, সুৰক্ষিত তথা নিকাভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে পৰ্যবেক্ষক, সমন্বয়ক, আৰক্ষী বিষয়া, প্ৰশাসনীয় কৰ্মচাৰীকে ধৰি 2 লাখতকৈও অধিক বিষয়া কৰ্মচাৰী নিয়োগ কৰা হয়। চি চি টিভিৰ জৰিয়তে পৰ্যবেক্ষণ, আধাৰ ভিত্তিক বায়োমেট্ৰিক সত্যাপন, পৰীক্ষা সম্পৰ্কীয় বয়বস্তু সৰবৰাহৰ বাবে আৰক্ষীৰ বিশেষ সুৰক্ষাসহ জি পি এছ সংলগ্ন বাহনকে ধৰি কেইবাতৰপীয়া সুৰক্ষা আন্তঃগাঁথনিৰ মাজেৰে অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰি এন টি এ কোনো ভুল তথ্য প্ৰকাশৰ লগতে অবাঞ্চিত বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত ৰাখিবলৈ সামাজিক মাধ্যমৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰাখে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ তিৰুৱল্লুপুৰমত ঘটা এমনীয়া গেছ নিৰ্গমনৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে চিকিৎসাধীন হৈ থকা আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়। টি টুৱেণ্টি বিশ্বকাপ মহিলা ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মানচেষ্টাৰত অনুষ্ঠিত গ্ৰুপ এ পৰ্যায়ৰ এখন মেচত

0: দক্ষিণ আফ্ৰিকাই ভাৰতক 6 উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ভাৰতে 159 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল যদিও দক্ষিণ আফ্ৰিকাই 5টা বল বাকী থকা অৱস্থাত 4টা উইকেটৰ বিনিময়ত 161 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ তাজমিন ব্ৰিটছে 40 ৰাণ সংগ্ৰহ কৰে আৰু মেৰজিনানে কাপ্পে 81 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ হৈ শ্ৰীচৰণীয়ে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল আৰু নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 158 ৰাণ সংগ্ৰহ কৰিছিল। ফিফা বিশ্বকাপ 2026ত ফ্লৰিডাত কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 গলত ড্ৰ হয়। কেপ ভাৰ্ডেৰ হৈ খেলখনৰ 21 মিনিটত কেভিন পিনাৰে দেশখনৰ হৈ প্ৰথমটো বিশ্বকাপ গ'ল দিয়ে। প্ৰত্যুত্তৰত উৰুগুৱেৰ হৈ মেক্সি আৰাউজো আৰু আগষ্টিন কানোবিয়োৱে 2টা গ'ল দি অগ্ৰগতি লাভ কৰে। অৱশ্যে কেপ ভাৰ্ডেৰ হৈ হেল্ডাৰ ভাৰ্লাৰে দিয়া আন এটা গ'লৰ জৰিয়তে দুয়োটা দলে সমতা স্থাপন কৰে। এই ফলাফলৰ পাছত দুয়োটা দলে 2 পইণ্ট লাভ কৰি গ্ৰুপ এইচ পৰ্যায়ৰ মেচসমূহৰ অন্তিম ৰাউণ্ডলৈ যাবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে আটলাণ্টাত অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ আন এখন খেলত ছৌদি আৰৱে 4-0 গলত স্পেইনক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছিল। আজি পুৱা 6:30 মিনিটত আৰম্ভ হোৱা গ্ৰুপ জিৰ এখন মেচত নিউজিলেণ্ড ইজিপ্তৰ মুখামুখি হৈছে। বাতৰি যুগুতোৱাৰ পৰলৈকে নিউজিলেণ্ড 1-0 গলত আগবাঢ়ি আছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শ্যামপুৰ জিলাৰ কোনো ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ জিৰ এখন খেলত ইজিপ্তৰ বিৰুদ্ধে নিউজিলেণ্ড 1-0 গলত আগবাঢ়ি আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া শুনক আজি পুৱা।

নমস্কাৰ সুপ্ৰভাত সুদীপ্ত সৰ্বভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 7 দিন 2026 খ্ৰীষ্টাব্দৰ আজি 22 জুন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্ল পক্ষৰ অষ্টমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:34:26 আৰু আজি সূৰ্যাস্ত সময় 6:14:18।

ভাগ্যই সেইসকলকে সহায় কৰে যিসকলৰ ভাল বিচাৰ বুদ্ধি আছে। কথাষাৰ কৈছিল ইউৰি পাইডিছে। বাগ্নিবৰ ককা নীলমণি ফুকন একেৰাহে এগৰাকী সাহিত্যিক, কবি, সম্পাদক, ৰাজনীতিবিদ আৰু কথা সাহিত্যিক আছিল। নীলমণি ফুকনৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাৱৰ পৰিচয় ঘটাৰ লগতে মানৱ প্ৰেম তথা সৌন্দৰ্যৰ অনুভূতিৰ প্ৰকাশো দেখা যায়। নীলমণি ফুকনৰ প্ৰায়বোৰ কবিতাই আছিল সোনেট গঢ়ি। 1880 চনৰ জুন মাহত নীলমণি ফুকনৰ জন্ম হৈছিল। নীলমণি ফুকনৰ পিতৃৰ নাম আছিল লম্বোদৰ ফুকন আৰু মাতৃৰ নাম আছিল চন্দ্ৰাৱলী। কটন কলেজৰ পৰা FA, কোচবিহাৰ ভিক্টৰিয়া কলেজৰ পৰা BA আৰু কলিকতাৰ পৰা আইন শিক্ষা গ্ৰহণ কৰিছিল। ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউটৰ প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। পৰৱৰ্তী সময়ত আছাম লেজিছলেটিভ কাউন্সিলৰ সভ্য হৈছিল 1921 চনত, আছাম এছেম্বলিৰ সভ্য হৈছিল 1948 চনত। সাদিনীয়া বাতৰি কাকত 9 জুনৰ সম্পাদক, অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ প্ৰথম সম্পাদক আছিল নীলমণি ফুকন। অসম সাহিত্য সভাৰ শিৱসাগৰৰ 1944 চনৰ আৰু ডিব্ৰুগড়ৰ 1947 চনৰ অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল নীলমণি ফুকনে। দিল্লীৰ সাহিত্য একাডেমীৰ জলপানী আগবঢ়োৱা হৈছিল 1973 চনত। সাহিত্য সভাৰ সদস্য মহত্তম আগবঢ়োৱা হৈছিল 1972 চনত। গুৱাহাটী বিশ্ববিদ্যালয়ে দিল্লীত উপাধি প্ৰদান কৰিছিল। নলবাৰী সঞ্জীৱনী সভাৰ দ্বাৰা সাহিত্য ৰত্ন প্ৰদান কৰা হৈছিল। আমেৰিকান বেপ্টিষ্ট মিছনেৰী, ভাষাতত্ববিদ, ব্যাকৰণবিদ, অনুবাদক নাথন ব্ৰাউনৰ আজি উপজা দিন। তেখেতে অসমীয়া ভাষা, অসমীয়া ভাষাৰ ব্যাকৰণ আৰু অসমীয়া লিপিৰ উন্নয়ন আৰু বিকাশৰ বাবে নেতৃস্থানীয় অৱদান দি থৈ গৈছে। নাথন ব্ৰাউনৰ জন্ম হৈছিল 1807 খ্ৰীষ্টাব্দৰ 22 জুনত। 9 বছৰ বয়সতে তেখেতে খ্ৰীষ্ট

ধৰ্মৰ নিউটন থিয়ল জিকেল ইনষ্টিটিউটৰ পৰা শিক্ষা লৈ সেই বছৰে 15 আগষ্টত মিছনৰ কামত নিযুক্ত হৈ পত্নী এলিজা ব্ৰাউনক লৈ ব্ৰহ্মদেশ পায়হি। 1833 চনৰ পৰা 1835 চনলৈ দুবছৰ ব্ৰহ্মদেশৰ মৌলমেনত থকাৰ পিছত অসমত মিছনৰ কামৰ বাবে ব্ৰহ্মদেশৰ মিছনে ব্ৰাউনক পঠিয়ায়। তেখেতৰ লগত আহে ছপাশালৰ মুদ্ৰক অলিভাৰ টি কট্টাৰ। তেখেতসকলে লগত এটা ছপাশাল লৈ আহি কলিকতা এৰি নাৱেৰে অসমলৈ আহে আৰু 1836 খ্ৰীষ্টৰ 23 মাৰ্চত শদিয়া পায়হি। নাথন ব্ৰাউন আছিল এজন ভাষা তত্ববিদ মিছনাৰী। তেখেতে নাৱেৰে আহি থাকোঁতেই ভূত ব্ৰহ্মভাষা থালৰ শ্যাং ভাষা শিকি আহিছিল। কিন্তু শদিয়া পোৱাৰ পিছত তেখেতে দেখে যে সেই ভাষাৰে অসমত কাম নহ'ব আৰু ব্ৰহ্ম মিছনে আশা কৰাৰ দৰে শ্যাং ভাষা শিকি তেখেতসকলে মধ্য এছিয়ালৈ সোমোৱাটো অসম্ভৱ হ'ব। তদুপৰি সেই সময়ত জনজাতীয় মানুহে অসমীয়া ভাষাহে বুজি পাইছিল। তেতিয়াই ব্ৰাউনে অসমীয়া ভাষা শিকাৰ নতুনকৈ মনোনিৱেশ কৰিলে। 1837 চনৰ শেষৰ ফালে তেখেতে অসমীয়া ক'ব আৰু লিখিব পৰা হৈছিল। 1838 চনত মেথিউৰ শুভবাৰ্তা অনুবাদ কৰিবলৈ আৰম্ভ কৰিলে। সেই সময়তে শদিয়াত তেখেতসকলে পঢ়াশালী আৰম্ভ কৰিলে। স্বামী স্ত্ৰী দুয়ো পঢ়াশালী চলোৱা, পঢ়াশালীৰ বাবে পুথি লিখা, মিছন চলোৱা আৰু ধৰ্ম প্ৰচাৰত মনোনিৱেশ কৰিলে। 1843 খ্ৰীষ্টাব্দত তেখেতসকলে শিৱসাগৰলৈ উঠি আহে আৰু দিখৌ পাৰত শিৱসাগৰ মিছন আৰম্ভ কৰে। 1846 চনৰ জানুৱাৰী মাহৰ পৰা প্ৰকাশ কৰা অৰুণোদয় কাকতৰ সম্পাদকৰ দায়িত্ব বহন কৰিছিল। ইয়াৰ উপৰিও তেখেতে অসম বুৰঞ্জী সংগ্ৰহ কৰি প্ৰকাশ কৰাত আগভাগ লৈছিল। নাথান ব্ৰাউনে বুৰঞ্জী বিষয়ক প্ৰায় 40খনমান পুথি গোটাই আৰু অৰুণোদয়ত কামৰূপ বুৰঞ্জী, চুতীয়া বুৰঞ্জী আদি ধাৰাবাহিকভাৱে প্ৰকাশ কৰে। তেখেতৰ যত্নতে কাশীনাথ তামুলী ফুকনৰ আসাম বুৰঞ্জীৰ পুথি মিছনৰ পৰা ছপা হৈ ওলায়। ঘাইকৈ হিন্দী চলচ্চিত্ৰসমূহত খলনায়কৰ চৰিত্ৰত ৰূপায়ণ কৰাৰ বাবে অমৃশ পুৰী বিশেষভাৱে জনাজাত। তেখেতে 450খনতকৈ অধিক ছবিত অভিনয় কৰি নিজকে ভাৰতীয় চিনেমাৰ অন্যতম জনপ্ৰিয় আৰু চিনাকি অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। বিভিন্ন ধাৰাৰ চলচ্চিত্ৰত বিভিন্ন ভূমিকাত, বিশেষকৈ হিন্দী চিনেমাত খলনায়কৰ চৰিত্ৰৰ বাবে, আন্তঃৰাষ্ট্ৰীয় চিনেমাত কৰা অভিনয়ৰ বাবে অমৃশ পুৰীক স্মৰণ কৰা হয়। 1980 আৰু 1990 চনত তেখেতে খলনায়কৰ চৰিত্ৰত একচত্ৰী ৰাজত্ব কৰিছিল। অমৃশ পুৰীয়ে 8 বাৰ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ মনোনয়ন লাভ কৰিছিল আৰু 3টা ফিল্মফেয়াৰ বঁটা লাভ কৰে। মঞ্চ অভিনেতা হিচাপে 1979 চনত সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছিল অমৃশ পুৰীলৈ। অমৃশ পুৰীয়ে প্ৰধানকৈ হিন্দী ভাষাৰ ছবিত কাম কৰাৰ উপৰিও তেলেগু, কানাড়া, তামিল, মালায়ালম আৰু মাৰাঠী ভাষাৰ ছবিতো অভিনয় কৰিছিল। অমৃশ পুৰীয়ে 1950 চনৰ মাজভাগত নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ মুম্বাইলৈ আহিছিল, কিন্তু প্ৰথমেই স্ক্ৰীণ টেষ্টত ব্যৰ্থ হৈছিল। অৱশ্যে অমৃশ পুৰীয়ে চৰকাৰী সংস্থা কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ সৈতে এটি স্থায়ী চাকৰি লাভ কৰিবলৈ সক্ষম হয় আৰু অপেচাদাৰী নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে। 1979 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰাৰ স্বীকৃতিয়ে অমৃশ পুৰীক টেলিভিছনৰ বিজ্ঞাপনত কাম কৰিবলৈ সুবিধা দিছিল আৰু শেষত 40 বছৰ বয়সত ছবিৰ কামত তেখেতে মনোনিৱেশ কৰিছিল। 1970 চনৰ আৰম্ভণিতে তেওঁ অভিনয় কৰা বহুকেইখন ছবিত তেওঁৰ বাবে কোনো ধৰণৰ সংলাপ নাছিল, কিন্তু পৰৱৰ্তী সময়ত তেখেতৰ গলগলীয়া কণ্ঠস্বৰে খ্যাতিৰ উৎস হৈ পৰিছিল। অমৃশ পুৰীয়ে যিহেতুকে চৰকাৰী চাকৰি কৰিছিল, গতিকে অভিনয় কৰাটো তেখেতৰ বাবে আছিল এটা চখ সেইখিনি সময়ত। ছুপাৰহিট চিনেমা হাম পাঞ্চ 1980 চনত ছবিখন ছবিগৃহলৈ আহিছিল আৰু এই ছবিখনৰ মূল খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল অমৃশ পুৰীয়ে আৰু এই ছবিখনৰ পাছৰ পৰা তেখেতে চলচ্চিত্ৰত মূল খলনায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ ললে। অমৃশ পুৰীয়ে মূল খলনায়কৰ চৰিত্ৰত অভিনয় কৰা কেইখনমান চলচ্চিত্ৰ হ'ল বিধাতা, শক্তি, হিৰো, মেডিজং, নাগিনা, মিষ্টাৰ ইণ্ডিয়া, সহিংসা, ৰাম লক্ষণ, ত্ৰিদেৱ, ঘায়ল, সৌদাগৰ, তহলকা, কৰণ অৰ্জুন, কালাপানী, কয়লা, বাদশাহ, গদ্দৰ এক প্ৰেম কথা, নায়ক, দ্য ৰিয়েল হিৰো ইত্যাদি। অমৃশ লাল পুৰীৰ জন্ম হৈছিল 1932 চনৰ 22 জুনত। হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, প্ৰবন্ধকাৰ, উপন্যাসিক আৰু সম্পাদক আছিল সমীৰ ৰায়চৌধুৰী। অধ্যয়নপুষ্ট মন, অভিজ্ঞতা, তেখেতৰ সাহিত্যই উত্তৰ আধুনিক সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। 1933 চনৰ 1 নৱেম্বৰত সমীৰ ৰায়চৌধুৰীৰ জন্ম হৈছিল। তেখেতৰ কাব্যগ্ৰন্থসমূহ হ'ল ঝৰ্ণাৰ পাশে শুয়ে আছি, আমাৰ ভিয়েটনাম, জানুৱাৰ, বিদুৰীৰ খৰম। সমীৰ ৰায়চৌধুৰীৰ মৃত্যু হৈছিল 2016 চনৰ 22 জুনত। নলিন বৰাৰ জন্ম হৈছিল 1928 চনৰ 22 জুনত তেতিয়াৰ ব্ৰিটিছ শাসিত অসমৰ শিৱসাগৰ জিলাত। নলিন দুৱাৰাৰ মাতৃৰ নাম আছিল মনোৰমা দুৱাৰা আৰু দেউতাকৰ নাম আছিল সৰ্বানন্দ দুৱাৰা। অভয়জান আৰু সাউতলি বাগিচাৰ স্বত্বাধিকাৰ আছিল পিতৃ। গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা নলিন দুৱাৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ

0: লণ্ডনৰ ছেইণ্ট এণ্টনিজ এণ্ড ছেইণ্ট এডমণ্ডছ কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে। 1947 চনত নলিন্দৰাই মুম্বাইৰ আব্দুল্লা ফজলভাই ইনষ্টিটিউট অৱ ছেইণ্ট জেভিয়াৰ্ছৰ পৰা মোচন পিকচাৰ্ছ ফটোগ্ৰাফীৰ দুবছৰীয়া পাঠ্যক্ৰমত ভৰ্তি হয়। ডিপ্লমা লোৱাৰ পাছত তেখেতে কলকাতাৰ ইন্দ্ৰলোক ষ্টুডিঅ' আৰু ইন্দ্ৰপুৰী ষ্টুডিঅ'ত সহকাৰী কেমেৰামেন হিচাপে কামত সোমায়। এইখিনি সময়তে নলিন্দৰাই প্ৰখ্যাত পৰিচালক ঋষিকেশ মুখাৰ্জী, বিমল ৰয় আদি পৰিচালকৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিল। নলিন্দৰাই পৰিচালনা কৰা চলচ্চিত্ৰসমূহ হৈছে মমতা আৰু ৰতনলাল। তেখেতৰ চিত্ৰগ্ৰহণ কৰা চলচ্চিত্ৰসমূহ হৈছে ৰুণুমি, নিমিলা অংক, স্মৃতিৰ পৰশ, লক্ষ্মী, মাক আৰু মৰম, ধুমুহা, ৰঙা পুলিচ, কেঁচা সোণ, আমাৰ ঘৰ, নৰকাসুৰ, সংগ্ৰাম। বৰুৱা সংসাৰখনত ফটোগ্ৰাফী নিৰ্দেশক হিচাপে আছিল ললিতা, উপজা সোণৰ মাটি, মমতা আজলি নবু, মইনাজান, ককা দেউতাৰ নাতি আৰু হাতী, সেন্দুৰ, এণ্টনি মোৰ নাম, কনকলতা, বংশধৰ ইত্যাদি। যোগাভ্যাসত আমাৰ সৈতে এয়া অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত কৰ্মৰত প্ৰীতিৰেখা বৰুৱা।
1: আজি মই ক'বলৈ ওলাইছো এটি আসনৰ বিষয়ে। আসনটিৰ নাম হ'ল ঊৰ্ধতাৰাসন বা তাৰাসন। এই আসনটো এটা থিয় হৈ কৰা আসন, সকলো বয়সৰ লোকে কৰিব পৰা আসন। এই আসনটো কৰোঁতে যোগাভ্যাসৰ প্ৰাৰম্ভিক নিয়মখিনিৰ বাদে আৰু কোনো ধৰণৰ বাধা নাই। এই আসনটো পামটি পজ নামেৰেও জনা যায়। এইটো এটা সুন্দৰ শৰীৰৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰা আসন, অৰ্থাৎ বেলেঞ্চিং আসন। তাৰাসন শব্দটি হ'ল দুটা বৰ্ণমালাৰ সমাহাৰ, তাৰা আৰু আসন। তাৰা শব্দৰ অৰ্থ হ'ল কৰুণা আৰু সুৰক্ষা, আৰু আসন শব্দৰ অৰ্থ হ'ল শাৰীৰিক ভংগীমা বা অৱস্থান। এতিয়া আহক আসনটো কেনেদৰে কৰা হয় সেই বিষয়ে কিছু কথা পাতোঁ। প্ৰথমে সম্পূৰ্ণ শৰীৰটো শিথিল কৰি ল'ব, উশাহ নিশাহ স্বাভাৱিক ৰাখিব, হাত দুখন গাৰ কাষত থাকিব আৰু ভৰি দুখন গাৰ সমান্তৰাল ব্যৱধানত ৰাখিব। তাৰ পাছত হাতৰ আঙুলি দহোটা পৰস্পৰে লগ লগাই, অৰ্থাৎ ইণ্টাৰলক কৰি মূৰৰ ওপৰত হাতৰ তলুৱা লাহেকৈ ৰাখিব। তাৰ পাছত হাতৰ তলুৱা সেই অৱস্থাতে ওলোটাই দি উশাহ লৈ লৈ হাত দুখন কাণৰ কাষেৰে ওপৰলৈ উঠাই দিব আৰু ভৰিৰ আঙুলি দহোটাৰ ওপৰত ভৰ দি থিয় হ'ব আৰু ভৰিৰ গোৰোহা দাঙি দিব। হাতৰ সকলোবোৰ গাঁঠি, ৰাজহাড়, আঁঠু ভাঁজ নকৰিব। সকলো আসন কৰোঁতে সদায় উশাহ নিশাহৰ নিয়ন্ত্ৰণ ও গতিৰ প্ৰতি লক্ষ্য ৰাখিব। এই আসনটো কৰাৰ সময়ত ওপৰলৈ উঠোঁতে লাহে লাহে উশাহ লৈ লৈ উঠিব আৰু যিমান সময় পাৰে আসনটোৰ পূৰ্ণ স্থিতিত কিছু সময় থাকিব। যিমান সময় এই আসনটোৰ পূৰ্ণ স্থিতিত থাকে সিমান সময় উশাহটো ধৰি ৰাখিব, অৰ্থাৎ কুম্ভকত থাকিব। চকুৰ দৃষ্টি এটা নিৰ্দিষ্ট বিন্দুত নিবদ্ধ কৰি ৰাখিব। লাহে লাহে উশাহ এৰি এৰি হাত আৰু ভৰিৰ গোৰোহা নমাই দিব। শৰীৰৰ সক্ষমতা অনুসৰি এই আসন 10-15 বাৰ পৰ্যন্ত কৰিব পৰা যায়। এতিয়া আহক এই আসনটোৰ উপকাৰিতানো কি। এই আসনটোৰ উপকাৰিতা সীমাহীন। শৰীৰৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে, পেশীসমূহক শক্তিশালী কৰে, বিশেষকৈ ভৰি, পিঠি আৰু পেটৰ পেশী। শৰীৰৰ গঠন উন্নত কৰে, বাঢ়ি অহা শিশুসকলৰ উচ্চতা বৃদ্ধি হয়, হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, মেদবহুলতা কম কৰাত সহায় কৰে, মানসিক চাপ আৰু উদ্বেগ কম কৰে, মনৰ একাগ্ৰতা ও মনোযোগ বৃদ্ধি কৰে, মানসিক শান্তি অনুভৱ কৰাত সহায় কৰে, স্নায়ুতন্ত্ৰ শান্ত কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে, শাৰীৰিক শক্তি বৃদ্ধি কৰে, মেটাবলিজিম বৃদ্ধি কৰে। বহু লাভালাভ আছে এই আসনটো কৰিলে। সেইকাৰণে সকলোৱে নিয়মিত যোগাভ্যাসত এই আসনটো নিয়মিতভাৱে কৰিব।
0: আমাৰ সৈতে কি আছিল অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত কৰ্মৰত প্ৰীতিৰেখা বৰুৱা।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ড।
2: ওজা ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাৰ সংগীত যাত্ৰাৰ আজি এয়া চতুৰ্থ খণ্ড। আপুনি সন্মুখত থাকিলে গীত শুনাৰ প্ৰৱণতাই বেছি হয়। অকণমান বৰগীত এটাৰে আৰম্ভ কৰোঁ বুলি ভাবিছোঁ, আপুনি যদি অকণমান ধৰি দিয়ে তেতিয়াহ'লে আমাৰ শ্ৰোতায়ো নিশ্চয় ভাল পাব।
3: মহাপুৰুষ শংকৰদেৱৰ এটি সুন্দৰ গীত পায় পৰিহৰি কেদাৰ ৰাগৰ, মই সেইটো অকণমান গাই দিছোঁ।
2: হয়।

0: আপোনাৰ কণ্ঠ ইমান সুন্দৰ গীতটি শুনিলোঁ, বৰগীতটি। আকাশবাণীত আপুনি নামৰ শিল্পী হিচাপে আৰম্ভণি কৰিছিল, তাৰপিছত বৰগীতৰ শিল্পী হ'ল। আপোনাৰ কণ্ঠত আমি আৰু বহুত ভিন্ন সুৰীয়া গীত শুনিছোঁ, সেইবিলাক গীতৰ কথালৈ এতিয়া আহিছোঁ। আপুনি অন্যান্য দিশলৈ কেনেকৈ আগবাঢ়ি গ'ল? এই ধৰকচোন, আপুনি হোলীৰ গীতত সোমালে, তাৰপিছত আপুনি নাও খেলৰ গীতত সোমালে, তেনেকৈ বৰপেটাৰ আঞ্চলিক যিখিনি কৃষ্টি সংস্কৃতি আছে তাৰ লগত আপুনি সেই সংগীতৰ ধাৰাবিলাকৰ লগতো আপুনি নিজকে জড়িত কৰি ল'লে, সেইখিনি কথা কওকচোন, কেনেকৈ আহিল সেইবিলাক গীত?
1: আমাৰ, মই কৈছোঁ আগৰ এপিচডত যে মোৰ এটা অনুষ্ঠান আছে সংকলাপ কলাক্ষেত্ৰ, সেইটো আগৰ নাম আছিল ভাৰত শংকৰী কলা প্ৰচাৰ সমিতি। সেই অনুষ্ঠানৰ দ্বাৰাই মই বহু বিভিন্ন ঠাইলৈ গৈছিলোঁ, যোৱাৰ লগতে এইবিলাক কলা সংস্কৃতিখিনি শিকি বুজি লৈ তাত উপস্থাপন কৰিছিলোঁ, গাই বাই বা নাচি বাগি। ভোটালো নাচিছোঁ, তাৰ লগত সত্ৰীয়া নৃত্য কৰিছোঁ, আমাৰ গুৰু বন্দনা আছে, বৰগীত আছে, দশাৱতাৰ আছে, এনেকৈ বিভিন্ন অনুষ্ঠানবিলাক আমি সজাই লোৱা হয়, তেনেকুৱা ধৰণে তাতে প্ৰগ্ৰাম কৰিছিলোঁ এইবিলাক।

0: তাৰ লগত হোলীটো আমাৰ এটা আমাৰ বৰপেটালতা
1: ডাঙৰ উৎসৱ,
0: ডাঙৰ উৎসৱ একেবাৰে। আগতে ধৰক ইমান বিশাল নাছিল, সত্ৰকেন্দ্ৰিক আছিল, যেতিয়া লাহে লাহে এইবিলাকৰ প্ৰচাৰ প্ৰসাৰ ধৰক আপোনালোকৰ ৰেডিঅ'ৰ ফালৰ পৰা হওক বা ইলেক্ট্ৰনিক মাধ্যম হওক এইবিলাকত বিভিন্ন ধৰণে প্ৰচাৰ প্ৰসাৰ বাঢ়ি যোৱাৰ ফলত আগত আমাৰ ধৰক তেনেকুৱা ধৰণে মহিলাসকলে নাগাইছিল। এতিয়াতো সাংঘাতিক ঘটনা, মানে চাৰিওফালে মহিলাবিলাকো গাইছে। কৃষ্টি সংস্কৃতি সদায় পৰিৱৰ্তন হ'লে আগবাঢ়ি গৈ আছে। গতিকে আমি সত্ৰত আমি যিবিলাক গোৱা বা কৰি আছোঁ নৃত্য নৈমিত্তিক প্ৰসংগবিলাক আমাৰ চলি আছে। যেনে আমাৰ সত্ৰত যিবিলাক বৰগীত হয় বা আমাৰ ওজাপালি হয়, গায়ন বায়ন হয়, বা হোলীৰ যিবিলাক গীত পদ আমাৰ গুৰুজনে লিখিছিল, ফগু খেলে কৰোঁ নামে আনন্দ কুমাৰ, এইবিলাক আমাৰ গাইছোঁ। গতিকে এতিয়া মই এটা অকণমান এনে গাইছোঁ, সেইবিলাক আমাৰ ফাগু খেলে কৰুণাম আনন্দ কুমাৰ, অতি সুন্দৰ হ'ল মহাপুৰুষ।
1: এইখিনি মানে কৃষ্ণ বন্দনা হিচাপে আপোনালোকে কৰিছিল নহয় জানো?
0: কিন্তু তাৰপিছত পৰৱৰ্তী কালত এই হোলীৰ মানে সকলোৱে লিখিব ওলালে যে ইমান প্ৰসাৰ হ'ল, কিন্তু হোলী গীত ইমান নাছিল। অম্বিকাগিৰিহঁতে তেওঁৰ লগে লাগে তেওঁলোকে হোলী ৰচনা কৰিলে বিভিন্ন। তাৰপিছত আৰু বেলেগ বেলেগ আজিকালি সৰু সৰু ডেকা চামবিলাকে এইবিলাক তাৰমানে
1: হোলী উৎসৱত যোগদান
0: কৰি গীতবিলাক ৰচনা কৰিলে। অম্বিকাগিৰি আছিল, গোকুল পাঠক, আমাৰ ভূদেৱ দাস, এনেকৈ আমাৰ পুৰুষোত্তম দাস, আপোনালোকৰ ৰেডিঅ'ৰ তেওঁ আছিল, তেওঁ সুন্দৰ হোলী ৰচনা কৰিছে এনেকুৱা ধৰণে। গতিকে এইবিলাক এনেকৈ গোৱা বোৱা তেনেকৈ আমি কৰি আছোঁ।
1: হয়, তাৰমানে এই যে সত্ৰৰ ভিতৰত যিটো হোলীৰ যিটো আনন্দ উৎসৱ পালন কৰা হৈছিল তাৰ লগততো গীতখিনি আছেই, এতিয়াও সেইখিনি চলি আছে। তাৰ বাহিৰে যিটো গণকেন্দ্ৰিক হৈ গ'ল, অৰ্থাৎ জনতাৰ মাজলৈ গৈ জনতাৰ উৎসৱ হৈ গ'ল, আৰু সেই হোলীৰ সেইখিনি সময়ত আপোনালোকে সেই ফাকুগুৰি ছটিয়াই ধেমালি কৰাটোতো আছেই, তাৰ লগতে গীত মাতখিনি জনতাই অংশগ্ৰহণ কৰে। আপোনালোকে চাগে গাড়ী তাড়ীত উঠি পেলাই গায় আৰু জানো, হয় নাই?
0: আমি হোলীবলৈকে আমাৰ মানে বৰপেটা ৰাইজে পাগল হৈ যায় আৰু, ল'ৰা বুঢ়া আবাৰ বৃদ্ধ বনিতা সকলোৱে একেলগে আৰু।
1: এতিয়া হোলীৰ গীতৰ আপুনি যেতিয়া প্ৰথম আৰম্ভ কৰিছিল তেতিয়া ধৰক হোলী গীতৰ দুটা সুৰ আমি দেখিবলৈ পাওঁ, এটা হৈছে অকণমান আধুনিকতাৰ পৰশ পোৱা, যিখিনি ধৰকচোন এতিয়া আপোনালোকৰ দৰে বৰগীত চৰ্চা সকলোৱে কৰা নাই, ৰাগৰ চৰ্চা কৰা নাই, গতিকে হোলীত আমি দুইটা ধাৰা দেখিবলৈ পাওঁ। আপুনি দুইটা ধাৰালৈ আহিছেনে, মানে অকণমান আধুনিকতাৰ পৰশো আহিছেনে আপোনাৰ গীতত?
0: আহিছে, ভাল লাগে, কিন্তু আধুনিক বুলি কওঁতে আৰু এনেকুৱা নহয় যে এই দেশ আগত বেছিকৈ মানে হোলীবিলাক গোৱা হয়, অতি সুন্দৰ আৰু ভাল লাগে। প্ৰকৃতি পুৰুষ গুঞ্জৰে মধুকৰে সুমংগল সুমধুৰ গুঞ্জৰে মধুকৰে, অতি সুন্দৰ এইবিলাক, ভাল লাগে এইবিলাক। গতিকে সেইবিলাক তেওঁলোকে এইবিলাক ইমান সুন্দৰকৈ ৰচনা কৰিছিল, গতিকে তাক আপুনি আধুনিক গীত বুলিও ক'ব নোৱাৰে ধৰক। প্ৰকৃতিৰ লগতে বা কৃষ্ণকান্তিকে যদিও প্ৰকৃতিৰ লগতে কৃষ্ণকান্তিক এনেকুৱা ধৰণে গীতবিলাক ৰচনা হৈছিল। এনেই আমাৰতো আজিকালি সকলো ফালে হোলী গীত প্ৰগ্ৰেমত হোলী লাগে। আগতে এটা মানে নিৰ্দিষ্ট সময়ত গাইছিল, ধৰক ফাগুন উৎসৱত হোলী হ'লে গ'লে ফাগুন বা হোলী উৎসৱতে গাইছিল। কিন্তু আজিকালি ফাংচনবিলাকত এই এটা হোলী লাগে, বৰপেটাৰ হোলী আনিব লাগে, তেনেকৈ প্ৰেক্টিছ হৈ যায়। আৰু এনেই আমাৰ মাগৰ দমহীৰ পৰাই ধৰক আমাৰ এটা নিয়ম আছে যে মাগৰ দমহীত আমাৰ ভেলাঘৰ সাজে, সেই ভেলাঘৰত ঢোলটো লৈ আহে, তেতিয়াৰ পৰা আমাৰ তাত ৰিহাৰ্চেল হয়, তাত তাৰ পৰা গাঁৱত ধৰে আৰু বৰ সুন্দৰকৈ গায়। সেই তেতিয়াৰ পৰা আৰম্ভ হয় আমাৰ হোলীৰ
1: মানে পথাৰতে আহে
0: বুলি যেনেকৈ আগতে আৰম্ভ হয়। আমাৰ হোলীৰ তেতিয়া আমাৰ মাঘ বিহু অহাৰ লগে লগে হোলী উৎসৱৰ ৰিহাৰ্চেল বা এটা
1: অনুশীলন
0: আৰম্ভ হয়।
1: হয় হয়। এতিয়া আপোনাৰ দলত এতিয়া কিমানজন আছে সেই হোলী গীতৰ দলটোত বৰ্তমান?
0: আমাৰ ল'ৰা আমাৰ অনুষ্ঠানত আছে বহুত, এশজন শিল্পী আছে, তাৰে কিছুমানে সদায় যাব নোৱাৰে। ধৰক ক'ৰবাত প্ৰগ্ৰেম হ'লেতো আমাৰ 10-12 জন 15 জন তেনেকুৱা ধৰণে গায়, গতিকে সেই অনুপাতে আৰু তেওঁলোকে যায়। আৰু মোৰ লগত বুলি কথা নাই, বেলেগ বেলেগ পাৰ্টি বহুত আছে ল'ৰা, নিজে নিজে আজিকালি গাব পৰা হৈছে। আগতে ধৰক আমিয়ে গাইছিলোঁ বিশেষকৈ বেছিকৈ, কিন্তু কিছুমান নিৰ্দিষ্ট আগতে ল'ৰা আছিল, ধৰক আৰ্টিষ্ট আছিল, আজিকালি বহুতে গায়, বহুত সৰু সৰু ল'ৰা নিজে নিজে সুৰ কৰিছে, অতি সুন্দৰ কিছুমান সুৰ কৰিছে। তাৰ দুই এটা কেতিয়াবা অলপ ব্যতিক্ৰম হ'ব পাৰে, ভাল নালাগে, কিন্তু প্ৰায় ভাল সুমধুৰ।
1: আৰু এই হোলী গীতবিলাকৰ অনুশীলন কৰোঁতে কোনে প্ৰশিক্ষণ দিয়ে, আপোনালোকে দিয়ে নিশ্চয় প্ৰশিক্ষণ?
0: আমিও দিওঁ, আৰু যেনেকৈ কৰ্মশালা হয়, কৰ্মশালাতে যেনেকৈ মাতে আমিও কেতিয়াবা ক'ৰবাত যাওঁ, এনেকৈ বিভিন্ন বৰপেটাৰ আছে জানা।
1: এই কৰ্মশালাবিলাকত আপুনি হোলী গীতৰ যেতিয়া প্ৰশিক্ষণ দিয়ে, প্ৰথমতে কোনটো গীত আপুনি শিকায় তেওঁলোকক?
0: এইটো আমাৰ ধৰক এনেই গুৰুজনে দিয়া ৰচনা কৰা এটা ফাগু খেলে কৰুণাম আনন্দ কুমাৰ, এনেকুৱা পদ্ধতিটো গায়। আৰু গুৰুজনাই দিয়া এইটো অলপ অলপ মডাৰ্ণ টাইপৰ কৰে আৰু।

0: আৰু আছে কিছুমান এনেকৈ
1: আপোনালোকে দ্ৰুত লয়ত কেনেকে গায় অকমান এটা হেৰি দি দিব নেকি,
0: কলৈ যোৱা প্ৰাণ মলয়া বতাহে, কলৈ যোৱা প্ৰাণ মলয়া বতাহে, এই কলৈ যোৱা প্ৰাণ মলয়া বতাহে, কলৈ যোৱা।

0: হয় হয় মই শুনিছো আগতে আপোনালোকৰ পৰিৱেশনো দেখিছো,
1: ভাল লাগে আৰু সেই পৰিৱেশতে আকৌ বিৰাট ভাল লাগে যে হোলী খেলি বিহু যেনেকৈ বিহু উৎসৱ ভাল লাগে এটা, কাৰণ হোলী উৎসৱটো হোলী আৰু আপোনাৰ প্ৰাণৰ উৎসৱ আৰু যেনেকৈ গালে ভাল লাগে এনেকুৱা ধৰণৰ
0: চব এটা উখ উলহ মালহ উলহ মাকল পৰিৱেশ এটাৰ সৃষ্টি হয়, তাৰ মাজত গীত গায়। এতিয়া আপুনি ধৰকচোন মঞ্চত গাইছে, ষ্টুডিঅ'ত গাইছে, আকাশবাণীৰ ষ্টুডিঅ'ত গাইছে, আৰু তাৰোপৰি জনতাৰ মাজত থাকিও গাইছে, কোনটো পৰিৱেশ আপোনাৰ বেছি ভাল লাগে?
1: জনতাৰ মাজত গাই বেছি ভাল লাগে, ভাল হ'লে মানে ধুনীয়াকৈ মানে চাপৰ্ট কৰে, বেয়া হ'লেতো চাপৰ্ট নকৰে। জনতাৰ মাজত গাটো যিমান যি হ'লে ভাল, সেইটো মানে বৰ আকৰ্ষণ কৰে। মই গাওঁতে মানুহে বেয়া নাপায়, মই বহুত বাহিৰতো গৈছো গাইছো কেইদিনমান আগতে। মই
0: আপোনাৰ বাহিৰৰ যিখিনি আপোনাৰ পৰিৱেশন কৰিছে বাহিৰত, অসমৰ বাহিৰত, সেইবিলাক কথালৈ আমি আহিম, আমাৰ আৰু দুটা খণ্ড বাকী আছে। কিন্তু আজি আপোনাৰ সেই হোলী গীতৰ কথাত বিশেষকৈ আমি এই কথা চৰ্চা কৰিছিলোঁ। এতিয়া হোলী গীতৰ ভিতৰত আপোনাৰ যিখিনিতো আমাক গাই শুনালেই, আমি শেষত হোলী গীত এটি শুনি যামো, আপোনাৰ নৃত্য তাৰ লগে লগে হোলী গীতৰ লগত যিখিনি নৃত্য জড়িত, সেইখিনি নৃত্যত কিবা বিশেষ ছন্দ বা কিবা বিশেষ ব্যাকৰণ থাকে নেকি? নাই নহয় এইখিনি
1: সেইটো গীতৰ ফাগুৰ খেলতে যিটো, সেইটো আৰু আমাৰ ৰস্বাস তাল পদপৰি তাল বজায়, সেইমতে গায় নাচে, এইবিলাক কোনো তাতে নাথাকে।
0: নাচে নাচত কিবা মানে সত্ৰীয়া পৰম্পৰা বা নীতি নিয়ম কিবা থাকে নেকি, যে মুদ্ৰাবিলাক এনেকুৱা হ'ব বা এই
1: ধৰণৰ অৰ্থটো বুজাই দিয়ে, কথাখিনি অৰ্থটোৱে বুজাই দিয়ে, সেই অৰ্থটোৰ মতে মুদ্ৰাখিনি দিয়ে, এনে মুদ্ৰাখ নাচ এনে নাচ নানাচে, অৰ্থমতে সেই মুদ্ৰাবিলাক দিয়ে, অংগী ভংগীবিলাক দিয়ে,
0: অৰ্থাৎ গানৰ যিখিনি কথা সেই কথাখিনিৰ লগত মিলাই সেইধৰণে আপোনালোকে
1: আমাৰ সত্ৰত এনে সত্ৰবিলাক নাম পাৰিব, তাত এনেকুৱা যে থিয় নাম গালে বা ওজাপালি গালে, ওজনত কিবা কিনি নাচাম, ওজনত থিয় নাম আছেনে নাজানো, কিন্তু আমাৰ থিয় নাম গালে আমাৰ সেই মুদ্ৰাটো দিব লাগিব, কৃষ্ণ কৃষ্ণ বুলি ক'লে কৃষ্ণ মুদ্ৰাটো দিব লাগিব, যদি নিদিয়ে এনেই গাই থাকে ভাল নালাগে। ৰেডিঅ'ৰ কথাটো বেলেগ, সন্মুখত গাই আছো একো মুদ্ৰা দিব নালাগে, মানে গাই থাকিব লাগে, মানুহৰ সন্মুখত অডিয়েঞ্চৰ সন্মুখত গাব লাগে, তেতিয়া আপুনি অংগী ভংগী দিব লাগিব, তেতিয়া ভাল লাগিব।
0: আজি আমি চতুৰ্থ খণ্ডৰ এই সামৰণি পিনে আহিব খুজিছোঁ, আৰু সেই সামৰণিত আপোনাৰ হোলী গীত আপোনালোকে পৰিৱেশন কৰা, যিহেতু আপুনি সেইটো দলৰ লগতে গায়, তেনে এটি হোলী গীত আমি শুনি যাম। আপুনি হোলী গীত অকণমান আৰম্ভণি মোক শুনাই দিয়কচোন।
1: ৰংগে ফাগু খেলে চৈতন্য বনমালি, হে ৰংগে ফাগু খেলে।
0: ঠিক আছে ওজা ডাঙৰীয়া, আমি চতুৰ্থ খণ্ডৰ পৰা বিদায় লৈছোঁ। আজি হোলী গীত সম্পৰ্কে কিছু কথা পাতিছিলোঁ, আপুনি গোৱা গীত সম্পৰ্কে পাতিছিলোঁ, আৰু ইয়াৰ পিছত আপোনাক লগ পাম পঞ্চম খণ্ডত। আজিলৈ নমস্কাৰ।

0: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো জুৰি দাসৰ কণ্ঠৰেটি গীত গীতৰ কথা তৰুণ শৰ্মাৰ প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: এগৰাকী বছৰত
1: আকাশবাণী গুৱাহাটী
2: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
3: উপজা দিনৰ সুবাস।
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজাতিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনালোঁ।

আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 শুনিবলৈ পাব লক্ষ্মী ৰহাঙৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য কৃষকৰ তেজে ধোৱা ইতিহাস পথৰুঘাট। আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:45 বিদ্যার্থীর অনুষ্ঠানত নবম শ্রেণীর সাধারণ বিজ্ঞানের পাঠ কলার প্রথম খণ্ড পাঠ যুগুতে আগবাব নমিতা শর্মায়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলা ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মহাযোগ, প্ৰবৃত্তিৰ লগে লগে নিশা 9:42 বন্ধ হ'ব মন্দিৰৰ দুৱাৰ, ৰাজ্যলৈ পৰ্যটকৰ সোঁত বৃদ্ধি, বিগত 5 বছৰত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন, উত্তৰ পূৰ্বাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা, IPLৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে লীগৰ ট্ৰফী লগো, আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। আজি নিশা 9:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24, আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি হ'বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰী উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এম্বুলেন্সকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশীবাগানৰ মাজেৰে পাণ্ডু মন্দিৰ ঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমবেত হবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডুবন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক কৰ্তব্যস্থানলৈ লৈ যোৱা হ'ব। জালুকবাৰীৰ দিশৰ পৰা ভক্তসকলক কঢ়িয়াই লৈ অহা বাহনসমূহ নীলাচল উৰণসেতুৰ ছাৰ্ভিচ লেনেৰে গৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 3 নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নীলাচল উৰণসেতুৰ তলেৰে ঘূৰি আদাবাৰী বাছষ্টেণ্ড তথা বৰিপাৰা পথাৰত থকা বিশেষ বাহন ৰখা স্থানত ৰব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা দৰ্শনাৰ্থী কঢ়িয়াই অনা বাহনসমূহেও নীলাচল উৰণসেতুৰ ছাৰ্ভিছ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 4 নম্বৰ গেটত যাত্ৰীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উৰণসেতুৰ ওপৰেৰে আহ যাহ কৰিব লাগিব। অৱশ্যে স্থানীয় লোকসকলক এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছে। জালুকবাৰীৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক বৰিপাৰা পুলিচ পইণ্ট অথবা বিশ্বকৰ্মা মন্দিৰত নমাব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক টেক্সি ষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীত দিশে নমাব পাৰিব। নীলাচল উৰণসেতুৰ

0: মূৰে চিটি বাছ ৰবলৈ দিয়া নহ'ব। ব্যক্তিগত বাহনেৰে কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলে তেওঁলোকৰ বাহনসমূহ আদাবাৰী বাছ ষ্টেণ্ড, বৰিপাৰা পথাৰ, আই টি এ মাছখোৱা, এ এছ টি চি পাৰ্কিং মাছখোৱা অথবা ঈদগাহ ময়দানত থব পাৰিব। অম্বুবাচী মহাযোগৰ এই সময়ছোৱা পুৱা 5 বজাৰ পৰা নিশা 11 বজাৰ ভিতৰত তিনিচকীয়া বা তাতোকৈ বৃহৎ বাণিজ্যিক সামগ্ৰী পৰিবাহী বাহনসমূহ জালুকবাৰীৰ ৰটাৰীৰ পৰা মাছখোৱালৈ অহাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডেৰে কোনো আন্তঃজিলা পৰিবহণ অথবা দীৰ্ঘ দূৰত্বৰ পৰিবহণৰ বাছ অহাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বিগত 5 বছৰত ৰাজ্যখনলৈ প্ৰায় 3 কোটি পৰ্যটকৰ আগমন হয়। পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ ৰাজ্যখনলৈ 2,93,31,782 পৰ্যটকে ভ্ৰমণ কৰে। ইয়াৰ ভিতৰত 1,20,884 বিদেশী পৰ্যটক। ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমন বৃদ্ধিয়ে অসমৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা মতে শেহতীয়াকৈ পথ যোগাযোগ উন্নত, পৰ্যটনস্থলত গঢ়ি উঠা পৰ্যটন নিবাস আৰু আধুনিক সা সুবিধাযুক্ত হোটেল, হোমষ্টে আদিৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনলৈ নিতৌ পৰ্যটকৰ আগমন ঘটিছে। একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউৰ মৈদাম তথা শিৱসাগৰ জিলাৰ আহোম যুগৰ স্থাপত্য আৰু অন্যান্য পৰ্যটন খণ্ড চাবলৈও অসমলৈ পৰ্যটকৰ আগমন ঘটে। ইয়াৰ উপৰি ৰাজ্যখনৰ ডিমা হাছাওৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য, কামাখ্যা মন্দিৰ, গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰৰ আকৰ্ষণতো বহু পৰ্যটক অসমলৈ আহে। তথ্যমতে গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰলৈ বিগত 5 বছৰত ব্যাপক হাৰত পৰ্যটকৰ আগমন হৈছে। অৱশ্যে অম্বুবাচী মেলা উপলক্ষে প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটে। শেহতীয়া প্ৰযুক্তিগত ব্যৱস্থা, বিশেষকৈ সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰ, ট্ৰেভেল ব্লগাৰসকলৰ নতুন ঠাইৰ আৱিষ্কাৰৰ হাবিয়াস, অসমৰ থলুৱা খাদ্য, বিশেষকৈ জনজাতীয় খাদ্য প্ৰণালীৰ প্ৰতি দেশী বিদেশী পৰ্যটকৰ আগ্ৰহ আদিয়েও ৰাজ্যলৈ পৰ্যটকৰ আগমন বৃদ্ধিত সহায় কৰিছে। বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰচাৰ অভিযানৰ বিজ্ঞাপনসমূহেও পৰ্যটকক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ স্বদেশ দৰ্পণ আৰু প্ৰসাদ আঁচনিৰ জৰিয়তে কামাখ্যা মন্দিৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নত হোৱাৰ ফলত ৰাজ্যলৈ ভালেসংখ্যক পৰ্যটকৰ আগমন হোৱা বুলি অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ 2025-26 বৰ্ষৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত বৰ্তমান 33,145 লোক এই ৰোগত আক্ৰান্ত। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি আক্ৰান্ত প্ৰায় 13,809 মহিলাৰ ভিতৰত 6,809 মহিলাই অসমৰ বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। অসমৰ জনগাঁথনি আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহ সংযোগ কৰা প্ৰধান পৰিবহণ আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ বাবে অসমত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় 0.13%। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ এ পি এল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কালি আনুষ্ঠানিকভাৱে এই লগো আৰু ট্ৰফি মুকলি কৰে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। এই লীগত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। এ পি এলত অংশগ্ৰহণ কৰা দলকেইটা হৈছে গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়াৰ্ছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লিজেণ্ডছ। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এ পি এল অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে ইতিবাচক দিশ। এই লীগৰ জৰিয়তে বহু প্ৰতিভা চিনাক্ত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
1: অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত আছাম প্ৰিমিয়াৰ লীগ ৰাজ্যখনৰ ক্ৰীড়া ইতিহাসৰ বাবে এটা ইম্পৰ্টেণ্ট মাইলষ্টোন। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে অসমৰ উদীয়মান খেলুৱৈসকলে আছাম প্ৰিমিয়াৰ লীগৰ জৰিয়তে নিজৰ ক্ৰীড়া প্ৰতিভা এখন বৃহৎ মঞ্চৰ সন্মুখলৈ অনাৰ সুবিধা পাব। ইতিমধ্যে বি চি চি আইৰ ছেক্ৰেটাৰী দেৱজিৎ শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে এই খেলখন ষ্টাৰ স্পৰ্টছত সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে, জিঅ' হটষ্টাৰো দেখা পোৱা যাব।
0: গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে জৰিমনাৰ ক্ষেত্ৰত নগদ ধনৰ লেনদেন নকৰে বুলি অতিৰিক্ত আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথিবৰ

0: প্রকাশ কৰিছে। গুৱাহাটী যান বাহন আৰক্ষীৰ এজন জোৱানক উৎকোচ লোৱা অৱস্থাত ৰাইজে হাতে লোটে ধৰাৰ পাছত যান বাহন আৰক্ষী বিষয়াগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে। যান বাহন আৰক্ষীৰ কোনো জোৱান বিষয়াই জৰিমনাৰ নামত নগদ ধন বিচাৰিলে তাৎক্ষণিকভাৱে ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ বিষয়াগৰাকীয়ে আহ্বান জনাইছে।
1: গুৱাহাটী ট্ৰেফিক পুলিচে বিশেষকৈ যদি কিবা ফাইন কৰে, কোনো ফাইন কেছ এমাউণ্টত নকৰে, নগদ টকাত কোনো ধৰণৰ ফাইন নকৰে, আইডাৰ সেইটো এটা মেছেজ যায়, সেইটো এছ এম এছ দি আপোনালোকক বেংকত পে' কৰিব লাগে। গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ আগৰ যিটো পন্থা আছিল চালান কাটে পইচা কেছ পইচা লৈ, অসম গুৱাহাটী ট্ৰেফিক পুলিচে সেইটো কিন্তু নকৰে। মই আপোনালোকক যদি আহ্বান কৰোঁ।

0: এমাউণ্টত নকৰে, নগদ টকাত কোনো ধৰণৰ ফাইন নকৰে, আইডাৰ সেইটো এটা মেছেজ যায়, সেইটো এছ এম এছ দি আপোনালোকক বেংকত পে' কৰিব লাগে। গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ আগৰ যিটো পন্থা আছিল চালান কাটে পইচা কেছ পইচা লৈ, অসম গুৱাহাটী ট্ৰেফিক পুলিচে সেইটো কিন্তু নকৰে। মই আপোনালোকক যদি আহ্বান কৰিছোঁ, যদি কোনোবাই তেনে কেছ পইচা ল'ব দিয়ে কিন্তু তেতিয়া কোনেও নিদিব, এইটো লগে লগ যাতে আমাক জনায়। অসম পুলিচ বিশেষকৈ আমি কোনো ধৰণৰ ধৰক ৰেভিনিউ আৰ্নিং এজেঞ্চি।
1: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। ফিফা বিশ্বকাপত আজি পুৱা অনুষ্ঠিত এখন খেলত 3-1 নিউজিলেণ্ডৰ বিৰুদ্ধে ইজিপ্তে জয়লাভ কৰিছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। ফ্লৰিডাত কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 ড্ৰ হয়। কেপ ভাৰ্ডেৰ হৈ খেলখনৰ 21 মিনিটত কেভিন ফিনাৰে দেশখনৰ হৈ প্ৰথমটো বিশ্বকাপ গ'ল দিয়ে। প্ৰত্যুত্তৰত উৰুগুৱেৰ হৈ মেক্সি আৰাওজু আৰু অক্সটিন কানোবিঅ এই দুটা গ'ল দি অগ্ৰগতি লাভ কৰে। অৱশ্যে কেপ ভাৰ্ডেৰ হৈ হেল্ডাৰ ভাৰেলাৰে দিয়া আন এটা গ'লৰ জৰিয়তে দুয়োটা দলে সমতা স্থাপন কৰে। এই ফলাফলৰ পাছত দুয়োটা দলে 2 পইণ্ট লাভ কৰি গ্ৰুপ এইচ পৰ্যায়ৰ মেচসমূহৰ অন্তিম ৰাউণ্ডলৈ যাবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে কালি নিশা কেলিফৰ্ণিয়াত ইৰাণ আৰু বেলজিয়ামৰ মাজত অনুষ্ঠিত গ্ৰুপ জিৰ এখন খেল গ'লবিহীনভাৱে ড্ৰ হৈছিল। ইয়াৰ পূৰ্বে আটলাণ্টাত অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ আন এখন খেলত ছৌদি আৰৱে 4-0 স্পেইনক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছিল। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ বাতৰিৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে কালি পশ্চিমবংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰা বাতৰিটো আমাৰ অসম কাকতে কলকাতাৰ ব্যস্ত ৰাজপথত লক্ষাধিকৰ সমাৱেশত যোগ শিক্ষকৰ ৰূপত মোদী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যোগ দিৱস উপলক্ষে কালি গুৱাহাটীৰ উজান বজাৰস্থিত ৰিভাৰ ফ্ৰণ্ট উদ্যানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোগাভ্যাস কৰে। দি চেণ্টিনেল কাকতৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটো আলোকচিত্ৰসহ প্ৰকাশ কৰা হৈছে। আজিৰে পৰা শক্তিপীঠ মা কামাখ্যা দেৱালয়ত অম্বুবাচী মহাযোগ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত নীলাচলৰ বুকুলৈ স্থানীয় ভক্তৰ লগতে দেশ বিদেশৰ লাখ লাখ ভক্তৰ আগমন ঘটিছে। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নলবাৰীত কালি এগৰাকী ব্ৰাহ্মণ সম্প্ৰদায়ৰ পৰীক্ষাৰ্থীক তালাচীৰ সময়ত নিৰাপত্তাৰক্ষীয়ে লগুণ খুলি পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়াক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমীয়া খবৰ কাকতে পৰীক্ষাৰ্থীক তালাচীৰ নামত আৰক্ষীৰ উদ্ভট কাণ্ড শিৰোনামেৰে বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। আমেৰিকা ইৰাণৰ শান্তি চুক্তিক লৈ ছুইজাৰলেণ্ডত কালি এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। পাকিস্তান আৰু কাটাৰৰ মধ্যস্থতাত অনুষ্ঠিত শান্তি আলোচনা ইৰাণৰ প্ৰতিনিধিয়ে আধাতেই ত্যাগ কৰাৰ পাছত পুনৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে। দৈনিক জনমভূমি আৰু দৈনিক অগ্ৰদূত কাকতৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটোৱে শিৰোনাম দখল কৰিছে। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত ডঃ শৰ্মা চৰকাৰৰ চমকপ্ৰদ সাফল্য। শেহতীয়া 5 বছৰত সৰ্বকালৰ অভিলেখ ভংগ কৰি অসমলৈ 3 কোটিৰো অধিক দেশী বিদেশী পৰ্যটকৰ আগমন ঘটা এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে তথ্য সহকাৰে আছুতীয়াকৈ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মহাযোগ প্ৰবৃত্তিৰ লগে লগে নিশা 9:08 বন্ধ হ'ব মন্দিৰৰ দুৱাৰ। ৰাজ্যলৈ পৰ্যটকৰ সোঁত বৃদ্ধি, বিগত 5 বছৰত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন। উত্তৰ পূৰ্বাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে এইচ আই ভি ৰোগীৰ সংখ্যা। আই পি এলৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে লীগৰ ট্ৰফি লগো। আৰু ফিফা

বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 গলত ইজিপ্তৰ জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরূপ। নমস্কার, জিলার রেহরূপত আজি আমি লৈ আহিছো শিবসাগৰ জিলার রেহরূপ। আমার সৈতে আছে শিবসাগৰ জিলার আমার সংবাদদাতা মুজাহিদ আলী। গছ ভাল পোৱা শিবসাগৰৰ এজন মানুহ পংকজ আগৰৱালা, সেউজ অসম গঢ়াৰ সংকল্পৰে পংকজে নীৰৱে চলাই গৈছে সংগ্ৰাম। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
1: সেউজ অসম গঢ়াৰ লক্ষ্যৰে বিগত 14 বছৰে নীৰৱে আৰু নিষ্ঠাৰে বৃক্ষৰোপণ কৰা এজন ব্যক্তি, তেওঁ হৈছে শিৱসাগৰ নগৰৰ বিজি ৰোডৰ নিবাসী পংকজ আগৰৱালা। পেছাত এজন কাপোৰ ব্যৱসায়ী হলেও প্ৰকৃতি সংৰক্ষণক জীৱনৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব হিচাপে লৈ তেওঁ এই কাম কৰি আহিছে। শিৱসাগৰ নগৰৰ বিভিন্ন পথৰ কাষত এই প্ৰকৃতিপ্ৰেমী যুৱকজনে হাজাৰ হাজাৰ গছ ৰোপণ কৰাৰ লগতে সেই গছবোৰক নিজৰ পৰিয়ালৰ সদস্যৰ দৰেই যত্নৰে প্ৰতিপালন কৰি আহিছে। কেৱল গছ ৰোৱাতেই সীমাবদ্ধ নাথাকি প্ৰতিজোপা গছৰ সুৰক্ষাৰ বাবে ঘেৰা দিয়াৰ পৰা আৰম্ভ কৰি নিয়মীয়া যত্ন লোৱাৰ কামো তেওঁ নিজেই সম্পন্ন কৰে। উল্লেখযোগ্য যে বিগত 3টা বছৰ ধৰি তেওঁৰ এই সেউজীয়া অভিযানত সৈনিকৰ দৰে সহযোগিতা আগবঢ়াই আহিছে তেওঁৰ পুত্ৰ শিৱম আগৰৱালাই। পিতৃপুত্ৰৰ এই বিশেষ আৰু উল্লেখযোগ্য পদক্ষেপৰ বাবে শিৱসাগৰ নগৰৰ প্ৰতিটো পথৰ কাষত শেহতীয়াকৈ বহুতো নতুন বৃক্ষয় প্ৰাণ পাইছে। কোনো ধৰণৰ স্বীকৃতি বা লাভৰ আশা নকৰাকৈ কেৱল পৃথিৱীক অধিক সেউজীয়া আৰু বাসোপযোগ্য কৰি তোলাৰ মহান উদ্দেশ্যক সন্মুখত ৰাখি পংকজ আগৰৱালাই নিজৰ উপাৰ্জনৰ ধন ব্যয় কৰি এই কাম অব্যাহত ৰাখিছে। ৰ'দ বৰষুণ বা অন্য কোনো প্ৰতিকূলতাক গুৰুত্ব নিদি একযুগৰো অধিক সময় ধৰি চলাই অহা তেওঁৰ এই প্ৰচেষ্টাই সমাজৰ বাবে আজি এক অনুকৰণীয় দৃষ্টান্ত হৈ পৰিছে।
0: বিশ্ব চাইকেল দিৱস উপলক্ষে শিৱসাগৰত অনুষ্ঠিত কৰা হয় চাইকেল ৰেলীৰ। পৰিৱেশ অনুকূল দৈনন্দিন যাতায়াতৰ মাধ্যমৰূপে চাইকেলক পুনৰ জনপ্ৰিয় কৰাৰ উদ্দেশ্যৰে এই ৰেলীত জিলাখনৰ ভিন্ন প্ৰান্তৰ শতাধিক লোকে অংশগ্ৰহণ কৰে। এই বিষয়ে শুনক আমাৰ সংবাদদাতা মুজাহিদ আলীৰ পৰা।
1: শিৱসাগৰ চাইক্লিং কমিউনিটিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সক্ৰিয় সহযোগত 7 জুনত শিৱসাগৰত বিশ্ব চাইকেল দিৱস 2026 উদযাপনৰ অংশৰূপে এটি চাইকেল ৰেলী অনুষ্ঠিত কৰা হয়। পুৱা 6:30 বজাত শিৱসাগৰ নগৰৰ বৰপুখুৰী পাৰৰ পৰা এই ৰেলী শুভাৰম্ভ কৰা হয়। ভাৰত চৰকাৰৰ ফিট ইণ্ডিয়া মুভমেণ্টৰ অংশৰূপে আয়োজিত এই কাৰ্যসূচীত শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মঈদুল ইছলাম, জিলা কৃষি বিষয়া সঞ্জয় উপাধ্যায়কে ধৰি বহু সংখ্যক চাইকেল আৰোহী, ক্ৰীড়াপ্ৰেমী আৰু সচেতন নাগৰিকে অংশগ্ৰহণ কৰে। চাইকেল চলোৱাক এক ক্ৰীড়া, অৱসৰকালীন কাৰ্যকলাপ আৰু পৰিৱেশ অনুকূল দৈনন্দিন যাতায়াতৰ মাধ্যম হিচাপে জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তোলাই এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য আছিল। অংশগ্ৰহণকাৰীসকলে শিৱসাগৰ নগৰৰ পৰা জয়সাগৰ হৈ পুনৰ শিৱসাগৰ নগৰলৈ ঘূৰি আহে। প্ৰায় 17 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাপথত অংশগ্ৰহণকাৰীসকলে স্বাস্থ্য, ফিটনেছ, পৰিৱেশ সংৰক্ষণ আৰু সামূহিক অংশগ্ৰহণৰ বাৰ্তা প্ৰচাৰ কৰে। এনে কাৰ্যসূচীয়ে সুস্থ জীৱনশৈলী গঢ়ি তোলাৰ লগতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো এক ইতিবাচক ভূমিকা পালন কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰে।
0: ছাত্ৰ ছাত্ৰীৰ বিদ্যালয় বেগৰ ওজন নিৰ্ধাৰণ কৰিছে শিক্ষা বিভাগে। শিৱসাগৰ শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনাৰ পাছত জিলাখনত ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজন পৰীক্ষা কৰি ওজন হ্ৰাস কৰাৰ বিশেষ পদক্ষেপ লোৱা হৈছে। এই বিষয়ে শুনকচোন আমাৰ সংবাদদাতা মুজাহিদ আলীৰ পৰা।
1: ছাত্ৰ ছাত্ৰীৰ ওপৰত অধিক ওজনৰ বিদ্যালয় বেগৰ বোজা হ্ৰাস কৰিবলৈ শিৱসাগৰ জিলা শিক্ষা বিভাগে এক নতুন নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যৰ শিক্ষা বিভাগৰ অধিসূচনাৰ ভিত্তিত জাৰি কৰা এই নিৰ্দেশনা অনুসৰি প্ৰথম দ্বিতীয় শ্ৰেণীৰ বাবে বেগৰ সৰ্বাধিক ওজন 1.5 কিলোগ্ৰাম, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ বাবে 2.3 কিলোগ্ৰাম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ বাবে 7 কিলোগ্ৰাম, অষ্টম আৰু নৱম শ্ৰেণীৰ বাবে 4.5 কিলোগ্ৰাম আৰু দশম শ্ৰেণীৰ বাবে সৰ্বাধিক 5 কিলোগ্ৰাম নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়ত এই নিৰ্দেশনা কঠোৰভাৱে প্ৰযোজ্য হ'ব। নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিদ্যালয়সমূহৰ পৰিদৰ্শক ডাক্তৰ সমীৰণ বৰাই জানিবলৈ দিছে।
0: শিৱসাগৰ গোল্ড খাটি সৰিয়হৰ তেল শিৱসাগৰত ব্যাপক ৰূপত জনপ্ৰিয় হৈছে। থলুৱা কৃষকৰ এই নতুন মিঠাতেল কোম্পানীয়ে কঢ়িয়াই আনিছে আশাৰ বতৰা। এই সন্দৰ্ভত এতিয়া বিস্তৃতভাৱে জনাব আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলীয়ে।
1: শিৱসাগৰ জিলাত সৰিয়হ খেতি আৰু কৃষিভিত্তিক উদ্যোগক আগবঢ়াই নিয়াৰ লক্ষ্যৰে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে জিলাখনৰ দিহিংপৰীয়া সৰিয়হ প্ৰডিউচাৰ কোম্পানীয়ে। জিলাখনৰ ডিমৌ দিহিংপাৰ অঞ্চলৰ কৃষকসকলক সজাগ কৰাৰ লগতে

0: প্ৰিয় খেতিৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ সংস্থাটোৱে বিশেষভাৱে কাম কৰি আহিছে।
1: জিলাৰ এৰূপ আজিলৈ ইমানতে অন্ত পৰিল। কাইলৈ পুনৰ পুৱা 9:15 আন এখন জিলাৰ এৰূপৰ সৈতে আমি লগ পাম। নমস্কাৰ।

জিলাৰ ৰেহৰূপ শুনিলে। আজি শিৱসাগৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল শিৱসাগৰ জিলাৰ আমাৰ সংবাদদাতা মুজাহিদ আলী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো চিত্ৰগীত অনুষ্ঠানত। প্ৰথমে শুনক অজানিতে মনে মনে ছবিৰ এটি গীত, কণ্ঠ জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ।

0: ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ চলতে চলতে ছবিৰ এটি গীত। গীতটি গাইছে অভিজিত আৰু অলকা য়াগ্নিকে।

0: চিত্রগীত অনুষ্ঠানটির ইমানতে অন্ত পৰিল।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাতে বাতে সুৰৰ আৱেশ।
4: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
5: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়টো জনাব।
6: মোৰ নামটো জানু বেগম।
5: ক'ত থাকে? আপুনি দীঘলী পুখুৰীৰ সন্মুখত দোকান এখন কৰি আছে?
6: কৰি আছো, সন্মুখতে দেৱীয় পুখুৰী, সন্মুখতে মোৰ এখন দোকান চলি আছে। মানে বিক্ৰী বাৰ্তা নাই, মানে এনেই আৰু, মানে কেনে কিবা কৰি আৰু, ক'ত একদিনত 100-200 কেতিয়াবা নহয় তেওঁ আৰু চলি আছে আৰু কিবা কিবা।
5: আপোনাৰ ঘৰত কোন কোন আছে?
6: মোৰ ঘৰত চবেই আছে, মোৰ হাজবেণ্ডে নাই ঢুকাইছোঁ।
5: আৰু ল'ৰা ছোৱালী?
6: ল'ৰা ছোৱালী এটাই ছোৱালী গাঁৱত আছে, এটাই নাই। তাকতো চাব লাগিব নহয়, মই যাতে দেউতাটো নাই না, সেইটো মই তাক চাব লাগিব ন, এনেকৈ চলি আছে নদী মা বেটি।
5: আপুনি গুৱাহাটীলৈ কেতিয়া আহিছিলে?
6: বহুত বছৰ হ'ল, মোৰ 22 বছৰমান হ'ল।
5: ইয়াৰ পিছত আহিছে?
6: বিয়াৰ পিছত আহিছোঁ, মই এনেই নাই যে মোক ইয়াৰ মোৰ মোৰ গিৰিয়াকৰ ঘৰ ইয়াতে আছিলে ন, মানুহজনে ঢুকালে, এনে মানে আৰু কোনো তাৰ কোনো আছিলে, মানুহজন ঢুকাইছে মোৰ ঘৰৰ আছে, ঘৰৰ মোৰ ভাই ভনীয়াগিলা আছে, মানে ইয়াতে কোনো নাই আৰু, মানে মই অকলে মোৰ ভতিজাকেইটাৰ লগত আছোঁ মই।
4: প্ৰতি বছৰে আমি সকলোৱে 21 জুন তাৰিখে বিশ্ব সংগীত দিৱস পালন কৰোঁ। আপুনি সংগীত ভাল পায়নে?
6: ভাল পাওঁ।
4: কেনেধৰণৰ সংগীত আপোনাৰ প্ৰিয়?
6: মই হিন্দু মুছলিম একো মোৰ একো হেৰি বিভাগ নাই, মানে মানে সেইবোৰকে মই নিজৰ বুলিয়ে ভাবি লওঁ।
4: আপুনি আজৰি সময় পালে কোনটো সংগীত আপুনি বেছিকৈ শুনে?
6: এনে শুনো, মই মোৰ টাইমে নাপাওঁ শুনবা, মই দিন বাহিৰে আকৌ কোনো নাহলেও খাবাই নাপাম।
5: আপুনি এনে কি গান ভাল পায়?
6: গান মই জিমিনে গানে ভাল পাওঁ।
5: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল, ধন্যবাদ।

0: নমস্কাৰ, হাতে পাতে সুৰৰা বিষ অনুষ্ঠানটিলে আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
1: মোৰ নাম মাজেদ আলী।
0: আপুনি ক'ত থাকে?
1: মই লাচিত নগৰ।
0: আপুনি বৰ্তমান ৰিক্সা চলাই মহানগৰীত নিজৰ জীৱিকা অৰ্জন কৰি আছে, গতিকে ব্যৱসায়টোৰ বিষয়ে অকণমান জানিব বিচাৰিছো।
1: ব্যৱসায় পাতি ভাল নহয়।
0: কিয়?
1: একদম কামাই কম।
0: আপুনি কেতিয়াৰ পৰা ৰিক্সা চলাই আছিল?
1: আজি 30 বছৰ ধৰি চলাই আছো, 30 বছৰ।
0: আপুনি এনে অৰিজিন ক'ত থাকে?
1: অৰিজিন মই লাচিত নগৰতে, বৰপেটা। বৰপেটা
0: থাকে। তো প্ৰথম গুৱাহাটীত আহোঁতে কেনেকুৱা আছিল গুৱাহাটীখন?
1: গুৱাহাটী ভাল আছিল তেতিয়া, পৰিৱেশ।
0: আৰু তেতিয়া ইনকাম কিমান আছিল? প্ৰথম আপুনি ইনকাম কৰি কিমান পইচা খটিছিল?
1: ইনকামটো কম আছিল, বস্তুৰ দাম কম আছিল, তেতিয়া অলপ ভাল আছিল।
0: আপোনাৰ ঘৰত কোন কোন আছে?
1: মোৰ ছোৱালী এজনী বিয়া দিছিল, মই অকল আৰু ঘৰত মাইকী কৰি আছে।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাই দিওঁ, গতিকে আজি আপুনি কাৰ গান শুনিব বিচাৰিব?
1: ভূপেন হাজৰিকাৰ গান শুনিব।
0: মই জানিব বিচাৰিছোঁ,

0: একুশ তাৰিখে মানে একুশ জুন তাৰিখে আমাৰ যোগ দিৱস পালন কৰা হয়। আপুনি ব্যায়াম কৰে নে?
1: ব্যায়াম কৰা নি বৰ্তমান
0: ব্যায়াম নকৰে।
1: ৰিক্সাখন চলাই থাকো না, পেডেল ৰিক্সা চলাই আছিলোঁ।
0: সেয়ে আপোনাৰ ব্যায়াম হৈ যায়। খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি, ধন্যবাদ।

해삼 바보띠 아이디어 개누르 모세 칼레 해건의 호한러레 해가우리에로 몰리야

0: নমস্কাৰ, হাতে বাতে সুৰৰ বিষ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নাম শ্ৰী পৰেশ বৈশ্য।
0: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে? ওচৰতে ৰেলৱে ষ্টেচনটো আছে,
1: ৰেলৱে ষ্টেচন আছে, ৰিজাৰ্ভ বেংক আছে।
0: ব্যৱসায় কেনে চলিছে?
1: ব্যৱসায় আগতকৈ বেয়া হৈছে।
0: এতিয়া যিহেতু গেছৰো সমস্যা হৈছে, ইফালে আপোনাৰ বস্তুৰো দাম বাঢ়িছে, গতিকে
2: অকণমান হ'লেও ব্যৱসায়ত প্ৰভাৱ পৰিছে নিশ্চয়।
1: এতিয়া অলপ প্ৰব্লেম হৈছে চলাৰ কাৰণে, গেছৰ বহুত দাম বাঢ়ি গৈছে আৰু গেছ আজিকালি মানে গেছ নাপায় হ'ল, আৰু গেছ পালেও মানে 2500 টকাৰ ওপৰত কিনিব লাগে হৈছে, সেইকাৰণে বহুত প্ৰব্লেম।
0: আপোনাক মাহত কিমানটা গেছ লাগে?
1: মোৰ মাহত 3টামান লাগে, 3টামান হ'লে হয়।
0: 21 জুন তাৰিখে আমি সকলোৱে বিশ্ব যোগা দিৱস পালন কৰোঁ, গতিকে আপুনি নিয়মিতভাৱে যোগৰ অভ্যাস কৰেনে?
1: টাইমে নাপাওঁ, আমাৰ মইতো 4টা দোকানে খোলোঁ, টাইমে নাই মোৰ।
2: কিন্তু আমাৰ প্ৰত্যেকৰে জীৱনৰ বাবে, আমাৰ শৰীৰটোৰ কাৰণে অতি দৰকাৰ বুলি আপুনি ভাবেনে?
1: অতি দৰকাৰ, স্বাস্থ্যৰ কাৰণে অতি দৰকাৰ।
2: হয়, আমি সকলোৱে কথাবোৰ জানি বুজিও সময়ৰ অজুহাত প্ৰয়োজনীয় কামবোৰ কৰিবলৈ এলাহ কৰোঁ। গতিকে মই হাতে বাতে সুৰাবেশ অনুষ্ঠানটি শুনি থকা প্ৰত্যেকজন শ্ৰোতাকে এটা অনুৰোধ জনাওঁ যে আমি যিহেতু প্ৰত্যেকেই 24 ঘণ্টা এটা পাওঁ, দিনটোত 24 ঘণ্টা এটা সকলোৰে বাবে সমান, গতিকে আমি সকলোৱে পাওঁ। সেই 24 ঘণ্টাৰ প্ৰথম অৱস্থাত মাত্ৰ 5 মিনিট নিজৰ শৰীৰটো ভালে ৰখাৰ স্বাৰ্থত দিবলৈ চেষ্টা কৰোঁ, সেই অভ্যাসটো গঢ়িবলৈ চেষ্টা কৰোঁ চোনা হওক, নে কি কয় দাদা?
0: আৰু 21 তাৰিখে মিউজিক দিৱস, সংগীত দিৱস, গতিকে আপুনি সংগীত শুনে নে নাই?
1: এইটো বহুত ভাল পাওঁ, গাব নাজানো, বহুত ভাল পাওঁ, এনেই টাইম গান শুনি থাকোঁ।
0: কেনেকুৱা ধৰণৰ গান আপুনি বেছি ভাল পায়?
1: বেছিভাগ জুবিনৰে বেছিভাগ শুনা যায়।
0: হয়, গানৰো কিছুমান অকণমান ক্লাছিকেল ভাল পায়, কিছুমান মডাৰ্ণ ভাল পায়, কিছুমান
1: যিকোনো যিকোনো গান হ'লে ভাল, যিকোনো গান হ'লে ভাল পাওঁ, মই বুজি নাপালেও গান ভাল পাওঁ।
0: আপোনাৰ তেনেকুৱা কিবা প্ৰিয় গান আছে নেকি?
1: গান মই চব গানে ভাল।

0: নমস্কাৰ, আপোনাক হাতে বাতে সুৰৰ আবেগ অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। পোনপ্ৰথমে আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম জিতুল ভাৰ্গৱ, মই ইয়াৰে পূজাৰী হিচাপে আছোঁ। মোৰ দোকানো আছে, মই দোকানত বহোঁ।
0: 22 তাৰিখৰ পৰা যিহেতু অম্বুবাচী মেলা আৰম্ভ হ'ব, গতিকে এই বিষয়ে আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ।
1: মেলাটো বহুত আগৰ পৰা চলি আছে এইখন মেলা, এতিয়া হয়তো মানুহ অলপমান বেছিকৈ সমাগম হয় আগতকৈ। আৰু এইটো মেলাৰ প্ৰাধান্যতা এইটোৱে যে ওৱান অফ দ্য ব্লিডিং গডেছ বুলি মানা যায়, আৰু এইকেইদিন মাৰ মেনচুৰেশ্যন পিৰিয়ড বুলি আমি ভাবি কিনে কোনো দৰ্শনাৰ্থী বন্ধ হৈ কিনে আমি এইখিনি টাইমত মাৰ আৰাধনা কৰোঁ। জাষ্ট
0: যিহেতু ইয়াতে দৰ্শনাৰ্থী এই 3 দিন মাক চাব নোৱাৰে, আৰু বিভিন্ন ধৰণৰ মানুহ, সাধু সন্ত সকলো আহি কিনে মাক পাবৰ কাৰণে ধ্যান কৰি থাকে বাহিৰতে, এই ক্ষেত্ৰত ব্যৱসায়ত কিবা প্ৰভাৱ পৰে নেকি?
1: হয়, ব্যৱসায়ত প্ৰভাৱ পৰে আমাৰ, মানে যোনখিনি নৰ্মেল ডেজতকৈ আমাৰ এইখিনি টাইমত অলপমান ভিৰটো বাঢ়ি যায়, আৰু যোনখিনি মেইন যোনখিনি টাইমখিনি, সেইখিনিত আমাৰ ব্যৱসায় বুলি ক'ব গ'লে সেইখিনি আমাৰ ভাল একো ব্যৱসায় নহয়, খালি আমি এইখিনি টাইমত মাক সেৱা জনাওঁ অকল।
0: এতিয়াতো আপোনাৰ প্ৰসাদ মাক যি দিয়া হয় সেয়া আপোনালোকে বেচে, কিন্তু সেইটো টাইমত বাহিৰা বাকী যিবোৰ বস্তু আছে সেইবোৰ লয়নে দৰ্শনাৰ্থীয়ে? ধৰক চিন হিচাপে মা কামাখ্যাৰ পৰা এইটো বস্তু আনিছোঁ, সেই চিন হিচাপে লয়নে?
1: সেই টাইমখিনিত নহয়, সেইখিনি টাইমত ইমান বিক্ৰী আমাৰ নাথাকে।
0: হয়, আপুনি যিহেতু পুৰোহিত, সাধাৰণ মানুহখিনিয়ে যিসকলে আমাৰ কামাখ্যা মন্দিৰত আহিব নোৱাৰে, তেওঁলোকে ঘৰৰ পৰা কিদৰে মাক আৰাধনা কৰিব পাৰে সেই বিষয়ে অকণমান ক'ব নেকি?
1: মাৰ নাম জপ কৰিলে হৈ যায়, মিনিমাম 1 ঘণ্টা যদি মাৰ নামত দিব পাৰে এইকেইদিনত, খুব এটা ভাল ফলাফল পোৱা যায় বুলি ভাবিব পাৰি।
0: আৰু সাধাৰণতে যি কিছুমান মানুহে, বিশেষকৈ যিসকল বিধৱা তিৰোতা বা কিছুমানে এই আমতি চোৱা বুলি মানে, সেইটো কিমান দূৰ সত্য সেই বিষয়ে অকণমান ক'ব নেকি?
1: আচলতে মানা এইটো গৈছিল কি, যিটো কি মাৰ দৰ্শন বন্ধ থাকে সেইকেইদিন মাক ভোগো দিয়া নাযায়, যিটো কি আমি আমাৰ মাক আমাৰ ইষ্ট দেৱ হিচাপে মানো, যিটো কি আমাৰ মাৰে ভোগ নালাগে, সেই স্থলত আমি কেনেকৈ কিবা খাব পাৰোঁ? চ' সেইকাৰণে আমিও একো নাখাওঁ এইকেইদিন, আমিও জাষ্ট ফল মূল বা মানে জুলীয়া বস্তুখিনি গ্ৰহণ কৰোঁ, বাকী বেলেগ বনাই কিনে চৰু বনাই কিনে আমি একো নাখাওঁ।
0: খুব ভাল লাগিল আপুনি ইমান সুন্দৰকৈ কথাখিনি ক'লে, তাৰ বাবে অশেষ ধন্যবাদ। আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপুনি কি গীত শুনিব বিচাৰিব, মানে আমাৰ এই অনুষ্ঠানটিত যিসকল ব্যক্তিৰ সৈতে আমি কথা পাতোঁ তেওঁলোকে ভাল পোৱা গীত এটা আমি শুনাই দিওঁ শেষত, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব?
1: মায়া গানটো একবাৰ শুনাই দিব।
0: ঠিক আছে, ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলো। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাটে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: শপত গ্ৰহণৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: আজি পদেন সদস্য হিচাপে ডিমৌ পৌৰসভাৰ আজি শপত গ্ৰহণ কৰিলোঁ। আমাৰ সমজিলা আয়ুক্তই শপত গ্ৰহণ কৰোৱালে, লগতে আমাৰ পৌৰসভাৰ পৌৰনেত্ৰী আৰু সদস্য চৰকাৰী বিষয়াসকল আছিলে। এটা নতুনত্ব আনিছে, নতুন পৰিৱেশত আজি শপত গ্ৰহণ কৰিছে। আৰু ডিমৌ ৰাইজৰ কাৰণে এটা ভাল খবৰ যে বকুল বন এখন আমি পাইছোঁ, য'ত আমি ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠসকলৰ পৰা আৰম্ভ কৰি সকলোৱে এই পৰিৱেশ আমি ধৰি ৰাখিব লাগিব। আৰু মই ভাবোঁ যে ডিমৌ পৌৰসভা ইমান ধুনীয়া এটা পৰিৱেশ গঢ় দিলে, তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: লখিমপুৰ জিলাৰ শ্ৰী শ্ৰী পদুমণি আইথানৰ ৰংগমঞ্চত কালি এটা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ৰাজ্যৰ অগ্ৰণী সামাজিক সংস্থা শিক্ষণ প্ৰকাশন সংস্থা অসমৰ উদ্যোগত উজনি অসম ভিত্তিক এই বঁটা প্ৰদান কৰা হয়। উজনি অসমৰ বিভিন্ন জিলাৰ প্ৰায় 80 গৰাকী লোকক সমাজ হিতৈষী বঁটা, সুগন্ধি কাব্য বঁটা, জীৱন সমৃদ্ধ বঁটা, মানৱ দৰদী বঁটা, গুৰুচৰিত বঁটা, সত্যনিষ্ঠ সাংবাদিকতা বঁটাকে ধৰি অন্যান্য কেইবাটাও বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত লখিমপুৰ জিলাৰ যুৱ সাংবাদিক পল্লৱ মিলিক 2026 বৰ্ষৰ সত্যনিষ্ঠ সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। ধেমাজিৰ মৰিধল হাঁহচৰাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 2জন বেংক বিষয়াৰ মৃত্যু হয়। লক্ষী পথাৰৰ দিশৰ পৰা ধেমাজি অভিমুখে আহি থকা চাৰিচকীয়া এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা পুখুৰীত সোমাই পৰাৰ ফলত গাড়ীখনৰ চালক আৰু আৰোহী দুয়োগৰাকীৰ মৃত্যু হয়। মৃত্যু হোৱা লোক দুজন ধেমাজি ষ্টেট বেংক অব ইণ্ডিয়াৰ মূল শাখাৰ কোষাধ্যক্ষ হীৰকজ্যোতি মিলি আৰু গাণনিক ৰাতুল কোঁৱৰ বুলি আমাৰ ধেমাজিৰ সংবাদদাতাই জনাইছে। নতুন দিল্লীত আজিৰে পৰা দুদিনীয়াকৈ ব্ৰিক্সৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ব্ৰিক্সৰ 11খন সদস্য ৰাষ্ট্ৰৰ নিৰাপত্তাৰক্ষী মুৰববীসকলক একত্ৰিত কৰি এই সমাৱেশত সভাপতিত্ব কৰিব। ইয়াৰ ভিতৰত ভাৰত, ব্ৰাজিল, চীন, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়া, ইৰাণ, ৰাছিয়া, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ আছে। এই সমাৱেশত অগতানুগতিক নিৰাপত্তাজনিত প্ৰত্যাহ্বান শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসমূহে চাইবাৰ সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত প্ৰত্যাহ্বানসমূহ পৰীক্ষা কৰে। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে 2025-26 বৰ্ষৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত বৰ্তমান 33,145 গৰাকী লোক এই ৰোগত আক্ৰান্ত। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি আক্ৰান্ত প্ৰায় 13,809 গৰাকী মহিলাৰ ভিতৰত 6,809 গৰাকী মহিলাই অসমৰ বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। অসমৰ জনগাঁথনি আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহ সংযোগ কৰাৰ প্ৰধান পৰিবহণ আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা বাবে অসমত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় 0.13%। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: মিডিমিভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাপাহু। আমাৰ অনুষ্ঠানসমূহ শ্ৰোতাই নিউজ অন এয়াৰ আৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটিৰ মত পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, ধ্ৰুৱজ্যোতি তালুকদাৰ, ট্ৰান্সমিটাৰত মিতুল গগৈ, আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত আতিকুৰ ৰহমান আৰু ষ্টুডিঅ'ত মই নিমিষা। এতিয়া শুনক পাৰাগমালা লাইভ অনুষ্ঠানটি আগবঢ়াব জয়শ্ৰী ডেকাই।

0: দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে।
1: हम लोग जो है कामाख्या के दरबार में हर साल आते हैं, जन्म जन्म से हम यहाँ आए हैं और हमारे गुरु पीर के माध्यम से यहाँ आते रहे और आज भी हम आ रहे हैं। हमारे परंपरा यह चल ही रहा है और चलते आया है और ये हर साल की तरह इस साल भी हम लोग यहाँ माँ के दरबार में पहुँचे हैं हजारों की संख्या में और साधना में लीन है। यदि यज्ञपि यहाँ पे भोजन आदि है पर भी ये जो भी है सब साधना की पाठ और अंश के हिसाब से है। हम लोग जप तप में, पूजा पाठ में, योग साधना में, यज्ञ आदि में और अलग अलग खाड़ेश्वरी, मौन व्रत, दूधाधारी, फलहार इस तरह से रहकर के हम लोग यह साधना करते हैं। तीन दिन तीन रात्रि यह रहने का अर्थ होता है कि जो साल भर में हमें जो साधना करने से जो फल प्राप्त होता है, माँ का आशीर्वाद कृपा लाभ होता है, वो तीन रात्रि यह रहने से वो प्राप्त हो जाता है। और हम लोग समाज व्यवस्था में लीन हैं, समाज के कार्यकर्ता धर्मगुरु होने के नाते समाज के लोगों को आशीर्वाद देना पड़ता है, समाज के साथ में मिलजुल करके रहना पड़ता है।
0: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি আৰম্ভ হোৱা অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপন বাহিনীৰ লগতে এম্বুলেঞ্চকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানী যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশী বাগানৰ মাজেৰে পাণ্ডু মন্দিৰ ঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমবেত হবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডু বন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক কৰ্তব্যস্থানলৈ লৈ যোৱা হ'ব। জালুকবাৰীৰ দিশৰ পৰা ভক্তসকলক কঢ়িয়াই অনা বাহনসমূহ নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেনেৰে গৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 3 নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নীলাচল উৰণ সেতুৰ তলেৰে ঘূৰি আদাবাৰী বাছ ষ্টেণ্ড তথা বৰিপাৰা পথাৰত থকা বিশেষ বাহন থকা স্থানত ৰব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা দৰ্শনাৰ্থী কঢ়িয়াই অনা বাহনসমূহেও নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 4 নম্বৰ গেটত যাত্ৰীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উৰণ সেতুৰ ওপৰেৰে আহ যাহ কৰিব পাৰিব। অৱশ্যে স্থানীয় লোকসকলক এই নিয়মৰ পৰা আঁতৰত ৰখা হ'ব। জালুকবাৰীৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক বৰিপাৰা পুলিচ পইণ্ট অথবা বিশ্বকৰ্মা মন্দিৰত নমাব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকল টেক্সি ষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীত দিশে নমাব পাৰিব। বিগত 5 বছৰত ৰাজ্যখনত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন হয়। পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ ৰাজ্যখনলৈ 2,93,31,782 পৰ্যটকে অসম ভ্ৰমণ কৰে। ইয়াৰ ভিতৰত 1,20,884 বিদেশী পৰ্যটক। ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমনৰ বৃদ্ধিয়ে অসমৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা মতে শেহতীয়াকৈ ৰাজ্যখনৰ পথ যোগাযোগ উন্নয়ন, পৰ্যটনস্থলত গঢ়ি উঠা পৰ্যটন নিবাস আৰু আধুনিক সা সুবিধাযুক্ত হোটেল, হোমষ্টে আদিৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনলৈ নিতৌ পৰ্যটকৰ আগমন ঘটিছে। একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউৰ মৈদাম তথা শিৱসাগৰ জিলাৰ আহোম যুগৰ স্থাপত্য আৰু অন্যান্য পৰ্যটন খণ্ড চাবলৈ অসমলৈ পৰ্যটকৰ আগমন ঘটে। ইয়াৰ উপৰি ৰাজ্যখনৰ ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, কামাখ্যা মন্দিৰ, গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰৰ আকৰ্ষণতো বহু পৰ্যটক অসমলৈ আহিছে। তথ্যমতে গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰলৈ বিগত 5 বছৰত ব্যাপক হাৰত পৰ্যটকৰ আগমন হৈছে। অবশ্যে অম্বুবাসী মেলা উপলক্ষে প্রতি বছরে নীলাচল পাহাড়ৰ বুকুলৈ যথেষ্ট সংখ্যক পর্যটকৰ আগমন ঘটে।

শেহতীয়া প্ৰযুক্তিগত ব্যৱস্থা, বিশেষকৈ সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰ, ট্ৰেভেল ব্লগাৰসকলৰ নতুন ঠাইৰ আৱিষ্কাৰৰ হাবিয়াস, অসমৰ থলুৱা খাদ্য, বিশেষকৈ জনজাতীয় খাদ্য প্ৰণালীৰ প্ৰতি দেশী বিদেশী পৰ্যটকৰ আগ্ৰহ ইত্যাদিয়ে ৰাজ্যত পৰ্যটকৰ আকৰ্ষণ কৰে। বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰচাৰ অভিযানৰ বিজ্ঞাপনসমূহেও পৰ্যটকক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ এ পি এল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সংস্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কালি আনুষ্ঠানিকভাৱে এই লগুৱাৰ ট্ৰফি মুকলি কৰে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। এই লীগত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। এ পি এলত অংশগ্ৰহণ কৰা দলকেইটা হৈছে গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়াৰ্ছ, নগাঁও

0: সুশান্ত বৰগোহাঁয়ে কালি শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ পদেন সদস্য হিচাপে শপতগ্ৰহণ কৰে। ডিমৌ আলোন নগৰৰ নৱনিৰ্মিত বকুলভৱনত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানত ডিমৌ সমজিলা আয়ুক্ত লুকুমণি বৰাই তেওঁক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মন্ত্ৰীগৰাকীক ডিমৌ পৌৰসভা আৰু সমজিলা আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। শপতগ্ৰহণৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: পদেন সদস্য হিচাপে ডিমৌ পৌরসভার আজি শপথ গ্রহণ করলো। আমার সমজিলা আয়ুক্ত শপথ গ্রহণ করবালে, লগতে আমার পৌরসভার পুরনেত্রী আর সদস্য সদস্য সরকারি বিষয়া সকল আছে। একটা নতুন নত্ব আনিছে, নতুন পরিবেশত আজি শপথ গ্রহণ করেছে। আর ডিমৌ রাইজর কারণে একটা ভাল খবর যে বকুল বন এখন আমি পাইছো, যত আমি ছাত্র ছাত্রীর পর আরম্ভ করে জ্যেষ্ঠ সকলের পর আরম্ভ করে সকলে এই পরিবেশ আমি ধরে রাখব লাগিব। আর মই ভাবো যে ডিমৌ পৌরসভা ইমান ধুনিয়া একটা পরিবেশ গড় দিলে, তারবাবে তেখেতসকলক ধন্যবাদ।
0: নগ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত বিমল বৰাৰ দৰে শিক্ষকৰ প্ৰাসংগিকতা শীৰ্ষক এটা বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। কৃতি শিক্ষক বিমল চন্দ্ৰ বৰা স্মৃতি ৰক্ষা সমিতিয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ 2025-26 বৰ্ষৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত বৰ্তমান 33,145 গৰাকী লোক এই ৰোগত আক্ৰান্ত। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি আক্ৰান্ত প্ৰায় 13,809 গৰাকী মহিলাৰ ভিতৰত 6,809 গৰাকী মহিলাই অসমৰ বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। অসমৰ জনগাঁথনি আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহ সংযোগ কৰা প্ৰধান পৰিবহণ আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ বাবে অসমত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় 0.13%। ফিফা বিশ্বকাপত আজি পুৱা অনুষ্ঠিত এখন খেলত 3-1 গ'লত নিউজিলেণ্ডৰ বিৰুদ্ধে ইজিপ্তে প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। ফ্লৰিডাত কেপ ডাৰ্ভে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰবাৰ। কামাখ্যা ধামত আজিৰ পৰা অম্বুবাচী মহাযোগ প্ৰভৃতিৰ লগে লগে নিশা 9:08 বাজি 42 ছেকেণ্ডত বন্ধ হ'ব মন্দিৰৰ দুৱাৰ। আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 গ'লত ইজিপ্তৰ জয়লাভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহ নিবেদন কৰিছো গীত আৰু গজল অনুষ্ঠানটিৰ। অনুষ্ঠানৰ আৰম্ভণিতে গোলাম আলী।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এইবাৰ আনুৰাধা পৰদোৱাল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়োৱা হৈছে সুৰৰ কৰণী অনুষ্ঠানটি। অনুষ্ঠানৰ আৰম্ভণিতে শুনক বীৰেন্দ্ৰ কুমাৰ বৰাৰ কণ্ঠৰ এটি গীত।

সুৰৰ কৰণী অনুষ্ঠানত এইবাৰেয়া পুৰুষোত্তম দাস, মুকুল বৰুৱা আৰু দীনেশ দত্ত। গীতিকাৰ পুৰুষোত্তম দাস।

পুৰুষোত্তম দাস, মুকুল বৰুৱা আৰু দীনেশ দত্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল পুৰুষোত্তম দাসৰ। এইবাৰ শুনক নিৰ্মল মজুমদাৰ আৰু কল্পনা বৰুৱাৰ দ্বৈত কণ্ঠৰ এটি গীত, ৰচনা ক্ষীৰদা বিষয়াৰ।

ক্ষীৰোদা বিষয়াৰ কথাৰে নিৰ্মল মজুমদাৰ আৰু কল্পনা বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। সুৰকৰণী অনুষ্ঠানত এইবাৰ জ্যোতিৰ্ময় কাকতি, গীতিকাৰ তফজ জোলালী।

দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ দ্বৈতকণ্ঠৰ গীতেই শুনিলে। সুৰৰ কৰণি অনুষ্ঠানত এইবাৰ শুনক পাৰ্বিন চুলতানাৰ কণ্ঠৰীতি গীত, গীতিকাৰ পদ্ম বৰকটকী।

পদ্ম বৰকটকীৰ কথাৰে পাৰ্বিন চুলতানৰ কণ্ঠৰ গীতটি শুনিলে। সুৰকৰণী অনুষ্ঠানত এবাৰ শুনক ৰাণী দেৱীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আনন্দী দাসৰ।

নিবেদন কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ লক্ষীৰ হাঙৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে মানিক দাস ৰচিত এটি গীত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আধুনিক গীত শুনিছে লক্ষী ৰহাঙৰ কণ্ঠত শিল্পী কণ্ঠত এবাৰ শুনক গুণমণি বৰা ৰচিত এটি গীত

0: লক্ষীৰ হাঙৰ কণ্ঠৰ আধুনিক গীত শুনিলে শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45।
1: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30ৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাহ
3: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিশিৰ সুব্ৰগুপ্তাৰ কণ্ঠত ৰাগ যোগ কুঞ্জ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মধ্যপ্ৰদেশৰ শেওপুৰ জিলাৰ কুনু ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি চিতামিত্ৰ আৰু চাহৰীয়া জনগোষ্ঠীৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। কৌশলগত সীমা সুৰক্ষা আৰু বৈদেশিক নীতি বিষয়ক পৰ্যালোচনাৰ বাবে বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী কমিটি জম্মু কাশ্মীৰ আৰু লাডাখলৈ ৰাওনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে দুদিনীয়া ভ্ৰমণসূচীৰে আজি মংগোলিয়া আৰু দক্ষিণ কোৰিয়ালৈ ৰাওনা হৈছে। অসমৰ শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শেওপুৰ জিলাৰ কুনু ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি চিতামিত্ৰ আৰু চাহৰীয়া জনগোষ্ঠীৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ চিতা প্ৰকল্পৰ বাবে এই লোকসকলে আগবঢ়োৱা বৰঙণিৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ কাৰ্যক প্ৰশংসা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে স্থানীয় লোকসকলৰ সক্ৰিয় অংশগ্ৰহণে বন সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ পূৰ্বে তেওঁ পুৱা 8 বজালৈ উদ্যানখনত চাফাৰী কৰি চিতাবাঘৰ পুনৰ প্ৰৱৰ্তন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই ভ্ৰমণৰ সময়তে তেওঁ চিতা প্ৰকল্প সন্দৰ্ভত এখন প্ৰদৰ্শনীও অংশগ্ৰহণ কৰে। বন বিভাগৰ বিষয়াসকলে জনায় যে ভাৰতত বৰ্তমান 52টা চিতাবাঘ আছে আৰু ইয়াৰে 49টা কোনো ৰাষ্ট্ৰীয় উদ্যানত থকাৰ বিপৰীতে 3টা বাঘক গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্যলৈ স্থানান্তৰ কৰা হৈছে। জীৱ জন্তুৰ বাবে থকা নিৰীক্ষণ আৰু অনুসৰণ ব্যৱস্থাৰ বিষয়েও কালি ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰোৱা হয়। বিষয়াসকলে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক জনায় যে চিতাবাঘবোৰৰ বাবে বনাঞ্চলৰ ভিতৰত প্ৰতি 2 কিলোমিটাৰৰ মূৰে মূৰে পানী যোগান ব্যৱস্থা গঢ়ি তোলা হৈছে। বটছৱানা আৰু নামিবিয়াৰ পৰা চিতাৰ কাৰ্যকলাপ আৰু অভিযোজন প্ৰক্ৰিয়াৰ বিষয়েও ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰোৱা হয়। সংসদৰ সদস্য শশী থাৰুৰৰ অধ্যক্ষতাত বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী কমিটীয়ে কৌশলগত সীমা সুৰক্ষা আৰু বৈদেশিক নীতি বিষয়ক পৰ্যালোচনাৰ বাবে জম্মু কাশ্মীৰ আৰু লাডাখলৈ 4-দিনীয়া অধ্যয়ন ভ্ৰমণ আৰম্ভ কৰিছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে এই সমিতিখনৰ সদস্যসকলে জম্মু, শ্ৰীনগৰ, কাৰ্গিল আৰু লেহ অহা 25 জুনলৈ ভ্ৰমণ কৰাৰ লগতে সীমান্ত ব্যৱস্থাপনা আৰু নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত চাক্ষুষ অভিজ্ঞতাৰ সাক্ষী হ'ব। সমিতিখনে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ শেহতীয়া অগ্ৰগতি, সিন্ধু চুক্তি আৰু সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদ তথা আন্তঃৰাষ্ট্ৰীয় সীমান্তত পৰীক্ষা কৰিব। দলটোৱে ভাৰত চীনৰ সম্পৰ্ক আৰু লাডাখৰ পূব সীমান্তৰ অৱস্থা পৰিদৰ্শন কৰিব। কমিটিৰ সদস্যসকলে এই পৰিদৰ্শনকালত জ্যেষ্ঠ নাগৰিক আৰু সামৰিক বিষয়াসকলৰ উপৰি স্থানীয় বাসিন্দাসকলৰ সৈতে বাৰ্তালাপ কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে নতুন দিল্লীত

চীন ভাৰত সম্পৰ্ক আৰু পাকিস্তান সন্দৰ্ভত ভাৰতৰ স্থিতিৰ বিষয়ে সমিতিক অৱগত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে দুদিনীয়া ভ্ৰমণসূচীৰে আজি মংগোলিয়া আৰু দক্ষিণ কোৰিয়ালৈ ৰাওনা হৈছে। ডঃ জয়শংকৰে আজি মংগোলিয়াত উপস্থিত হৈ সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে সেই দেশৰ সৈতে বিভিন্ন দিশত ভাৰতৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ দিশত জোৰ দিয়া হ'ব বুলি জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে মন্ত্ৰীগৰাকীয়ে মংগোলীয়া ভ্ৰমণৰ এই সময়ছোৱাত সেই দেশৰ নেতৃস্থানীয় লোকসকলক লগ ধৰি সেই দেশৰ বৈদেশিক মন্ত্ৰী বি বাটছেটছেগৰ সৈতে আলোচনাত মিলিত হ'ব। উল্লেখযোগ্য যে ডঃ জয়শংকৰে অহা 24 আৰু 25 তাৰিখে দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিব আৰু অহা বৃহস্পতিবাৰে সেই দেশৰ জেজু আলোচনা গোটত ভাষণ প্ৰদান কৰিব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগান আজি দুদিনীয়া ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশত উপস্থিত হ'ব। মন্ত্ৰী ডঃ মুৰুগানে আজি সন্ধিয়া ভূপাল বিমান বন্দৰত অৱতৰণ কৰাৰ পাছতে ৰাজ্যিক অতিথিশালাত উপস্থিত হ'ব আৰু তাত তেওঁ ভূপাল জিলা আয়ুক্তৰ সৈতে বৈঠকত মিলিত হ'ব। কাইলৈ মন্ত্ৰী ডঃ মুৰুগানে দেৱাস জিলাৰ কন্নড় তেহচিলৰ ডকাকুই গাঁও ভ্ৰমণ কৰিব আৰু তাত তেওঁ সাংসদ পুঁজিৰ আঁচনিৰ অধীনত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। কাইলৈ সন্ধিয়া তেওঁ নতুন দিল্লীলৈ উভতি আহিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি কয় যে আইন প্ৰতিষ্ঠানসমূহে প্ৰতিটো অনুষ্ঠান যি সমাজৰ বিভিন্ন কৰ্মৰাজিৰ বাবে অংশীদাৰ হিচাপে কাম কৰি আহিছে সেইসমূহত বিশ্বাস আৰু অন্তৰ্ভুক্তিৰ মাজেৰে বৃহৎ পৰিসৰৰ ন্যায়গত ব্যৱস্থাসমূহৰ সৈতে কাম কৰাৰ দিশত সেতুৰ ভূমিকা পালন কৰি আহিছে। এটা লেখাৰ জৰিয়তে নিজৰ ভাৱ ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে ন্যায়ৰ দিশত এটা শক্তিশালী পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দেশৰ নাগৰিকসকলক বিশেষভাৱে প্ৰভাৱিত কৰা এই পৰিৱেশতন্ত্ৰই উল্লেখযোগ্য ভূমিকা পালন কৰিব। তেওঁ লগতে কয় যে টেলি ল আৰু ন্যায় বন্ধুৰ দৰে সেৱাৰ জৰিয়তে দেশৰ সকলো শ্ৰেণীৰ মোকৰ্দমাকাৰীসকলে সুবিধাজনকভাৱে দেশৰ ন্যায় ব্যৱস্থাৰ বিভিন্ন সুবিধাসমূহ অনায়াসে গ্ৰহণ কৰিব পাৰিব। বৰ্তমান অধিবক্তা আৰু বিচাৰকৰ কৰ্মত নিয়োজিত ব্যক্তিসকলে যাতে সুবিধাজনকভাৱে কৰ্ম সম্পাদন কৰিব পাৰে তাৰ বাবে ডিজিটেল ব্যৱস্থাসমূহৰ লগতে বৰ্তমানৰ আন্তঃগাঁথনিসমূহৰ উন্নতি কৰাৰো প্ৰয়োজনীয়তা আছে বুলি তেওঁ উল্লেখ কৰে। মেঘৱালে লগতে কয় যে ভিডিঅ' কনফাৰেন্সিং, ভাৰ্চুৱেল ব্যৱস্থাৰ আদালতসমূহ আৰু ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াৰ লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে আইন ব্যৱস্থাত নাগৰিকসকলৰ কাষ চপাই আনিব পৰা যায়। তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰি উলিওৱা ভাষিক এপ সুপ্ৰিম কোৰ্ট বিধিক অনুবাদ ছফটৱেৰ আৰু ভাষা অনুবাদ কৰা ভাষিনী ছফটৱেৰৰ জৰিয়তে এই কামখিনি সহজভাৱে কৰিব পৰা যাব বুলিও আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ চৰকাৰখনে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুবিধা হোৱাকৈ ভাৰতৰ 140 কোটি নাগৰিকক সামৰি এটা শক্তিশালী আৰু সৃষ্টিমূলক ন্যায় ব্যৱস্থাৰ সৃষ্টি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। অসমৰ শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপান ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। আজি নিশা 9:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ জালদাবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত মৃতকৰ সংখ্যা 6লৈ বৃদ্ধি পাইছে। ইয়াৰে ভিতৰত 2গৰাকী মহিলা আৰু এটি শিশুও আছে। আহত 25গৰাকী যাত্ৰীক জলপাইগুৰি চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে উত্তৰবংগ ৰাজ্যিক পৰিবহণ নিগমৰ এখন যাত্ৰীবাহী বাছে 32গৰাকী যাত্ৰীক কঢ়িয়াই নিয়াৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষী আৰু জিলা প্ৰশাসন তথা স্থানীয় বাসিন্দাই ততালিকে উদ্ধাৰ আৰু সাহায্য অভিযান চলায় আহত যাত্ৰীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পৰিবহণ মন্ত্ৰী আনন্দময় বৰ্মনে দুৰ্ঘটনা হাস্পতাল পৰিদৰ্শন কৰি আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়। নিহতসকলৰ পৰিয়ালক সাহায্য প্ৰদান কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পৰ্যটন মন্ত্ৰী ডঃ শংকৰ ঘোষেও আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। মুখ্যমন্ত্ৰী

0: অধিকাৰী আৰু দুগৰাকী অন্য মন্ত্ৰীয়ে এই দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ফিফা বিশ্বকাপত আজি পুৱা অনুষ্ঠিত এখন খেলত 3-1 গলত নিউজিলেণ্ডৰ বিৰুদ্ধে ইজিপ্তে প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। ফ্লৰিডাত কেপ ডাৰ্ভে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 গলত ড্ৰ হয়। কেপ ডাৰ্ভেৰ হৈ খেলখনৰ 21 মিনিটত কেভিন পিনাৰে দেশখনৰ হৈ প্ৰথমটো বিশ্বকাপ গ'ল দিয়ে। প্ৰত্যুত্তৰত উৰুগুৱেৰ হৈ মেক্সি আৰাউজু আৰু অগষ্টিন কানোবুয়োৱে 2টা গ'ল দি অগ্ৰগতি লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মধ্যপ্ৰদেশৰ শ্বেওপুৰ জিলাৰ কুনু ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি চিতামিত্ৰ আৰু চাহৰীয়া জনগোষ্ঠীৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। কৌশলগত সীমা সুৰক্ষা আৰু বৈদেশিক নীতি বিষয়ক পৰ্যালোচনাৰ বাবে বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী কমিটি জম্মু কাশ্মীৰ আৰু লাডাখলৈ ৰাওনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে দুদিনীয়া ভ্ৰমণসূচীৰে আজি মংগোলিয়া আৰু দক্ষিণ কোৰিয়ালৈ ৰাওনা হৈছে। অসমৰ শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 গলত ইজিপ্তৰ জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়োৱা হৈছে মিতালী ডেকাৰ কণ্ঠৰ লোকগীত।

0: কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: লোকগীত শুনিছে মিতালী ডেকাৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। ভক্তসকলক বিভিন্ন ধৰণেৰে সহায় সহযোগিতা আগবঢ়াবলৈ বহুবোৰ স্বেচ্ছাসেৱী সংগঠন আগবাঢ়ি আহিছে। তেনে এটি উন্মিলন নামৰ সংগঠনৰ এজন ব্যক্তিয়ে জনসাধাৰণলৈ তেওঁলোকে আগবঢ়োৱা সেৱা সম্পৰ্কে এনেদৰে ব্যক্ত কৰিছে।
2: মই বৰ্তমান উপস্থিত আছো মা কামাখ্যা ধামত। সকলোৰে জ্ঞাত যে আজিৰে পৰা মহা অম্বুবাচী মহাযোগৰ আৰম্ভ হৈছে। অহা 26 জুনলৈকে চলিবলগীয়া এই 5-দিনীয়া অনুষ্ঠানটিত আমি আমাৰ উন্মিলনৰ তৰফৰ পৰা খোৱা পানী আৰু খাদ্য বিতৰণৰ ব্যৱস্থা কৰিছো। ইতিমধ্যে ইয়াতে আমি দেখিবলৈ পাইছো এক উচ্চমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু পুৱাৰে পৰা অগণন দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সকলো ঠাইতে লানি নিচিগা শাৰীৰ এক ভক্তিভাৱে পবিত্ৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াত আহি বহুত সুন্দৰ অনুভৱ হৈছে আৰু আমি সেৱা আগবঢ়াৰ পৰা আমি বহুত আপ্লুত হৈছো।
1: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বিগত 5 বছৰত ৰাজ্যখনত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন হয়। পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ ৰাজ্যখনলৈ 2,93,31,782 পৰ্যটকে অসম ভ্ৰমণ কৰে। ইয়াৰ ভিতৰত 1,20,884 বিদেশী পৰ্যটক। ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমন বৃদ্ধিয়ে অসমৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা মতে শেহতীয়াকৈ ৰাজ্যখনৰ পথ যোগাযোগ উন্নত, পৰ্যটনস্থলত গঢ়ি উঠা পৰ্যটন নিবাস আৰু আধুনিক সা সুবিধাযুক্ত হোটেল, হোমষ্টে আদিৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনলৈ নিতৌ পৰ্যটকৰ আগমন ঘটিছে। একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদাম তথা শিৱসাগৰ জিলাৰ আহোম যুগৰ স্থাপত্য আৰু অন্যতম পৰ্যটন খণ্ড চাবলৈ অসমলৈ পৰ্যটকৰ আগমন ঘটে। ইয়াৰ উপৰি ৰাজ্যখনৰ ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, কামাখ্যা মন্দিৰ, গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰৰ আকৰ্ষণতো বহু পৰ্যটক অসমলৈ আহিছে। তথ্যমতে গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰলৈ বিগত 5 বছৰত ব্যাপক হাৰত পৰ্যটকৰ আগমন হৈছে। অৱশ্যে অম্বুবাচী মেলা উপলক্ষে প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটে। শেহতীয়া প্ৰযুক্তিগত ব্যৱস্থা, বিশেষকৈ সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰ, ট্ৰেভেল ব্লগাৰসকলৰ নতুন ঠাইৰ আৱিষ্কাৰৰ হাবিয়াস, অসমৰ থলুৱা খাদ্য, বিশেষকৈ জনজাতীয় খাদ্য প্ৰণালীৰ প্ৰতি দেশী বিদেশী পৰ্যটকৰ আগ্ৰহণ আদিও ৰাজ্যলৈ পৰ্যটকক আকৰ্ষণ কৰে। বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰচাৰ অভিযানৰ বিজ্ঞাপনসমূহেও পৰ্যটকক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ স্বদেশ দৰ্পণ আৰু প্ৰসাদ আঁচনিৰ জৰিয়তে কামাখ্যা মন্দিৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নত হোৱাৰ ফলত ৰাজ্যলৈ ভালেসংখ্যক পৰ্যটকৰ আগমন হোৱা বুলি অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। অসম চৰকাৰৰ জলসম্পদ আৰু ন্যায় বিভাগৰ কেবিনেট মন্ত্ৰী তথা 95 নম্বৰ ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইক আজি ডিমৌ ৰাজহুৱা খেলপথাৰত সমষ্টিবাসীয়ে বিপুলভাৱে সম্বৰ্ধনা জনায়। সুদীৰ্ঘ 20 বছৰৰ পাছত ডিমৌ সমষ্টিৰ পৰা মন্ত্ৰিত্ব লাভ কৰা সুশান্ত বৰগোহাঁই যথেষ্ট উৎসাহেৰে সমষ্টিবাসীয়ে লগ ধৰে আৰু গামোচা, জাপি আৰু পৰম্পৰাগত সাজ পোছাকেৰে তেওঁক আদৰণি জনায়।

0: মন্ত্ৰীগৰাকীয়ে কয় যে বিধায়ক হিচাপে ৰাইজলৈ সেৱা আগবঢ়োৱাৰ পাছত তেওঁৰ দায়িত্ব এতিয়া অধিক বৃদ্ধি পাইছে। ৰাইজলৈ উদ্দেশ্যি দিয়া ভাষণত দেশ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তিগত স্বাৰ্থ তৃতীয় বুলি মত পোষণ কৰি সমষ্টিটোৰ ৰাইজৰ বিকাশ আৰু উন্নয়নৰ বাবে নিজকে সমৰ্পণ কৰিব বুলি তেওঁ উল্লেখ কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া মুকুল বৰুৱাৰ ৰচিত এটি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰি, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনিছে বিউটি শৰ্মা বৰুৱাৰ কণ্ঠত।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এঘণ্টাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শ্বেওপুৰ জিলাৰ কুনু ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি চিতামিত্ৰ আৰু চাহাৰীয়া জনগোষ্ঠীৰ লোকসকলৰ সৈতে মত বিনিময় কৰিছে।

আজি নিশা 9:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কালি আনুষ্ঠানিকভাৱে অসম প্ৰিমিয়াৰ লীগৰ লগ' আৰু ট্ৰফী মুকলি কৰে। পৰ্যটন বিভাগৰ তথ্য অনুসৰি বিগত 5 বছৰত 2,93,31,82 পৰ্যটকৰ আগমনে ৰাজ্যখনৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি আৰম্ভ হোৱা অম্বুবাচী মেলা উপলক্ষে জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি জনতা ভৱনস্থিত নিজ নিজ কাৰ্যালয়ৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু কৃষি বিষয়াসকলৰ সৈতে ভাৰ্চুৱেল পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ 2025-26 বৰ্ষৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি পুৱা অনুষ্ঠিত এখন খেলত ইজিপ্তে নিউজিলেণ্ডক 3-1 পৰাস্ত কৰে। আজি নিশা 10:30 বজাত হ'বলগীয়া এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰ্যালোচনা বৈঠক। ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাত মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্ব আৰোপ। আৰু আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰে। গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে 3 বছৰ কাৰ্যকালৰ অন্তত বন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে বদলি কৰা হ'ব। মন পচন্দৰ সংমণ্ডল, ৰেঞ্জ, বিট কাৰ্যালয়ত বছৰ বছৰ ধৰি বিষয়াসকলে নিয়োজিত হৈ থাকিব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে। ধনৰ বিনিময়ত বদলি বা নিযুক্তিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে।
2: ৰাজহুৱা খবৰবিলাক পাই থাকো, এক একজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুফ হলে মই কম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং লবৰ কাৰণে মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগিব ব্যৱস্থা। এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুলস্তপ লাগিল বুলি ধৰিলো। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পষ্টিং নাই। মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে, এইটো একদম স্পষ্ট।
1: বদলিৰ বিনিময়ত কোনো বিষয়া বা কৰ্মচাৰীয়ে ধন বিচাৰিলে হোৱাটছএপযোগে মন্ত্ৰীগৰাকীক অভিযোগ দিবলৈ তেওঁ আহ্বান জনায়। বৈঠকত তেওঁ কয় যে বন বিভাগত থকা সকলো সুৰুঙা বন্ধ হ'ব লাগিব, বন বিভাগে প্ৰাপ্য ৰাজহখিনি সংগ্ৰহ কৰিব লাগিব বুলিও তেওঁ কয়। জনতাক হেঁচা প্ৰয়োগ কৰি ৰাজহ সংগ্ৰহ কৰা কাৰ্য বন্ধ কৰিবলৈ মন্ত্ৰী শ্ৰীবৰুৱাই বিষয়াসকলক সকীয়াই দিয়ে। জনতাৰ পৰা অযথা জৰিমনাবিহি চৰকাৰক হলঠেকত নেপেলাবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। বন বিভাগৰ লাভাংশ চৰকাৰী ৰাজকোষত জমা হ'ব লাগিব বুলি তেওঁ বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়। বৈঠকত কুৱেৰী আৰু বালিৰ মহলত ব্যৱহাৰ হোৱা প্ৰতিখন বাহনত GPS লগোৱা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে বাহনসমূহ ক'ত ৰখা হৈছে সেই বিষয়ে বন বিভাগে ট্ৰেকিং কৰি থাকিব বুলিও উল্লেখ কৰা হৈছে। অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47 গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা 4 আৰু 5 জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰি কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষয় সামৰি দুদিনীয়াকৈ নতুন বিধায়কসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণত নতুন বিধায়কসকলৰ লগতে পুৰণি বিধায়কসকলেও অংশগ্ৰহণ কৰিব পাৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, প্ৰাক্তন উপাধ্যক্ষ নুমল মমিনকে ধৰি বহুকেইগৰাকী সমল ব্যক্তিক নিমন্ত্ৰণ জনোৱা বুলি অধ্যক্ষ দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব। একেদৰে 10 জুলাইত অসম বিধানসভাৰ মজিয়াত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হ'ব। সমাগত বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভা সচিবালয়ে নতুনকৈ নিৰ্বাচিত বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে আজি বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধায়ক আজমলক শপত বাক্য পাঠ কৰোৱায়। অধ্যক্ষৰ কাৰ্যালয়ৰ আলোচনা কক্ষত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানটি অসম বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিব ৰাজীৱ ভট্টাচাৰ্যই পৰিচালনা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি ভাৰ্চুৱেল যোগে ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বন অধিকাৰ আইনৰ পত্ৰাধিকাৰীসকলৰ ডিজিটেলাইজেচন, কৃষকৰ পঞ্জীয়ন, পৰিচয় পত্ৰ প্ৰস্তুত, এগ্ৰিটেকৰ জৰিয়তে ন্যূনতম সমৰ্থন মূল্যৰ অধীনত ধান ক্ৰয় ব্যৱস্থাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰা সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে ৰাজ্যখনৰ প্ৰায় 50 লাখ কৃষক পৰিয়ালক পঞ্জীয়নৰ আওতালৈ আনিব লাগিব। কৃষকসকলে যাতে সহজতে পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব লাগিব। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে নেচনেল মিছন অন এডিবল অইলছ অইল পাম কাৰ্যসূচীৰ অধীনত অইল পাম খেতিৰ সম্প্ৰসাৰণত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনসমূহক আহান জনায়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট sebaonline.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তপৰায়ণ ৰাইজৰ সমাগম পৰিলক্ষিত হৈছে। ভক্তসকলক বিভিন্ন ধৰণেৰে সহায় সহযোগিতা আগবঢ়াবলৈ বহুবোৰ স্বেচ্ছাসেৱী সংগঠন আগবাঢ়ি আহিছে। উন্মিলন নামৰ সংগঠনৰ এজন

0: ব্যক্তিয়ে জনসাধাৰণলৈ তেওঁলোকে আগবঢ়োৱা সেৱা সম্পৰ্কে এনেদৰে ব্যক্ত কৰে।
1: মই বৰ্তমান উপস্থিত আছো মা কামাখ্যা ধামত। সকলোৰে জ্ঞাত যে আজিৰে পৰা মহা অম্বুবাচী মহাযুগ আৰম্ভ হৈছে। অহা 26 জুনলৈকে চলিবলগীয়া এই 5 দিনীয়া অনুষ্ঠানটিত আমি আমাৰ উন্মোলনৰ তৰফৰ পৰা খোৱা পানী আৰু খাদ্য বিতৰণৰ ব্যৱস্থা কৰিছো। ইতিমধ্যে ইয়াতে আমি দেখিবলৈ পাইছো এক উচ্চমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু পুৱাৰে পৰা অগণন দেশ বিদেশৰ অগণন ভক্ত সমাগম হৈছে। সকলো ঠাইতে লাঙি নিচিগা শাৰীৰ এক ভক্তিভাৱেৰে পবিত্ৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াত আহি বহুত সুন্দৰ অনুভৱ হৈছে আৰু আমি সেৱা আগবঢ়াৰ পৰা আমি বহুত আপ্লুত হৈছো।
0: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস কাইলৈ তাৰালাংছত উদযাপন কৰা হ'ব। ডিফুৰ সমীপৰ ৰাংচিনা চাৰ্প আহংজাই প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পুৱাৰ ভাগত কাইলৈ ডিফু পৰিষদৰ সচিবালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাছত কাৰ্বি আংলঙৰ প্ৰতিষ্ঠাপক ছেমছন সিং ইংটি, খৰ সিং টেৰাং আৰু ছাৰ সিং টেৰং লাংকুং হাবিৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ কৰা হ'ব। মুকলি অনুষ্ঠানত প্ৰাথমিক বিদ্যালয়ৰ 198 জন সহকাৰী শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। জিলাখনত বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়োৱা ব্যক্তিসকলকো কাইলৈ মুখ্য কাৰ্যবাহী সদস্যৰ বিশেষ বঁটা আগবঢ়োৱা হ'ব। লোকপিয় প্ৰক্ৰিয়া সুচাৰুৰূপে ৰূপায়ণ কৰাৰ উদ্দেশ্যে তামোলপুৰ জিলাত কাইলৈৰে পৰা 3 দিনীয়াকৈ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত 14 গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকৰ লগতে 1গৰাকী মুখ্য প্ৰশিক্ষকে অংশগ্ৰহণ কৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে ক্ষেত্ৰ প্ৰশিক্ষকসকলক লোকপিয়ল সম্পৰ্কীয় বিভিন্ন বিষয়, দায়িত্ব আৰু কাৰ্যপদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। কেবিনেট মন্ত্ৰী চৰণ বৰুৱাই আজি ওদালগুৰি জিলাৰ ডিমাকুচিত ডিমাকুচি পানেৰী টংলা কলাইগাঁও মঙলদৈ সংযোগী গ্ৰীণ বাছ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই পদক্ষেপে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা পূৰ্বতকৈ অধিক সুগম কৰাৰ লগতে সাধাৰণ ৰাইজৰ সহায় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। খানাপাৰা প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰ্যালোচনা বৈঠক আৰু ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাত মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্ব আৰোপ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।
2: অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত মই স্মিতা গোস্বামী, মোৰ সৈতে ডিউটি ৰুমত আছে নাফিচা বেগম, নিয়ন্ত্ৰণ কক্ষত শ্বেখ আব্দুল্লা আহমেদ, হৰমোহন বৰ্মন আৰু আনোৱাৰ আলী, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু বিজিত শৰ্মা, আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু গয়া শ্ৰোতাৰ অনুষ্ঠান।
3: সমূহ গয়া শ্ৰোতাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো দৰং জিলাৰ গুৰুখুটি অঞ্চলত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান। বৰ্তমান উপস্থিত আছো দৰং জিলাৰ গুৰুখুটি অঞ্চলৰ সাতখুলি গাঁৱত আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে এগৰাকী উদ্যমী কৃষক। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
4: মোৰ নাম শ্ৰী মুকুল চন্দ্ৰ নাথ। মই কৃষক হিচাপে এতিয়া আজি আপোনালোকৰ ওচৰত খেতিৰ বিষয়ে ক'ম। এইটো মই কৃষি কৰি বৰ্তমানলৈ জীয়াই আছো, খাই আছো।
3: হয়, আপোনাৰ যিহেতু জীৱিকাৰ পথ কৃষি, মই জানিব বিচাৰিছো আপুনি কৃষিৰ সৈতে কেতিয়াৰ পৰা জড়িত?
4: মই 1986 চনত যেতিয়া অসম গণ পৰিষদ চৰকাৰ আহিছিলে আৰু তেতিয়া সেই সময়ত আমাৰ কৃষিমন্ত্ৰী আছিল চন্দ্ৰমোহন পাটোৱাৰী আৰু আমাৰ ডক্টৰ জয়নাথ শৰ্মা আছিলে ৰাজমন্ত্ৰী। সেই তেতিয়া আমাৰ এইবিলাক অঞ্চলত বানপানী বছৰত প্ৰায় 6-7 বাৰ বানপানী হয়, মানে মানুহে খোৱা লোৱাৰ এনেকুৱা হৈ যায়, কষ্ট হয়। শেষত যায় আমি ৰাজমন্ত্ৰী জয়নাথ শৰ্মা যিবিলাক কোৱাৰ পিছত ক'লে ঠিক আছে আমি খেতিটো শস্যাৱৰ্তন কৰি দিওঁ, যিহেতু ইয়াত বাৰিষা খেতি কৰিলে বানপানী

0: ৰাখিছোঁ, কাৰণ আমি খেতি কৰিয়ে জীৱনটো চবেই খাব লাগিব। মই কওঁ মানুহবিলাকক যে এই কিনা সাৰটো আনিছা, আৰু আমাৰ অসমীয়া মানুহবিলাক ক'লে বেয়া পায়, বেয়াও লাগে যে গোবৰখিনি নঙলাত থৈ দিব, থৈ পেলাই 50 টকাত গোবৰখিনি বিক্ৰী কৰে, কৰি উঠি পেলাই এতিয়া মোক কৈছে যে ইমান ধুনীয়া বেহাৰ ক'ত পালি। মই বোলো মই বেহাৰ পাম, কাৰণ মই কষ্ট কৰিছোঁ, মই গোবৰ মাৰিছোঁ, মই জৈৱিক সাৰ প্ৰয়োগ কৰোঁ, মই ইউৰিয়া বা এইবিলাক মই বিশেষ প্ৰয়োগ নকৰোঁ।
1: যিহেতু আপুনি মাটিৰ কথা কৈ আছে, মাটিৰ কথা, আজিকালি সচৰাচৰ দেখা পোৱা যায় যে নিজৰ মাটিখিনি খেতি কৰাৰ আগতে পৰীক্ষা কৰা হয়, কেতিয়াবা আপুনি তেনেকুৱা
0: পৰীক্ষা? নাই, মই পৰীক্ষা কৰা নাই, কিন্তু কাৰণ পৰীক্ষাটো মই তেতিয়াই মই পাইছোঁ যদি আমি মাটিকেইডৰা যদি 1 বিঘা মাটিত যদি আমি 2 ঠেলা গোবৰ দিব পাৰোঁ, তেতিয়াহ'লে কি হয়, আমাৰ মাটিটো আৰু হেৰি কৰিব নালাগে, আমি মাটিত টেঙা নহয়, যিটো আমি ধৰক মানে পৰীক্ষা কৰি যিটো কয় যে মাটিটো অম্ল যেতিয়া হয় সেই খেতিটো ৰঙা পৰি যায় কিবা হয়, কাৰণ গোবৰে তাক কাটি দিয়ে। এইটো মানুহে যদি এতিয়াও যে সেইটো ব্যৱহাৰ কৰে, আৰু যে পোক পৰুৱাৰ কাৰণে মই এই মাহানিমৰ পাত আছে, মাহানিমৰ পাতটো অলপ গুড়া কৰি পেলাই সেইটো মানে পথাৰত এতিয়া, কিন্তু মোৰ কোনো বছৰ মোৰ ধান ধৰ হেৰি হোৱা নাই,
1: সেইটো এটা গোটেইখিনি সাৰ তাৰমানে
0: ঘৰুৱা কৰোঁ, মই ঘৰুৱা কৰোঁ, মই ইউৰিয়া অলপ দিওঁ মাটি, ইউৰিয়া এইকাৰণে যে গছৰ ধানৰ পুলিকেইটা অলপমান ঠন ধৰিবৰ কাৰণেহে ইউৰিয়াটো দিওঁ, অকল ইউৰিয়াটো যদি মানুহে নাজানে যে, আৰু মানুহবিলাক এনেকুৱা হৈছে তই সাৰ মাৰিলি বোলে অঁ মই মাৰিলোঁ, কি মাৰিলোঁ, মই 1 বস্তা ইউৰিয়া মাৰিলোঁ, এই ময়ো মাৰি দিওঁ। অকল আপুনি চাব ইউৰিয়াটো দিলে কেৱল গছটো হয়, আৰু মানুহে তেতিয়া কি হয় বুজি নাই, মানুহে গান্ধী পোকটোক দাই দিয়ে যে মোৰ খেতিখিনি বিৰাট ভাল হ'ল, মানে ধানৰ খিটো পোন হৈ থাকিল, মানে গান্ধী পোকে তাক খাই দিলে, কোনো কাৰণে গান্ধীয়ে নাখায়, তাৰমানে যে যদি ইউৰিয়া প্ৰয়োগ কৰিছে ইউৰিয়াৰ লগত ছুপাৰ দিব লাগে, হেৰি দিব লাগে, পটাছ দিব লাগে, সেইকেইটা নিদিয়ে, অকল ইউৰিয়া দিলে ইউৰিয়াৰ কেপাচিটি হ'ল গছডাল ওখ কৰা আৰু তন হেৰি কৰা ঠন ধৰাটো, কিন্তু সি ফলটো দিবৰ কাৰণে সি নোৱাৰে, গতিকে আমি তাত যদি ছুপাৰ যেতিয়া প্ৰয়োগ কৰিম তেতিয়া সি মানে ফলটো মানে সি দানা পুৰ হয়, আৰু তাতকৈ ওপৰত মই কৈছোঁ নহয় যিটো আমি জৈৱিক সাৰটো আছে তাত মানে গোটেই বস্তুকেইটা হেৰি কৰা গম হেৰি বৈজ্ঞানিকভাৱে তাত মিশ্ৰণটো ঠিকে দিয়ে, আমি 1 বিঘা মাজত কিমানখিনি দিব লাগে, ধৰা আমি যদি 2 পেকেট সেই উপজ সাৰটো আনি যদি 1 বিঘা মাজত 2 পেকেটকৈ ছটিয়াওঁ, আমি বেলেগ আৰু একো মানে নিদিলেও হৈ যায়,
1: কাৰণ
0: আমাৰ এইবিলাক মাটিত যথেষ্ট সাৰ আছে আৰু পানী উঠিয়ে থাকে, বছৰি পানী উঠে। কৃষি বিভাগৰ মানুহে আহি পেলাই একদম হেৰি হৈ গৈ পেলাই এই প্ৰশিক্ষণটো আমাক দেখুৱাইছিল কেনেধৰণে খেতি কৰে, আৰু মাটিটো যে মাটিটো টান নহবৰ কাৰণে আমি কি কৰিলে, মই কিন্তু তেতিয়াৰ পৰাই সেই বস্তুটো মই
1: মানে অনুকৰণ
0: কৰি আছো। এতিয়া মই ট্ৰেক্টৰ লৈছো, মালিকে মই এতিয়া মোৰ নিজে মই 2খন ট্ৰেক্টৰ লৈছো, মই বহুত বেলেগৰ হাল পাই নাইকিয়া মই এতিয়া খেতিত লগাম, আৰু মই যে এতিয়া গোবৰটো মই ঘৰত থৈ দিছোঁ, গতিকে মই ট্ৰেক্টৰত ভৰাই লওঁ, মোৰ মাটিলে মই নিজাকৈ লৈ যাম, কোনোবাই বিক্ৰী কৰিছে হাত দিলে নামানে নাই, এতিয়া কয় যে আমাৰ ধানখিনি ভাল নহ'ল, ৰঙা পৰি গ'ল, বেমাৰ লাগিল, কিয় লাগে, কাৰণ তেওঁলোকে কেৱল মানে ৰাসায়নিক সাৰৰ ওপৰতে নিৰ্ভৰ কৰে, কিন্তু জৈৱিক সাৰটোৰ ওপৰত মানে গুৰুত্ব কম আছে,
1: বেছি লাভৱান হ'ব।
0: হয়
1: প্ৰশিক্ষণৰ কথা ক'লে, প্ৰশিক্ষণ আপুনি কেইদিনীয়া লৈছিলে?
0: তেতিয়া আমাক মানে 15 দিনমানৰ প্ৰশিক্ষণ দিছিলে ইয়াতে।
1: ধান উৎপাদনৰ কথা কৈছে, ধান উৎপাদন হোৱাৰ পিছত আপুনি বিক্ৰীৰ বাবে কেনেদৰে যোগাযোগ কৰে?
0: বিক্ৰী এতিয়া মোৰ ধানটো মোৰ ঘৰতে যায় খাবৰ কাৰণে নিয়ে, কিছুমান এনেকুৱা মানুহ আছে ধৰক খেতি নকৰা মানুহ যায় মোক 10 মোন আইজং ধান দিবচোন,
1: আপুনি বজাৰত বিক্ৰী
0: নকৰে? নিনিও মই বজাৰত, মই এতিয়া সৰিয়হটো মোৰ এতিয়া আৰু 15 মোনমান সৰিয়হ মই বিক্ৰী কৰোঁ, এতিয়া মই আৰু 2 জনা কৈছে, খালি 2 জনা কৈছে সৰিয়হ শেষ কৰিলি, মই নাই আছে আনিব পাৰিবি, মই যে মই বাৰু হিচাপতকৈ মই 200 টকা কমত দিছোঁ, যিহেতু ঘৰত আনি সৰিয়হ তেলটো
1: তাৰ মাজতে আপোনাৰ লাভো ওলাইছে?
0: লাভ ওলাইছে, যথেষ্ট লাভ হৈছে, কাৰণ মই খেতিখিনিত ধৰা মই তাতে মাৰোঁতে মই হাজিৰা মানুহ দি মাৰিছোঁ, ধৰা মই ট্ৰেক্টৰেদি মাৰিছোঁ বাৰু, এতিয়া নিজে কৰি লৈছোঁ যিহেতু, কিন্তু তলোঁতেতো মই নিজে আৰু 4.5 বিঘা 5 বিঘা মানে তুলিব নোৱাৰোঁ, আপুনি জহা ধানৰ ভাত এতিয়া জহা চাউলৰ কিমান আছে কিলো 150 টকা 200 টকা গুৱাহাটীত, এতিয়া বিহুৰ সময়ত জহা চাউলৰ মানে ক'লো কি মোৰকেইটা চাউল মই ঘৰ বজাৰত নিনিওঁ, মোক লগাখিনি এতিয়াও আছে, মোৰ জহা ধান আছে, বৰা ধান আছে,
1: আপুনি কথাৰ মাজতে উল্লেখ কৰিছিলে আপোনাৰ গৰু আছে, ছাগলীও আছে,
0: ছাগলী মোৰ নাই,
1: মই কেইজনী আছে,
0: গৰু এতিয়া মোৰ 8টা আছে, 2টা বিক্ৰী কৰোঁ, দমৰা গৰু 2টা বেচিলোঁ, গাই এজনী আকৌ জগিছে, কিন্তু মোৰ ৰাতিপুৱাৰ কাম হ'ল মই 4:30 বজাতে উঠোঁ, উঠি মই গৰুখিনি গোহালিৰ পৰা উলিয়ালোঁ, তাত খেৰ দিছোঁ, বাহিৰত নি পেলাই দি গৰু গোবৰ চোবৰ পেলাই গোহালিৰ পৰা চাফা কৰিলোঁ, কৰি অকল মই দানা দিওঁ গৰুক, অকল মই ঘাঁহতে নাথাকে, মই চাপৰ আৰু আমাৰ ধানৰ গুড়াটো, কাৰণ মোৰ ধানৰ গুড়াটোৰ একো নাই তাতে, কাৰণ কৃত্ৰিম বোলা বস্তু একো নাই, গতিকে মোৰ গৰুৰ বেমাৰো নাই, এতিয়ালৈ ঈশ্বৰে নকওক বাৰু সেইটো বেমাৰ, গৰুৰো নাই, মানুহেও ইমান মানে পেটৰ বিষ ক'ৰবাৰ গেষ্ট্ৰিক এইটো বস্তু

0: আপোনাৰ হেৰি নাই। আৰু ভাতটো মই কওঁ আপোনাক, আমি আজি ধৰা মই আজি ভাতটো বনালে মোৰ ঘৰত ৰাতি দিনত খালোঁ ৰাতি খালোঁ, আপুনি কাইলৈ ৰাতিলেও খাক সেই ভাতটো, কিন্তু ঢাকনিটো মাৰি থাকোঁতে মানে ধৰক গেছ কুকাৰত ধান হয় যে আমি বাঁহৰ চালনী বা নিষ্কা বনোৱা যায় মানে সেইটো সেইটো ঢাকনি দি থওঁ, তেনেমান তাত কোনো গুণ বাছ একো নোলায়, একদম ধুনীয়া হৈ থাকে। জৈৱিকভাৱে কৰোঁ সেইটো কাৰণে।
1: গৰুৰ পৰা গাখীৰৰ উৎপাদন,
0: গাখীৰ মই প্ৰায় 3 লিটাৰমান পাওঁ, তেনেকৈ তাৰমানে কোনো পাইকাৰী গাখীৰ নাই, আহে ওচৰৰ কিছুমানৰ গাখীৰ নাই, এই দিয়ে আৰু, পইচাও ইমান মই গাখীৰৰ পৰা নলওঁ, কিন্তু খাওঁ গাখীৰটো।
1: বুজিছোঁ। আপোনাৰ যিহেতু ধান খেতি আছে, সৰিয়হৰ খেতি আছে, লগতে আপোনাৰ গৰু আঠজনী আছে, মই জানিব বিচাৰিছোঁ যে এই গোটেইখিনি কৃষি কাৰ্যৰ সৈতে আপুনি অকলেই জড়িত নে আৰু আপোনাক কোনোবা সহায়?
0: মোৰ মিছেছে গৰুকেইটা যথেষ্ট, গৰু নহয় ঘৰৰ কামখিনিত তেওঁ যথেষ্ট সহায় কৰে, তেওঁ বাহিৰত বিশেষ নাযায়, পথাৰত যাব নিদিওঁ বাৰু, কাৰণ মই বাহিৰা মানুহ লগাওঁ, আৰু মোক মানুহে এইটো কাৰণে সহায় কৰে, এতিয়া এওঁলোকে এইবিলাক হাল বাবৰ কাৰণে মোক মাতিছে মোৰ ওচৰত, কাৰোবাক মই অলপমান হাল বাই দিলোঁ, তেওঁলোকে মোক মাটিটো ৰুই দিয়ে, মই মানে বিনিময় কৰি দিওঁ বোলে এইখিনি মাটি হাল বাই দি মই মাটিখিনি ৰুই দিবলৈ হ'ব, মই পইচা তেনেকৈ আকৌ তেওঁলোকৰ পৰা মই পইচাটো নলওঁ, কিন্তু হাজিৰা যেতিয়া কৰে মই হাজিৰাও পইচা দিওঁ, বোলে আপোনালোকে এনে বাৰু মই হাল বাওঁতো বেলেগ কথা, কিন্তু আপোনালোকৰ প্ৰাপ্যটো বোলে নাই ছাৰ নালাগে, এই আমাক আপুনি যিখিনি সহায় কৰি দিছে আমিতো হাল বাবহে নোৱাৰিলোঁ, এনেকুৱাকৈ মই কৃষি কৰ্ম চলাই আছোঁ, চাকৰি কৰিলোঁ, চাকৰিত কিন্তু মই পাঁচ পইচা ভেটি নিদিয়াকৈ মই সেই যুগতো চাকৰি পাইছোঁ।
1: আপুনি মানে চাকৰি বাদ দি কৃষি কৰ্মৰ লগত?
0: নাই নাই নাই, চাকৰি কৰি আছোঁ, চাকৰি কৰিলোঁ, পঢ়াৰ দিনত মই ৰাতিপুৱা হাল বাওঁ, বেয়া নাপাব, কাৰণ হাল বোৱাটো মই, কাৰণ মই দেউতা মই ট্ৰেইনত পঢ়ি থাকোঁতে মোৰ দেউতা ঢুকাল, তেতিয়া ঘৰখনৰ সৰু ভাই ভনীকেইটাকো চাব লগা হ'ল, খেতি নকৰিলেও নহয় নপঢ়িলেও নহয়, পঢ়াটো মোৰ কিন্তু হেৰি আছিলে, শেষত যায় কি বোলে ৰাতিপুৱা হাল বাই বোলে 9টামানলৈ হাল বাওঁ, তাৰপিছত চিপা ঝাৰ কলেজলৈ আহোঁ চাইকেল মাৰি, তেতিয়া আহি তেনেকৈ গৈ বিয়াটো পাছ কৰিলোঁ, কৰি উঠি পেলাই মই আকৌ হিন্দীটো মানে মই সৰুৰ পৰা পঢ়াৰ পৰা মই ঘৰত প্ৰাইভেটকৈ পঢ়িছোঁ, পঢ়ি পঢ়ি মই হিন্দীত এমএটো কৰিলোঁগৈ, কৰি উঠি ভাবিলোঁ ন মই বিএডটো কৰোঁ, কৰি উঠি মই যিখন স্কুলত পঢ়িলোঁ মই সেইখনতে মই চাকৰি পালোঁ, মই কৃষিৰ তেতিয়াই মই এটা গীত ৰচনা কৰিছিলোঁ, আমাৰ দৰঙিচিয়া গীত মই যথেষ্ট হেৰি পাইছোঁ, মই বঁটা পাইছোঁ কেইবা ঠাইতো, লোকগীত গাওঁ, গুৰুজনাইছি তিলৈ মই আদৰিমে হৰি মোৰ দিবলে নাহিকে এক পদুলিৰে পৰা আদৰি আনি আয়ে হৰি মোৰ ভেলৰ পাৰি দিমে শাক মোৰ গুৰুই ভেলৰ পাৰি দিমে শাক ও ভেলৰ পাৰি দিমে শাক।
1: হয়, খুব সুন্দৰ, আপুনি খুব গুৰুত্বপূৰ্ণ কথা ক'লে, আমাৰ যিসকল কৃষক বন্ধু আছে তেওঁলোকৰ নিশ্চয় সুবিধা হ'ব, আপোনালৈ অশেষ ধন্যবাদ, আপুনি এনেকৈ কাম কৰি গৈ থাকক, ধন্যবাদ। ইমানপুৰে শ্ৰোতাসকলে দৰং জিলাৰ গৰুখুটি অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানটি শুনিলে। আমাৰ আজিৰ অনুষ্ঠানটি ইমানতে সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি। পুনতে এয়া শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ এক আগতীয়া ৰিঙনি। আজি সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত বিষ আৰু স্নায়ুৰোগৰ আয়ুৰ্বেদিক চিকিৎসা এই বিষয়ে ডাক্তৰ দীপক শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 9:00 বজাত চিত্ৰগীত, 9:30 বজাত এখনি নাট কাঠফুলা, মূল নাটৰ ৰচনা সৈয়দ আব্দুল মালিকৰ, অনাতাৰ অভিযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা ধীৰু ভূঞাৰ। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত

ব্যৱসায়িক ভিত্তিক গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা এই বিষয়ে এতিয়া আলোচনা শুনিবলৈ পাব। আলোচনাটিত অংশগ্ৰহণ কৰিব ডক্টৰ চন্দন কুমাৰ শৰণীয়া আৰু ডক্টৰ অলিভা দাসে। অনুষ্ঠানটি আগধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ বাবে সাধাৰণ বিজ্ঞান বিষয়ৰ পাঠ উদ্ভিদ কলা পাঠ যুগুতাই আগবঢ়াব ডক্টৰ নমিতা শৰ্মাই। সন্ধিয়া 6:40 ক্ৰীড়া বাৰ্তা, 7:00 নিয়োগ বাতৰি, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত শোধন ফাংচু আৰু সংগীসকলে গোৱা কাৰ্বি গীত, লক্ষী ৰাহাঙৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব সন্ধিয়া 7:45। নিশা 8:30 অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ এক আগতীয়া ৰেঙনি। কাইলৈ নিশা 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী সুৱাগমণি মহন্ত, সংগীত সংৰচনা দীপক কুমাৰ শৰ্মাৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল 2026 এই বিষয়ে হোৱা এটি আলোচনাৰ দ্বিতীয় খণ্ড। আলোচনাত ভাগ ল'ব বিধান দাস, গণেশ ৰয় আৰু সুসীম ঘোষে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত শালি ধানৰ খেতি, এই বিষয়ত ডক্টৰ ৰঞ্জিতা বেজবৰুৱা আৰু মধুমিতা দেৱীৰ সৈতে কথা পাতিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বিদ্যাৰ্থীৰ অনুষ্ঠান।
1: নৱমমানৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজি অনুষ্ঠান মুকলি কৰিছো। ছাত্ৰ ছাত্ৰীসকল, আজি আমি সাধাৰণ বিজ্ঞানৰ পাঠত কলা সম্পৰ্কে আলোচনা কৰিম। উদ্ভিদ কলা এই সম্পৰ্কে আলোচনা কৰিবলৈ আজি আহিছে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা উপাধ্যক্ষ ডক্টৰ নমিতা শৰ্মা। তোমালোকে মনোযোগেৰে শুনাচোন।
2: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লোৱা পাঠটিৰ নাম হৈছে কলা। ইতিমধ্যে ইয়াৰ আগৰ অধ্যায়ত জীৱৰ মৌলিক একক কোষ সম্বন্ধে তোমালোকৰ নিশ্চয় এক সম্যক ধাৰণা হৈছে। এককোষী জীৱৰ ক্ষেত্ৰত একেটা কোষেই জীৱটোৰ সকলোবিলাক কাৰ্য সম্পাদন কৰাৰ বিপৰীতে বহুকোষী জীৱৰ ক্ষেত্ৰত কোষবোৰত শ্ৰম বিভাজন হয়। এনে ক্ষেত্ৰত কোনো এক নিৰ্দিষ্ট কাৰ্যৰ বাবে জড়িত কোষবিলাক সদায় একোটা সমষ্টি হিচাপে থাকে। এনেদৰে কোষবিলাক নিৰ্দিষ্ট শৈলীৰে সজ্জিত হৈ কলাৰ সৃষ্টি কৰে আৰু কলাবিলাকে বিভিন্ন কাৰ্য অতি উৎকৃষ্টতাৰে সম্পন্ন কৰে। একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰে গঠিত কোষৰ সমষ্টিয়ে যেতিয়া একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰে তাকে কলা বোলা হয়, যেনে পেশীকলা, ফ্লোয়েম আদি। এতিয়া কথা হ'ল, জীৱ বুলিলে আমি উদ্ভিদ আৰু প্ৰাণী দুয়োকে বুজো নহয় জানো? কিন্তু দুয়োৰে মাজত বহুতখিনি পাৰ্থক্য আছে। যেনে উদ্ভিদ চলনহীন হোৱাৰ বিপৰীতে প্ৰাণীবোৰে চলাচল কৰি ফুৰিব পাৰে। অভিযোজনৰ শৈলীও দুয়োটা ক্ষেত্ৰতেই ভিন ভিন। সেয়ে কলাৰ ক্ষেত্ৰতো আমি উদ্ভিদ আৰু প্ৰাণীৰ মাজত বহুতো পাৰ্থক্য দেখিবলৈ পাওঁ। বুজিবলৈ সুবিধাৰ অৰ্থে সেয়ে আমি পোনপ্ৰথমে উদ্ভিদ কলাৰ বিষয়ে অধ্যয়ন কৰাৰ পিছত প্ৰাণী কলাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। উদ্ভিদৰ ক্ষেত্ৰত গোটেই জীৱন জুৰি একেখিনি কলাই বিভাজিত।

সংঘটিত হৈ থাকে। বিভাজনক্ষম কোষখিনি দেহৰ কোনো এক বিশেষ স্থানতে সীমাবদ্ধ হৈ থাকে। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই উদ্ভিদ কলাক ভাজক কলা আৰু স্থায়ী কলা বুলি শ্ৰেণী বিভাজন কৰিব পাৰি। এতিয়া আহা, ভাজক কলানো কি? ছাত্ৰ ছাত্ৰীসকল, উদ্ভিদৰ বৃদ্ধি যে কেৱল নিৰ্দিষ্ট কিছুমান অঞ্চলতহে হয় সেয়া প্ৰমাণ চাবৰ বাবে আমি এটা পৰীক্ষা কৰি চাব পাৰোঁ। প্ৰথমে দুটা পিঁয়াজ লৈ সেই দুটা পানীৰে ভৰি থকা দুটা গিলাচত ডুবাই দিয়া হ'ল। দুদিনমান পিছত দেখা যাব যে দুয়োটা পিঁয়াজতে শিপাই পোখা মেলিছে। এতিয়া দুয়োটা পিঁয়াজৰে শিপাৰ বৃদ্ধিৰ জোখ লোৱা হ'ল। এই জোখ তিনিদিনমান ল'লে ভাল। ইয়াৰ পিছত এটা পিঁয়াজৰ শিপা প্ৰায় 1 চেণ্টিমিটাৰমান কাটি দিয়া হ'ল। কিছুদিন পিছত দুয়োটা পিঁয়াজৰ শিপাৰ বৃদ্ধি লক্ষ্য কৰিলে দেখা যাব যে শিপা নকটাকৈ থকা পিঁয়াজটোৰ শিপাৰ বৃদ্ধিৰ তুলনাত শিপা কাটি পেলোৱা পিঁয়াজটোত শিপাৰ বৃদ্ধি স্থবিৰ হৈ গৈছে। অৰ্থাৎ উদ্ভিদৰ বৃদ্ধি হোৱা অঞ্চলটো কিছুমান বিভাজনশীল কলাৰে গঠিত। সেয়ে এনেধৰণৰ কলাক ভাজক কলা বোলা হয়। স্থান অনুসৰি ভাজক কলাক অগ্ৰস্থ ভাজক কলা, পাৰ্শ্বীয় ভাজক কলা আৰু নিবেশিত ভাজক কলা বোলা হয়। উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত থাকি ক্ৰমে কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰা কলাসমূহক অগ্ৰস্থ ভাজক কলা বোলা হয়। পাৰ্শ্বীয় ভাজক কলা বা কেম্বিয়ামে কাণ্ডৰ কলেবৰ বৃদ্ধিত সহায় কৰে। আনহাতে নিবেশিত ভাজক কলা উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত বা গা গছৰ গাঁঠিৰ কাষত থাকে। ভাজক কলাৰ কোষবোৰ সক্ৰিয় হৈ থকাৰ বাবে এই কোষবিলাকৰ কোষ প্ৰৰসৰ ঘনত্ব বেছি, কোষবেৰ পাতৰ চেলুলোজযুক্ত আৰু ইহঁতৰ সুস্পষ্ট কোষকেন্দ্ৰ থাকে। এতিয়া আহা, স্থায়ী কলা। ভাজক কলাৰে গঠিত কোষবিলাকে পিছলৈ বিভাজন ক্ষমতা হেৰুৱাই স্থায়ী কলালৈ ৰূপান্তৰিত হয়। এইদৰে স্থায়ী আকাৰ আকৃতি ধাৰণ কৰি সিহঁতে নিৰ্দিষ্টভাৱে কিছুমান কাৰ্য কৰিবলৈ সাজু হৈ উঠে। এনে প্ৰক্ৰিয়াকে বিভেদন বোলা হয়। আৰু এনেদৰে ভাজক কলাৰ বিভেদন ঘটি বিভিন্ন প্ৰকাৰৰ স্থায়ী কলাৰ সৃষ্টি হয়। তাৰে ভিতৰত সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলাই প্ৰধান। এতিয়া সৰল স্থায়ী কলানো কি বাৰু? সৰল স্থায়ী কলাৰ কোষবোৰৰ প্ৰতিটো কোষেই দেখিবলৈ একে, অৰ্থাৎ একে ধৰণৰ কোষেৰে গঠিত। সেয়ে এইবোৰক সৰল স্থায়ী কলা বোলা হয়। ইয়াৰ ভিতৰত পাতল কোষবেৰযুক্ত পেৰেনকাইমা নামৰ সজীৱ কোষবিলাক পাতলকৈ সজ্জিত হৈ থাকে বাবে এই কোষবিলাকৰ মাজত সৰু বা ডাঙৰ কোষ মধ্যৱৰ্তী স্থান বা ওচৰা ওচৰিকৈ থকা দুটা কোষৰ মাজত স্থান থাকে। সাধাৰণতে পেৰেনকাইমা কোষে উদ্ভিদক শক্তি প্ৰদান কৰে। কেতিয়াবা এনেধৰণৰ কলাৰ কোষবোৰত পত্ৰহৰিত থাকে আৰু তেনে অৱস্থাত সিহঁতক ক্লোৰেনকাইমা বোলা হয়। এতিয়া কোৱাচোন, পত্ৰহৰিতৰনো কাম কি? ইয়াৰ দ্বাৰা উদ্ভিদে সালোক সংশ্লেষণ কৰিব পাৰে, অৰ্থাৎ ক্লোৰেনকাইমা কোষবোৰেও সালোক সংশ্লেষণ কৰিব পাৰে। আকৌ আমি পানীত উপঙি থকা কিছুমান জলজ উদ্ভিদ দেখিছোঁ, নহয়নে বাৰু? এইবোৰে বাৰু কেনেকৈ উপঙি থাকে? আচলতে জলজ উদ্ভিদৰ ক্ষেত্ৰত পেৰেনকাইমা কোষবিলাকৰ মাজত যথেষ্ট ডাঙৰ ডাঙৰ কোষ মধ্যৱৰ্তী স্থান থাকে। সেয়ে এই উদ্ভিদবোৰে পানীত উপঙি থাকিব পাৰে। এনেধৰণৰ পেৰেনকাইমাক বায়ুকলা বা এৰেনকাইমা বোলাও হয়। কাণ্ড আৰু শিপাত থকা পেৰেনকাইমাবিলাকেও খনিজ লৱণ বা পুষ্টি আৰু পানী সঞ্চিত কৰি ৰাখে। আকৌ কোলেনকাইমা নামৰ কলাবিধে উদ্ভিদজোপাক শাৰীৰিক শক্তি প্ৰদান কৰে। এইবিধ কলাৰ কোষবিলাক সজীৱ, দীঘলীয়া
আৰু অনিয়মিতভাৱে।

কোষবোৰৰ চুকবিলাক ডাঠ। এইবোৰত কোষ মধ্যৱৰ্তী স্থান একেবাৰে কম অথবা নাথাকেই। কেতিয়াবা উদ্ভিদৰ পাত বা কাণ্ড হালি যোৱা দেখিছানে বাৰু? এই কোলেনকাইমা নামৰ কলাৰ বাবেই উদ্ভিদৰ পাত বা কাণ্ড কেতিয়াবা বেঁকা বা হালি গ'লেও ভাগি নোযোৱাকৈ থাকে। আকৌ স্কেৰেনকাইমা নামৰ কলাবিধৰ বাবে উদ্ভিদ দেহ কঠিন আৰু দৃঢ় হয়। তোমালোকে নাৰিকলৰ বাকলি দেখিছা? নাৰিকলৰ বাকলি স্কেৰেনকাইমা নামৰ কোষেৰে গঠিত। এই কলাবোৰৰ কোষবোৰ মৃত আৰু কোষবেৰত লিগনিন নামৰ পদাৰ্থ জমা হোৱাৰ বাবে কোষবোৰ দীঘল আৰু ঠেক হয়। এই কলাবিধ কাণ্ড আৰু সংবহন কণাৰ চাৰিওফালে পাতৰ শিৰাত আৰু গছৰ গুটিৰ বাকলিত পোৱা যায়। উদ্ভিদৰ পাত, শিপা বা কাণ্ড আদিৰ বহিঃ অংশ একোখন বহিঃষ্টকেৰে আৱৰা। এই বহিঃষ্টকখনে উদ্ভিদজোপাক সকলো ফালৰ পৰা ৰক্ষণাবেক্ষণ দিয়ে। সাধাৰণতে উদ্ভিদৰ বায়ৱীয় অংগৰ বহিঃষ্টকৰ কোষবিলাকে মমজাতীয় পদাৰ্থ নিঃসৰণ কৰি বহিঃষ্টকৰ প্ৰতিৰোধী স্তৰ এটাৰ সৃষ্টি কৰে। ই উদ্ভিদৰ আভ্যন্তৰৰ পৰা পানী ওলাই যোৱাত বাধা দিয়াকে ধৰি শাৰীৰিক ক্ষতি বা ভেঁকুৰজাতীয় পৰজীৱী আদিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। ইয়াৰে কোষবোৰৰ মাজত কোনো ধৰণৰ কোষ মধ্যৱৰ্তী স্থান নাথাকে। বহিঃষ্টকৰ প্ৰায়বিলাক কোষেই সমতলীয়া। পাতৰ বহিঃষ্টকখনৰ ঠায়ে ঠায়ে কিছুমান সৰু সৰু ৰন্ধ্ৰ থাকে, যিবোৰক পত্ৰৰন্ধ্ৰ বোলা হয়। অণুবীক্ষণ যন্ত্ৰৰ তলত চালে দেখা যায় যে এই পত্ৰৰন্ধ্ৰবিলাক আগুৰি বৃক্ক আকৃতিৰ দুটা কোষ থাকে, যাক ৰক্ষী কোষ বুলি কোৱা হয়। এই পত্ৰৰন্ধ্ৰৰ মাজেৰে উদ্ভিদে বাষ্পমোচন প্ৰক্ৰিয়া সমাপন কৰে। শিপাৰ বহিঃষ্টকখনৰ প্ৰধান কাম হ'ল পানী শোষণ কৰা। এই অংশটোৰ পৰা চুলিৰ দৰে দীঘল কিছুমান অংগ ওলাই গোটেই অঞ্চলটোত বিস্তৃত হৈ থাকে আৰু মাত্ৰাধিক পানী শোষণ কৰাত সহায় কৰে। কিছুমান মৰুজ উদ্ভিদৰ ক্ষেত্ৰত উদ্ভিদজোপাৰ অভ্যন্তৰৰ পৰা পানী ওলাই যোৱাত বাধা দিবলৈ বহিঃষ্টকখন কিউটিন নামৰ মমজাতীয় পদাৰ্থই ঢাকি ৰাখে। উদ্ভিদৰ কাণ্ডৰ বহিঃষ্টকখনৰ একোটা অংশৰ পৰা এশাৰী কোষ গৌণ ভাজক কলালৈ পৰিৱৰ্তন হয়। এই কোষৰ শাৰী বা পতিটোৰ পৰা বাহিৰ ফালে কিছুমান কোষৰ সৃষ্টি হৈ স্তৰীভূত হয়। এইদৰে কেইবাটাও স্তৰ গঠন হৈ গছৰ ডাঠ বাকলিখন গঠন হয়, যাক কৰ্ক বোলা হয়। এই কৰ্কৰ কোষবিলাক মৃত আৰু ইয়াত কোনো কোষ মধ্যৱৰ্তী স্থান নাথাকে। ইয়াৰে কোষ বেৰখনত চুবেৰিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ জমা হৈ থাকে, যাৰ বাবে ইয়াৰ মাজেৰে গেছ বা পানীও সৰকি যাব নোৱাৰে। এইখিনিলৈকে এই আটাইবোৰ আছিল সৰল স্থায়ী কলা। এতিয়া আহা জটিল স্থায়ী কলানো কি? ছাত্ৰ ছাত্ৰীসকল, সৰল স্থায়ী কলাৰ বিপৰীতে এই জটিল স্থায়ী কলা কেইবা প্ৰকাৰৰ কোষেৰে গঠিত আৰু আটাইকেইবিধ কোষে সমন্বয় ৰক্ষা কৰি এটা উমৈহতীয়া কাৰ্য সম্পাদন কৰে। জাইলেম আৰু ফ্লোয়েম হ'ল এনে জটিল কলাৰ উদাহৰণ। এই দুয়োবিধেই হৈছে সংবহন কলা আৰু ইহঁতে সংবহন কণা গঠন কৰে। উচ্চ খাপৰ উদ্ভিদৰ ক্ষেত্ৰত সাধাৰণতে এনেধৰণৰ কলা দেখা যায়। জাইলেমবিলাক ট্ৰেকাইড, নলিকা, জাইলেম পেৰেনকাইমা আৰু কাষ্ঠতন্তুৰ দ্বাৰা গঠিত। এই আটাইবিলাক কোষৰ কোষ বেৰখন ডাঠ আৰু প্ৰায়বিলাক কোষেই মৃত। ট্ৰেকাইড আৰু নলিকাবোৰ চুঙা আকৃতিৰ আৰু এইবোৰৰ সহায়ত পানী আৰু খনিজ লৱণ উদ্ভিদৰ দেহত লম্বভাৱে পৰিবহণ কৰে। জাইলেম পেৰেনকাইমাই খাদ্য মজুত কৰাৰ

0: উপৰিও পানী আৰু খনিজ লৱণৰ পাৰ্শ্বীয় দিশৰ সংবহনত সহায় কৰে। কাষ্ঠ তন্তুবিলাকৰ প্ৰধান কাৰ্য হ'ল উদ্ভিদ দেহক শক্তিশালী কৰি দৃঢ়তা প্ৰদান কৰা। ফ্লোয়েমো চাৰিবিধ কোষেৰে গঠিত, চালনী নলিকা, সংগী কোষ, ফ্লোয়েম তন্তু আৰু ফ্লোয়েম পেৰেনকাইমা। ইয়াৰে চালনী নলিকাৰ কোষবিলাক চুঙা আকৃতিৰ আৰু কোষৰ বেৰখন ৰন্ধ্ৰযুক্ত। ফ্লোয়েম তন্তুৰ বাদে বাকীবিলাক কোষ জীৱিত। জাইলেম আৰু ফ্লোয়েমৰ মাজত পাৰ্থক্য এয়ে যে ফ্লোয়েমে দুয়োটা দিশতে পদাৰ্থৰ পৰিবহণ কৰিব পাৰে। সাধাৰণতে ফ্লোয়েমে উদ্ভিদৰ পাতৰ পৰা খাদ্যবস্তু অন্যান্য অংগলৈ পৰিবহণ কৰে। ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই পাঠটিৰ পৰা কি কি শিকিলোঁ বাৰু? প্ৰথমে, একে উৎসৰ পৰা সৃষ্টি হোৱা নিৰ্দিষ্ট বা পৃথক আকৃতি বিশিষ্ট কিছুমান কোষে সংঘবদ্ধভাৱে একেধৰণৰ ক্ৰিয়া সমাধা কৰিলে সেই কোষৰ সমষ্টিক কলা বোলে। দ্বিতীয়তে, উদ্ভিদৰ কলাবিলাক বিভাজনক্ষম আৰু এইবিলাক উদ্ভিদ দেহৰ বৰ্ধিত অঞ্চলত থাকে। তৃতীয়তে, স্থায়ী কলাবিলাক ভাজক কলাৰ পৰাই উৎপত্তি হয় যেতিয়া সিহঁতে বিভাজন ক্ষমতা হেৰুৱাই পেলায়। চতুৰ্থতে, পেৰেনকাইমা, কোলেনকাইমা, স্কেৰেনকাইমা এই আটাইবিলাক হৈছে সৰল স্থায়ী কলা, আনহাতে জাইলেম আৰু ফ্লোয়েম হৈছে জটিল স্থায়ী কলা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজিৰ পাঠটিৰ পৰা উদ্ভিদ কলা সম্পৰ্কে নিশ্চয় কিছু আভাস পালা। আজিলৈ বাৰু ইমানতেই সামৰিছোঁ দেই।
1: ছাত্ৰ ছাত্ৰীসকল, ইমানবাৰে তোমালোকে কলা শীৰ্ষক পাঠত উদ্ভিদ কলা সম্পৰ্কে শুনিলা। তোমালোকক ক'লেহে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা উপাধ্যক্ষ ডক্টৰ নমিতা শৰ্মাই। আমি পিছৰ পাঠত প্ৰাণী কলা সম্পৰ্কে আলোচনা কৰিম। আজিলৈ সময় হ'লহি, আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটীৰ পৰা ডুবাই আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। গোলাঘাটত মন্ত্ৰী অতুল বৰাৰ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত হাঁহ কুকুৰা পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত অভিনেতা ৰবি শৰ্মাৰ সাক্ষ্যদান আৰু আজি নিশা 9:08 অম্বুবাচীৰ প্ৰবৃত্তি। এতিয়া শুনক বিতং বাতৰি। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰে। গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে বাৰ্তাটো উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলক হাঁহ কুকুৰা পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। এই কাৰ্যসূচীত বোকাখাটৰ বিভিন্ন প্ৰান্তৰ গাহৰি পালনত নিয়োজিত 42টা আত্মসহায়ক গোট আৰু হাঁহ কুকুৰা পালনত নিয়োজিত 9টাসহ মুঠ 51টা আত্মসহায়ক গোটৰ সদস্যক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই পদক্ষেপে আত্মসহায়ক গোটৰ সদস্যসকলক গাহৰি হাঁহ কুকুৰা পালনৰ জৰিয়তে আত্মনিৰ্ভৰ হোৱাৰ পথ প্ৰশস্ত কৰাৰ লগতে আনকো এই দিশত বিজ্ঞানসন্মত জ্ঞান প্ৰদান কৰিবলৈ সমৰ্থ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত মন্ত্ৰীগৰাকী

0: এইদৰে কয়।
1: এখন অনুষ্ঠিত হৈছে আৰু একো একোটা আত্মসহায়ক গোটে এপ্ৰক্সিমেটলি 2,50,000কৈ লাভ কৰিছে। 51টা গোট আছে, আগতে কিছু গোটে পালে প্ৰায় 390টামান 91টামান গোটে। আৰু মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে তেওঁলোকক স্বাৱলম্বী কৰি তুলিবৰ কাৰণে চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু তেওঁলোকে উৎসাহ দেখি উৎসাহিত হৈছো আৰু অভিজ্ঞ কৈছো যাতে এই ধনৰাশিৰ সৎ ব্যৱহাৰ যাতে হয়। তেওঁলোকে গাহৰি পুহিলে ভাল বায়ু চিকিউৰিটি কথাটো মনত ৰাখিব লাগিব, মুৰ্গী পুহিলে খাই পেলালেতো নহ'ব, তেনেধৰণে যিখিনি যত্ন ল'ব লাগে তেনেধৰণে কৰিব লাগিব আৰু ব্যৱসায়িক মনোবৃত্তি লৈ তেওঁলোকে কাম কাজ কৰিব লাগিব।
0: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানাপেৰা বৰষুণৰ ফলত জোনাইত বান পৰিস্থিতি বৰ্তমানো অপৰিৱৰ্তিত অৱস্থাত আছে। খৰস্ৰোতা চিলেনৈৰ বাঢ়নী পানীত বাটপথ ঘৰ দুৱাৰকে ধৰি বিস্তৃত কৃষিভূমি জলমগ্ন হৈ আছে। চিলেনৈৰ বাঢ়নী পানীয়ে ৰাভা কাঠনি, শান্তিপুৰ, মালভোগ অঞ্চলৰ অধিকাংশ বাটপথ ঘৰ দুৱাৰ, চৌহদ বানপানীত ডুব যোৱাত স্থানীয় ৰাইজৰ দৈনন্দিন জীৱন যাত্ৰা তথা যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ইয়াৰ লগতে কেইবাখনো শিক্ষানুষ্ঠান বানপানীৰ কবলত পৰাত শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মা বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে পোহনীয়া জন্তুৰ মাজতো উপযুক্ত বাসস্থানৰ লগতে খাদ্য সংকটে দেখা দিছে। ইয়াৰ উপৰি বৃহত্তৰ অঞ্চলটোৰ বিস্তীৰ্ণ কৃষিভূমি বানত ডুব যোৱাত বিস্তৰ ক্ষতিসাধন হৈছে। মিচিং মালভোগ গাঁৱত চিলেনৈৰ ওপৰত কিছুমাহ পূৰ্বে নিৰ্মাণ কৰা শৈলবান্ধটো বাঢ়নী পানীৰ চাপৰ ফলত ছিঙি যোৱাৰ আশংকাই স্থানীয় ৰাইজক উদ্বিগ্ন কৰি তুলিছে। সেয়েহে এই অসুবিধাৰ পৰা হাত সাৰিবলৈ বান্ধটো মজবুত কৰাৰ উদ্দেশ্যে স্থানীয় জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে দাবী জনাইছে। যোৱা নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দ্ৰুপাং নদীৰ বাঢ়নী পানীয়ে নাৰায়ণপুৰৰ পৰা আঠানীবাৰী আৰু ৰঙতি হৈ শিমলুগুৰি সংযোগী পথটো ছিঙি পেলোৱাত নাৰায়ণপুৰৰ অঞ্চলত বিস্তৰ ক্ষতিসাধন হৈছে। এই বাঢ়নী পানীয়ে বিস্তৰ কৃষিভূমিৰ ক্ষতিসাধন কৰাৰ লগতে স্থানীয় বিদ্যালয়সমূহ বুৰাই পেলোৱাত ৰাইজৰ দৈনন্দিন জীৱনত অচলাৱস্থাৰ সৃষ্টি হৈছে। অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা 4 আৰু 5 জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰি কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষয় সামৰি দুদিনীয়াকৈ নতুন বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণত নতুন বিধায়কসকলৰ লগতে পুৰণি বিধায়কসকলেও অংশগ্ৰহণ কৰিব পাৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, প্ৰাক্তন উপাধ্যক্ষ নুমল মমিনকে ধৰি বহুকেইগৰাকী সমল ব্যক্তিক নিমন্ত্ৰণ জনোৱা বুলি অধ্যক্ষ দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব। একেদৰে 10 জুলাইত অসম বিধানসভাৰ মজিয়াত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হ'ব। সমাগত বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভা সচিবালয়ে নতুনকৈ নিৰ্বাচিত হোৱা বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণ ব্যৱস্থা কৰিছে। অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে আজি বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধায়ক আজমলক শপত বাক্য পাঠ কৰোৱায়। অধ্যক্ষৰ কাৰ্যালয়ৰ আলোচনাৰ কক্ষত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানটি অসম বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিব ৰাজীৱ ভট্টাচাৰ্যই পৰিচালনা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি ভাৰ্চুৱেল ব্যৱস্থাযোগে ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বন অধিকাৰ আইনৰ পত্তাধাৰীসকলৰ ডিজিটেলাইজেচন, কৃষকৰ পঞ্জীয়ন, পৰিচয় পত্ৰ প্ৰস্তুত, এগ্ৰি ছেক্টৰৰ জৰিয়তে ন্যূনতম সমৰ্থন মূল্যৰ অধীনত ধান ক্ৰয় ব্যৱস্থাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে ৰাজ্যখনৰ প্ৰায় 50 লাখ কৃষক পৰিয়ালক পঞ্জীয়নৰ আওতালৈ আনিব লাগিব। কৃষকসকলে যাতে সহজতে পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব লাগিব। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে নেশ্যনেল মিছন অন এডিবল অইলছ অইল পাম্প কাৰ্যসূচীৰ অধীনত অইল পাম্প খেতিৰ সম্প্ৰসাৰণত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনসমূহক আহ্বান জনায়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খানাপাৰাৰ প্ৰশাসনিক

0: মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে তিনি বছৰ কাৰ্যকালৰ অন্তত বন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে বদলি কৰা হ'ব। মন পচন্দৰ সংমণ্ডল ৰেঞ্জ বিট কাৰ্যালয়ত বছৰ বছৰ ধৰি বিষয়াসকলে নিয়োজিত হৈ থাকিব নোৱাৰিব বুলি মন্তব্য কৰে। ধনৰ বিনিময়ত বদলি বা নিযুক্তিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে।
1: ৰাজহুৱা খবৰবিলাক পাই থাকো, একো একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুভ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুভ হলে মই কম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং লবৰ কাৰণে মানে ইয়াত বিশ লাখ, তাত ত্ৰিশ লাখ, অমুক ডিভিজনত পঞ্চাশ লাখ দি আহিব লাগে, অমুকত ত্ৰিশ লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুলস্তপ লাগিল বুলি ধৰিলো। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পষ্টিং নাই। মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত এক টকাৰো দুৰ্নীতি হ'ব নোৱাৰে, এইটো একদম স্পষ্ট।
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই আজি তৃতীয় দিনৰ বাবে সাক্ষ্য প্ৰদান কৰে। একেদৰে অভিযুক্ত পক্ষৰ অধিবক্তাই অভিনেতা শৰ্মাক প্ৰতিজেৰা কৰে। ইয়াৰ মাজতে ছিংগাপুৰত থকাৰ সময়ত জুবিন গাৰ্গৰ বিভিন্ন ভিডিঅ' অভিযুক্ত শ্যামকানু মহন্তই সংবাদ মাধ্যমৰ আগত সেই সময়ত দিয়া সাক্ষাৎকাৰৰ সাক্ষী ৰবি শৰ্মাক প্ৰদৰ্শন কৰা হয়। কিন্তু কাৰিকৰী অসুবিধাৰ বাবে ভিডিঅ' ফুটেজ সাক্ষীৰ আগত প্ৰদৰ্শন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা নগ'ল। তদুপৰি সময়ৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈও আদালতে অভিনেতা ৰবি শৰ্মাক প্ৰতিজেৰাৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। গুৱাহাটীৰ পৰা ডুবাই আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। গোলাঘাটত মন্ত্ৰী অতুল বৰাৰ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত হাঁহ কুকুৰা পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত অভিনেতা ৰবি শৰ্মাৰ সাক্ষ্যদান আৰু আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। সন্ধিয়াৰ আঞ্চলিক বাতৰি পৰৱৰ্তী 6:45 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
3: প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰ জ্যোতি আচাৰ্য আৰম্ভ কৰিছো আজিৰ কৃষি জগত অনুষ্ঠান। আজি আমি আলোচনাৰ বিষয় হিচাপে লৈছো ব্যৱসায় ভিত্তিক গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা, আৰু এই বিষয়ত আলোচনা কৰিবলৈ দুগৰাকী সমল ব্যক্তিক আজি আমি আমন্ত্ৰণ জনাই আনিছো। এগৰাকী হৈছে গুৱাহাটীৰ চেনিকুঠিত থকা কি ভিলেজ আঁচনিৰ এগৰাকী প্ৰশিক্ষক ডক্টৰ চন্দন কুমাৰ শৰণীয়া,
4: নমস্কাৰ।
3: আৰু লগতে আছে ৰাণীস্থিত মূল গাহৰি প্ৰজনন পামৰ পশু চিকিৎসা বিষয়া ডক্টৰ অলিভা দাস,
5: নমস্কাৰ।
3: দুয়োগৰাকীকে স্বাগতম। এতিয়া আজি আমাৰ যিটো বিষয় হৈছে ব্যৱসায় ভিত্তিক গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা। গতিকে ব্যৱসায় ভিত্তিক গাহৰি পালন বুলি কোৱাৰ লগে লগে আমি ভাবোঁ যে এতিয়ালৈকে যিমানখিনি দেখিছোঁ আমাৰ গোটেই অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ যিমানবিলাক জনজাতীয় সমাজ আছে তাত আমি গাহৰি থকা দেখোঁৱেই, যিহেতু আমাৰ মূলতঃ কৃষিভিত্তিক সমাজ ব্যৱস্থা। তাত গৰু, গাহৰি, হাঁহ, কুকুৰা সেইবিলাক এখন ঘৰত থাকেই, একোখন আমাৰ যিটো গ্ৰাম্য সমাজৰ ঘৰৰ যিটো ব্যৱস্থা তাত থাকেই। গতিকে তাতেই তেওঁলোকে গাহৰি বিক্ৰী কৰে, গাখীৰ বিক্ৰী কৰে, সেইবিলাক দুয়ে পইচা তেওঁলোকৰ ঘৰলৈ আহে, জীৱিকাৰ একোটা বাট। গতিকে আজিৰ তাৰিখত কিন্তু গাহৰি পালনটো আগতকৈ ব্যাপক হৈছে। কোনোবাই যদি 4-5টা গাহৰি ঘৰতে পুহিছে, আমি জনজাতীয় সমাজতো দেখো বাৰীৰ পিছফালে চৰি থাকে, চাংখনৰ মিচিংসকলৰ মাজতো আমি দেখিছো চাঙৰ তলতে থাকে, চৰি থাকে, যিকোনো ধৰণে থাকে, বোকাই টোকাই লেটি থাকে। কিন্তু ব্যৱসায় ভিত্তিক বুলি ক'লে আজিৰ তাৰিখত সেয়া বিজ্ঞানসন্মত হ'বই লাগিব, নহয়? গতিকে সেই বিজ্ঞানসন্মত গাহৰি পালন বুলি ক'লে আপুনি থোৰতে কি ক'ব শৰণীয়া ডাঙৰীয়া?
4: আমি জানো যে আমাৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত পশুপালনে যথেষ্টখিনি অৰিহণা যোগাইছে। এই পশুপালনৰ ভিতৰত আপোনাৰ গাই গৰু পালন, গাহৰি পালন, ছাগলী পালন, হাঁহ কুকুৰা পালন আছে। এই পালনকেইটাৰ ভিতৰত আকৌ গাহৰি পালনে যথেষ্ট লাভজনক আৰু গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত যথেষ্ট অৰিহণা যোগাই আছে। আগতে আমাৰ মানুহে গ্ৰাম্যাঞ্চলৰ মানুহে বুজিছিলে, বিশেষকৈ জনজাতীয় সম্প্ৰদায়ৰ মানুহ, চাহ বাগিচাৰ বনোৱা বা আমাৰ হৰিজন সম্প্ৰদায়ৰ মানুহে, তেখেতসকলে গাহৰি

0: পুহিছিলোঁ গাহৰি, তেখেতসকলে মাংস খাইছিলে। কিন্তু বৰ্তমান আজিৰ তাৰিখত যদি আমি চাওঁ, গতিকে আমাৰ গোটেই সম্প্ৰদায়ৰ মানুহে আজিকালি গাহৰি পোহে, যিহেতু আমাৰ আজিকালি যিটো চাকৰি বাকৰি অভাৱ হৈছে, নিবনুৱা মানে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল বাঢ়ি গৈছে, গতিকে জীৱিকাৰ উপায় হিচাপে গাহৰি পালনটো এটা বৃত্তি হিচাপে ল'ব পাৰে। এইটো কৰিব যাওঁতে আমাৰ আগৰ মানুহে যিসকল পশুপালক আছে তেখেতসকলে পৰম্পৰাগতভাৱে এটা পুৰণিকলীয়া পদ্ধতি তেখেতসকলে গাহৰি পালন কৰিছিলে। কিন্তু আজিকালি যদি আমি যেতিয়া ব্যৱসায়িক ভিত্তিত আমি গাহৰি পালন কৰিম, তেতিয়াহ'লে বিজ্ঞানসন্মত হ'ব লাগিব আৰু এতিয়া সেইটোকে আমি এটা আয়ৰ পথ হিচাপে ল'ব লাগিব। আয়ৰ পথ হিচাপে ল'বলৈ তেখেতসকলে যিটো গাহৰি পালন আছে, সেই গাহৰি পালনটো বিজ্ঞানসন্মত কৰিবই লাগিব। ব্যৱসায়টো তেখেতে গাহৰি পালন কেনেকুৱা ধৰণৰ মানে টেকন'লজি ইউজ কৰিলে বা কেনেকুৱা ধৰণৰ পদ্ধতিৰে আগবাঢ়িলে তেখেতসকলে যথেষ্ট লাভৱান হ'ব পাৰিব। আগতে গাহৰি মাংস এনে গাহৰি গোটা গাহৰি বা মাংসটো এনে বিক্ৰী কৰিছিলে, কোনো ওজন পাতি নাছিলে, মানে জাষ্ট লাম চাম এটা হিচাপে বিকিছিলে। কিন্তু আজিকালি আপোনাৰ যিহেতু ডিজিটেল ইণ্ডিয়াৰ যুগ, এইটো জোখ মাখ কৰি বিকিব লাগিব। আৰু যিহেতু আমাৰ দেখা গৈছে বিশেষকৈ অসমকে ধৰি নৰ্থ ইষ্টত আমাৰ 95% মানুহে আমিষ ভোজি, মাছ মাংস কণী চব গতি খায়, এইটো এখন ধুনীয়া মাৰ্কেট আছে। গতিকে আমাৰ ইয়াৰে মানুহ যদি 100 জনৰ 90 জনেই আপোনাৰ যদি মাংস খায়, 90 জনৰ আকৌ আপোনাৰ 60-70 জনে গাহৰি মাংস খায়। গতিকে ইয়াতে যদি আমি গাহৰি প্ৰডাকশ্যন কৰে, গাহৰি মাংসটো বিক্ৰীৰ কাৰণে আমাৰ ধুনীয়া এখন মাৰ্কেট আছে, মানে কনজিউম কৰে। কিন্তু আমি এতিয়াও বৰ্তমানো আমি যিখিনি চাহিদা আমাৰ, সেই চাহিদাখিনি আমি পূৰণ কৰিব পৰা নাই। যিমানখিনি মাংস লাগে তাতে বৰ বেছি 30-40% আমি ইয়াতে প্ৰডাকশ্যন কৰিছোঁ, বাকী আপোনাৰ মানে 50-60% আমাৰ বাহিৰৰ পৰা আমদানি হৈ আছে,
1: উপভোক্তা
0: বাঢ়িছে, কিন্তু আমাৰ প্ৰডাকশ্যনটো কমিছে। গতিকে আমি এতিয়া যদি আমি বিজ্ঞানসন্মতভাৱে যদি আমি ব্যৱসায়িক দিক মানে ভিত্তিত যদি আমি গাহৰি পালনটো কৰোঁ, তেতিয়াহ'লে আমাৰ অৰ্থনীতিটো টনকীয়া হ'ল আৰু আমাৰ এটা জীৱিকাৰ পথ হিচাপে নিবনুৱা যুৱক যুৱতীসকলেও তাতে সোমাই থাকিলে আৰু আমি আমাৰ যিটো মানে আমাৰ টকা পইচা যিটো বাহিৰত গৈ আছে সেইটো আমাৰ বন্ধ হৈ যাব।
1: হয়, এতিয়া আমি ঠিক এটা উদাহৰণ হিচাপে ক'ব পাৰোঁ। এতিয়া আমি ঘৰতে যদি নাৰিকলৰ লাড়ু যদি বনাইছে,
0: হয় হয়,
1: বান্ধিছে, তাত যদি কেনেবাকে এডাল চুলিও ওলাই আমি গম পাওঁ যেন মাৰৰে চুলি দিওঁ বা বায়েৰৰ চুলি বুলি আমি ইমান এটা আওকাণ নকৰোঁ। কিন্তু বজাৰত কিনা নাৰিকলৰ লাড়ু যদি চুলি এডাল ওলায়, তেতিয়াহ'লে সেইটো বৰ ডাঙৰ কথা হৈ যাব। লগতে আমি ঘৰত যেনেকে বান্ধিলেও হৈ যায় নাৰিকলৰ লাড়ুখিনি, কিন্তু বজাৰত থকা নাৰিকলখিনি নিমজ, ধুনীয়া, একে আকাৰৰ হ'ব লাগিব, তেতিয়াহে তুলি আনিম। গতিকে সেয়াই হৈছে ব্যৱসায় ভিত্তিক বুলি যদি আমি কওঁ, গাহৰি পালনৰ কথা কওঁ, তেতিয়াহ'লে এনেধৰণৰ মাপকাঠি কিছুমান থাকিব লাগিব আৰু খুব প্ৰণালীবদ্ধভাৱে আগবাঢ়িব লাগিব। গতিকে সেই বিজ্ঞানসন্মত গাহৰি পালন বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ প্ৰথমেই আহে জাত নিৰ্বাচনৰ প্ৰসংগটো। গতিকে বৰ্তমান কোনবোৰ জাত চলি আছে বজাৰত, কোনবিলাকে মানুহক ব্যৱসায়ত মুনাফা দিব পাৰে, সেই জাত নিৰ্বাচনৰ বিষয়ে কিছু কথা কওকচোন অলিভা দাসে।
2: হয়, জাত নিৰ্বাচনটো আমি ভাবোঁ বিজ্ঞানসন্মত যিটো গাহৰি পালন তাৰে এটা সেইটো এটা ইম্পৰ্টেণ্ট টপিক। কাৰণ ব্ৰিড বা জাতটো যদি আমি সঠিকভাৱে নিৰ্বাচন কৰোঁ, লাভান্বিত ফাৰ্মাৰে হ'ব। এতিয়া ভাল জাতৰ ভিতৰত মানে আপোনাৰ হেমশ্বায়াৰ আছে, লাৰ্জ ব্লেক আছে, লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰ আছে, তাৰোপৰি ডিউৰক আছে, তেনেকৈ বিভিন্ন ধৰণৰ ব্ৰিডবোৰ আছে। কিন্তু এই ব্ৰিডবোৰ কি হয়, এইবোৰ ব্ৰিডৰ অৰিজিনটো ফৰেইন কাণ্ট্ৰি হয়, মানে অসমৰ থলুৱা নহয় এইকেইটা ব্ৰিড। অসমৰ যিকেইটা থলুৱা ব্ৰিড সেইকেইটা আমাৰ অসমৰ পৰিৱেশৰ লগত খাপ খোৱা আৰু তাহাঁতৰ যিটো প্ৰডাকশ্যন, যিটো মাংসৰ যিটো পৰিমাণ, সেইটো এইকেইটা ব্ৰিডৰ তুলনাত যথেষ্ট কম। কিন্তু আমি এতিয়া যদি লাভান্বিত হ'ব বিচাৰিছোঁ, সেইটোৰ কাৰণে আমি কি কৰোঁ, প্ৰায়ে আমি আমাৰ লোকেলৰ লগত এই বাহিৰৰ ব্ৰিডকেইটা আমি ক্ৰছ কৰি সেইকেইটা আমি মাৰ্কেটত আজিকালি এভেইলেবল কৰাই দিছোঁ। সেইকাৰণে আপুনি হেমশ্বায়াৰ ক্ৰছ হওক বা লাৰ্জ ব্লেক ক্ৰছ হওক, এই ব্ৰিডবোৰ খুব যথেষ্ট পৰিমাণে আজিকালি ফাৰ্মাৰবোৰে প্ৰকিয়ৰো কৰে আৰু লাভান্বিতও হয়। ইয়াৰ উপৰি আমাৰ যিখন নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন পিগ ৰাণীত স্থিত যিখন আছে ইনষ্টিটিউট, সেইখনেও মানে তেওঁলোকৰ নিজৰ চাইণ্টিফিকেলি তেওঁলোকে দুটা ব্ৰিড, দুটা জাত তেওঁলোকে উলিয়াইছে। তাৰে এটাৰ নাম হ'ল ৰাণী আৰু এটাৰ নাম হ'ল আশা। এই দুটা জাত এনেকুৱাকৈ তেওঁলোকে বনাইছে যিটো মানে আমাৰ গাঁৱৰ পৰিৱেশৰ লগত বা অসমৰ জলবায়ুৰ লগত খাপ খায়। আৰু জলবায়ুৰ লগত খাপ খোৱা মানে কি, তেওঁলোকৰ বেমাৰ আজাৰটো কম হ'ব, লগতে আপোনাৰ বাকী যিকেইটা পিয়ৰ ব্ৰিড যেনেকৈ মই যিটো কৈছোঁ হেমশ্বায়াৰ, তাতকৈ ওজনটো অলপ কম হ'লেও আমাৰ থলুৱা কেইটাতকৈ ওজনটো তেওঁলোকৰ অলপ বেছি হ'ব আৰু পোৱালি যিকেইটা পৰিমাণ, যিকেইটা পোৱালি দিব লাগে, পোৱালিৰ পৰিমাণটো বাঢ়িব। সেইকাৰণে আমি যেতিয়া ব্ৰিড ছিলেকশ্যন কৰিম, আমি আমাৰ থলুৱাখিনিতকৈ আমি যদি অলপ ক্ৰছ বা এনেকুৱা যিটো আমাৰ এষ্টাব্লিছ ব্ৰিড আছে আশা বা ৰাণী, সেইটো যদি আমি কিনো, তেতিয়া আমি বেছিকৈ লাভান্বিত হ'ম।

0: এতিয়া এনে সুধিব খুজিছো, আমি আপুনি যিটো ক'লে হেমছিয়াৰ ক'লে, লাৰ্জ ব্লেক ক'লে, ৰাণী আছা, এইবিলাক আপুনি জাতৰ কথা কৈছে, হয়, গতিকে এই জাতবিলাকৰ ভিতৰত আপুনি কোনটো জাত যদি পাম এখন প্ৰতিষ্ঠা কৰিবলগীয়া হয়, কোনোবাই যদি পাম এখন স্থাপন কৰে, কোনকেইটা জাত আপুনি আপুনি বেছিকৈ ল'বলৈ ক'ব? কাৰণ বেমাৰ আজাৰৰ কথা থাকিব, যিকোনো পৰিৱেশত খাপ খোৱাৰ কথা থাকিব।
1: বেমাৰ আজাৰ মানে আমি এতিয়াতো আমি গমেই পাইছোঁ আফ্ৰিকান চুৱাইন ফিভাৰৰ কাৰণে যথেষ্ট গাহৰি পালকৰ সমস্যা হৈছে, ক্ষতি হৈছে, আৰু এই বেমাৰটো এনেকুৱা যিটো বেমাৰৰ আমাৰ ভেকচিনো এভেইলেবল নাই, প্ৰতিষেধক এভেইলেবল নাই, সেইটো কাৰণে আমি যিমান পাৰোঁ আমি মানে জৈৱ সুৰক্ষা বা বায়ো ছিকিউৰিটি বুলি যিটো কয় যিমান পাৰোঁ আমি বজাই ৰাখিবলৈ আমি ফাৰ্মখনত আমি ট্ৰাই কৰিব লাগে। কিন্তু ব্ৰীডৰ ক্ষেত্ৰত আমি ক্ৰছ ব্ৰীডটোক বেছিকে প্ৰাধান্য দিওঁ, কাৰণ পোৱালিৰ সংখ্যাটো বেছিকে হয়, লগতে আপোনাৰ মাংসৰ কোৱালিটিটো আপোনাৰ ভাল হয় হেমছায়াৰৰ বা লাৰ্জ ব্লেকৰো বা লাৰ্জ হোৱাইট য়ৰ্কশায়াৰো। কিন্তু যিহেতু বগা গাহৰিটো কিছুমান মানুহে প্ৰিফাৰ

0: ক্ৰছব্ৰীডটো বেছিকে প্ৰাধান্য দিওঁ, কাৰণ পোৱালিৰ সংখ্যাটো বেছিকে হয়, লগতে আপোনাৰ মাংসৰ কোৱালিটিটো আপোনাৰ ভাল হয় হেমশ্বায়াৰৰ বা লাৰ্জ ব্লেকৰো বা লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰো। কিন্তু যিহেতু বগা গাহৰিটো কিছুমান মানুহে প্ৰিফাৰ নকৰে, বাট কিন্তু মাংসৰ কোৱালিটিটো কিন্তু মানুহে অলপ প্ৰিফাৰ নকৰে মানে বগা কাৰণে, কিন্তু মাংসৰ কোৱালিটিটো তাৰ ভাল হয়।
1: ভাল হয়, গতিকে আৰু এটা কথা মনলৈ আহিছে, এখন আৰ্হি পাম এখনৰ ছবি যদি আমি চাবলৈ খোজো, কিমান কিমান ঠাই লাগিব বা কিমান সংখ্যক গাহৰি তাত সোমোৱাব পৰা যায়, সেই বিষয়ে অকণমান কওকচোন।
2: এতিয়া প্ৰথমতে আহিব, আমি গাহৰি পামখন মানে স্থাপন কৰাৰ আগতে তাৰ ছাইডটো চাব লাগিব, মানে মোৰ গাহৰি পামৰ ঠাই নিৰ্বাচন, যিখিনি ঠাইত আমি গাহৰি পামখন বনাম, ওখ ৰূপ পৰা হ'ব লাগিব, তাত তাৰমানে বতাহ চলাচল কৰা হ'ব লাগিব, আৰু মানুহৰ বসতি বা আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কমেও 100 মিটাৰ দূৰত হ'ব লাগিব। তাতে পানী যোগান, বিশুদ্ধ পৰিষ্কাৰ পানী যোগানৰ ব্যৱস্থা থাকিব লাগিব, পামলৈ যোৱা এটা ৰাস্তা ঘাট থাকিব লাগিব, বিজুলী যোগানৰ ব্যৱস্থা থাকিব লাগিব। যেতিয়া আমি এটা দুটা গাহৰিৰ কাৰণে বিজুলী যোগান বা পানীৰ ব্যৱস্থা নাথাকিলে, কিন্তু বেছি যেতিয়া কৰি আমি লাৰ্জ স্কেলত কৰিম 40-50 টাকা, তেতিয়া আমাৰ পানীটো এভেইলেবল লাগে, গাহৰি বহুত পানী লাগে। গতিকে এইটো কৰিব যাওঁতে তাৰপিছতে আমাৰ আহিব, আমি যিটো আমাৰ জাতৰ কথা ক'লে, জাতটো বাৰী সোমাই দিম, তাৰপিছত আমাৰ বিজ্ঞানসন্মত আমাৰ গঁৰাল নিৰ্মাণ কৰিব লাগিব, তাৰপিছতে আপোনাৰ খাদ্যৰ ব্যৱস্থাৰ কথা আছে, নিউট্ৰিশ্যনৰ কথা আছে, তাৰপিছতে আপোনাৰ কৃত্ৰিম প্ৰজননৰ কথা আছে, গতিকে এনেকৈ আমি বিভিন্ন, তাৰপিছতে আপোনাৰ আহিব আপোনাৰ প্ৰতিষেধক ব্যৱস্থা, চিকিৎসাৰ কথা, গতিকে সেইটো আমি গোটেই এটা প্লেনিং কৰি ল'ব লাগিব। আমি প্ৰথমতে আমি কম সংখ্যক গাহৰিৰে আৰম্ভ কৰিম, যদি আমি 5 জনী যদি মাইকী গাহৰি আনো, মতা এটা আনিব লাগিব, যদি আমি 10 জনী মাইকী গাহৰি আনো, 2টা মতা আনিব লাগিব। তেতিয়াও এটা কথা থাকিব, আমি মাইকী গাহৰিকেইটা যদি 3 মাহৰ হয়, মতা গাহৰিটো তাতকৈ 2 মাহ বেছি হ'ব লাগিব, 5 মাহৰ হ'ব লাগিব, আৰু একেটা মাকৰি হ'ব নালাগিব। যদি মাইকীকেইটা আমাৰ ঘৰৰে হ'ল বা লোকেল গাহৰি হ'ল, গতিকে আপোনাৰ মতাটো বেলেগ এখন ফাৰ্মৰ পৰা আনিব লাগিব, বেলেগ এটা মাকৰ পৰা হ'ব লাগিব। নহ'লে যদি এটা মাকৰে একে বয়সৰ হয়, তেতিয়াহ'লে আপোনাৰ ইনব্ৰিডিংটো হয়, ইনব্ৰিডিং কিছুমান পাৰ্শ্বক্ৰিয়া থাকে, যেনেকৈ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে, আপোনাৰ প্ৰডাকশ্যনটো কম হ'ব পাৰে, আপোনাৰ মানে যেতিয়া ধৰক গাহৰিটো গৰ্ভাৱস্থাত থাকে, তেতিয়া মানে এবৰ্চন হ'ব পাৰে, বা যেতিয়া সময়টো হোৱাই নাই, গাহৰি বা 3 সপ্তাহ 3 দিন সময় লাগে, 114 দিন লাগে, সেইটো সময় নোহোৱাতে আগতেই আপোনাৰ 2 মাহতে আপোনাৰ পোৱালি পেলাব, পোৱালিৰ সংখ্যাটো কম হ'ব, সৰু ডাঙৰ হ'ব, গতিকে কেতিয়াবা পেটৰ ভিতৰত 2 পোৱালি মৰি ওলাব, গতিকে এইবোৰৰ কাৰণে আমি সদায় যেতিয়া জাত নিৰ্বাচন কৰিম, জাত নিৰ্বাচন হওঁতে আপুনি পোৱালি মানে ছিলেকশ্যন অফ বোৰ্ড, যিটো মতা গাহৰি ছিলেকশ্যন অফ চাও, যিটো মাইকী গাহৰি, আমাৰ যিহেতু চেউৰী গাহৰি বুলি কয়, গিল্ক কয়, গতিকে এটা ছিলেকশ্যনৰ কথা বহুত তাৰমানে এইখিনি সতৰ্ক হ'ব লাগিব।
1: এতিয়া আমি আৰ্হি হিচাপে যদি লওঁ, 20টা মাইকী পোৱালি আৰু 4টা মতা পোৱালি আমি আনিলো, আনি পামখন আমি আৰম্ভ কৰিছোঁ, গতিকে সেইখিনিৰ কাৰণে কিমানমান ঠাইৰ প্ৰয়োজন হ'ব গোটেই এৰিয়াটো?
0: পাৰ স্কুৱেৰ ফিট হিচাপে আমি মানে 8x10 এটা ৰুম যদি আমি লওঁ, তেতিয়া আমি তাত 2টা গাহৰি আৰামত ৰাখিব পাৰিম, ৰাখিব পাৰোঁ। কিন্তু আমি খালি এইটো চাব লাগিব যাতে যথেষ্ট বেছি সংখ্যক গাহৰি আপুনি সেই জেগাটোত সোমাই নিদিয়ে, মানে অভাৰ ক্ৰাউডিং বুলি যিটো কয়, যিটো নাম লাগাতকৈ বেছি যদি আপুনি এটা ঘৰত ৰাখে, তেতিয়া আপোনাৰ বেমাৰৰ সংক্ৰমণটো বহুত হয়, আৰু লগতে আপোনাৰ মানে গাহৰিৰ পোৱালিৰ চাইজটো মানে ভালকে ডাঙৰ হবলৈ তেওঁলোকে সুযোগটো নাপায়, জাগাটো নাপায়। আমাৰতো যিখন আমাৰ, মই যিখন ফাৰ্মত কাম কৰি আছো, তাত আমাৰ চৰকাৰে সুবিধাও দিছে, সেইটো কাৰণে আমি যথেষ্ট স্পেচ আমি ইউটিলাইজ কৰি আছো। আমি সেই 8x10ৰ এটা ৰুমত আমি এজনী মাকৰ লগত পোৱালি আমি মেইনটেইন কৰি আছো, কিন্তু সেইটো আমাৰ যদি আপুনি গাঁৱৰ ক্ষেত্ৰত চাবলৈ যায়, সেইটো আপোনাৰ কাৰণে বৰ বেছি লাভদায়ক নহ'ব, বা এনেকুৱা এজন ফাৰ্মাৰৰ কাৰণে যোনে নতুনকৈ ফাৰ্মখন আৰম্ভ কৰিম বুলি ভাবিছে, তেওঁৰ কাৰণে মানে সেইটো বৰ বেছি লাভদায়ক নহ'ব। কিন্তু সেইটো স্পেচ যিটো মই ক'লো, সেইটোত আপোনালোকে ৰাখিব পাৰে 2টা গাহৰি।
1: এতিয়া আমি পামখনত, তেনেকুৱা এখন গাহৰিৰ পামত, গোটেই পামখনৰ ভিতৰতে আমি গাহৰিবিলাকক ৰখাৰ ব্যৱস্থা, দানা পানী খুওৱাৰ ব্যৱস্থা কৰাৰ লগতে আমি বাহিৰলৈ চৰাবলৈ নিব পাৰোঁনে নাই? কাৰণ যিহেতু বিজ্ঞানসন্মতভাৱে আমি কথাবিলাক চাব লাগিব, আমি সাধাৰণতে দেখোঁ যে বিভিন্ন গাঁৱে ভূঞে চৰাবলৈও লৈ যায় গাহৰিবিলাক, গতিকে তেনে ক্ষেত্ৰত এই পামখনৰ ভিতৰতে ৰখাটো উচিত নে বাহিৰলৈ লৈ যাওক?
2: মাজে মাজে ওলাওক, আমি বাহিৰত নিব পাৰোঁ, কাৰণ পামখনৰ ভিতৰতে বাউণ্ডেৰী ৰাখিব, 4.5 মাটিৰ মাজত ৰাখিব, তেতিয়া উলিয়াই দিব, কিন্তু বাহিৰৰ গাহৰিৰ লগত আমি লগ হ'ব দিব নোৱাৰিম। একদম পুরো আবদ্ধ করে রাখি বলে। আমার গাহরি পালন তিনটা পদ্ধতি আছে, একটা মুকলি পদ্ধতি, একটা মানে আধা আবদ্ধ পদ্ধতি, একটা আবদ্ধ পদ্ধতি। গতি আবদ্ধ পদ্ধতি যা আমার রিসার্চ সেন্টার যা এনআরসি বিগত এই বাইরে উলিয়াই নিদিয়ে।

0: তো ভিতৰতে এটা খোৱা লোৱা শোৱা চব এটা এক্সাৰচাইজ তাৰে ভিতৰতে থাকে। বাকী আমাৰ কিছুমান আমি ফাৰ্ম দেখিছোঁ মানে কেতিয়াবা মাজে মাজে গাহৰিবোৰ এনে ফুৰিব মন যায়, বাহিৰত ওলাব মন যায়, খেলিব মন যায়, গোটেই সিহঁতক কি কৰে তেতিয়া কেতিয়াবা মাজে মাজে মাটিটো গচকিব দিয়ে, অকণমান প্ৰথম বোকা মাটি
1: ফাৰ্মখনৰ
0: ভিতৰতে, কিন্তু বাহিৰৰ গাহৰিৰ লগত লৈ যাব নোৱাৰিব। যিহেতু বৰ্তমান আমাৰ এতিয়াতো যিটো আফ্ৰিকান চুৱাইন ফিভাৰ আছে সেইটোতো বিৰাট মাৰাত্মক আপোনাৰ। এতিয়া আমাৰ যিবোৰ চৰকাৰী ফাৰ্ম আছে বা যিবোৰ ডাঙৰ ডাঙৰ ফাৰ্ম আছে তাতেতো ভিজিটৰ ৰেষ্ট্ৰিকশ্যন
1: সেইখিনি কিমান বয়সত পামখনলৈ আনিব আৰু প্ৰতিষেধকৰ কি
2: ব্যৱস্থা? পোৱালি আমি মাকৰ লগত আমি 56 দিনলৈকে আমি পোৱালিটো ৰাখোঁ, তাৰপিছত আমি পোৱালি বেছি দিব পাৰোঁ, মানে ফাৰ্ম এখনৰ পৰা বা এজন ফাৰ্মাৰে 2 মাহৰ ওপৰত পোৱালি আনিব পাৰে। কাৰণ 2 মাহৰ মানে আমি আজিকালিতো আৰু আগুৱাই দিছে 45 days মানে 45 দিনতে মাকৰ গাখীৰৰ পৰা এৰুৱাই
0: উইনিং
2: কৰি আৰু মাকৰ পৰা ছেপাৰেট কৰি দিয়া পোৱালি, তাৰপিছত পোৱালিক আপুনি আনি ফাৰ্মত ষ্টাৰ্ট কৰি দিব পাৰে। তো মতা পোৱালি ছাৰে যিটো কৈছে, মতা পোৱালিটো সদায় মাইকী পোৱালিতকৈ 2 মাহ ডাঙৰ আমি প্ৰিফাৰ কৰোঁ। আনি পোৱাৰ পিছতে আমি কি কৰোঁ, কেতিয়াবা আমাৰ ফাৰ্মখনত আমি ফাৰ্মাৰক বেচাৰ আগতে আমি ভেকচিনেশ্যনটো কৰি পঠিয়াওঁ। কিন্তু যদি আপুনি কৰা নাইও, ছাপ'জ ফাৰ্মখনে কৰি দিয়াও নাই, তেতিয়াও আপুনি ঘৰত আনি আপুনি 2 মান্থছৰ এবভ হ'লে আপুনি বা উইদিন 2 মান্থছ আপুনি যিটো ক্লাছিকেল চুৱাইন ফিভাৰ যিটো বেমাৰ আছে সেইটোৰ ভেকচিনেশ্যনটো আপুনি দিব পাৰে। সেই ভেকচিনেশ্যনটো দি তাৰে এমাহ পিছত আমি এটা বুষ্টাৰ ড'জ দিওঁ আৰু 6 মান্থ এভৰি 6 মান্থত আমি ভেকচিনটো ৰিপিট কৰি থাকোঁ। সেইটো এটা মানে আপোনাৰ ইম্পৰ্টেণ্ট ভেকচিন হয়, কাৰণ যিটো ক্লাছিকেল চুৱাইন ফিভাৰ আছে তাৰে অলপ লক্ষণবোৰ আফ্ৰিকান চুৱাইন ফিভাৰৰ নিচিনাই, কিন্তু মৰ্টেলিটিটো ইয়াত কম। ইয়াত মানে এতিয়া আপোনাৰ এণ্টিবায়'টিক্স আছে বা তেনেকুৱা আপোনাৰ চিকিৎসা আছে যিটো কৰিলে যদি বেমাৰো হয় গাহৰিজনী ভাল হৈ উঠে, কিন্তু আফ্ৰিকান চুৱাইন ফিভাৰৰ ক্ষেত্ৰত যিকোনো মানে চিকিৎসাই কাম নকৰে। তাৰ উপৰি আমি আৰু এটা ভেকচিন দিব পাৰোঁ, সেইটো হ'ল আপোনাৰ ফুট এণ্ড মাউথ ডিজিজ, যিটোক আমি চবকা বুলিও কওঁ। চবকাটো গাহৰিত খুৰা ফটা যিমান জন্তু আছে তেওঁলোকৰ মানে হয়, মুখত হয় বা আপোনাৰ খুৰাৰ মাজত হয়, সেইটোৰ কাৰণেও আমি সেই একে সময়ত বয়সতে মানে 2 মাহৰ ওপৰত হ'লে আমি ভেকচিনটো দিব পাৰোঁ, আকৌ ৰিপিট কৰি এমাহ পিছত আকৌ আমি 6 মান্থত বুষ্টাৰটো আমি দিব পাৰোঁ তেনেকুৱা।
1: এতিয়া ব্যৱসায় ভিত্তিক বা বিজ্ঞানসন্মত গাহৰি পালন বুলি কোৱাৰ লগে লগে প্ৰতিষেধকৰ ব্যৱস্থাটোতো থাকিবই, বিভিন্ন ধৰণৰ বুষ্টাৰ ড'জবিলাক থাকিবই। এতিয়া এইখিনিতে আমাৰ বহুত মানুহে, আমাৰ বজাৰত আমি কোৱা শুনো, বজাৰত কোৱা শুনো বহুতে কয় এই নাই আগৰ লোকেল যিবিলাক গাহৰি আছিল এইবিলাক ভাল আছিল, আজিকালি এইবিলাক বেজী দিয়ে এইবুলি কয় দেই। সেইটো সাধাৰণ ৰাইজৰ মুখত শুনা কথা, এই আজিকালি এইবিলাক বেজী দিয়ে এইবিলাক মাংস কি খাবি এই বুলি কয়। গতিকে সেই ধাৰণাটো ভাঙিবলৈ কি বুলি ক'ব?
2: সেইটো হয়, ময়ো শুনিছো মানে লোকেল গাহৰিখিনি আগতে বেমাৰ আজাৰ কম আছিলে বা বিশেষ অসুবিধাও নহয়, এনে ঘৰতে ৰাখি দিওঁ তেনেকে খাই লৈ ডাঙৰ হৈ যায়। কিন্তু আমি যদি বিজ্ঞানসন্মতভাৱে লাভান্বিত হ'ব খুজিছো তাৰ কাৰণে আমি নতুন যিখিনি টেকনলজি সেইখিনিক এডপ্ট কৰিব লাগিব, পদ্ধতি এডপ্ট কৰিব লাগিব।
1: মানে এইখিনিৰ কিবা অপকাৰিতা আছে নেকি, সেইখিনি কথা যদি মুকলিকে কয় তেতিয়া বহুতৰ আমাৰ ৰাইজৰ ভুল ভাঙিব। আচলতে
2: অপকাৰিতা ভেকচিনৰ তেনেকে একো নাই। আৰু আপুনি যদি এণ্টিবায়'টিক ট্ৰিটমেণ্টটো কৰিছে তাৰো এটা ৰেচিডিউ টাইম, ৰেচিডিউৰ পিৰিয়ড এটা থাকে। ধৰি লওক আপুনি এণ্টিবায়'টিক দি আছে, তাৰে যদি আপুনি 10 দিন বা 7 দিন 8 দিন 10 দিন আৰু মেক্সিমাম, তাৰপিছত আপুনি জন্তুটো কাটি খাই দিব, কাৰণ যিটো আপোনাৰ বডিৰ পৰা টক্সিনটো ৰিলিজ হৈছে। কিন্তু ষ্টেৰইড জাতীয় বস্তুটো আমি পাৰালৈকে আমি ফাৰ্মাৰক দিবলৈ নকওঁ, বা তেনেকুৱা কিছুমানে ইউজ কৰে আপোনাৰ, এইটো আমি লিগেল বুলিয়েই ভাবোঁ, কাৰণ সেইটোৱে মানে হেলথত এটা ইম্পেক্ট কৰিব পাৰে। কিন্তু আমি পাৰালৈকে আমি আপোনাৰ এণ্টিবায়'টিকে হওক যি হওক এটা ৰেচিডিউ পিৰিয়ডৰ পিছতহে জন্তুটো কাটি বেচিবলৈ আমি ছাজেশ্যনটো দিওঁ, বা আমি নিজেও ফাৰ্মৰ পৰা তেনেকেহে আমি বিক্ৰী কৰোঁ।
1: গতিকে আপুনি যিটো ৰেচিডিউ টাইম কৈছে সেই কথাটো গাহৰি পালকজনে জানিব লাগিব, আৰু তাতেই তেওঁলোকৰ আমি যিটো নৈতিকতা বুলি কওঁ, এথিক্স বুলি কওঁ, সেইটো তাতে তেওঁ সেইখিনি ৰাখিব লাগিব।
0: সেইকাৰণে আজিকালি কি কৰা হৈছে আপোনাৰ, আমি এৱেৰনেছ কেম্প পাতোঁ ফাৰ্মাৰৰ মাজত, বিশেষকৈ যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰুৰেল ডেভেলপমেণ্টৰ আণ্ডাৰত কিছুমান ট্ৰেইনিং হৈ আছে, এতিয়া RCT আমাৰ গ্ৰামীণ জীৱিকা মিছন আছে, তেখেতসকলে ট্ৰেইনিংবোৰ এৰেঞ্জ কৰে। এই ট্ৰেইনিঙত গোটেইখিনি আৰু মই আগতে কৈছোঁ, কিবা এটা কাম কৰাৰ আগতে তাৰ বিষয়বস্তু জ্ঞানটো লাগিব। যদি গাঁও অঞ্চলৰ মানুহে গাহৰি পালন কৰিব বিচাৰে বৈজ্ঞানিক পদ্ধতিৰে ব্যৱসায়িক ভিত্তিত, তেতিয়াহ'লে ট্ৰেইনিংটো মাষ্ট ট্ৰেইনিং লাগে, প্ৰশিক্ষণ লাগিব, কমেও 1 সপ্তাহ বা 10 দিনৰ প্ৰশিক্ষণ লাগিব। এই প্ৰশিক্ষণে গোটেইখিনি আমাৰ গোটেইখিনি বিষয়বস্তুকে গোটেইকে সামৰি কিনে গোটেই ফাৰ্মাৰক জনাই দিয়া হয়।

0: শিক্ষিত যুৱক যুৱতী আছে, নিবনুৱা যুৱক যুৱতী, তেখেতসকলে এইটো গাহৰি পালনটো যিহেতু লাভজনক গতিকে সেইটোক আঁকোৱালি লৈছে।
1: গাহৰি পালনৰ প্ৰতি যিটো আগ্ৰহ শিক্ষণৰ ব্যৱস্থা, সি আমাক খুব ইতিবাচক দৃশ্য এটাই আমাক দেখুৱাইছে মানে অহা সময়ৰ কাৰণে। আৰু যিটো আফ্ৰিকান চুৱাইন ফিভাৰৰ কথা কৈছে তাৰ বিষয়ে নিশ্চয় বিভিন্ন গৱেষণা
0: চলি আছে,
1: সি নিশ্চয় খুব কম সময়তে আমাক
2: ভেকচিনৰ
1: ব্যৱস্থা হ'ব, প্ৰতিষেধকৰ ব্যৱস্থা হ'ব। আৰু ক'ৰবাত ক'ৰবাত আফ্ৰিকান চুৱাইন ফিভাৰৰ যিটো এক হেৰি আহে, ঢৌ আহে, তেনে সময়তে বিভিন্নজন অলপ নিৰুৎসাহিত হৈ যোৱা দেখা যায়, যদিও ক্ষতিপূৰণৰ ব্যৱস্থা আছে
2: চৰকাৰৰ পৰা,
1: হয় তেওঁলোকে যিখিনি গাহৰি মাৰি পেলায় তাৰ বিনিময়ত তেওঁলোকে ক্ষতিপূৰণ পায়। কিন্তু আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে যে জৈৱ
0: সুৰক্ষা
1: একেবাৰে প্ৰাথমিক কথা। গতিকে পামখন পৰিচালনা কৰোঁতে, পামখন স্থাপন কৰোঁতে তাৰ যিবিলাক দৈনন্দিন জৈৱ সুৰক্ষাৰ ফালৰ পৰা কৰিব লগা কাম থাকে, দিশ থাকে, সেইখিনি অকণমান ক'ব নেকি, যে যেতিয়া পোৱালিখিনি পামলৈ আনিলে, আকৌ যেতিয়া তাৰ মাংস হিচাপে বেলেগ বেপাৰীলৈ নিব বা মানুহ আহিব বিভিন্ন সময়ত, চৰাই চিৰিকটি অন্য হেৰিও আহে, বেলেগ বেলেগ পশু আহে, সেই কথাখিনি যদি আবাৰ ভাঙি পাতি কয়।
2: হয়, জৈৱ সুৰক্ষা এনে আমি তিনিটা ভাগত মানে ভাগ কৰি থৈছো। এটা হ'ল কনচেপচুৱেল, কনচেপচুৱেল মানে ফাৰ্মখন আপুনি এনেকুৱা এটা জাগাত বনাওক য'ত আপোনাৰ কোনো ধৰণৰ মানে মানুহৰ দৈনন্দিন কানেকশ্যনটো নহয় বা ৰাস্তাৰ পৰাও বহুত দূৰত, সেইটো এটা। দুই নম্বৰটো হ'ল আমাৰ কনষ্ট্ৰাকশ্যনেল, কনষ্ট্ৰাকশ্যনেল বুলি কওঁতে আপোনাৰ এইটো আহি যায় বা ষ্ট্ৰাকচাৰেল, ষ্ট্ৰাকচাৰেলটোত কি হয় আপোনাৰ যিটো আপুনি ক'লে যে আমি ফুটবাথ এটা বনাব লাগিব য'ত মানে ভৰিখন ডিপ কৰিহে আপুনি ফাৰ্মখনত সোমাব লাগিব, বা আপোনাৰ হুইল বাট, কিছুমানে হুইল বাটটো আমি বনাওঁ। হুইল বাট মানে কি, যেতিয়া গাড়ীখন আহিব, চাপ'জ দানা লৈ গাড়ীখন আহিলে বা নতুন গাহৰি পোৱালি লৈ গাড়ীখন আহিলে, তো পানীৰ ওপৰে চকাটোৰে যেতিয়া গুচি যাব, তো চকাটোত যদি কিবা লাগিও আহিছে জাৰ্ম, সেইটো তাত মানে ধোৱা যাব। তো সেইটো ফুটবাথত আমি কি ইউজ কৰোঁ, পটাচিয়াম পাৰমাংগানেট, পটাছ যিটো কয়, সেইটোৱে আমি পানীৰ লগত মিক্স কৰি আমি ইউজ কৰোঁ এটা কনচেনট্ৰেটত। তাৰপিছত সেইটো দিয়াৰ পিছৰ, তাৰ উপৰি আমি কি কৰিব লাগিব, আমাৰ যিটো এৰিয়াটো আছে সেইটো আমি ৱাল দি ল'ব লাগিব, মানে ৱালটো আপুনি এটা এটা এটা কভাৰ কৰি ল'ব লাগিব যাতে মানে যিকোনো সময়ত যিকোনো জীৱ জন্তু বা তেনেকুৱা যাতে আহিব নোৱাৰে। তাৰপিছত আমাৰ আহি পৰে আপোনাৰ হেৰি, যিটো লাষ্টৰ বায়'ছিকিউৰিটি, সেইটো হ'ল ফাংচনেল বায়'ছিকিউৰিটি। সেইটোত আমি কি কৰিব লাগিব যে ডেইলি যিজন মানুহে ফাৰ্মত কাম কৰিব তেওঁৰ কাপোৰযোৰ আমি ছেপাৰেটকে থ'ব লাগিব। তেওঁ মানে বাহিৰত যিযোৰ কাপোৰ পিন্ধি আহিছে, যিটো আমি কভিডৰ সময়ত কৰিছিলোঁ যে আমি যিটো কাপোৰ মানে বাহিৰত পিন্ধি যাওঁ, আহি আমি চেঞ্জ কৰি তাৰপিছতহে আমি ভিতৰত আহোঁ। তেনেকে ফাৰ্মৰ ক্ষেত্ৰতো আপুনি নিৰ্দিষ্ট এযোৰ কাপোৰ, নিৰ্দিষ্ট এযোৰ চেণ্ডেল বা গামবুট যদি আপুনি ব্যৱহাৰ কৰে সেইটো ছেপাৰেটকে আপুনি থ'ব লাগিব। গা ধোৱা, সোমাওঁতে গা ধোৱা বা ওলাই গৈও আপুনি নিজকে চাফা কৰি ল'ব লাগিব। আৰু লগতে আমি কি কৰোঁ, আমাৰ ইয়াতে আমি নেটিং কৰি লওঁ কিছুমান জাগাত, মানে গোটেই গঁৰালটো মানে মুকলিকে থ'ব নালাগে, কাৰণ নেটিং এইকাৰণে কৰোঁ কাৰণ চৰাই চিৰিকটিয়ে ক'ৰবাৰ পৰা গাহৰিৰ হাড় এডালে লৈ আহিলে, ধৰি লওক তাত ASF হৈ আছে, ASF-ৰ ভাইৰাছটো আছে, সেইটো ডাইৰেক্টলি আহি গাহৰিজনীয়ে খাই দিলে, খাই দিয়াৰ লগে লগে ইনফেকশ্যনটো হৈ যায়। গতিকে আমি প্ৰপাৰ নেট প্ৰুফিংটো কৰি ল'ব পাৰিলেও মানে ভাল বুলি মই ভাবোঁ। আৰু তাৰ উপৰি আপোনাৰ ভিজিটৰ ৰেষ্ট্ৰিকশ্যন, সেইটো আপুনি যদি কিবা কাৰণত ফাৰ্মখন আপুনি ভালকেও চলাই আছে, বহুত পোৱালিও আপোনাৰ হৈছে, আপোনাৰ কোনোবা ফ্ৰেণ্ড হওক বা ঘৰৰ ৰিলেশ্যনৰ মানুহে হওক, আপুনি সোমাব দিব নালাগে, কাৰণ তেওঁ হয়তো বীজাণুটো লৈ আহিব পাৰে।
1: আৰু বুজাই কৈ দিলে
2: বুজাই গ'লে বুজিব, গতিকে সেইখিনি কিছুমান সৰু সুৰা বস্তু যিখিনি আমি মানে জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত আমি ধ্যান ৰাখিব লাগে। মই এনেকুৱাও দেখিছো, মানে মোৰ আগৰ চাকৰিত তেওঁ এনেকুৱা দেখিছো, তেওঁ জৈৱ সুৰক্ষাৰ বিষয়ে যথেষ্ট জানে, তাৰমানে তেওঁ এজন লিটাৰেট ফাৰ্মাৰ, তেওঁ 200-250 গাহৰি আছিলে, তেওঁৰ ফাৰ্মতো ASF লাগিছে জাষ্ট বিকজ তেওঁ এগৰাকী মহিলাক, মানে চিনাকি মহিলা, তেওঁ ফাৰ্মখনৰ মাজেৰে দুদিনমান অহা যোৱা কৰিবলৈ তেওঁ পাৰ্মিশ্যনটো দি দিছিলে। তেওঁ গোটেইখিনি জানে যে এইটো কৰিব নোৱাৰি, সেইটো কৰিব নোৱাৰি, তাৰপিছতো এনেকুৱাও কিছুমান আমাৰ ভুল হৈ যায়, নিজৰ বুলিও কাৰোবাক আমি সোমাব দিছো, তেওঁ হয়তো ভাইৰাছটো লৈ আহিব,
1: গতিকে সেই তেনে ক্ষেত্ৰত সেই কঠোৰতাখিনি অৱলম্বন
2: কৰিব লাগিব
1: ব্যৱসায়টোৰ খাতিৰত। এতিয়া আমি কেতিয়াবা এনেকুৱাও হ'ব পাৰে, যদি য'ত পামখন পাতিছে ওচৰতে যদি পিতনি অঞ্চল আছে, আৰু পিতনি অঞ্চল থাকিলেতো তাত বগলী জাতীয় বগলী চৰাই আহিব পাৰে, কাৰণ আৰু সেই চৰাইখিনিৰ পৰাও তেনেধৰণৰ সংক্ৰমণৰ আশংকা আছে, গতিকে পামখনৰ কাৰণে যেতিয়া ঠাইটুকুৰা বাছনি কৰিব তেতিয়া সেই দিশলৈও
0: ৰখাটো
1: খুব ভাল। হয়তো বাঁহনি বা শ গছ যদি ওচৰত ৰাখে পিতনি, তেতিয়াহ'লে তাৰ ডাঙৰ ডাঙৰ চৰাই বাঁহ থাকিব পাৰে, গতিকে সেই সকলোবিলাকলৈ চাই যদি গাহৰি পালকসকল আগবঢ়ায় তেতিয়াহ'লে তেওঁলোকৰ সম্ভাৱ্য ক্ষতিৰ পৰা আঁতৰি
0: থাকিব।
1: গতিকে আমাৰ অনুষ্ঠান সামৰিবৰ হ'ল, শেষত মই মুখনি মাৰিবলৈ কৈছো শৰণীয়া ডাঙৰীয়াক।
0: মই কৈছো যিহেতু

0: বিভিন্ন ধৰণৰ দুৰ্যোগ বাৰু আহিব, কিবা বেমাৰ আহিব, গতিকে যিসকল আমাৰ শিক্ষিত নিবনুৱা যুৱ যুৱতী আছে, যিসকলৰ গাহৰি পালনৰ ইচ্ছা আছে, তেখেতসকলে চাকৰিৰ পিছত নুখৰি গাহৰি পালন কৰক, লাভজনক ব্যৱসায়, তেখেতৰ নিজে স্বাৱলম্বী হওক, দেশৰ অৰ্থনীতিটো বঢ়াওক, আৰু আমাৰ যিটো আমাৰ বাহিৰৰ পৰা যিটো আমদানি হৈছে গাহৰি হওক, গাহৰি মাংস, গোটেই সেইখিনি আপুনি ৰোধ কৰাৰ ক্ষেত্ৰত তেখেতৰ নিশ্চয় তেখেতসকলৰ ভূমিকা যথেষ্ট শলাগ।
1: ধন্যবাদ জনাইছো দুয়োগৰাকীকে, খুব সুন্দৰকৈ আজি আমাক এই বিষয়ত আপোনালোকে কথাবিলাক জনালে। আশা কৰিছো আমাৰ শ্ৰোতা সমাজ আজি এই আলোচনাটি শুনি উপকৃত হৈছে। ইয়াৰ লগে লগে আমি আজিৰ কৃষি জগত ইমানতে সামৰিছো।
2: আজিৰ কৃষি জগতত শ্ৰোতাসকলে ব্যৱসায় ভিত্তিক গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা এই বিষয়ত এতিয়া আলোচনা শুনিলে। আলোচনাটিত ভাগ ললে ডক্টৰ চন্দন কুমাৰ শৰণীয়া আৰু ডক্টৰ অলিভা দাসে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা কৰিলে উৎপল বৰাই। কৃষি জগত অনুষ্ঠানটি শুনিলে গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই সংগীতা শৰ্মা। ফিফা বিশ্বকাপত আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ইজিপ্তে 3-1 গলত জয়লাভ কৰিছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। ইপিনে ফ্লৰিডাত কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 গলত ড্ৰ হয়। ইয়াৰ পূৰ্বে কালি নিশা কেলিফৰ্ণিয়াত ইৰাণ আৰু বেলজিয়ামৰ মাজত অনুষ্ঠিত গ্ৰুপ জিৰ এখন খেল গ'লবিহীনভাৱে ড্ৰ হৈছিল। তাৰ পূৰ্বে আটলাণ্টাত অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ আন এখন খেলত ছৌদি আৰৱে 4-0 গলত স্পেইনক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছিল। টি টুৱেণ্টি বিশ্বকাপ মহিলা ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মানচেষ্টাৰত অনুষ্ঠিত গ্ৰুপ এ পৰ্যায়ৰ এখন মেচত দক্ষিণ আফ্ৰিকাই ভাৰতক 6 উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ভাৰতে 159 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল যদিও দক্ষিণ আফ্ৰিকাই 5টা বল বাকী থকা অৱস্থাত 4টা উইকেটৰ বিনিময়ত 161 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ তাজমিন ব্ৰিটছে 40 ৰাণ সংগ্ৰহ কৰে। মেৰিজানে কাপে 81 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ হৈ শ্ৰীচৰণীয়ে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল আৰু নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 158 ৰাণ সংগ্ৰহ কৰিছিল। ভাৰতৰ হৈ শেফালী বৰ্মাই সৰ্বাধিক 31 ৰাণ সংগ্ৰহ কৰে। উল্লেখযোগ্য যে এই মেচখনৰ পাছতে ভাৰতীয় দলটোৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ 200খন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় খেল খেলা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। চীনৰ গুইয়াঙত অনুষ্ঠিত বিশ্ব বক্সিং কাপ 2026ত জ্যোতি গুলিয়াই ভাৰতৰ হৈ একমাত্ৰ স্বৰ্ণপদকটো অৰ্জন কৰিছে। জ্যোতিয়ে মহিলাৰ 48 কিলোগ্ৰাম ওজন শাখাত বিশ্ব বক্সিং কাপ ব্ৰাজিলৰ স্বৰ্ণপদক বিজয়ী উজবেকিস্তানৰ ফাৰজোনা ফজিলোভাক পৰাস্ত কৰে। প্ৰতিযোগিতাত ভাৰতীয় বক্সাৰসকলে 3টা ৰূপৰ পদক অৰ্জন কৰে। 51 কিলোগ্ৰাম ওজন শাখাত মীনাক্ষী হুদাই, 57 কিলোগ্ৰাম শাখাত প্ৰাচীয়ে আৰু পুৰুষৰ 70 কিলোগ্ৰাম শাখাত দীপক পুনিয়াই ৰূপৰ পদক অৰ্জন কৰে। ইপিনে পুৰুষৰ 55 কিলোগ্ৰাম শিতানত নিখিল আৰু 85 কিলোগ্ৰাম শাখাত যুগ্নুৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPLৰ দৰে অসমতো অসম প্ৰিমিয়াৰ লীগ APL অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কালি আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতাৰ লগ আৰু ট্ৰফি মুকলি কৰে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। এই লীগত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তা শুনিলে, যুগুতালে সংগীতা শৰ্মাই, প্ৰযোজনা কৰিলে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে, সহযোগিতা আগবঢ়ালে অপূৰ্ব।

0: কোমালীয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ একেটা সময়তে। নমস্কাৰ।
1: যিটো পাৰ্টি লাগিব প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম। পিজ্জা পাৰ্টি, ইয়ে! তোমাৰ কাৰ্ড আৰু পিন দিয়া, মোৰ কাৰ্ডৰ ডিটেইলছ মই মোক নিজেই দি দিম।
2: আৰ বি আইয়ে কয় আপোনাৰ পিন, অ'টিপি, চিভিভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
1: বাই গাৰ্লছ, কোনফালে গৈছা?
2: শুনা নাই?
1: ন' শ্বেয়াৰিং।
2: আৰ বি আই কয় জানি লওক, সতৰ্ক হওক।
1: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
3: আৰে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই। পাই গলো, এতিয়াই কল কৰো বাইদেউ।
1: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
3: তেন্তে সঠিক নম্বৰটো
1: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
3: আপুনিতো বচাই দিলে বাইদেউ,
1: কামৰ পৰা নহয়।
4: আৰ বি আইয়ে কয়
1: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
5: यार, कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
1: TLI है ना?
6: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं TLI पॉलिसी का फायदा, और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
7: कोई कोई भागोरी गोलू की होल नतुन किट बैग लागे तेंते प्रथमे कैप्टेनक कुआ নুশুনিলে মেনেজাৰক কোৱা। কাৰেক্ট, গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা। 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা?
8: এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, বন বিভাগৰ সকলো কৰ্মচাৰীক 3 বছৰৰ কাৰ্যকালৰ অন্তত বদলিৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ, ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাত মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্ব আৰোপ, আজি নিশা 9:42 অম্বুবাচীৰ প্ৰবৃতি, কামাখ্যাধামত দেশ বিদেশৰ ভক্তৰ ভিৰ, আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি এখন খেলত নিশা 10:30 আৰ্জেণ্টিনা আৰু অষ্ট্ৰিয়াৰ মাজত খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া বিতং বাতৰি। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰত ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰে। এতিয়ালৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত আজি মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে 3 বছৰ কাৰ্যকালৰ অন্তত বন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে বদলি কৰা হ'ব। মনপচন্দৰ সংমণ্ডল, ৰেঞ্জ, বিট কাৰ্যালয়ত বছৰ বছৰ ধৰি বিষয়াসকলে নিয়োজিত হৈ থাকিব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে। ধনৰ বিনিময়ত বদলি বা নিযুক্তিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে।
9: ৰাজহুৱা খবৰবিলাক পাই থাকো, একো একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুফ হলে মই কম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং লবৰ কাৰণে, মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুলস্তপ লাগিল বুলি ধৰিলো। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পষ্টিং নাপায়। মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত এক

0: অহংকাৰৰ দুৰ্নীতি হ'ব নোৱাৰে, এইটো একদম স্পষ্ট।
1: বদলিৰ বিনিময়ত কোনো বিষয়া বা কৰ্মচাৰীয়ে ধন বিচাৰিলে হোৱাটছএপ যোগে মন্ত্ৰীগৰাকীক অভিযোগ দিবলৈ তেওঁ আহ্বান জনায়। বৈঠকত তেওঁ কয় যে বন বিভাগত থকা সকলো সুৰুঙা বন্ধ হ'ব লাগিব, বন বিভাগে প্ৰাপ্য ৰাজহখিনি সংগ্ৰহ কৰিব লাগিব বুলিও তেওঁ কয়। জনতাক হেঁচা প্ৰয়োগ কৰি ৰাজহ সংগ্ৰহ কৰা কাৰ্য বন্ধ কৰিবলৈ মন্ত্ৰী শ্ৰীবৰুৱাই বিষয়াসকলক সকীয়াই দিয়ে। জনতাৰ পৰা অযথা জৰিমনা বিহি চৰকাৰক হলঠেকত নেপেলাবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। বন বিভাগৰ লাভাংশ চৰকাৰী ৰাজকোষত জমা হ'ব লাগিব বুলিও তেওঁ বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়। বৈঠকত কুৱেৰী আৰু বালিৰ মহলত ব্যৱহাৰ হোৱা প্ৰতিখন বাহনত GPS লগোৱা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে বাহনসমূহ ক'ত ৰখা হৈছে সেই বিষয়ে বন বিভাগে ট্ৰেকিং কৰি থাকিব বুলি উল্লেখ কৰা হয়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি ভাৰ্চুৱেল ব্যৱস্থাযোগে ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বন অধিকাৰ আইনৰ পত্ৰাধিকাৰীসকলৰ ডিজিটেলাইজেচন, কৃষকৰ পঞ্জীয়ন, পৰিচয় পত্ৰ প্ৰস্তুত, এগ্ৰিষ্টেকৰ জৰিয়তে ন্যূনতম সমৰ্থন মূল্যৰ অধীনত ধান ক্ৰয় ব্যৱস্থাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰা সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে ৰাজ্যখনৰ প্ৰায় 50 লাখ কৃষক পৰিয়ালক পঞ্জীয়নৰ আওতালৈ আনিব লাগিব। কৃষকসকলে যাতে সহজতে পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব লাগিব। তদুপৰি মন্ত্ৰীগৰাকীয়ে নেশ্যনেল মিছন অন এডিবল অইলছ অইল পাম্প কাৰ্যসূচীৰ অধীনত অইল পাম্প খেতিৰ সম্প্ৰসাৰণত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনসমূহক আহ্বান জনায়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলক হাঁহ কুকুৰা পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। এই কাৰ্যসূচীত বোকাখাটৰ বিভিন্ন প্ৰান্তৰ গাহৰি পালনত নিয়োজিত 42টা আত্মসহায়ক গোট আৰু হাঁহ কুকুৰা পালনত নিয়োজিত 9টা সহ মুঠ 51টা আত্মসহায়ক গোটৰ সদস্যক প্ৰশিক্ষণ দিয়া হয়। এই পদক্ষেপে আত্মসহায়ক গোটৰ সদস্যসকলক গাহৰি হাঁহ কুকুৰা পালনৰ জৰিয়তে আত্মনিৰ্ভৰ হোৱাৰ পথ প্ৰশস্ত কৰাৰ লগতে আনকো এই দিশত বিজ্ঞানসন্মত জ্ঞান প্ৰদান কৰিবলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: অনুষ্ঠিত হৈছে আৰু একো একোটা আত্মসহায়ক গোটে এপ্ৰক্সিমেটলি 2,50,000কৈ লাভ কৰিছে। 51টা গোট আছে, আগতে কিছু গোটে পালে, প্ৰায় 93টামান গোটে আগতে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে তেওঁলোকক স্বাৱলম্বী কৰি তুলিবৰ কাৰণে চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ উৎসাহ দেখি উৎসাহিত হৈছো আৰু সকলোকে কৈছো যাতে এই ধনৰাশিৰ সৎ ব্যৱহাৰ যাতে হয়। তেওঁলোকে গাহৰি পুহিলে ভালকৈ বায়ো ছিকিউৰিটিৰ কথাটো মনত ৰাখিব লাগিব, মুৰ্গী পুহিলে খাই পেলালেতো নহ'ব, তেনেধৰণে যিখিনি যত্ন ল'ব লাগে তেনেধৰণে কৰিব লাগিব আৰু ব্যৱসায়িক মনোবৃত্তি লৈ তেওঁলোকে কাম কাজ কৰিব লাগিব।
1: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই আজি তৃতীয় দিনাৰ বাবে সাক্ষ্য প্ৰদান কৰে। একেদৰে অভিযুক্ত পক্ষৰ অধিবক্তাই অভিনেতা শৰ্মাক প্ৰতিজেৰা কৰে। ইয়াৰ মাজতে ছিংগাপুৰত থকাৰ সময়ত জুবিন গাৰ্গৰ বিভিন্ন ভিডিঅ' অভিযুক্ত শ্যামকানু মহন্তই সংবাদ মাধ্যমৰ আগত সেই সময়ত দিয়া সাক্ষাৎকাৰ সাক্ষী ৰবি শৰ্মাক প্ৰদৰ্শন কৰা হয়। কিন্তু কাৰিকৰী অসুবিধাৰ বাবে ভিডিঅ' ফুটেজ সাক্ষীৰ আগত প্ৰদৰ্শন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা নগ'ল। তদুপৰি সময়ৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈও আদালতে অভিনেতা ৰবি শৰ্মাক প্ৰতি জেৰাৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে অপৰাধ অনুসন্ধান শাখাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি আদালতত পেন ড্ৰাইভ, কম্পিউটাৰসহ আন ইলেক্ট্ৰনিক সঁজুলিত ভিডিঅ' ফুটেজ জমা দিয়ে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে মৃদুস্মিতা শৰ্মাই।
3: আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে।

0: অম্বুবাসী মেলা উপলক্ষে বিধায়ক বিজয় গুপ্তাই আজি কালীপুৰত অমৃত ভাণ্ডাৰ মুকলি কৰে। ইয়াৰ জৰিয়তে ভক্তৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰা হৈছে। অম্বুবাসীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত আজিৰে পৰা খাদ্যৰ ব্যৱস্থা কৰা হৈছে। এই সন্দৰ্ভত বিজেপিৰ কৃষক মৰ্চাৰ উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্যই এইদৰে কয়।
1: দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহিছে, বিশেষকৈ কামাখ্যা মন্দিৰ মা সেৱা কৰিবৰ কাৰণে। এই সময়ত আমাৰ অগণন ভিৰ হয়, সেইকাৰণে ভক্তসকলক খোৱাৰ কাৰণে আমাৰ ভূতনাথ কালী মন্দিৰে যি ব্যৱস্থা কৰিছে তাতে ভাৰতীয় জনতা পাৰ্টিৰ আমি কাৰ্যকৰ্তা সকলোৱে সহযোগ কৰিছোঁ। গতিকে এটা উগল দুগল পৰিৱেশ, ভক্তসকলক আমি এবাৰ ভোজন কৰিব বিচাৰিছোঁ আৰু সেই ভোজনৰ অন্তত আমি 12টা বজাৰ পৰা আজি দিনৰ 12টা বজাত ৰাতি 8টা বজাত আৰু প্ৰত্যেকদিনে 12টা বজাত 22 তাৰিখৰ 25-26 তাৰিখলৈকে কণ্টিনিউ চলি থাকিব। আমাৰ প্ৰশান্ত চৌধুৰী ডাঙৰীয়া আমাৰ লগত আছে, তেখেতৰ অনুপ্ৰেৰণাত আমি তেখেতে ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চাকো সহযোগ কৰিবলৈ দিছে আৰু মন্দিৰ কমিটিও দিছে। গতিকে আমাৰ ভাল লাগিছে যে ভক্তসকলে যেন আহি পেলাই মা সেৱা সেৱা কৰি পেলাই এখন অন্নৰ মুঠি খাই পেলাই যে অসমৰ পৰা যাব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে।
0: গুৱাহাটী পৌৰ নিগমে অম্বুবাসী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47 গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা 4 আৰু 5 জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰি কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষয় সামৰি দুদিনীয়াকৈ নতুন বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণত নতুন বিধায়কসকলৰ লগতে পুৰণি বিধায়কসকলেও অংশগ্ৰহণ কৰিব পাৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, প্ৰাক্তন উপাধ্যক্ষ নুমল মমিনকে ধৰি বহুকেইগৰাকী সমল ব্যক্তিক নিমন্ত্ৰণ জনোৱা বুলি অধ্যক্ষ দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব। একেদৰে 10 জুলাইত অসম বিধানসভাৰ মজিয়াত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হ'ব। সমাগত বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভা সচিবালয়ে নতুনকৈ নিৰ্বাচিত হোৱা বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণ ব্যৱস্থা কৰিছে। অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে আজি বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধায়ক আজমলক শপত বাক্য পাঠ কৰোৱায়। অধ্যক্ষৰ কাৰ্যালয়ৰ আলোচনা কক্ষত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানটি অসম বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিব ৰাজীৱ ভট্টাচাৰ্যই পৰিচালনা কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট sebaonline.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050 গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। কেবিনেট মন্ত্ৰী চৰণ বড়োৱে আজি ওদালগুৰি জিলাৰ ডিমাকুচিত ডিমাকুচি পানেৰী টংলা কলাইগাঁও মঙলদৈ সংযোগী গ্ৰীণ বাছ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই পদক্ষেপে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা পূৰ্বতকৈ অধিক সুগম কৰাৰ লগতে সাধাৰণ ৰাইজৰ সহায় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত বিধায়ক বিকন চন্দ্ৰ ডেকা, মহেশ্বৰ বড়ো, BTCৰ কাৰ্যবাহী সদস্য লোমশ্ৰাও দৈমাৰী, পাৰিষদ দিগন্ত বৰুৱাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে ৰূপায়ণ কৰাৰ উদ্দেশ্যে তামোলপুৰ জিলাত কাইলৈৰ পৰা 3দিনীয়াকৈ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত 14 গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকৰ লগতে 1গৰাকী মুখ্য প্ৰশিক্ষকে অংশগ্ৰহণ কৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে ক্ষেত্ৰ প্ৰশিক্ষকসকলক লোকপিয়ল সম্পৰ্কীয় বিভিন্ন বিষয়, দায়িত্ব আৰু কাৰ্যপদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। পৰৱৰ্তী সময়ত এই 14 গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকে জিলাখনৰ গণনাকাৰী আৰু পৰ্যবেক্ষকসকলক প্ৰশিক্ষণ আগবঢ়াব। বাতৰিৰ পৰৱৰ্তী অংশ শুনক সংগীতা শৰ্মাৰ পৰা।
2: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জোনাইত বান পৰিস্থিতি বৰ্তমানো অপৰিৱৰ্তিত অৱস্থাত আছে। খৰস্ৰোতা চিলে নৈৰ বাঢ়নী পানীত বাট পথ, ঘৰ দুৱাৰকে ধৰি বিস্তৃত কৃষিভূমি জলমগ্ন হৈছে। চিলে নৈৰ বাঢ়নী পানীয়ে ৰাভা কাঠনি, শান্তিপুৰ, মালভোগ অঞ্চলৰ অধিকাংশ বাট পথ, ঘৰ দুৱাৰ, চৌহদ বানত ডুব যোৱাত স্থানীয় ৰাইজৰ দৈনন্দিন জীৱন যাত্ৰা তথা যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ইয়াৰ লগতে কেইবাখনো শিক্ষানুষ্ঠান বানৰ কবলত পৰাত শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মা বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে পোহনীয়া জন্তুৰ মাজতো উপযুক্ত বাসস্থানৰ লগতে খাদ্য সংকটে দেখা দিছে।

0: সীমান্তৰ অঞ্চলটোৰ বিস্তীৰ্ণ কৃষিভূমি বানত ডুব যোৱাত বিস্তৰ ক্ষতি হৈছে। মিচিং মালভোগ গাঁৱত চিলে নৈৰ ওপৰত কিছুমাহ পূৰ্বে নিৰ্মাণ কৰা শৈল বান্ধটো বাঢ়নী পানীৰ চাপৰ ফলত ছিঙি যোৱাৰ আশংকাই স্থানীয় ৰাইজক উদ্বিগ্ন কৰি তুলিছে। এই অসুবিধাৰ পৰা হাত সাৰিবলৈ বান্ধটো মজবুত কৰাৰ উদ্দেশ্যে স্থানীয় জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে দাবী জনাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ নিৰ্মূল কৰাৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে নগাঁও জিলা স্বাস্থ্য বিভাগে জিলাখনৰ গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰিছে। জিলাখনৰ পুৰণি গুদাম ৰাজ্যিক চিকিৎসালয়ৰ এটা দলে এই ৰোগৰ লক্ষ্য সন্দৰ্ভত ৰাইজক অৱগত কৰাৰ লগতে চিকিৎসা পদ্ধতি সম্পৰ্কে সজাগ কৰে। এই ৰোগৰ লক্ষণে দেখা দিয়াৰ লগে লগে চিকিৎসালয়লৈ গৈ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ বিশেষজ্ঞ দলটোৱে আহ্বান জনায়। উল্লেখযোগ্য যে এই ৰোগত আক্ৰান্ত হোৱা ৰোগীক ৰাজ্য চৰকাৰে সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে 1,00,000 টকাৰ চিকিৎসা সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি পুৱা ভাংকুভাৰত অনুষ্ঠিত এখন খেলত ইজিপ্তে নিউজিলেণ্ডক 3-1 গ'লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জয়ৰ সোৱাদ লাভ কৰে। ইয়াৰ পূৰ্বে কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচৰ এখন খেল 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। বন বিভাগৰ সকলো কৰ্মচাৰীক 3 বছৰৰ কাৰ্যকালৰ অন্তত বদলিৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ। ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাত মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি এখন খেলত নিশা 10:30 বজাত আৰ্জেণ্টিনা আৰু অষ্ট্ৰিয়াৰ মাজত খেল। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।
0: নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, 1st ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE

বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমোগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনচ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, গীতৰ কথা কীৰ্তিনাথ শৰ্মা বৰদলৈৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: বৃন্দগীতটি শুনিলে। গীতৰ কথা আছিল কীৰ্তিনাথ শৰ্মা বৰদলৈৰ, প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি উলান বাটাৰত মংগোলীয়ৰ বিদেশ মন্ত্ৰীৰ সৈতে ভাৰত মংগোলীয় কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। চি আই এছ এফৰ বিষয়া জোৱানসকলে দেশৰ বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক যোদ্ধা হিচাপে সেৱা আগবঢ়াই আহিছে বুলি কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী বান্দী সঞ্জয় কুমাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত আজি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডত 14 ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয়। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 হ'বলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে আজি উলান বাটাৰত মংগোলীয়াৰ বিদেশ মন্ত্ৰী বটছেটছেগ বটমুংখক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই ভাৰত মংগোলীয় কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প, সামৰ্থ বৃদ্ধি, শিক্ষা, সংস্কৃতি, সুৰক্ষা আদি ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে। এই বৈঠকৰ সময়ত নেতা দুগৰাকীয়ে ভাৰত আৰু মংগোলীয়ত খনি, স্বচ্ছ শক্তি আৰু কৃষি প্ৰসংস্কৰণ আদি খণ্ডত ন ন সম্ভাৱনাৰ বিষয়েও বিশদভাৱে আলোচনা কৰে। এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ডঃ জয়শংকৰ দক্ষিণ কোৰিয়ালৈ যাব। ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে দেশখনৰ বিদেশ মন্ত্ৰী চো হিউনৰ সৈতে আলোচনাত মিলিত হ'ব। অহা বৃহস্পতিবাৰে ডঃ জয়শংকৰে শান্তি আৰু সমৃদ্ধিৰ জেজু মঞ্চত মূল ভাষণ প্ৰদান কৰিব। কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী বান্দী সঞ্জয় কুমাৰে আজি দেশৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চি আই এছ এফৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে বাহিনীটোৰ বিষয়া জোৱানসকলে দেশৰ বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক যোদ্ধা হিচাপে সেৱা আগবঢ়াই আহিছে। নতুন দিল্লীত আজি চি আই এছ এফৰ মুখ্য কাৰ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি তেওঁ এই কথা উল্লেখ কৰে। তেওঁ বাহিনীটোৰ প্ৰজেক্ট মেন শীৰ্ষক অভিযানৰো প্ৰশংসা কৰে। এই অভিযানৰ অধীনত বাহিনীটোৰ বিষয়া, জোৱান তথা পৰিয়ালৰ লোকসকলক মানসিক স্বাস্থ্য অটুট ৰখাৰ পৰামৰ্শ প্ৰদান কৰা হয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বাহিনীটোৰ লোকসকলৰ কল্যাণৰ বাবে আয়ুষ্মান চি এ পি এফ নামৰ নগদবিহীন স্বাস্থ্য সেৱা সুবিধাকে ধৰি ভালেমান পদক্ষেপ গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে 130 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঁথনি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। কাৰ্যসূচীত বাহিনীটোৰ শ্বহীদ বিষয়া জোৱানৰ পৰিয়াল বৰ্গলৈ ব্যক্তিগত দুৰ্ঘটনা বীমা আঁচনিৰ অধীনত 1 কোটি টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। নিলাম প্ৰক্ৰিয়াৰ কাৰ্যক্ষমতা অধিক সহজ, স্বচ্ছ আৰু

উপযোগী কৰি গঢ়ি তোলাৰ বাবে এই পৰ্টেলটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহ, সংশ্লিষ্ট পক্ষ আৰু নিলাম প্ৰক্ৰিয়াৰ সৈতে জড়িত কাম কাজসমূহক এখন ডিজিটেল মঞ্চৰ সুবিধা প্ৰদান কৰাৰ বাবে এই পৰ্টেলটো উল্লেখযোগ্য হিচাপে পৰিগণিত হ'ব। সমবায় মন্ত্ৰালয়ে জানিবলৈ দিছে যে এই কাৰ্যসূচীত সমবায় মন্ত্ৰী শ্ৰীশ্বাহে সংস্থাটোৰ সৈতে জড়িত ডিজিটেল আৰু কৃষক কেন্দ্ৰিক ভালেমান পদক্ষেপ মুকলি কৰিব। ইয়াৰ ভিতৰত কৃষকৰ শিশুৰ বাবে নেফেড, কল্যাণ জলপানী, মাহজাতীয় আৰু তৈলজাতীয় শস্যৰ ব্যৱস্থাপনা তথা প্ৰতিষ্ঠানসমূহৰ উৎসৰ পৰিকল্পনা সুদৃঢ়কৰণৰ বাবে দৃষ্টি নামৰ এটা পৰ্টেল মুকলি কৰা হ'ব। ইয়াৰ পাছত শ্ৰীশ্বাহে সংস্থাটোৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰিব। মন্ত্ৰালয়ে জানিবলৈ দিছে যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ ভ্ৰমণৰ সময়ত এই সংস্থাটোৰ ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত দিয়া নীতি নিৰ্দেশনা আৰু সংস্থাটোৰ কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত শ্ৰীশ্বাহ সবিশেষ অৱগত কৰোৱা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল আমিৰ বাৰামক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীবাৰামে তেওঁক ভাৰত ইজৰাইল বিশেষ কৌশলগত অংশীদাৰিত্বৰ অধীনত দেশ দুখনৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰাৰ বাবে দেশখনৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে অৱগত কৰে। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰিছে। এতিয়ালৈকে গুৱাহাটীৰ পৰা সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। তেওঁ কয় যে গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত আজি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডত 14 ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয়। এই ঘটনাত আন কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি ঘটনাত মৃত্যু হোৱা ছাত্ৰ ছাত্ৰীসকল 16-18 বছৰ বয়সৰ। তেওঁ কয় যে অগ্নি নিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়া ততালিকে ঘটনাস্থলীত উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান চলাই আছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাৰ কাৰণ উদ্ঘাটন কৰাৰ লগতে উদ্ধাৰ অভিযানৰ তদাৰক কৰাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান আৰু অতিৰিক্ত মুখ্য সচিবক নিৰ্দেশ দিছে। তেওঁ কয় যে এই ঘটনাৰ বাবে দায়ী লোকসকলক ৰেহাই দিয়া নহ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে এই শোকাবহ দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত 2 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। আনহাতে ঘটনাত আঘাতপ্ৰাপ্তসকলৰ চিকিৎসাৰ বাবে 50,000 টকাকৈ সাহায্য প্ৰদানৰ কথাও তেওঁ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আইনী পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ লগতে ন্যায়ৰ সুচলতাক উদগনি দি জনসাধাৰণৰ বাবে ৰাজহুৱা সেৱাসমূহ অধিক সুলভ কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা সন্দৰ্ভত আলোকপাত কৰি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। প্ৰবন্ধটোত শ্ৰীমেঘৱালে কয় যে ন্যায়িক প্ৰতিষ্ঠানসমূহে জনসাধাৰণৰ বাবে এখন সেতু হিচাপে সেৱা আগবঢ়াই আহিছে যিয়ে অংশীদাৰসকলক ন্যায়ৰ প্ৰতি বিশ্বাস আৰু সামূহিক কল্যাণৰ সৈতে জড়িত মনোভাৱ বিকাশৰ ক্ষেত্ৰত সহায় কৰে। মন্ত্ৰীগৰাকীয়ে শক্তিশালী ন্যায় ব্যৱস্থাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি কয় যে এনেধৰণৰ ব্যৱস্থাই কেৱল ন্যায় প্ৰদান কৰাই নহয় বৰং জনসাধাৰণৰ বাবে জীৱন ধাৰণৰ সুচলতা সুনিশ্চিত কৰা উচিত। তেওঁ কয় যে টেলি ল আৰু ন্যায় বন্ধুৰ দৰে সেৱাসমূহে জনসাধাৰণৰ বাবে ন্যায় লাভৰ প্ৰক্ৰিয়াটো সহজ আৰু সুলভ কৰি তুলিছে। তেওঁ লগতে কয় যে ডিজিটেল আৰু অন্যান্য আন্তঃগাঁথনিৰ উন্নীতকৰণে অধিবক্তা আৰু ন্যায়াধীশসকলৰ বাবে কাম কৰাৰ সুচলতা অধিক বৃদ্ধি কৰিছে। শ্ৰীমেঘৱালে কয় যে ভিডিঅ' কনফাৰেন্সিং, ভাৰ্চুৱেল আদালত আৰু আদালতৰ কাম কাজসমূহৰ পোনপটীয়া প্ৰচাৰ আদিৰ লেখীয়া উদ্যমে ন্যায় ব্যৱস্থাক জনসাধাৰণৰ অধিক ওচৰ চপাই নিছে। নতুন দিল্লীত অনুষ্ঠিত ষষ্ঠদশ ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা বৈঠকত ভাগ লোৱাৰ সময়ত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে ইৰাণৰ প্ৰতিৰক্ষা দপ্তৰৰ উপ সচিব ঘাদিৰ নিজামী পৌৰক আজি সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰে জানিবলৈ দিয়া অনুসৰি দুয়োপক্ষই পশ্চিম এছিয়াত বৰ্তমান অব্যাহত থকা পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। বৈঠকত ব্ৰিক্ছ মঞ্চৰ অধীনত সহযোগিতা তথা ভাৰত

ভাৰত আৰু ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। শ্ৰীডোভালে লগতে কয় যে ইথিঅপিয়াৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা আৰু সুৰক্ষা সেৱাৰ কাৰ্যবাহী সঞ্চালক মিলিয়ন লেমা তাদেশকো তেওঁ সাক্ষাৎ কৰে। সাক্ষাৎকালত ভাৰত আৰু ইথিঅপিয়াৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় আৰু সমৃদ্ধ কৰাৰ বাবে তেওঁলোকে আলোচনা কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হ'বলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে আজি পুৱা ভাংকুভাৰত অনুষ্ঠিত এখন খেলত ইজিপ্তে নিউজিলেণ্ডক 3-1 গ'লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জয়ৰ সোৱাদ লাভ কৰে। ইয়াৰ পূৰ্বে কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচৰ এখন খেল 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি উলান

0: অনুষ্ঠিত গ্রুপ এইচৰ এখন খেল 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি উলান বাটাৰত মংগোলীয়াৰ বিদেশ মন্ত্ৰীৰ সৈতে ভাৰত মংগোলীয় কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। চি আই এছ এফৰ বিষয়া জোৱানসকলে দেশৰ বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক যোদ্ধা হিচাপে সেৱা আগবঢ়াই আহিছে বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী বান্দি সঞ্জয় কুমাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত আজি বিয়লি এটা কোচিং চেণ্টাৰ সংঘটিত অগ্নিকাণ্ডত 14 ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয়। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানে। নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে নিউজ অন এআইআৰ মোবাইল এপত।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আকৌ শুনোৱা হওক অনুষ্ঠানত পুনতে শুনক প্ৰতুল গোস্বামীৰ কণ্ঠৰ গীত, গীতৰ কথা জিমনি চৌধুৰীৰ।

আকৌ শুনোৱা হওক অনুষ্ঠানটিত শ্ৰোতাসকলে আজি ক্ৰমে প্ৰতুল গোস্বামী আৰু শান্তনা বৰুৱাৰ কণ্ঠৰ গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে জীমনি চৌধুৰী আৰু হেমন্ত গোস্বামীৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা। অনুষ্ঠানটি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হৈছে।

শ্রোতাসকলে ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা শুনিলে অনুষ্ঠানটি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ। এই অনুষ্ঠানত আজি শুনক সুধন ফাংচু আৰু সংগীসকলে গোৱা কাৰ্বি গীত।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ অনুষ্ঠানত শুনক সুধন ফাংচু আৰু সংগীসকলে গোৱা কাৰ্বি গীত।

0: পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলে আজি সুধন ফাংচু আৰু সংগীসকলৰ কণ্ঠত কাৰ্বি গীত শুনিলে।
1: বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন কত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আধুনিক গীতৰ অনুষ্ঠানত শুনক লক্ষ্মী আহাঙৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত পুনতে শুনক গীতা হাতীকাকতিৰ ৰচনা।

শ্রোতাসকলে লক্ষ্মী ৰাহাঙৰ কণ্ঠৰ আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। লক্ষ্মী ৰাহাঙৰ কণ্ঠত এইবাৰ এয়া শুনক দিনেশ বৈশ্যৰ ৰচনা।

0: ইমান পৰে শ্ৰোতাসকলে লক্ষ্মী ৰাহাঙৰ কণ্ঠৰ আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে গীতা হাতী কাকতি, হীৰেণ ভট্টাচাৰ্য আৰু দীনেশ বৈশ্যৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰকাশ কৰে। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি ভাৰ্চুৱেল যোগে ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47 গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা 4 আৰু 5 জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত আজি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডত 14 গৰাকী ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয়। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই আজি তৃতীয় দিনৰ বাবে সাক্ষ্য প্ৰদান কৰে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জোনাইত বান পৰিস্থিতি বৰ্তমানো অপৰিৱৰ্তিত হৈ আছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস কাইলৈ তাৰালাংচুত উদযাপন কৰা হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

0: পৰিয়াল কল্যাণ অনুষ্ঠান।
1: নমস্কাৰ, পৰিয়াল কল্যাণ অনুষ্ঠানৰ আন এটি খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগত জনাইছোঁ। আজি এই অনুষ্ঠানত আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ডাক্তৰ দীপক শৰ্মা, সহকাৰী অধ্যাপক, পঞ্চকৰ্ম বিভাগ, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয় গুৱাহাটী।
2: আজি আমি ডাক্তৰ শৰ্মাৰ সৈতে যিটো বিষয়ে কথা পাতিম সেইটো হ'ল বিষ আৰু স্নায়ু ৰোগৰ
1: আয়ুৰ্বেদিক চিকিৎসা। বিষৰ কেনেধৰণৰ আয়ুৰ্বেদিকত কি কি চিকিৎসা আছে, কি চিকিৎসা পদ্ধতি আছে,
2: লগতে স্নায়ু ৰোগৰ
1: কি কি চিকিৎসা আছে, গতিকে তেখেতে এই বিষয়ে বিতংকৈ জনাব। আপোনাক আমাৰ আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
1: এতিয়া যদি আমি প্ৰথমে বিষৰ কথালৈ আহোঁ, মানুহৰ শৰীৰত বিভিন্ন বিষ হয় আৰু আজিকালি সঘনাই দেখিবলৈ পাওঁ বিভিন্ন বয়সৰ। আগতে অকল বয়সস্থ লোকৰে বিষৰ বেমাৰ বুলি ভাবিছিলোঁ, তেতিয়া দেখা যায় বয়সস্থ নহ'লেও কম বয়সীয়া হ'লেও বিষৰ এইবিলাক বেমাৰ হয়। বিষ বুলি ক'লে তাৰ যিটো ভাগ, বিষৰ ভাগ আপোনালোকে কেনেকৈ কৰে?
3: বিষ বুলি ক'লে আপুনি যিটো কথা সুধিছে, বিষৰ ক্ষেত্ৰত আমি প্ৰথম আমি যদি আৰম্ভ কৰোঁ, গতিকে আমি আজিকালি খুব সঘনাই দেখা পোৱা এটা ৰোগীবিলাকৰ ক্ষেত্ৰত পাওঁ, সেইটো এটা আঁঠুৰ বিষ।

এই আঁঠুৰ বিষটোক আমি আমাৰ মেডিকেল ভাষাত এইটো আমি কওঁ যে অস্টিঅ' আৰ্থ্ৰাইটিছ, আৰু আয়ুৰ্বেদিকৰ ভাষাত সেইটো কোৱা হয় সন্ধিগত বাত। এতিয়া এইটো ক্ষেত্ৰত আমাৰ মহিলাখিনিয়ে এই বিষটোৰ ক্ষেত্ৰত আৰু অলপ বেছিকৈ মানে বেছি ভোগে আঁঠুৰ বিষৰ ক্ষেত্ৰত। এইটো বেছি ভোগাৰ কাৰণটো হ'ল তেওঁলোকৰ ক্ষেত্ৰতে আমাৰ মহিলাখিনি যেতিয়া এটা যিটো আমাৰ মেন্স পিৰিয়ড চাইকেল চলি থাকে সেইটো এটা হৰম'নৰ দ্বাৰা মেইনটেইন হৈ থাকে। কিন্তু এটা সময়ত ধৰক 40 বছৰৰ পৰা বা নৰ্মেলি 40 বছৰ 45 বছৰৰ আশে পাশে মহিলাখিনিৰ এই যিটো আমাৰ ঋতুস্ৰাৱ এইটো খুব বন্ধ হোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈ যায়। আৰু সেই বন্ধ হোৱা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে হৰম'নটো যেতিয়া তাৰ পৰা উইথড্ৰ হয় তেতিয়া আমাৰ কেলছিয়াম যিটো কেলছিয়ামৰ লেভেলটো শৰীৰৰ পৰা হঠাৎ খুব সোনকালে কমি যায়। কমি যোৱাৰ কাৰণে তেওঁলোকৰ খুব সোনকালে এটা বিষ এটা আৰম্ভ হৈ যায়। এইটো আঁঠুৰ বিষৰ ক্ষেত্ৰত আমি খুব যথেষ্ট পৰিমাণে আমি দেখা পাওঁ এই ক্ষেত্ৰত। এনেই এনেকুৱা নহয় যে সেইটোৰ কাৰণে হয়, কিন্তু অইন কাৰণতো কেতিয়াবা আমি খুব ধৰক 25 বছৰৰ মানুহৰ ক্ষেত্ৰতো আমি আঁঠুৰ বিষ দেখিব পাৰোঁ, কিন্তু সেইটো ক্ষেত্ৰত তথাপিও মাইকী মানুহখিনিৰ ক্ষেত্ৰত আমি এইখিনি বয়সৰ 40ৰ পৰা 45 বা 50 বছৰৰ এইখিনি মানুহৰ ক্ষেত্ৰত আমি এই বস্তুটো অলপ সোনকালে তাৰ পিছৰ বয়সখিনিত এইটো এটা বাৰ্ধক্যৰ কাৰণে বয়সৰ কাৰণে আমাৰ যিখিনি হাড়বিলাকৰ যিটো ক্ষয় যোৱা প্ৰক্ৰিয়া এটা আৰম্ভ হয় এই ক্ষয় যোৱা প্ৰক্ৰিয়াটোৰ কাৰণেও আমাৰ আঁঠুৰ বিষটো আৰম্ভ হয়। কাৰণ আঁঠুৰ বিষটো আৰম্ভ হোৱাৰ এটা কাৰণ আমাৰ আঁঠুটোত এটা কমপ্লেক্স এটা ষ্ট্ৰাকচাৰ থাকে, তাৰ ভিতৰত আমাৰ ছাইনোভেল ফ্লুইড থাকে, তাত কেলছিয়াম বৰণ বিভিন্ন ধৰণৰ আমাৰ এলিমেণ্টছ থাকে। তো সেই ভিতৰৰ যিখিনি বস্তু তাত কাৰ্টিলেজ থাকে, এইটো এটা বয়সৰ লগে লগে আমাৰ আৰু বা হৰম'নৰ ইমবেলেঞ্চৰ কাৰণে এইটো খুব সোনকালে ক্ষয় যোৱা প্ৰক্ৰিয়া আৰম্ভ হয়। তো তেতিয়া আমাৰ ওচৰত এনেকুৱা ধৰণৰ ৰোগী আমাৰ ওচৰত আহে। আমাৰ ওচৰত আহিলে আমি আয়ুৰ্বেদিক মহাবিদ্যালয়ত আমাৰ পঞ্চকৰ্ম বিভাগ আছে তাত আমাৰ এই আঁঠুৰ বিষৰ কাৰণে খুব ভাল চিকিৎসা আছে আৰু ঔষধ আছে। গতিকে আমাৰ পঞ্চকৰ্ম বিভাগত আমি আঁঠুৰ বিষৰ কাৰণে জানু বস্তি দিওঁ, তাত আমি ষ্টিম দিওঁ বিভিন্ন ধৰণৰ ঔষধ প্ৰয়োগ কৰি, আৰু তাত আমি এনেকুৱা ধৰণৰ ঔষধ দিয়াৰ পিছত মানুহখিনিয়ে এসপ্তাহ দুসপ্তাহ বা 3 সপ্তাহ তাত ট্ৰিটমেণ্ট কৰিলে যথেষ্ট পৰিমাণে আৰাম পায়। আৰু এই ক্ষেত্ৰত মই ক'ব খোজোঁ যে আমাৰ ধৰক কিছুমান ৰোগী আছে ধৰক ক'ৰবাত আমাৰ অসমৰ বিভিন্ন হস্পিটেলত দেখুৱাই তেওঁৰ এনেকুৱা বেমাৰটো হৈ যায়, কেতিয়াবা এনেকুৱা যে আঁঠুৰ বিষত তেওঁ খোজ কাঢ়িব নোৱাৰা অৱস্থা হয়, আঁঠুৰ বিষত তেওঁ হয়তো লাঠি ল'ব লাগে বা খোজে কাঢ়িব নোৱাৰে বা হুইল চেয়াৰত থাকিব লাগে এনেকুৱা অৱস্থা। তেতিয়া তেওঁ যেতিয়া ক'ৰবাত হস্পিটেলত দেখুৱাব যায় তেওঁক হয়তো ক'ব যে আপোনাৰ এতিয়া আঁঠুটো চেঞ্জ কৰিব, মানে নি ৰিপ্লেচমেণ্ট কৰিব লাগিব। এইটো এটা চিকিৎসাৰ এটা এডভান্সমেণ্ট বুলি ক'ব লাগিব যে এটা যেতিয়া খুব বেছি হয় তেতিয়া নিৰটো ৰিপ্লেচ কৰি দিয়ে। গতিকে তেনেকুৱা ধৰণৰ ৰোগীও আমাৰ তাত বহুতখিনি আহে। গতিকে কিন্তু আমাৰ তাত এইটো থেৰাপি যিটো আমাৰ পঞ্চকৰ্ম চিকিৎসা এইটো কৰাৰ পিছত কিছুদিন পিছত লাহে লাহে তেওঁৰ বিষটো উপশম হয় আৰু তেওঁ খোজ চোজ কাঢ়ি এটা নৰ্মেল তেওঁ জীৱন যাপন কৰিব পাৰে। আমি বহুতখিনি পেচেণ্টত আমি পাইছোঁ আমাৰ এইবিলাক আমি তাত অধ্যয়ন কৰিছোঁ। গতিকে এনেকুৱা পেচেণ্টৰ এনেই নৰ্মেল যিবিলাক অলপ সাধাৰণ হৈ থাকে এইবিলাকতো অলপ এসপ্তাহমান কৰিলে ভালেই হয়, কিন্তু মই কৈছোঁ কি যিখিনি এক্সট্ৰিম কণ্ডিশ্যন তেনেকুৱা পেচেণ্টো আমি বহুতখিনি পেচেণ্ট বা কেতিয়াবা কিছুমান আঁঠুত আমাৰ ইনজেকশ্যনো দিয়া হয়, আঁঠুৰ বিষৰ কাৰণে এনেকুৱা ইনজেকশ্যন ষ্টেৰইড ইনজেকশ্যন থাকে, তেনেকুৱা ধৰণৰ পেচেণ্টো আমাৰ ওচৰত আহে। কিন্তু তেনেকুৱা অলপ দীঘলীয়াকৈ চিকিৎসা কৰিলে তেনেকুৱা যথেষ্টখিনি মানুহ আমি নি ৰিপ্লেচমেণ্ট কৰাৰ পৰাও আমি মানে তাৰ আমি এইটো চিকিৎসা কৰিব পাৰিছোঁ। তাৰপিছত আমাৰ আৰু এটা বিষৰ আমাৰ প্ৰধান কাৰণ হৈছে যে আমাৰ মেৰুদণ্ডৰ বিষ। আমাৰ মেৰুদণ্ডডাল এনেইতো আমি আমাৰ মেৰুদণ্ডডালে আমাৰ শৰীৰটো গোটেইটো আমাৰ থিয় কৰি ৰাখে। মেৰুদণ্ডডাল আমাৰ প্ৰধান, আমি থিয় হ'বৰ কাৰণে বহিবৰ কাৰণে আমাৰ প্ৰধান আমাৰ হ'ল ৰাজহাড়। কিন্তু এই ৰাজহাড়ডালেও কেতিয়াবা আমাক যথেষ্ট বিষৰ সমস্যাত ভোগায়। বিষৰ সমস্যা বুলি ক'লে ৰাজহাড়ৰ এতিয়া আমি সঘনাই এটা বিষ হোৱা হ'ল আমাৰ কঁকালৰ বিষ। এতিয়া কঁকালৰ বিষৰ সমস্যা বুলি ক'লে তাৰ বিভিন্ন কাৰণ আছে, কেতিয়াবা এক্সিডেণ্টৰ কাৰণে হ'ব পাৰে, কেতিয়াবা আপুনি এটা কেতিয়াবা ওজন বস্তু এটা দাঙিছে তাৰ কাৰণে হঠাৎ আপোনাৰ কঁকালখন লাগি ধৰিল তেতিয়া হঠাৎ এতিয়া বিষ হ'ব পাৰে, আৰু তেতিয়া সেই বিষটো হয়তো কেতিয়াবা ইমান ভয়ংকৰ বিষ হ'ব পাৰে, হয়তো আপুনি খুব সোনকালে আপুনি খুব বিষৰ কিবা ইমিডিয়েট আপুনি বিষৰ বেজি ল'ব লাগিব বা বিষৰ টেবলেট খাব লাগিব, নহ'লে কেতিয়াবা এনেকুৱা

পর্যায় পাই মানুহজনে হয়তো হস্পিটেলত ভৰ্তি হ'ব লগা হ'ব পাৰে, ইমান পৰ্যন্ত বিষ হয়। গতিকে সেনেকুৱা ধৰণৰ কঁকালৰ বিষয়টো আমি সেইটো আমাৰ মেডিকেলৰ ভাষাত সেইটো কওঁ আমি লাম্বাৰ স্পণ্ডাইলাইছিছ। গতিকে এই লাম্বাৰ স্পণ্ডাইলাইছিছ যিটো আমাৰ বিষ, এই লাম্বাৰ স্পণ্ডাইলাইছিছ বিষৰ ক্ষেত্ৰতো আমাৰ আমি আয়ুৰ্বেদিক কলেজত এনেকুৱা ধৰণৰ বিষৰ বেমাৰীবিলাকক আমি চিকিৎসা আছে পঞ্চকৰ্মৰ, তো এই চিকিৎসাখিনিৰ দ্বাৰা আমি যথেষ্ট পৰিমাণে আমি পেচেণ্টক সকাহ দিবলৈ সক্ষম হওঁ। তাৰপিছত অইন এটা আমাৰ সমস্যা যেনে আমি কওঁ যে আমাৰ ডিঙিৰ পিছফালে যি হাড়ডাল আছে সেই হাড়খিনিয়ে আমি কওঁ চাৰ্ভাইকেল স্পণ্ডাইলাইছিছ। গতিকে চাৰ্ভাইকেল স্পণ্ডাইলাইছিছ হ'লে মানুহে যথেষ্ট বিষৰ সমস্যাত ভোগে, ডিঙিটো লৰচৰ কৰিব নোৱাৰা হৈ যায় হঠাতে, তাৰপিছত কেতিয়াবা এনেকুৱা হয় যে এইটো এটা ক্ৰনিক হৈ যায় যে কেতিয়াবা বহুত দিনলৈ তেওঁ ডিঙিটো লৰচৰ কৰিব নোৱাৰা হয়, যথেষ্ট পৰিমাণে তেওঁ আমাৰ যিডাল আমাৰ যি মেৰুদণ্ডডাল আছে মেৰুদণ্ডডালৰ আমাৰ বহুতখিনি তাত হাড় থাকে, সেই হাড়বিলাকৰ মাজত আমাৰ যিখিনি গেপ থাকিব লাগে সেই গেপখিনি কেতিয়াবা কমি যায়। আৰু কেতিয়াবা আমাৰ কেনেকুৱা আমি হঠাৎ কেতিয়াবা এটা বস্তু উঠাই দিলোঁ আমাৰ ধৰক কঁকালখন লাগি ধৰিল, কঁকালখন লাগি ধৰিল মানে কেতিয়াবা আৰু আমাৰ হাড়ডাল হয়তো আগৰ পৰা দুৰ্বল হৈ আছে, গতিকে বস্তুটো দাঙি দিয়াৰ লগে লগে আমাৰ তাত লাগি ধৰিল, বা কেতিয়াবা কোনোবা মানুহ হঠাৎ কেতিয়াবা এক্সিডেণ্ট হ'ল, এক্সিডেণ্ট হ'লে কেতিয়া কি হয় আমাৰ যিবিলাক হাড়ৰ মাজত যিবিলাক ডিস্ক বুলি কওঁ আমি সেই ডিস্কবিলাক কেতিয়াবা মানে হাৰ্নিয়েশ্যন হয় মানে নিজৰ জেগাৰ পৰা অলপ আঁতৰি যায়, বা কেতিয়াবা ডিস্কটো আমি এক্সট্ৰুচন হয় বুলি কওঁ কেতিয়াবা সন্মুখৰ ফালে কেতিয়াবা পিছফালে, তো সেইটো কি হয় সেইটো গৈ আমাৰ কি কৰে আমাৰ সেইটো নাৰ্ভত প্ৰেছাৰ দিয়ে, নাৰ্ভত প্ৰেছাৰ দিয়াৰ লগে লগে মানুহজনে হয়তো হঠাৎ কঁকালৰ বিষটো খুব যথেষ্ট পৰিমাণে অনুভৱ কৰিব আৰু তেওঁ হয়তো সেই ঠাইতে ৰৈ থাকিব লাগিব, তেওঁ লৰচৰ কৰিব নোৱাৰা অৱস্থা হৈ যায় আৰু তাৰপিছত হয়তো তেওঁৰ বিষটো ভৰিফালে গুচি যায়, ভৰিফালে গুচি গৈ হয়তো আমাৰ কলা ফুলত খুব জোৰকৈ খামুচি ধৰিব পাৰে। গতিকে সেইটো হৈ সেইটো কাৰণ হয় কাৰণটো হ'ল যে নাৰ্ভত খুব জোৰে প্ৰেছাৰ পৰাৰ কাৰণে হয়, বা আমাৰ কেতিয়াবা স্পাইনেল কেনেলটো ষ্টেনাইছিছ হৈ যায়, হৈ গ'লে তেতিয়াও খুব নাৰ্ভত প্ৰেছাৰ পৰে, তো সেইটো সেই কণ্ডিশ্যনটোক আমি লো বেক এক উইথ ৰেডিকুলোপেথী বুলি কওঁ, তাৰমানে ভৰিখনৰ ফালে বিষটো গুচি গৈছে ৰেডিয়েশ্যন হৈছে। গতিকে সেই তেনেকুৱা ক্ষেত্ৰতো আমাৰ তাত তেনেকুৱা মানুহ বহুতখিনি মানুহ আহে আৰু কেতিয়াবা এনেকুৱা হয় যে তেওঁ হয়তো যথেষ্ট বিষৰ কাৰণে হয়তো ক'ৰবাত বিষৰ ইনজেকশ্যন ল'লে বা বিষৰ টেবলেট খালে বা ক'ৰবাত দেখুৱালে, দেখুৱাই ধৰক কেতিয়াবা আৰু কোনোবা ডক্টৰৰ ওচৰত গ'ল তেওঁ হয়তো কোনোবা ক'ব যে আপোনাৰতো ইমান বেছি হৈছে আপুনি এতিয়া অপাৰেশ্যন কৰিব লাগিব এইটো ডিস্কটো বা আপোনাৰ সেইটো অপাৰেশ্যন কৰি দিব লাগিব নহ'লেতো আপোনাৰ ভাল নহ'ব, তাৰপিছত সমৰ্থ থাকে আৰ্থিকভাৱে তেওঁ হয়তো এবাৰ যে অসমৰ ডাক্তৰে দেখোন অপাৰেশ্যন কৰিবলৈ মই এবাৰ বাহিৰৰ পৰা দেখুৱাই আহোঁ কিবা বেলেগ কিবা আছে নেকি সুবিধা, তেওঁ পেচেণ্টজনে হয়তো অপাৰেশ্যন কৰিব বিচৰা নাই তেওঁ হয়তো এবাৰ বাহিৰৰ ফালে গ'ল, তো বাহিৰত যেতিয়া গ'ল তাতো এম আৰ আই বা এইবিলাক চোৱাৰ পিছত তাৰো ডক্টৰে তেওঁক অপাৰেশ্যন কৰাৰ কাৰণে তেওঁক পৰামৰ্শ দিলে, তেতিয়া তেওঁ হয়তো সেইটো ছেকেণ্ড অপশ্যনটো তেওঁ বিচৰা নাই যে তেওঁ অপাৰেশ্যনটো কৰিব বিচৰা নাই, তেতিয়া তেনেকুৱা ধৰণৰ বেমাৰী আমাৰ ওচৰত আহে, আহিলে আমি সেই তেনেকুৱা ধৰণৰ ৰোগীখিনিকো আমি আমাৰ তাত ভৰ্তি কৰাই লওঁ, আমাৰ হস্পিটেলত ভৰ্তি কৰিবৰ ব্যৱস্থা আছে, ভৰ্তি কৰাই আমি তেওঁক আমাৰ পঞ্চকৰ্মৰ আমাৰ যিটো চিকিৎসা পদ্ধতি সেই চিকিৎসা পদ্ধতিটোৰ দ্বাৰাই আমি বিভিন্ন ধৰণৰ মেডিচিন তাত এপ্লাই কৰোঁ, আমি অইল দিওঁ অইলত দিওঁ, তাৰপিছত আমি ষ্টিম দিওঁ কিছুমান বিভিন্ন ধৰণৰ মেডিচিন দি ষ্টিম দিওঁ, তাৰপিছত আমাৰ বস্তি চিকিৎসা বুলি এটা চিকিৎসা আছে, তো এনেকুৱা ধৰণৰ চিকিৎসাৰ দ্বাৰা আমি সেই কঁকালৰ বিষৰ যিটো তেওঁৰ যথেষ্ট বিষ সেই বিষটো তেওঁ লাহে লাহে উপশম হয়, আৰু আমি এনেকুৱা দেখিছোঁ আমাৰ তাত হুইল চেয়াৰত অহা ৰোগীও ধৰক এসপ্তাহ দহ দিন পিছত বা এনেকুৱা কিছুদিন আমি বেছিভাগ কিছুমান পেচেণ্ট আমি কেতিয়াবা একৈছ দিনলৈ ট্ৰিটমেণ্ট কৰোঁ, তো তেওঁ হয়তো তাৰপিছত হুইল চেয়াৰৰ পৰা তেওঁ ঘৰত খোজ কাঢ়ি কাঢ়ি ঘৰত গুচি যায়। তাৰপিছত আৰু এটা আমাৰ অন্যতম আৰু এটা বিষ হৈছে ৰিউমেটয়েড আৰ্থ্ৰাইটিছ বুলি কওঁ আমাৰ মেডিকেলৰ ভাষাত ৰিউমেটয়েড আৰ্থ্ৰাইটিছ, আৰু আয়ুৰ্বেদিকৰ ভাষাত এইটো হ'ল আম বাট, আৰু সচৰাচৰ আমাৰ মানুহখিনিয়ে এইটোক বাত বিষ বুলি কয়। গতিকে বাত বিষটো আমি যথেষ্ট পৰিমাণে আমি ৰোগী আমি লগ আমি পাওঁ বাত বিষৰ হস্পিটেলত, বাত বিষ মানে এই বিষটোৰ এটা লক্ষণ হয় যে আজি যদি এটা ইফালে জইণ্টত বিষায় অহাকালি বা দুদিন পিছত এটা জইণ্টত গুচি যায়, এইটো মানে মাইগ্ৰেশ্যন কৰি থাকে, সেইকাৰণে জইণ্ট মানে এই বাত বিষৰ ক্ষেত্ৰত আমাৰ আমি বেছিভাগ আমি প্ৰথমতে সৰু সৰু জইণ্টবিলাক যেনেকুৱা আমাৰ হাতৰ যিখিনি গাঁঠি হাতৰ আঙুলিৰ গাঁঠিখিনি তথে ফাৰ্ষ্ট ইনভলভমেণ্ট সেইটো হাতৰ গাঁঠিখিনি হয়, তাৰপিছত হাতৰ গাঁঠিখিনি যথেষ্ট পৰিমাণে বিষাব, তেওঁ হাতৰ গাঁঠিখিনি ফুলি যাব আৰু তেওঁ ধৰক ৰাতিপুৱা হয়তো তেওঁ হাতৰ গাঁঠিখিনি মুঠি মাৰিব নোৱাৰা হয় মেলিব নোৱাৰে জঠৰ ভাৱ এটা হৈ যায়, আৰু এনেকুৱা হয় যে ভৰিৰ আমাৰ ভৰিৰ আঙুলিৰ গাঁঠিবিলাক বা আমি ভৰিৰ যিটো আমাৰ গাঁঠি থাকে সেই গাঁঠিটো ফুলি যাব বিষাব,
তেওঁ হয়তো খোজো কাঢ়িব নোৱাৰে।

0: তো মানুহজন এনেকুৱা এটা কেতিয়াবা কণ্ডিশ্যন হৈ যাব, তেওঁ হয়তো বিছনাৰ পৰা নামিব নোৱাৰা হয়, তেতিয়া কি হয় বহুত মানুহে মানে কি যিহেতুকে তেওঁ যথেষ্ট বিষত ভুগি থাকে, তেওঁ প্ৰথমতে কি হয় যে তেওঁ মেইন কামটো হ'ল তেওঁ বিষটো ভাল পাব লাগে, তো বিষটো ভাল পাবৰ কাৰণে তেওঁ বিষৰ ঔষধ খোৱা আৰম্ভ কৰি দিয়ে,
1: পেইন কিলাৰ।
0: মানুহে ভাবে তেওঁৰ মানুহটো নাজানে যে তেওঁ এইটো কি বেমাৰ আছিলে, যে তেওঁ ভাবে তেওঁ বিষ হৈছে গতিকে বিষটো কমাব লাগে, তো তেওঁ ফাৰ্মাচীত যাব, গৈ তেওঁ বিষৰ ঔষধ খোৱা আৰম্ভ কৰি দিয়ে, তো বিষৰ ঔষধ খোৱা আৰম্ভ কৰিলে তেওঁ লাহে লাহে অলপ অলপ বিষটো কমি যাব, তেতিয়া তেওঁ ভাবিব যে তেওঁ লাহে লাহে বিষটো কমি গৈছে, তেতিয়া তেওঁ লাহে লাহে হয়তো দুই চাৰিদিন কমি গৈছে আৰু দুই চাৰিদিন পিছত আৰু বাঢ়িব, তেওঁ এনেকুৱা এটা হৈ গ'ল যে তেওঁ দুই তিন চাৰিদিনৰ মূৰে মূৰে বিষৰ ঔষধ খাই থাকিবলৈ হ'ল, বা কেতিয়াবা হয়তো খুব সোনকালে এই বিষটো নকমেও, তেতিয়া তেওঁ হয়তো ৰেগুলাৰ বিষৰ ঔষধ খাব লাগে, কেতিয়াবা এটা খাব লাগিব, এটাত নকমে কেতিয়াবা দুটা খাব লাগিব, তেতিয়া তেওঁ এনেকুৱা হৈ গ'ল যে তেওঁ মানুহটো বিষৰ ঔষধৰ ওপৰত তেওঁ নিৰ্ভৰশীল হৈ গ'ল, কিন্তু এই বেমাৰটো আচলতে বিষ নহয়, এই বেমাৰটোৰ আচল তাৰ যিটো ভিতৰৰ বস্তু, আৰু এই ৰিউমেটয়েড আৰ্থ্ৰাইটিছটো আমি মেডিকেল চায়েন্সত অটোইমিউন ডিজিজ বুলি কওঁ, অটোইমিউন ডিজিজ মানে এইটো কেৱল বিষ নহয়, এইটো আমাৰ শৰীৰৰ ভিতৰত আমাৰ কিছুমান যি এণ্টিজেন এণ্টিবডি ৰিয়েকশ্যন চলি থাকে, আৰু সেইটো আমাৰ যিকোনো বয়সৰ মানুহ ক্ষেত্ৰত প্ৰথম ষ্টাৰ্ট হৈ যাব পাৰে, কোনোবা 20 বছৰত হ'ব পাৰে, 30 বছৰ, 40 বছৰ, 50, 60, যিকোনো বয়সৰ মানুহ ক্ষেত্ৰত এইটো এদিন প্ৰথম আৰম্ভ হৈ যাব পাৰে, আৰু সেই আৰম্ভ হৈ যাবৰ দিনাৰ পৰা তেওঁ এই বেমাৰটোত ভুগিব, কিন্তু এই কেৱল বিষৰ ঔষধেৰে এই বেমাৰটোৰ চিকিৎসা নহয়, কাৰণ যিহেতুকে এইটো এটা অটোইমিউন ডিজিজ, আৰু এই অটোইমিউন ডিজিজৰ ক্ষেত্ৰত এই যিটো তেওঁ আৰম্ভ হৈ গ'ল তেওঁ এই চিকিৎসাটো অলপ বেলেগ ধৰণৰ হয়, মানুহজনৰ যিটো আমাৰ শৰীৰৰ যিটো ৰিয়েকশ্যন আৰম্ভ হ'ল তাৰ কাৰণে আমাৰ যিটো মেডিকেল চায়েন্সত আমি কিছুমান পৰীক্ষা কৰোঁ, তাৰ ভিতৰত আমাৰ যেনেকুৱা আমাৰ ব্লাডৰ টেষ্ট কিছুমান থাকে, যেনেকুৱা আমি RA ফেক্টৰ বুলি কওঁ, বা চি ৰিয়েক্টিভ প্ৰটিন, বা NTCCP এণ্টিবডি, এইবিলাক যেনেকুৱা ধৰণৰ শৰীৰৰ যিবিলাক ৰিয়েকশ্যন হ'লে শৰীৰত তাৰ যিবিলাক ভেলুবিলাক যিবিলাক নৰ্মেল ভেলু থাকে এইবিলাকৰ তাৰ ভেলুবিলাক যথেষ্ট পৰিমাণে বাঢ়ি যায়, তেতিয়া আমি বুজোঁ যে তেওঁৰ বেমাৰটো খুব মানে এগ্ৰেছিভ অৱস্থাত আছে, গতিকে সেইকাৰণে কেৱল বিষৰ ঔষধ খালে বেমাৰটো ভাল নহয়, আমাৰ শৰীৰৰ যিটো ৰিয়েকশ্যন চলি থাকে সেইটো চিকিৎসা কৰাৰ কাৰণে এটা আমাক আৰু এটা বেলেগ ধৰণৰ ট্ৰিটমেণ্টৰ দৰকাৰ হয়, আৰু সেইকাৰণে কেতিয়াবা এই বিষৰ ঔষধৰ লগত মানুহবিলাকে তাত এটা ষ্টেৰইড মেডিচিন থাকে, তো সেইটোও খোৱা আৰম্ভ কৰি দিয়ে, কাৰণ কেৱল বিষৰ ঔষধে বেমাৰটো কমাব নোৱাৰে, ৰাতি উঠি বিষৰ ঔষধ খাব লগা পৰ্যন্ত হয়, গতিকে তেতিয়া হয়তো তেওঁক কোনোবাই ক'ব যে এনেকুৱা কিবা ষ্টেৰইড মেডিচিন থাকে, তেওঁ সেইটো খোৱা আৰম্ভ কৰি দিয়ে, বা তাৰ লগতে মই আৰু এটা কথা কৈ দিওঁ, আমাৰ কেতিয়াবা এনেকুৱা আয়ুৰ্বেদিক মেডিচিনো কিছুমান আছে, সেইবোৰ আচলতে আয়ুৰ্বেদিক মেডিচিন বুলি ক'ৰবাত মানুহবিলাকে বিক্ৰী কৰি থাকে, কিন্তু সেইবোৰ আচলতে আয়ুৰ্বেদিক প্ৰপাৰ আয়ুৰ্বেদিক ঔষধ নহয়, সেইবোৰ কিছুমান ভেজালকৰণ ঔষধ, সেই ঔষধবিলাকতো আচলতে বিষৰ ঔষধ থাকে, বিষৰ মানে এলোপেথিকৰ বিষৰ ঔষধ বা ষ্টেৰইড, সেইটো মিক্স কৰি তেওঁলোকে গুড়ি কৰি তাৰ টেবলেট বনাই দিব, বা তেনেকুৱা গুড়ি পাউডাৰ কৰি পেকেটত ভৰাই আয়ুৰ্বেদিক ঔষধ বুলি মানে বিক্ৰী কৰি থাকে, তো সেইটো যেতিয়া মানুহে খোৱা আৰম্ভ কৰে তো এদিন খালে লগে লগে ভাল হৈ যায়, বা দুদিন খালে ভাল হয়, তেতিয়া তেওঁ ভাবিলে যে এইটোৰ ঔষধে খুব ভাল কাম কৰিছে, গতিকে এইটো খালে আৰু মোৰ এতিয়া ভাল হৈ যাব আৰু, গতিকে তেওঁক মানে বছৰ বছৰ ধৰি বছৰ বছৰ ধৰি তাৰমানে সেই ঔষধটো খোৱা আৰম্ভ কৰি দিয়ে, কিন্তু খোৱা আৰম্ভ কৰি দিয়াৰ ফলতো কি হয়, তেওঁৰ মেইন বেমাৰটো চিকিৎসা হোৱাই নাই, তেওঁৰ বিষটো কমি আছে, গতিকে এটা সময়ত মানুহজনৰ হ'ব গাঁঠিবিলাক খুব ফুলি যাব আৰু হাড়বিলাক খুব দুৰ্বল হৈ যাব, আৰু তেওঁৰ এই আৰ্থ্ৰাইটিছৰ কাৰণে যিবিলাক আমাৰ ডিফৰ্মিটি হোৱা বুলি কওঁ আমি, এইটো তাৰ এই ডিফৰ্মিটিটো তেওঁৰ ষ্টাৰ্ট হৈ যায়, তাৰ মানে আমাৰ যিবিলাক হাতৰ ক্ষেত্ৰতে এইটো ডিফৰ্মিটি বেছি হয়, হাতৰ আমাৰ যিখিনি সৰু সৰু গাঁঠি আছে তাৰ গাঁঠিখিনি মানে হাড়বিলাক ক্ষয় যোৱা প্ৰক্ৰিয়া এটা আৰম্ভ হয়, আৰু সেই ক্ষয় যোৱা প্ৰক্ৰিয়াটো আৰম্ভ হ'লে তাৰ হাতবিলাকৰ আমাৰ এটা ডিফৰ্মিটি আৰম্ভ হয়, সেই ডিফৰ্মিটিটোক আমি আমাৰ মেডিকেল ভাষাত আমি চোৱান নেক ডিফৰ্মিটি বুলি কওঁ, চোৱান নেক মানে আমাৰ হাঁহৰ ডিঙিটো যেনেকুৱা বেঁকা হয় আমাৰ আঁউলিবিলাকো তেনেকুৱা ধৰণৰ বেঁকা হৈ যায়, আৰু সেই যেতিয়া এনেকুৱা ডিফৰ্মিটি হয় তেতিয়া মানুহজনে আৰু নিজৰ কামবিলাক একদম কেতিয়াও দৈনন্দিন কামবিলাক কৰিব নোৱাৰা হৈ যায়, গতিকে তেনেকুৱা অৱস্থাত কেতিয়াবা আমাৰ ওচৰত মানুহ আহি যায়,
1: এতিয়া আপোনালোকৰ ওচৰলৈ আহে আয়ুৰ্বেদত কেনেকুৱা ধৰণৰ চিকিৎসা আছে, আপুনি পঞ্চকৰ্মৰ কথাটো ক'লে অকণমান কওকচোন কেনেকুৱা,
0: আয়ুৰ্বেদিক ঔষধটো এনেকুৱা নহয় যে আজি এটা মই ঔষধ দিলোঁ আজি তাৰ তেখেতৰ বেমাৰটো আজিয়ে ভাল হ'ব, এনেকুৱা কোনো আয়ুৰ্বেদিকত কোনো এনেকুৱা চিকিৎসা নাই, এতিয়া এইটো ঔষধে কাম কৰিবৰ কাৰণে অলপ টাইম লাগিব, আমি আমাৰ এই ৰিউমেটয়েড আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত আমি আমাৰ যিটো পঞ্চকৰ্ম চিকিৎসা

এই পঞ্চকর্ম চিকিৎসাৰ দ্বাৰা আমি যথেষ্ট মানুহখিনিক আমি যথেষ্ট সুফল দিব পাৰোঁ। আমাৰ আয়ুৰ্বেদিকৰ আচাৰ্য চৰক তেখেতে আমাক যিটো আমবাত আয়ুৰ্বেদিকত আমবাত বুলি কয় ৰিপৰ্টাৰ যে তেখেতে এইটো বেমাৰৰ ক্ষেত্ৰত তেখেতে আমাক খুব ভাল গাইডেঞ্চ দি গৈছে। গতিকে সেইটো তেখেতৰ যি চিকিৎসা সূত্ৰ সেইটো সূত্ৰ আমি এপ্লাই কৰিয়ে আমি এই আমবাত বা ৰিউমেটাৰ আৰ্থাইটিছৰ ৰোগীখিনিক আমি যথেষ্ট সুফল দিব পাৰোঁ। এই ক্ষেত্ৰত আমি এনেকুৱা আমবাত পেচেণ্ট আহিলে প্ৰথম আমি তেখেতক আমি কিছুমান হেক দিওঁ, মানে স্বেদন বুলি কওঁ আমি, এইটো যেনেকুৱা ৰোগচৰ ছেট দিওঁ। কষ্ট ইফেক্টিভ, খুব বেছি খৰচ নহয়, বৰ বেছি 200 টকামান খৰচ কৰিলে সেইটো এটা ট্ৰিটমেণ্ট হৈ যায়। গতিকে প্ৰথম আমি এনেকুৱা চিকিৎসা দিওঁ তেওঁক, তাৰপিছত আমি তেওঁক আমি তেওঁক লংঘন কৰাই দিওঁ, তাৰপিছত আমি তেওঁক স্নেহপান কৰাওঁ বিভিন্ন প্ৰচিডিউৰ দ্বাৰা, তাৰপিছত কিন্তু কৰাৰ পিছত আমি তেওঁক বিৰেচন কৰাই দিওঁ। তাৰমানে তেওঁৰ শৰীৰত যিমানবিলাক যি ৰিয়েকশ্যনবিলাক বা যি অটো ইমিউন তেওঁৰ প্ৰচেছ শৰীৰত চলি থাকে, এই প্ৰচেছটো তেওঁৰ আমি কাট অফ কৰিবলৈ, চাপ্ৰেছ কৰিবৰ কাৰণে

0: কৰাওঁ বিভিন্ন প্ৰচিডিউৰ দ্বাৰা। তাৰপিছত কিন্তু কৰাৰ পিছত আমি তেওঁক বিৰেচন কৰাই দিওঁ, তাৰমানে তেওঁৰ শৰীৰত যিমানবিলাক এই যে ৰিয়েকশ্যনবিলাক বা যি অটো ইমিউন তেওঁৰ প্ৰচেছ শৰীৰত চলি থাকে, এই প্ৰচেছটো তেওঁৰ আমি কাট অফ কৰিবলৈ, চাপ্ৰেচ কৰিবৰ কাৰণে আমি তেওঁৰ শৰীৰটো আমি এটা ইণ্টাৰনেল পিউৰিফিকেশ্যন কৰাওঁ। এইখিনিতে মই আপোনাক কথা কওঁ, আপুনি যে শুদ্ধিকৰণ মানে পঞ্চকৰ্মটো একচুৱেলি এটা এনেকুৱা এটা চিকিৎসা পদ্ধতি, এইটোৰ দ্বাৰা আমাৰ শৰীৰত যিবিলাক বিভিন্ন সময়ত আমাৰ শৰীৰটোত বিভিন্ন ধৰণৰ দূষিত বস্তু জমা হৈ যায়, খাদ্যৰ কাৰণে হ'ব পাৰে, বিভিন্ন আমাৰ জীৱনশৈলীৰ কাৰণে হ'ব পাৰে, বা আমাৰ বেমাৰ প্ৰচেছটোৰ কাৰণেও তাৰ শৰীৰৰ আমাৰ চেলবিলাকত বহুত দূষিত বস্তু জমা হৈ যায়, যেনেকুৱা টক্সিন। গতিকে বিৰেচন প্ৰচেছটো আমি বিভিন্ন ধৰণৰ প্ৰচেছৰ মাজেৰে গৈ গৈ আমি বিৰেচন প্ৰচেছটো কৰাই দিওঁ। কৰাই গ'লে তেওঁৰ এটা ইণ্টাৰনেল পিউৰিফিকেশ্যন মানে আন্তঃশুদ্ধি হৈ যায়, তেতিয়াও তেওঁৰ যথেষ্ট পৰিমাণে বিষবিলাক কমিব আৰম্ভ কৰে। তাৰপিছত আমি তেওঁক আৰু কিবা বস্তি দিওঁ, এইটো খাৰ বস্তি বুলি কয়। তো এইবিলাক কৰাৰ পিছত তাৰপিছত আমি তেখেতক আমি লগে লগে আমি ঔষধ অলপ দি থৈ দিওঁ। গতিকে এনেকুৱা ধৰণৰ চিকিৎসা কৰিলে আমি তেতিয়া তেওঁ মানুহজনে লাহে লাহে আৰু বিষৰ ঔষধবিলাক, বিষৰ ঔষধ বা ষ্টেৰইড ধৰণৰ ঔষধবিলাক তেওঁৰ পৰা আমি এৰুৱাই দিব, আমি এৰুৱাই দিবৰ কাৰণে সক্ষম হওঁ আৰু লাহে লাহে তেওঁ নৰ্মেল জীৱনলৈ ঘূৰি আহে এনেকুৱাকৈ। কিন্তু এটা কথা মই এইখিনিত ক'ব খুজিছোঁ যে ৰিউমেটয়েড আৰ্থ্ৰাইটিছ আমি একে আশাৰে আমি কৈ দিব নোৱাৰোঁ যে আপোনাৰ বেমাৰটো পূৰা ভালেই হৈ গ'ল বুলি, সম্পূৰ্ণৰূপে ভাল হৈ গ'লে আমি একে আশাৰত কৈ দিব নোৱাৰোঁ, কাৰণ এইটো এটা অটো ইমিউন প্ৰচেছ। সেইকাৰণে মই ৰোগীখিনিক মই এইটো অনুষ্ঠানৰ জৰিয়তে অনুৰোধ জনাইছোঁ, আপোনালোকৰ যিবিলাকৰ এনেকুৱা বাত বিষ বা ৰিউমেটয়েড আৰ্থ্ৰাইটিছ বেমাৰ আছে, তেওঁলোকে সদায় ঔষধটো যিখিনি ঔষধ আপোনাৰ চিকিৎসকে পৰামৰ্শ দিয়ে সেই ঔষধখিনি সদায় দুইবিধ তিনিবিধ ঔষধ সদায় খাই থাকিব লাগে। সেইকাৰণে এবাৰ আপুনি এনেকুৱা শুদ্ধিকৰণ কৰিলে আপুনি দুই তিনিবিধ ঔষধ খাই থাকিলে তেতিয়া আপুনি ধুনীয়াকৈ চলি থাকিব পৰা হৈ যায়, আপোনাৰ দৈনন্দিন গোটেই কামখিনি চলি থাকিব পাৰে।
1: শুদ্ধিকৰণৰ আপোনাৰ এটা আপুনি কৈছে ভমিটিং কিবা এটা আছে।
0: এতিয়া পঞ্চকৰ্মৰ ক্ষেত্ৰত আমি পঞ্চকৰ্ম বুলি ক'লে আমি তাৰ পাঁচটা বস্তুৰ কথা কওঁ, ইউনিক পাঁচটা থেৰাপি আছে তাত। তাৰে এক নম্বৰ থেৰাপি হ'ল বমন থেৰাপি। আয়ুৰ্বেদিক ক্ষেত্ৰত আমি সদায় আমি কওঁ যে আমাৰ গোটেই শৰীৰৰ যিখিনি বেমাৰ সেই বেমাৰখিনি আমাৰ বাত পিত্ত আৰু কফ দোষৰ কাৰণে হোৱা বুলি কওঁ। আয়ুৰ্বেদিকৰ এইটো এটা চিকিৎসা সূত্ৰ, বাত পিত্ত কফ দোষ। গতিকে আমি যিখিনি আমাৰ যিটো বমন কৰ্ম কওঁ পঞ্চকৰ্মত, এই বমন কৰ্মটো আমি কফৰ কাৰণে হোৱা বেমাৰখিনিৰ কাৰণে কৰোঁ। যিখিনি কফৰ কাৰণে, যেনে কফৰ কাৰণে আমি আমি আপোনাক ক'ব পাৰোঁ যেনেকুৱা আমাৰ শ্বাস বেমাৰ, যেনে ব্ৰংকিলাইজমা বা ৰাইনাইটিছ, চাইনাচাইটিছ হাঁ, বা হাইপ'থাইৰয়েডিজম, বা আমাৰ কিছুমান স্কিন ডিজিজ আছে যেনেকুৱা চৰিয়াচিছ হাঁ, বা ছোৱালী মানুহখিনিৰ বা মহিলাখিনিৰ হয়তো হ'ল আমি পলিচিষ্টিক অভেৰিয়ান ডিজিজ বুলি কওঁ, পি চি অ' ডি, যাৰ কাৰণে হয়তো আপোনাৰ মেন্সটো ৰেগুলাৰ নহয়, দুমাহ তিনি মাহ মূৰে মূৰে হ'ব, মেন্স হ'লে বিষাব, বা এইটোৱে যদি দীঘলীয়াকৈ চলি থাকে এইটো এটা ইনফাৰ্টিলিটি প্ৰব্লেমো কৰিব পাৰে। গতিকে এইখিনি এনেকুৱা ধৰণৰ যিখিনি ৰোগ আছে, এই ৰোগখিনিৰ আমি মানে শুদ্ধিকৰণৰ কাৰণে আমি ভ্ৰমণ প্ৰচেছটো কৰোঁ। ভ্ৰমণ প্ৰচেছ মানে আমি এইটো এটা ইনডিউচ ভমিটিং। আমাৰ এনেকুৱা কিছুমান কিন্তু মেডিচিন আছে কেইটামান, সেই মেডিচিনকেইটা আমি পেচেণ্টক আমি দিওঁ, সেনেকৈ সেইটো কৰাৰ আগে আগে পেচেণ্টক আমি প্ৰিপেয়াৰ কৰি লওঁ। বিভিন্ন ধৰণে আমি স্নেহ পান কৰাওঁ আৰু কিছুমান ডায়েট ৰেষ্ট্ৰিকশ্যন দিওঁ। গতিকে ভ্ৰমণ কৰ্ম কৰোৱাৰ লগে লগে আমাৰ ভিতৰৰ এইখিনি মই যিখিনি বেমাৰৰ নাম ক'লোঁ, তাৰপৰা আৰু বহুতখিনি বেমাৰ আছে, সেইখিনি বেমাৰৰ পৰা আমি যথেষ্ট পৰিমাণে উপশম পাব পাৰোঁ
1: এটা ভ্ৰমণ। তাৰপাছত আপুনি পঞ্চকৰ্ম আৰু
0: ভ্ৰমণৰ ক্ষেত্ৰত আৰু কৈছোঁ যে বিৰেচনৰ ক্ষেত্ৰত হ'ল আমি যি কিছুমান বেমাৰ আছে, বিৰেচনটো আমি কৰোঁ কি পিত্তজয় বেমাৰৰ ক্ষেত্ৰত, যিবিলাক আমি পিত্ত বেমাৰ বুলি কওঁ, যেনেকুৱা আমাৰ গেষ্ট্ৰাইটিছ, অম্ল পিত্ত, উগাৰাই থাকিব, পেট ফুলি থাকিব, হজম নহয়, এনেকুৱা ধৰণৰ যিবিলাক বেমাৰ আছে, বা আপোনাৰ আৰু কিছুমান স্কিন ডিজিজ আছে, এনেকুৱা ধৰণৰ যিবিলাক পিত্তজ বেমাৰ, বা কিছুমান আমাৰ ইনটেষ্টাইনেল ডিজিজ, এনেকুৱা বেমাৰবিলাক ক্ষেত্ৰত, বা আমাৰ যিটো মই ক'লোঁ এটা ৰিউমেটয়েড আৰ্থ্ৰাইটিছ, যিটো আমবাট, গতিকে আমবাটৰ এটা প্ৰধান আমাৰ শুদ্ধিকৰণ হ'ল আমাৰ বিৰেচন। এতিয়া বিৰেচনৰ পিছত আমাৰ নেক্সট প্ৰচিডিউৰ আমি এটা বস্তি চিকিৎসা কৰি কওঁ। বস্তি চিকিৎসা আমি কৰোঁ যিবিলাক আমাৰ নিউৰলজিকেল ডিজিজ আছে, আয়ুৰ্বেদিকৰ বাত বেমাৰ বুলি কয়, বিষ নহয় বাতৰ বেমাৰ স্পেচিফিক, তাৰমানে সেইটো আমি কিয় নিউৰলজিকেল ডিজিজ, নিউৰলজিকেল ডিজিজ বুলি ক'লে এতিয়া আমি আমাৰ সাধাৰণ মানুহখিনি বুজিব লাগিব যে যিখিনি ধৰক কোনোবা পেৰালাইচিছ বেমাৰ হ'ল, এনেকুৱা কেতিয়াবা ষ্ট্ৰক হ'ল, ষ্ট্ৰকতো পেৰালাইচিছ হ'ল, গতিকে এই ষ্ট্ৰকটোতো আই চি ইউত ৰাখিব লাগে বা খুব ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট লাগে, তাৰপিছত মানুহজনৰ যিটো মাচুল ষ্টিপ হৈ গ'ল বা তেওঁ পেৰালাইচিছ হৈ গ'ল, হাতখন বা ভৰিখন নাই বনোৱাৰ
1: হৈ গ'ল।

0: মানুহজনৰ তেওঁ বিছনাতে থাকে, বিছনাতে সব কাম কৰে। গতিকে সেনেকুৱা ধৰণৰ মানুহখিনিৰ ক্ষেত্ৰত আমি এই আমাৰ যিটো বাট চিকিৎসা বস্তি চিকিৎসাৰ আমি সহায় লওঁ। গতিকে এনেকুৱা বস্তি চিকিৎসা আমি আমাৰ আয়ুৰ্বেদিক কলেজত এনেকুৱা ধৰণৰ বিভিন্ন বেমাৰৰ পেৰালাইচিছ বেমাৰ হওক বা বিভিন্ন নিউৰলজিকেল ডিজিজ, পাৰ্কিনচনিজম এনেকুৱা ধৰণৰ ডিজিজৰ ক্ষেত্ৰত আমি আমাৰ এই বস্তি চিকিৎসাৰ দ্বাৰা ৰোগীবিলাকক যথেষ্ট ধৰণৰ সুফল দিব পাৰোঁ আমি। বা এনেকুৱা কিছুমান স্নায়ুগত ৰোগ আছে সৰু ল'ৰা ছোৱালীৰো হয়, জন্মৰ সময়তে কিবা অসুবিধাৰ কাৰণে আমাৰ চেৰিব্ৰেল পালচি ধৰণৰ বেমাৰ হয়, যিবিলাক হয়তো বহিব নোৱাৰে উঠিব নোৱাৰে, সেনেকুৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আমি চিকিৎসা দিওঁ। তাৰ ভিতৰত কেতিয়াবা তাৰ আমি যিবিলাক মাছল ষ্ট্ৰেণ্থ যথেষ্ট পৰিমাণে ডেভেলপ কৰে, গতিকে তাৰ কাৰণে আমি এইটো নিউৰলজিকেল ট্ৰিটমেণ্ট কৰিব পাৰোঁ। আমাৰ কলেজত ইয়াৰ ভাল সুবিধা আছে। আৰু তাৰপিছত আমাৰ এটা নেক্সট বমন বিৰেচন বস্তি হৈ গ'ল, তাৰ নেক্সট চতুৰ্থ হ'ল আমাৰ নৈশ্য। নৈশ্যৰ ক্ষেত্ৰত আমি কোনটো কাম, নৈশ্য মানে আমাৰ এইটো নাকৰ বেমাৰ বা ডিঙিৰ ওপৰৰ পৰা যিখিনি আমাৰ আছে নাক চকু এনেকুৱা মূৰৰ এইখিনি বেমাৰৰ কাৰণে আমি নৈশ্য চিকিৎসা কৰোঁ।
1: মাইগ্ৰেইনৰ পৰিৱৰ্তে
0: মাইগ্ৰেইনৰ কাৰণে ভাল চিকিৎসা আছে আমাৰ। হা, মাইগ্ৰেইন হওক বা আপোনাৰ কেতিয়াবা আমাৰ যে ফেচিয়েল পালচি বুলি কওঁ, আমাৰ যিটো হঠাৎ আপোনাৰ মুখখন বেঁকা হৈ গ'ল, হঠাৎ
1: এইটো
0: স্নায়ুতন্ত্ৰৰে হয়, এইটো কেৱল ফেচিয়েল নাৰ্ভ কেৱল ফেচিয়েল নাৰ্ভটো তাত কাম নকৰা হৈ যায়। ধৰক মানুহজনী মুখখন ভালকে মেলিব নোৱাৰে, খানা খাব নোৱাৰে, কেৱল ফেচিয়েল নাৰ্ভটো পেৰালাইচিছ হৈ যায়, হঠাৎ তেনেকুৱা হৈ যায়। সেইটো কোনো প্ৰেছাৰ থাকে বুলিয়েই নহয়, এইটো হৈ যাব পাৰে হঠাৎ। গতিকে সেইটো ক্ষেত্ৰতো আমাৰ এই নৈশ্য চিকিৎসাৰ লগত বস্তি চিকিৎসা কৰিলে আমি যথেষ্ট উপকৃত হ'ব পাৰোঁ। মাইগ্ৰেইনৰ ক্ষেত্ৰত তাৰ ভাল চিকিৎসা আছে, বা ৰাইনাইটিছ, চাইনাচাইটিছ এইবিলাকৰ ক্ষেত্ৰতো আমি নৈশ্য চিকিৎসাৰ দ্বাৰা, বা আমি যিবিলাক ডিমেনচিয়া যিবিলাক মানুহে কথা পাহৰি যায় বা পাৰ্কিনচনিজম এইবিলাক বেমাৰৰ ক্ষেত্ৰত আমি নৈশ্য চিকিৎসাৰ সুফল লওঁ। এইটো মানে নাকেদি আমি মেডিচিন ড্ৰপ দি দিওঁ, সেই ড্ৰপটো গৈ গৈ তাৰ আগৰ আৰু পিছৰ আৰু কিছু প্ৰচিডিঅ'ৰ আছে, গতিকে সেইখিনি গোটেইখিনি কৰি প্ৰি প্ৰচিডিঅ'ৰ পষ্ট প্ৰচিডিঅ'ৰ কৰাৰ পিছত মানুহখিনিয়ে কিছুদিন তাত ট্ৰিটমেণ্ট কৰিলে, এসপ্তাহ, দুসপ্তাহ, তিনিসপ্তাহ এনেকুৱা ধৰণৰ ষ্টেপ ৱাইজ ট্ৰিটমেণ্ট কৰি তাৰ যথেষ্ট পৰিমাণে সুফল পাব পাৰে। তাৰ পিছত শেষৰ যিটো পঞ্চগৰ মহামাৰীটো আচাৰ্য সুশ্ৰুতে কৈছে যে তেওঁ এইটো চিকিৎসা ক্লাছিফিকেশ্যন হ'ল যে ৰক্তমোক্ষণ, যিহেতু আমি যিবিলাক আমাৰ ৰক্তদোষ, যেনেকৈ ৰক্তদোষ বুলি ক'লে আমাৰ কিছুমান পাইলছ মাছ থাকে, এক্সটাৰ্নেল পাইলছ মাছ বা ভেৰিকোজ ভেইন থাকে, বা কিছুমান স্কিন ডিজিজ থাকে যিবিলাক ধৰক ক্ৰনিক এক্সিমা টাইপৰ, কেতিয়াও ভাল নহয় এইবিলাক ডিজিজ, বা কিছুমান নন হিলিং উন থাকে, কেতিয়াও ঘাঁহটো পৰা কেতিয়াও নুশুকায় মানে তাত কেতিয়াও তেজৰ চলাচলটো নহয়গৈ, তেজৰ চলাচল নহয় কাৰণে তাত ঘাঁহটোকো নুশুকায়। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি ৰক্তমোক্ষণ চিকিৎসা আমি দিব পাৰোঁ। ৰক্তমোক্ষণ চিকিৎসা কেনেকুৱা দিওঁ, আমি এটা সহজ পদ্ধতি হ'ল আমাৰ যিটো জলৌকা আছে, যোগ, আমি যোগটো আমি আনো, নেচাৰেল যিটো লিচ, সেই লিচ আনো আৰু সেইটো পিউৰিফাই কৰোঁ। আমি পিউৰিফাই কৰি আনি যিখিনি ঠাইত মানুহজনৰ সেই প্ৰব্লেমটো হয়, বেমাৰটো হয়, তাত আমি জলৌকাটো লগাই দিওঁ। জলৌকা লগাওঁ মানে এনেকুৱা নহয় যে আনি লগাই দিলোঁ, তাৰ আৰু কিবা কিবি প্ৰচিডিঅ'ৰ থাকে, এইটো আমাৰ টেকনিকেল এইবিলাক থাকিব, হস্পিটেলত সেইবিলাক চিকিৎসা হয়। গতিকে সেইটোৰ দ্বাৰাই যোগটোৱে তাৰ আমাৰ পেচেণ্টৰ ক্ষেত্ৰত যিখিনি দূষিত ৰক্ত আছে, দূষিত ৰক্তখিনি তেওঁ যেতিয়া চাক কৰিব আৰম্ভ কৰে, তেতিয়া তাৰ পৰা তেওঁ মানুহজনৰ যিবিলাক স্কিন ডিজিজ বা ভেৰিকোজ ভেইন বা নন হিলিং উইণ্ড সেইবিলাক ভাল হোৱা আৰম্ভ হৈ যায়। গতিকে আমি এইটো যোগৰ চিকিৎসা, এইটো আজিকালি বহুত ঠাইত ভাৰতবৰ্ষৰ বাহিৰতো এইটো যথেষ্ট উপযোগিতা আৰম্ভ হৈছে। গতিকে এইটো এটা জলকীয় চিকিৎসা আমাৰ মহাবিদ্যালয় হয়, তাৰ দ্বাৰাও আমাৰ বিভিন্ন ধৰণৰ ৰোগীয়ে, এনেকুৱা ধৰণৰ বেমাৰ থকা ৰোগীয়ে তাৰ পৰা উপকৃত হ'ব পাৰে। গতিকে এইকেইটা সংক্ষেপতে এইকেইটা আমাৰ পঞ্চকৰ্ম চিকিৎসা।
1: ডক্টৰ শৰ্মা, আমাৰ এই আলোচনা ইমান এটা সামৰিব লাগিব, আমাৰ ঘড়ীয়ে ইংগিত দিছে, শেষত আপুনি কি আহ্বান জনাব?
0: শেষত মই আমাৰ শ্ৰোতাৰ সকলক এটাই অনুৰোধ জনাব বিচাৰিছোঁ, এনেকুৱা বেমাৰ হ'লে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে, বা যি চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আছে তালৈকে তেওঁলোক আহিব পাৰে। ডেইলি এটা, দুটা, তিনিটা বা এনেকুৱা ভেজালকৰণৰ যিবিলাক ঔষধ বজাৰত পায়, দোকানত পায়, সেনেকুৱা জ্বৰটোৰ পৰা তেওঁ বিষৰ ঔষধ খাই তেওঁ বেমাৰটো কেতিয়াও বঢ়াই ল'ব নালাগে। তাত আমাৰ এনেকুৱা ধৰণৰ পেইন, নিউৰলজিকেল ডিজিজ বা চৰিয়াচিজ এনেকুৱা ডিজিজবিলাকৰ চবৰে ট্ৰিটমেণ্ট হয়, তেওঁলোকে তাৰ পৰা তাত আহি তাৰ সুফল লাভ কৰিবলৈ মই তেওঁলোকক আহ্বান জনালোঁ। ধন্যবাদ।
1: আমাৰ পৰিয়াল কল্যাণ অনুষ্ঠান।

0: পৰিয়াল কল্যাণ অনুষ্ঠানটি শুনিলে।
1: সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
2: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত এয়া শুনক নীলিমা খাতুনৰ কণ্ঠৰ কেইটিমান আধুনিক গীত।

0: केंद्र के स्वर्ण पदक सहित भारतीय निशानेबाजों ने 4 और पदक जीते। तालिका में भारत शीर्ष पर। और फीफा फुटबॉल विश्व कप में आज रात अर्जेंटीना का मुकाबला ऑस्ट्रिया से होगा। इसके साथ ही समाचार संध्या का ये अंक समाप्त हुआ। नमस्कार।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
6: হয়,
5: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
6: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
6: নহয়ও,
5: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
6: সঁচাকৈ বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু চিত্ৰগীত অনুষ্ঠানত পুনতে শুনো মালবিকা বৰাৰ কণ্ঠৰ গীত, ছবি পাহাৰী কন্যা।

সেয়া আছিল পাহাৰী কন্যা ছবিত মালবিকা বৰাৰ কণ্ঠৰ গীত। অনুষ্ঠানত এবাৰ এয়া শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত ছবি চামেলি মেমচাব।

ভূপেন হাজৰিকাৰ কণ্ঠত স্বামিলী মেমচাব ছবিৰ গীত শুনিলে। অনুষ্ঠানত এইবাৰ শুনক অৰণ্য ছবিৰ গীত, কণ্ঠদান কৰিছে আৰতী মুখাৰ্জীয়ে।

সুমন কল্যাণপুরৰ কণ্ঠত কাঁচঘৰ ছবিৰ গীত শুনিলে। অনুষ্ঠানত এইবাৰে শুনক আশা ভোচলেৰ কণ্ঠৰ গীত ছবি মন প্ৰজাপতি।

আশা ভোসলের কণ্ঠত মন প্রজাপতি ছবির গীত শুনিলে অনুষ্ঠানত এবারিয়া শুনক দীপেন বৰুৱাৰ কণ্ঠৰ গীত ছবি বৰুৱাৰ সংসাৰ।

সেয়া আছিল বৰুৱাৰ সংসাৰ ছবিত দীপেন বৰুৱাৰ কণ্ঠৰ গীত। অনুষ্ঠানৰ শেষত এইবাৰ এয়া শুনক মেঘ ছবিৰ গীত তলত মেহমুদৰ কণ্ঠত।

0: সেয়া আছিল তালাত মেহমুদৰ কণ্ঠত মেক্সবীৰ গীত, আৰু এই গীতটোৱে সামৰা হ'ল আজিৰ চিত্ৰগীত অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই সেই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰিছে। এতিয়ালৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰে।

0: অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট seba.online.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 68,050গৰাকী অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অহা 4 আৰু 5 জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰি কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষয় সামৰি দুদিনীয়াকৈ নতুন বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণত নতুন বিধায়কসকলৰ লগতে পুৰণি বিধায়কসকলেও অংশগ্ৰহণ কৰিব পাৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী, প্ৰাক্তন উপাধ্যক্ষ নুমল মমিনকে ধৰি বহুকেইগৰাকী সমল ব্যক্তিক নিমন্ত্ৰণ জনোৱা বুলি অধ্যক্ষ দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব। একেদৰে 10 জুলাইত অসম বিধানসভাৰ মজিয়াত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হ'ব। সভাগত বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভা সচিবালয়ে নতুনকৈ নিৰ্বাচিত হোৱা বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণ ব্যৱস্থা গ্ৰহণ কৰিছে। অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে আজি বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধায়ক আজমলক শপত বাক্য পাঠ কৰায়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি ভাৰ্চুৱেল যোগে ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বন অধিকাৰ আইনৰ পত্ৰাধিকাৰীসকলৰ ডিজিটেলাইজেশ্যন, কৃষকৰ পঞ্জীয়ন, পৰিচয় পত্ৰ প্ৰস্তুত, এগ্ৰিষ্টেটৰ জৰিয়তে ন্যূনতম সমৰ্থন মূল্যৰ অধীনত ধান ক্ৰয়ৰ ব্যৱস্থাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰা সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে ৰাজ্যখনৰ প্ৰায় 50 লাখ কৃষক পৰিয়ালক পঞ্জীয়নৰ আওতালৈ আনিব লাগিব। কৃষকসকলে যাতে সহজতে পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব লাগিব। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে নেশ্যনেল মিছন অন এডেবল অইলছ অইল পাম কাৰ্যসূচীৰ অধীনত অইল পাম খেতিৰ সম্প্ৰসাৰণত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনসমূহক আহ্বান জনায়। ওদালগুৰি জিলাৰ মাজৰগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আজি ঔষধযুক্ত আঁঠুৱা বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। বিটিচি চৰকাৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰীয়ে এই কাৰ্যসূচী মুকলি কৰে। অনুষ্ঠানত উপ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে মেলেৰিয়া, জাপানিজ এনকেফেলাইটিছ ৰোগ সন্দৰ্ভত ৰাইজক সজাগ হৈ থাকি সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। সজাগতা কাৰ্যসূচীৰ লগতে মেলেৰিয়া পৰীক্ষা শিবিৰো অনুষ্ঠিত হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ 5ৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আজিৰ নাট্যানুষ্ঠানত নিবেদন কৰা হৈছে চৈয়দ আব্দুল মালিক ৰচিত চুটিগল্প কাঠফুলাৰ, মহেন্দ্ৰ বৰঠাকুৰে কৰা অনাতাঁৰ নাট্য অভিযোজনা, প্ৰযোজনা ধীৰু ভূঞাৰ। এয়া কাঠফুলাৰ।

0: যি পথেৰে তোমাৰ কৰুণা লাভ কৰোতা সকল গোল গৈ সি পথেৰে নিৰিবা যি পথেৰে তোমাৰ অভিশপ্ত তল গুচি গল গৈ
1: ইয়াক নাব্দু বা ইয়াক নাস্তাইন এদিন সিৰাতাল মুস্তাকিম।

0: কাঠফুলা।
1: জ্বলাই গ'ল যেন পাওঁ, ইমান ডাঙৰ উজুতি মাৰিলো আৰু পাথত কিবো যে পৰি থাকে। হাই আল্লাহ, এইটো দেখোন এটা ডাঙৰ শিল, কোনে যে এনেকুৱা কামবোৰ কৰে। কোনোবা গুণ্ডা নহয়তো মোৰ ফালে আহিছে দেখোন। মূৰত উৰণি লোৱা এজনী তিৰোতাৰ দৰে লাগিছে দেখোন। নাই, কোনোবা গুণ্ডাই হ'ব পাৰি, বহুত গুণ্ডাই এনেকে তিৰোতাৰ বেগ ধৰি বাটত উপদ্ৰৱ কৰে। তথাপি জুখিলাটো পাইছো। মাতিব পাৰনে নোৱাৰ? হাই আল্লাহ, কি দেখিছো মই! এই কৰ পৰা আহিছ, যাবি কলৈ? কব নোৱাৰ মানে? বুজিছো, তই গুণ্ডা জান, মোৰো গুণ্ডা। দেউতাৰ বেগ ধৰি আহিছ, কান্দি দেখুৱাইছ, মোৰো চাই লওঁ। এই পোহৰ দেখি সেইফালে মুখ ঘূৰাইছে কেলে? এইফালে চা, তাই মোক জাননে? দৰকাৰ হলে মমতাজে গুণ্ডামি কৰিব পাৰে। চা, সাহস আছে যদি বল
2: পোহৰলৈ।
1: তই দেখোন সঁচাকৈয়ে তিৰোতা মানুহ, কি হৈছে ইমান কবিছ কিয়? তই কোনটো গলিত থাক? কান্দিছ কিয়? ৰাতিখন এইচব ভাল নহয়, ভাল নহয়। যা, তই যাগৈ, যা, তই যাগৈ। মই কেনেকে ক'ম? হয় ক'ত
2: কব নোৱাৰো,
1: কব নোৱাৰো, যাবি কলৈ?
2: কব নোৱাৰো।
1: এই ৰাতিখন থাকিবি ক'ত?
2: কব নোৱাৰো।
1: হাই আল্লাহ, তোৰ মূৰত গোলমাল আছে নেকি?
2: কব নোৱাৰো।
1: হয়, তই মোৰ লগত ধেমালি কৰিছ নেকি?
2: কব নোৱাৰো।
1: সঁচা কথা ক, তোৰ ঘৰ ক'ত, কলৈ যাবি, এই ৰাতি ইয়ালৈ আহিছ কিয়? ক, কবি নে নক, ইয়ালৈ তই কিয় আহিছ?
2: কব নোৱাৰো,
1: কব নোৱাৰো, কব নোৱাৰো। তই তেতিয়াহ'লে কি ক'ব পাৰ? ক, তই কি ক'ব পাৰ তাকে ক, ক, নহলে এতিয়াই পুলিচ মাতি আনিম। খালি বদমাচি কৰিবলৈ আহিছ?
2: মই একো ক'ব নোৱাৰো, মোক বদমাচি বুলি নক'বা, মই একো বেয়া কাম কৰা নাই, মই কেতিয়াও বেয়া কাম কৰা নাই।
1: কিন্তু তই যাবি কলৈ?
2: মই কলৈ যাম, একো ক'ব নোৱাৰো, মোক কোনো নাই।
1: শুন শুন, নেকান, সঁচাকৈ তোৰ কোনো নাই?
2: নাই।
1: কিন্তু তই এতিয়া কি কৰিবি? হাই আল্লাহ, এইকেইটা কৰো কি? এই এই, এই নিশা পৰি থাকিবলৈ তোৰ ক'তো ঠাই নাই,
2: নাই,
1: কোনো আত্মীয় বান্ধো নাই,
2: নাই,
1: বাৰে বাৰে উচুপি আছ কেলে? এই এই ৰাতিখন আকৌ বাটতে বহিছ কেলে? চাওক, উঠ উঠ উঠ উঠ, বল বল, মোৰ লগত বল, বল।
2: মই বদমাচি নহয়, মই একো বেয়া কাম কৰা নাই।
1: বাৰু বাৰু, তোক মই বেয়া বুলি ভবা নাই, বল মোৰ লগত।

আ এইটো মোৰ ঘৰ আ ৰ মই চাকিটো জ্বলাই লওঁ ৰ মই ইয়াতেই থাকো চকীটো কি একো নাই বিচনাতেই বহো বহ বহ তই তাতে বহ বহ বহ ৰ মই বজনাটোত পানী আছে নাই চাওঁ অঁ আছে ল এয়া মুখ হাত ধুবলৈ পানী আহ এপিনে এপিনে

0: অঁ এতিয়া তই ইয়াতে বহ, একো ভয় নাই, মই অকণমান কাম এটা কৰি আহোঁ, বেগেতে আহিম। তই চাকিটো নুমুৱাই থবি, ল এই জুইখনত লচোন, মই বেগেতে আহিম। ভয় নকৰিবি, মইহে
1: চাওঁ, চাকিটো জ্বলাচোন, জ্বলা জ্বলা।
0: ভয় লাগিছিল?
2: নাই লগা।
0: অঁ হোটেলবোৰ প্ৰায় বন্ধই হ'ল, কোনোমতে জগাই জগাই মিঠাই আলা এটাৰ পৰা মিঠাই কে লৈ আহিলোঁ, কি কৰিম। তই কি চাই আছ, লচোন ল ল, খা খা।
2: মন যোৱা নাই।
0: ধেত খা এতিয়া, কিবা খালি জানো?
2: ভোক নাই।
0: ভোক নাথাকিব কেলে, লচোন মোৰ আকৌ কাঁহী বাতিও নাই, কাগজত আছো, ল লঘোণে থাকিব নাপায়।
2: তুমিও খোৱা।
0: মই খালো নহয়, মই অথনিয়ে হোটেলত খাই আহিছোঁ, ৰ মানে তই তুমি খোৱা খোৱা,
2: তুমি এটোপা চাহকে খোৱা।
0: তুমি খোৱাচোন বাৰু, থাকিলে মই খাম নহয়, বাৰু খোৱাচোন, মই অলপমান পানীকে লৈ আহোঁ, বদিনাটো অঁ পাইছোঁ পাইছোঁ।

0: ৱা খাই উঠিলে হেৰি নহয় মানে অকলশৰীয়া মানুহ যেনেকৈ পৰি থাকো আৰু
1: তুমি খোৱা
0: মই আৰু ইমানতে একো নাখাওঁ আৰু নিজৰ ঘৰত মই খায়ে পোৱা নাই বহুত ৰাতি হ'ল কিজানি
1: ৰাতি কেতিয়া পোৱাব
0: ৰাতি পোৱাব চাগে হেৰি নহয় মানে তুমি তুমি এইখন বিচাৰতে শুই থাকা আৰু কিবা লাগিব নেকি
1: নালাগে
0: অঁ তুমি খোৱা খোৱা
1: তুমি তুমি পিছে গোট হ'বা
0: তুমি খোৱা বাৰু মোৰ অলপ কামো আছে ৰাতিও বেছি নাই কিজানি অঁ তুমি খোৱা দুৱাৰখন ভালকৈ বন্ধ কৰি ল'বা অঁ পিছে হেৰি মানে চাকিটো চাকিটো পিছে মই নিওঁ দেই
1: নিয়া
0: অঁ অঁ তুমি দুৱাৰখন বন্ধ কৰি শুই থাকা ভয় নকৰিবা মই সিফালৰ বাৰাণ্ডাতে আছোঁ
1: এই কম্বলখন লৈ কিনি যোৱা
0: সেই ইয়াতে আছোঁ অকণমান কাম আছে হোৱা দেই দুৱাৰখন জপাই দিয়া জপাই দিয়া
2: ألم تر كيف فعل ربك بأصحاب الفيل ألم يجعل كيدهم في تضليل وأرسل عليهم طيرا أبابيل ترميهم بجارة من سجيل فجعل لهم كأسف مأكول بسم الله الرحمن الرحيم قل هو الله أحد

0: أشهد أن لا إله إلا الله، أشهد أن محمد رسول الله.
1: ও, তুমি উঠিলে?
2: হোৱা, মুখ ধোৱা, ভিতৰলৈ আহা।
1: গৈছো, তুমি বোলা।
2: আহা।
1: গৈছো বোলাচোন, মই অকণমান কাম এটা কৰি আহো, এতিয়াই আহিম।
2: সোনকালে আহিবা। হয়নে, পানী ক'ৰ পৰা আনা?
1: সেই পিছফালে টিউবৱেল এটা আছে নহয়, তাৰ পৰাই আনো। কেলেই?
2: সুধিছো।
1: তুমি সেইটো মাৰিব নোৱাৰিবা, মই বাৰু পানী আনি দিওঁ, ৰ'বা।
2: নালাগে, এতিয়া পানী আছে, তুমি সোনকালে আহাগৈ যোৱা।

0: এয়া চা মিঠাই, অকলশৰীয়া মানুহ খৰি পানী গোটাই জুই ধৰি ৰান্ধি মেলি খোৱাটো বহুত অসুবিধা, সেইকাৰণে হোটেলতে খাওঁ। কেইটামান বাজিল আন্তাজ? 8 বজাত কাৰখানা পাবগৈ লাগিব।
1: অলপ আগতে 7টা বজাৰ ঘণ্টা মাৰিছে।
0: অলপ সময় আছে। মোৰ আকৌ বৰ টোপনি আহিল, অন্য দিনা পিছে আজিতকৈ সোনকালে সাৰ পাওঁ।
1: আজি খোৱা দেৰি হ'ল নহয়।
0: দেৰি? মোৰতো একো হোৱা নাই, আনদিনাও মই সিমান সময়তে শুওঁ। তোমাক যে শুবলৈ ক'লো তাৰপিছতে ময়ো শুলো, অকণো ৰোৱা নাই মই।
1: কিয়, নামাজ পঢ়া নাছিলা?
0: নামাজ কোনে?
1: কিয়, তুমি
0: তুমি দেখিলা নেকি?
1: দেখা নাই, শুনিলো।
0: তুমি কিন্তু কাকো নক'বা দেই, ক'লে মই মৰিলো।
1: এয়া ইয়াতে পানী আছে, মুখ ধোৱা।
0: বজনাত কোনে পানী ভৰাই থলে? তুমি? সেয়া মই ক'লে নুশুনা?
1: একো নহয়, তুমি মুখখন ধোৱাচোন, চাহ চেচা হৈ যাব।
0: আজিৰ পৰা পানী নামাৰিবা দেই। বাৰু ৰবা, মই মুখখন ধুই আহোঁ। ৰৈ আছা কেলে? খোৱা খোৱা। হেৰি নহয়, তোমাৰ নাম কি বুলিছিলা? তোমাৰ নাম আছে নহয়?
1: বেদানা।
0: খোৱা খোৱা। কালিৰ মিঠাইখিনি দিবা নেকি? মই কামলৈ যাওঁতে লৈ যাম। একো ভয় নকৰিবা, আগফালৰ দুৱাৰখন ভিতৰৰ পৰা মাৰি থবা। ভয় লাগিব নেকি? 12 বজাত আকৌ আহিম, আহোঁতে হোটেলৰ পৰা ভাত লৈ আহিম মই।
1: এতিয়াই যাবা?
0: কাৰখানাৰ কাম নহয়, অকলে তোমাৰ বেয়া লাগিব নেকি? মানে হেৰি, এই চিৰিয়াক যদি মই লগ পাওঁ কৈ যাম, তাই আহিলে ভাল লাগিব তোমাৰ।
1: চিৰিয়া?
0: চিৰিয়া মানে এই সৰু যে বস্তিখন দেখিছা, তাই তাতেই থাকে, বজাৰত মুড়ি বেছি ফুৰে, ভাল ছোৱালী, মই ক'লে তাই জৰুৰ আহিব। বাৰু তুমি থাকা দেই। হেৰি, তোমাৰ নামটো কি কৈছিলা?
1: বেদানা।
0: মনত পৰিছে, হেৰি মানে মই আকৌ পাহৰি গৈছিলোঁ। বাৰু মই গৈছোঁ দেই, দুৱাৰখন বন্ধ কৰি থবা।
1: বাৰু।

ঘৰ ইয়াত বহুত মানুহ থাকে হ'ব পাৰে। অ' সৌটো কিজানি কাৰখানা, সেয়া দেখোন কাৰখানাৰ ধোঁৱা, তেওঁ চাগে তাতে কাম কৰে। ইচ কি যে গোন, তেলত পিঁয়াজ ভজা গোন, সেইখন হোটেলতে তেওঁ চাগে খায়। বাৰু তেওঁৰ নামটো কি জানো, সুধিবলৈকে ভয় লাগে। ঠেট, বাহিৰখনত ৰৈ কি কৰিছো, ভিতৰলৈকে যাওঁ। অ' দুৱাৰখন বন্ধ কৰিবলৈ কৈছিল নহয়। হাই ভগৱান, খাটখনত ইমানবোৰ বস্তু, কামিজ, পেণ্ট, লুঙি,

তেওঁৰ লগত মই গুচি আহিলো কিয়? তেওঁকতো মই অকণো নিচিনো। কিয় মই ইয়াৰ পৰা গুচি যোৱাগৈ নাই? কিয় মই ইয়াতে আছো? মই যেন সদায় ইয়াতে আছিলো, ইয়াতেই থাকিম। কিন্তু কালি নিশা মোৰ কি হৈছিল?

0: কাহি বাতিবোৰ ময়ে ধুম দিয়া।
1: ৰবা ৰবা চাওঁ তোমাৰ তৰি দিয়া, মোৰ আকৌ দেৰিয়ে হ'ব।
0: মই ধুম দিয়া।
1: নালাগেচোন তুমি।
0: দিয়াচোন, দিয়া না।
1: বাৰু পাৰা যদি থোৱা, মই হ'লে নিজে দিয়া নাই, পিছত বেয়া নাপাবা।
0: মই কাহি বাতি ধুলে আকৌ বেয়া পাম কেলে?
1: মই তেতিয়াহ'লে যাওঁ। অ' হেৰি

0: লিখি
1: থৈছা কি
0: তোমাৰ নামটো
1: মোৰ নামটো কত লিখিছা
0: ৰবা তোমাক দেখুৱাওঁ
1: কেলে লিখিছা মোৰ নামটো
0: নহলে যদি পাহৰি যাওঁ
1: নাহাহিম নেকি অ' শুনা
0: কি
1: মই আজিৰ পৰা বিচনাত নুশু
0: কিয় দুখ পাইছা মোৰ আকৌ তুলি তুচক একো নাই সেইবোৰ মই ভালো নাপাওঁ তুমি শুই বৰ দুখ পাইছা নেকি মই আজি এখন তুলি আনিম
1: মই মাটিত শুইহে ভাল পাওঁ মই আজিৰ পৰা মাটিত শুম তুমিয়ে বিচনাত শুবা তুমি সদায় সদায় নামাজ পৰা কটখনতে শুই কটাবা নেকি জানা মই আগে পিছেও মাটিত শুওঁ নহয় মোৰ অভ্যাস আছে
0: মোৰ অভ্যাস আছে মই মাটিত শুই দুখ পাইছো বুলি ভাবিছা নেকি অকণো দুখ পোৱা নাই
1: মই নথকা হলে তুমি মাটিত শুব নালাগিলহেঁতেন নহয়
0: তুমি নথকা হলে পিছে তুমিতো আছাই
1: আছো কাৰণেতো
0: বাৰু বাৰু মই আৰু এখন তক্তাপোচ আনিম আজি আনিম অ' আৰু এটা কথা নহয়
1: কি
0: তুমি তুমি গা ধোৱা নহয় এটা বাল্টি নহলে গা কেনেকে ধোবা
1: বাৰু সেইবোৰ পিছতো হ'ব
0: এৰা পিছতো হ'ব মই বাৰু যাওঁ দেই
1: সোনকালে আহিবা কিন্তু

0: বেদনা, দুয়ারখন খুলি দিয়াচোন।
1: গৈছো ৰবা।
2: ইমান যে দেরি করিলা, মই ভয়ে লাগিছিল।
3: দেরি হল নাকি? হব পাই পইসা চাচোন।
2: এইবোৰ কি আনিলা? এইটো বাল্টি আৰু টোপোলাটো। এই বটল দেখোন তিল তেল, এখন ফণি, এখন আৰচি, এইযোৰ দেখোন চেণ্ডেল।
3: চেণ্ডেল তোমাৰ?
2: এয়া এয়া দেখোন ইহা মেখেলা, এই দুটা ব্লাউজ। মই মৰো। এয়া এয়া অ' মইনো ক'তেই মৰো। এয়া বাদামো। এইবোৰ কেলৈ আনিলা?
3: কিয়? তোমাৰ ভাল লগা নাই?
2: মোৰ কাৰণে এইবোৰ কিনি কিয় পইচা খৰচ কৰিলা? তোমাৰ কিবা এইবোৰ দিবলৈ কোনো নাই নেকি?
3: নাইতো, কোন আছে? মোৰ কোন আছে? কোনোবা থকা হ'লে জানো গোটেই জীৱনটো হোটেলত ভাত খাই কটাওঁ।
2: সঁচাকৈ তোমাৰ কোনো নাই নেকি?
3: কোনো আছে, বোপাইকটো নেদেখিলোৱেই। বৌতি মৰোতে মই 4 বছৰীয়া। বাবাৰ সম্পত্তিখিনি দায়িত্বে হজম কৰিলে, মোক খেদি দিলে। আৰু কোন আছে মোৰ?
2: মোৰো কোনো নাই।
3: তোমাৰো কোনো নাই? কিয়?
2: আজি শুনিব নালাগে দেই, আন এদিন। বোলা, মই বাল্টিত পানী মাৰি দিওঁগৈ, তুমি হাত মুখ ধুই ল'বা।
3: বাল্টি? যা, আজি বাল্টি আনিলো নহয়। তুমি এইবোৰ ঠিক ঠাক কৰি থোৱা, মই বাল্টিত পানীখিনি ভৰাই আনো। হা?

0: হোৱা এই টাৱেলখনে হাত মুখ মোহাৰি লোৱা। এইখন ফণী, হোৱা আৰ্চিখন লৈ যোৱাহিচোন।
1: ফণী আনিলো নহয় আজি, ফণী এখন কিনিম বুলি বহুত দিনৰ পৰা ভাবি আছিলে জানা।
0: এতিয়া এইবোৰ কিয় আনিছা?
1: জানো এইবোৰ কিয় আনিছো ক'ব নোৱাৰো।
0: তোমাৰ তেনেহ'লে সঁচাকৈ কোনো নাই?
1: বা এজনী আছিল হেনো, ক'ত আছে ক'ব নোৱাৰো। আৰু কোনো নাই, কাৰখানাতে 8 বছৰ কটাই দিছো।
0: কেতিয়াবা পিছে তুমি বেমাৰ আজাৰত পৰিলে?
1: তেতিয়া হস্পিটেললৈ যাওঁগৈ। অহ, কিবা এটা খাব মন যোৱা নাই জানো। খোলাচোন খোলা, বাদামৰ পেকেটটো খোলা। দিয়া, বাদাম মই বৰ ভাল পাওঁ জানা।
0: ময়ো ভাল পাওঁ, লোৱাচোন।
1: হ'ব হ'ব, তুমি খোৱা।
0: লৈছো নহয়। তুমি অকলে আছা?
1: বহুত বছৰ।
0: আৰু কোনো নাই?
1: আছে, ৰক্ষা এজন আছে।
0: ক'ত থাকে?
1: ইয়াতে।
0: ইয়াতে? ক'ত? মই দেখোন দেখাই নাই।
1: ময়ো দেখা নাই।
0: ঠিক,
1: সঁচাই ময়ো দেখা নাই। পিছে মই জানো তেওঁ মোৰ ইয়ালৈ সদায় আহে। মই নাথাকিলে তেওঁ মোৰ ঘৰটো ৰখি থাকে, আৰু মই আহিলে মোকো ৰখে।
0: সঁচাকৈ?

0: নেকি?
1: সঁচাকৈয়ে তেওঁ মোৰ ইয়াতে আছে। কাৰখানাত কেতিয়াবা ক'ৰবাত দুখ পালে তেওঁ মোক যিমান মৰম কৰে।
0: তেওঁনো কোনখিনিত থাকে?
1: অকলশৰীয়াবোৰ য'ত থাকে তেওঁ থাকে।
0: মিছা কথা
1: তেনেকে নক'বা।

0: ये মমতাজ হেরা আমালক ফলে একদম নহায় হৈ গলা কি আছে আজি কালি দুখন হোটেলত নখোৱা হলা
1: হেরা আজি কালি ঘৰতে খাও
0: হ্যাঁ কোনে বনাহি বিয়া কৰালে নি
1: বিয়া হ্যাঁ দূৰ বিয়া কাম কেলে তেও মোৰ সকলো কাম কৰি দিয়ে
0: আই আচ্ছা কি তোমাৰ ঘৰত আজি কালি কোনবা আছে নে কি হে মই আকৌ ধেমালিয়ে কৈছিল দেই মই বোলো তুমি কৰবা হোটেলত তুলা খাইছা
1: চাগে অন্য আৰু কৰ হোটেলত খামহে আজি অতন্য তোমাৰ ইয়াতে খাইছো এতিয়া আকৌ অন্য হোটেলত কিয় খাম মোৰ পেটৰ কেঁচু কুমতীয় তোমাৰ হোটেল চিনি পোৱা হ'লগৈ
0: মই ভাবিছো মোৰ হোটেলৰ আন হোটেললৈ তুমি কিয় যাবা আচ্ছা সঁচাকে তোমাৰ ঘৰত কোনবা আছে নেকি হে কোন
1: মই ক'ব নোৱাৰো
0: আৰে তোমাৰ ঘৰত কোন আছে তুমি ক'ব নোৱাৰো কি কথা কৈছা এইচব
1: পাৰো
0: তাৰ কোন
1: বেদানা
0: বেদানা
1: অঁ
0: হেনো ছোৱালী দেখোন বিয়া কৰালা
1: হেয়া মই দেখোন কৈছোৱেই মই আকৌ বিয়া কৰাম কিয় হে মোক মৰম কৰিবলৈ আল্লাহ এজনী ছোৱালী পঠিয়াই দিছে তাই হিন্দু নে মুছলমান মই একো ক'ব নোৱাৰো সব মানুহকে দেখোন মোৰ একে একে লাগে
0: তোমাৰ কথা একদম জবাব নাইকিয়া কৈ দিছে কি যে কৈছা মানে মই একো বুজা নাহে
1: ময়ো বুজি নাপাওঁ সব কথা বুজিবলৈ মোৰ মনো নাযায় সব কথা বুজি পেলাই মোৰ গোলমাল লাগি যায় জানা ইয়াচিন ভাই
0: বাৰু বাৰু বাৰু বলা বলা হোটেল লৈ বলা একাপ চাহকে খাই আহিবা
1: চাহ ঘৰতে খামহে
0: খাবা খাবা ঘৰতো খাবা আমাৰ তাত চাহ এক চিংগলো নাখাবা নেকি হা ভাত নোখোৱা হ'লা বুলি আকৌ আহিবলৈ নেৰিবা

0: বেদেনা? ভাত ৰান্ধি থাকোঁতে বৰ ধুনীয়া দেখি।
1: ইছ যোৱা।
0: সঁচা মোৰ ঘৰত যে কেতিয়াবা কোনোবাই আহি ভাত ৰান্ধিবহি মই ভবাই নাছিলো। ইয়াচিনৰ হোটেলে আছিল মোৰ সকলো, কিন্তু আজিকালি কিয় জানো হোটেললৈ যাবলৈ মনেই নাযায়।
1: সঁচা?
0: সঁচা।
1: মই বৰ অকলশৰীয়া জানা, তোমাক নোপোৱা হলে মই যে ক'ত হেৰাই গ'লোহেঁতেন, ক'ৰবাত নাইকিয়া হৈ গ'লোহেঁতেন। মোৰ অতীত কাহিনী তোমাৰ শুনিবৰ মন নাযায়।
0: আগৰ কথা শুনি কি লাভ বেদনা? মই কি আছিলো কি হ'ম সেইবোৰ কথা ভাবি মই অকণো ভাল নাপাওঁ। আল্লাই মোক যিদৰে লৈ গৈছে আগত যিখিনি দিছে তাতকৈ মোক একো নালাগে।
1: তথাপি তুমি মোক সেই নিশাৰ কাহিনী সুধিব লাগিছিল, কি নুসুধিলা?
0: জানো মই ক'ব নোৱাৰো,
1: কিন্তু মই তোমাক ক'ব লাগিব।
0: মই সেইবোৰ শুনিবলৈ অকণো ভাল নাপাওঁ বেদনা।
1: ধৰি লোৱা মই এজনী দুষ্ট ছোৱালী, মই এজনী বেয়া ছোৱালী, মই তোমাক চলনা কৰিবলৈ আহিছোঁ, মই তোমাক জঞ্জাল পঢ়াবলৈ আহিছোঁ, মই তোমাক নিষেধ কৰিবলৈ আহিছোঁ।
0: বেদনা,
1: তুমি মোক কি নুসুধা? মই কোন? মোৰ আই বোপাই কোন? মোৰ পৰিচয় কি? মই কিয় সেই নিশা অকলশৰে ঘৰ এৰি আহিলোঁ? কিয় মই এজন অচিনাকি ডেকা মানুহৰ লগত কোনো সম্বন্ধ নপতাকে থাকিবলৈ আহিলোঁ?
0: বেদনা, মোৰ বৰ মূৰ কামুৰিছে, মই সেইবোৰ শুনি কি লাভ?
1: একো লাভ নাই, তথাপি তুমি মোক কেতিয়াবা কিয় সন্দেহ নকৰা? তুমি মোক সদায় কিয় ভাল ছোৱালী বুলি ভাবা? তুমি মোক সদায় কিয় ভাল মানুহৰ দৰে ব্যৱহাৰ কৰা?
0: কি হৈছে বেদনা?
1: মোৰ মা দেউতা কোন আছিল মই নাজানো, ডাঙৰ হৈছিলোঁ অৰ্ফেনেজত, কিন্তু যেতিয়া মই ডাঙৰ হ'লোঁ অৰ্ফেনেজৰ বহুতৰে চকু মোৰ ওপৰত পৰিল। এজন ধনী মানুহৰ পুতেকে অৰ্ফেনেজ চাবলৈ আহি মোৰ পাছ ল'লে। অৰ্ফেনেজৰ প্ৰপাইটৰে মোক টকা লৈ বেচিব খুজিলে সেই ধনী মানুহজনৰ ল'ৰাটোৰ
0: ওচৰত।
1: মোৰ কামুৰিছে, এটোপা চাহ পানী খাবা নেকি?
0: চাহ পানী? এটোপা দিয়াচোন, এজনী ভাল পাওঁ।
1: চাওঁ চাওঁ, এ তোমাৰ দেখোন গাটো গৰম, চাওঁ ভৰি কেইটা চাওঁ।
0: ভৰি চুচাকিলে
1: মই ক'ত মৰো, ভৰিবোৰ দেখোন চেঁচা। ৰ'বা মই অলপ গৰম পানী কৰি দিওঁ, ভৰি হাতবোৰ অলপ ধুই লোৱা, উঠাচোন ব'লা বিচনাত শুৱাগৈ, তোমাৰ জ্বৰ উঠিছে জানা।
0: আজি দুদিনমান মোক ভাল টোপনি অহা নাছিল, সেইকাৰণে জ্বৰ উঠিছে কিজানি। মোৰ গাটো খুব বিষাইছে, মোৰ সদায় গা বিষায়।
1: টান কাম কৰা মানুহৰ গা বেমাৰত বিষায়।

0: بدنه؟ তুমি খোৱানাই বেদনা? তুমি ভাত খালা নে বেদনা?
1: খালো।
0: কেতিয়া নো খালা? ভাত নো বহালা কেতিয়া?
1: তুমি কব নোৱাৰা, মই বহালো খালো।
0: তুমিও খোৱা বেদনা, এনেই মিছাতে পৰিঘটি নকৰিবা।
1: বাৰু শুন,
0: সেই নহয়,
1: এ বহিলা কেলে, শুই থাকাচোন।
0: তোমাৰ বিচনাতে মই শুই আছো নহয়, তুমি শোৱা, মই শু তাতেই শুম। ৰাতি বহুত হ'ল, তুমি কিমান বহি থাকিবা?
1: ইচ, তুমি শোৱাচোন, মোৰ অকণো টোপনি অহা নাই, টোপনি আহিলে মই শুম নহয়।
0: শুবা? ক'ত শুবা? তোমাৰ বিচনাত যে মই পৰি আছো।
1: হওক বাৰু, মই শুম, তুমি তাৰ কাৰণে চিন্তা কৰিব নালাগে, শোৱা।
0: বেদনা, মই হস্পিটেললৈকে যামগৈ, আগেতো বেমাৰত পৰিলে সদায় হস্পিটেললৈকে যাওঁ।
1: মই কাৰ লগত থাকিম?
0: তুমি এৰা বেদনা, মই গ'লে তুমি কাৰ লগত থাকিবা? নহয় বেদনা, মই ইয়াত বেমাৰত পৰি থাকিলে তোমাৰ বহুত কষ্ট হ'ব। হস্পিটেলত পৰি থাকিম, ডাক্তৰে চাব, দাৱাই দিব, তোমাৰ কোনো দিগদাৰি নহয়। ইয়াতনো তুমি দাৱাইকে পাবা ক'ৰ পৰা?
1: নালাগে যাব তুমি হস্পিটেললৈ, মই তোমাক এৰিয়ে নিদিওঁ।
0: তোমাৰ যে বহুত কষ্ট হ'ব বেদনা,
1: তুমি নাথাকিলে যে আৰু বেছি কষ্ট হ'ব। কেনে দেখিলে ডাক্তৰ বাবু?
2: ভয় কৰিবলৈ একো নাই, ভাল হৈ যাব, দৰৱকেইটা এতিয়া অনাব।
1: ডাক্তৰ বাবু, এয়া
2: টকা। বাৰু এতিয়া থাক, মই আকৌ পিছত আহিম নহয়, এয়া পইচাৰে দৰৱ আনক।
1: দৰৱ আনিবলৈ যাবলৈ কোনো নাই।
2: কিয়? ৰিক্সা এখনতো মোৰ ফাৰ্মেচিলৈ যাব, মই দি দিম।
1: ডাক্তৰ বাবু,
2: কিবা ক'ব খুজিছে?
1: তেওঁৰ বাহিৰে পৃথিৱীত মোৰ কোনো নাই ডাক্তৰ বাবু, তেওঁ সোনকালে ভাল কৰি দিয়ক।
2: সেই কথা, কোনো চিন্তা নাই, দুই এদিনতে ভাল হৈ যাব। আপুনি মোৰ ফাৰ্মেচিলৈ যাব, দৰৱখিনি সোনকালে অনা ভাল। মই বাৰু আবেলিকে আৰু এবাৰ পাক মাৰিমহি। ভাত খাবলৈ নিদিব, বাৰ্লি বা চাগু খাব, পানী খাবলৈ বিচাৰিলে পানী খাবলৈ দিব।
1: ভাল বাৰু।

0: বেদেনা, তুমি নোহোৱা হলে মই মৰি গলোহেঁতেন। সঁচাই বেদেনা, মৰিলে মোৰনো কি হানি আছিল?
1: মই
0: সেইকাৰণেতো নমৰিলো, তোমাৰ কাৰণে মই নমৰাকৈ থাকিলো। ডাক্তৰ বৰ ভাল মানুহ নহয়নে বেদেনা? আমাক যে কিমান মৰম কৰিলে, অন্য ডাক্তৰ হোৱা হলে এবাৰতকৈ বেছি নাহেই। তেওঁ চোৱাচোন কিমানবাৰ আহিল, নিজে আকৌ দাৱাৰে লৈ আহে। তেওঁ বাপেকো ডাক্তৰ আছিল, নহ'লে ইমান কম বয়সতে এওঁ এনেকুৱা ভাল ডাক্তৰ নহ'লহেঁতেন। ডাক্তৰ তোমাৰ ভাল নালাগে?
1: মই ক'ব নোৱাৰো।
0: সঁচাই তেওঁ খুব ভাল মানুহ, চব মানুহে কয়। তেওঁ হেনো বৰ উদাৰ মনৰ মানুহ। অ', মই আজি কামলৈ যাম দেই।
1: আজি নালাগে।
0: কিয়? মই একদম ভাল হৈ গ'লো জানা, একো ভয় নাই। আৰু আৰু এইবাৰ মোৰ কিন্তু বেমাৰত পৰি ভালেই লাগিলে।
1: যোৱা।

0: মমতাজ আসা নে? মমতাজ
1: নাই।
0: কলৈ গল?
1: কারখানালৈ গল।
2: হো, কামত ধরিলে গৈ হব পায়। কামৰ মানুহ নহয়, অকনো বহি থাকিবই নোৱাৰে। বাৰু, মই তেনেহলে যাওঁ।
1: বহক তামোল এখনকে
2: দিয়ক, তেনেহলে সোনকাল কৰিব দেই। হেৰি নহয়, মানে বাৰু থাক দিয়ক।
1: কি হল কওকচোন?
2: মানে আপোনাক মোৰ বৰ সৰু ছোৱালী সৰু ছোৱালী লাগে, তুমি বুলিবৰহে মন যায়।
1: নিশ্চয়, তুমি বুলিলে মই বৰ ভাল পাম। সঁচা কৈছোঁ ডাক্তৰ বাবু, আপোনাক আমাৰ বৰ আপোন আপোন লগা হৈছে। আপুনি নোহোৱা হলে যে এই আপোন বোলা মানুহজনৰ কি হলহেঁতেন? আপোনাৰ ওচৰত আমি গোটেই জীৱন ঋণী হৈ থাকিম।
2: ইছ, তেনেকৈ ক'ব নাপায় নহয়। মইনো কি কৰিলোঁ, পৰাখিনিহে কৰিছোঁ তেওঁ।

0: দিনে দুই তিনিবাৰকৈ আহি খবৰ লৈ নথকা হলে পইচাৰ কথা নাভাবি ফাৰ্মাচীৰ দৰৱ দি থকাৰ বাবেহে তেওঁ আজি ভাল হৈ গ'ল। সেয়েহে কৈছোঁ, আপুনি আমাৰ কোনোবাজনো মোৰ বৰ আপোন আছিল। তেওঁৰ কিবা এটা হোৱা হলে মই যে ক'ত আশ্ৰয় পালোহেঁতেন।
1: মানে হেৰি, মই মানে সুধিব খুজিছিলোঁ আপোনাৰ লগত, মানে তোমাৰ লগত তেওঁৰ সম্বন্ধ কি? তুমি দেখোন কথাৰ প্ৰতি ঈশ্বৰ ঈশ্বৰ বোলা আৰু এওঁ দেখোন আল্লাহ নাম লয়।
0: সম্বন্ধ কি মই ক'ব নোৱাৰো ডাক্তৰ বাবু। ধৰ্ম সম্প্ৰদায়ৰ কথা আমি কাহানি ভবা নাই। এইজন এজন দেৱতা যাৰ আশ্ৰয়ত মই মোৰ সকলো পবিত্ৰতা ৰক্ষা কৰি চলিব পাৰিছোঁ, যাক আপোনাতকৈ আপোন যেন লাগিছে।
1: তেনেহ'লে মমতাজ আপোনাৰ মানে তোমাৰ একো নহয়?
0: সেই কথাও মই ক'ব নোৱাৰোঁ। দেখাত তেওঁ মোৰ একো নহয়, কিন্তু তেওঁ মোৰ সকলো।
1: কি কৈছা বেদানা?
0: সেই কথা জানিয়ে বা কি হ'ব ডাক্তৰ বাবু। মমতাজ এজন দেৱতা, মই তেওঁ আশ্ৰিতা।
1: তোমাৰ সেই মুখ, সেই চকু, সেই ওঠ আৰু এই মধুৰ ব্যৱহাৰে মোক তোমাৰ বিষয়ে জানিবলৈ কৌতূহলী কৰি তুলিছে। মোক তুমি তোমাৰ পৰিচয় দিবই লাগিব।

0: হেয়া তুমি বাৰু মোৰ কাপোৰ কিয় ধুই দিলা?
1: লেতেৰা হ'ল বাবে।
0: মই বৰ বেয়া পাওঁ বেলেনা, মোৰ কাপোৰ বাৰু তুমি ধুবা কিয়?
1: মই ধুলে তুমি বেয়া পোৱা?
0: বেয়া পাওঁতোন
1: কিয়?
0: মোৰ বাবে তুমি ইমান দুখ কৰিবা কিয়?
1: দুখ নকৰিলে যে মই জীয়াই থাকিব নোৱাৰো, তোমাৰ বাবে দুখ কৰিবলৈ পালে মই যে কিমান তৃপ্তি পাওঁ।
0: মোৰ দেখোন লাজ লাগে।
1: মোৰো
0: মোৰ সকলো কাম তুমি আজিকালি সদায় কৰি দিয়া, মোক দেখোন একোকে কৰিব নিদিয়া।
1: হোটেলত খাওঁতেই দেখোন তুমি একো কৰা নাছিলা।
0: তেতিয়া যে হোটেলত খাইছিলো, আজিকালি দেখোন হোটেললৈ যাব মন নাযায়।
1: কিয়?
0: তুমি যে মোলৈ ৰৈ থাকা, মোৰ ভাবিলে বৰ আচৰিত লাগে।
1: আচৰিত লাগে?
0: অঁ, মোৰ কাৰণেও কোনোবা ৰৈ থকাৰ কথা দেখোন মই আগেয়ে ভাবিবই নোৱাৰিছিলো। জীৱনত কোনেও দেখোন কোনো কথাতে মোলৈ ৰৈ থকা নাছিল।
1: তুমি এইটো ঘৰতে সদায় আছা?
0: আজি 12 বছৰ আছো, চাকৰি কৰিছো, চলি গৈছো।
1: ইয়াৰ আগতে ক'ত আছিলা?
0: সেইবোৰ বহুত কথা বেলে না, বহুত কথা, মিছামিচি কৈ একো লাভ নাই।
1: ভাল চাকৰি নিবিচাৰিলা কেলে?
0: ভাল চাকৰি? চাকৰিটো চবেই একে, কোনোবাই খালি মেহনতি কৰি কম টকা পায় আৰু কোনোবাই দুঘণ্টা কাম কৰি বেছি টকা পায়। পঢ়া মেলা নকৰা চবে বেছি কাম কৰি কম টকা পায়। মইতো পঢ়া শুনা নকৰিলোৱেই।
1: কিয়?
0: নচিবে নিদিলে। পঢ়িছিলোঁ, হাইস্কুলতো পঢ়িছিলোঁ, কিন্তু মই নোৱাৰিলোঁ, নচিবে নিদিলে। মোৰ লগত পঢ়া ল'ৰা কিবা কিবি বহুত হৈ গ'ল, মই ৰৈ গ'লোঁ, সিহঁতৰ লগত যাব নোৱাৰিলোঁ। মইতো কৈছোঁ জীৱনত মোৰ বাবে কোনেও ৰোৱা নাইকিয়া, ক'তো ৰোৱা নাই। তবে তাত মোৰ দুখ নাই, আল্লাই মোক দেহত তাকত দিছে, কাম কৰিছোঁ, খাইছোঁ।
1: মোৰ কথা তুমি নুশুনা, মোৰ কাহিনী যে তুমি এদিনো জানিব নোখোজিলা।
0: মিছা মিছা আগৰ কথা ভাবি

0: মই ভাল নাপাবে দেনা, তুমি কি আছিলা ক'ত আছিলা সেইসব শুনি তোমাৰ মোৰ কোনো লাভ নাই। এতিয়া তুমি মোৰ লগত আছা, বাস মোৰ সিমানেই দৰকাৰ।
1: তুমি মোক থাকিবলৈ নিদিয়া হ'লে মই যে মৰি গ'লোহেঁতেন।
0: সেইসব কথা ক'ব নাপায় বেদেনা, আল্লাই বেয়া পাব। মই তোমাক একো দিয়া নাই, তুমিও মোক একো দিয়া নাই, আল্লাই মাথোন দিছে। অঁ বেদেনা, তুমি কিবা ভাবিছা মই কথা কৈ থকাৰ বাবে আমনি পাইছা? বাৰু মই মনে মনে থাকোঁ দেই, চোৱা মই তোমাক অকণো আমনি নকৰোঁ।
1: কি হ'ল, তুমি মোক কিবা কৈছিলা? মই মানে
0: কিবা ভাবিছিলা?
1: সৌ ফুলপুলিটো চোৱা, মই কালি ৰুলো।
0: ফুলপুলি ৰুলা? কিন্তু এইটো ঘৰত ফুল ফুলিলে খুৱাব জানো বেদেনা?
1: খুৱাবতো।
2: বোকা আৰু পদুমৰ তুলনা বৰ পুৰণি হলেও মই সেই উপমাকে দিব লাগিব বেদানা।
1: আপোনাৰ কথা মই একো বুজা নাই।
2: সহজ বেদানা, খুব সহজ। তুমি এবাৰ অনাঘাত পদুম বোকাত পৰি আছা,
1: মোক লাজ দিছে।
2: মই লাজ পাইছো।
1: লাজ পাইছে মোৰ বাবে?
2: তোমাৰ বাবে।
1: মোৰ দুখ?
2: তোমাৰ অতুলনীয় ৰূপ, যৌৱন, বিনম্ৰতা।
1: মই একো বুজা নাই ডাক্তৰ বাবু।
2: ময়ো একো বুজিব পৰা নাই, বুজাব পৰা নাই বেদনা। মই লাজ পাইছোঁ, মই কিয় তোমাৰ ওচৰলৈ দৈনিক আহিছোঁ, কিয় মই দুৰ্বল হৈ পৰিছোঁ, মোৰ যৌৱন দুৰ্বল হৈ পৰিছে।
1: আপুনি আপুনি কি কৈছে ডাক্তৰ বাবু? আপুনি
2: বেদনা,
1: সদায় কান্দিছোঁ ডাক্তৰ বাবু, মই সদায় কান্দি আহিছোঁ। কিন্তু এই এজন মানুহৰ বাবে মই যে হাঁহিবলৈ আৰম্ভ কৰিছোঁ, মোক তাত জুলুম নকৰিব, মই কাবু কৰিছোঁ।
2: মই জানো বেদনা, পৃথিৱীৰ কোনেও মোৰ কথা বিশ্বাস নকৰিব। এক সুপ্ৰতিষ্ঠিত ডাক্তৰে এজনী অপৰিচিতা লোকৰ আশ্ৰিতা ছোৱালীক ভালহে পাব পাৰে, তাতকৈ একো কৰিব নোৱাৰে। কিন্তু সেই অনুমান সত্য নহ'বও পাৰে বেদনা।
1: ডাক্তৰ বাবু
2: মোক ভুল নুবুজিবা, মানৱতাৰ নিয়ম উলংঘা কৰি মই তোমাক নিবিচাৰোঁ। মমতাজকো মই জানো, জানো তাৰ হৃদয়ৰ উদাৰতাক।
1: মই একো বুজা নাই ডাক্তৰ বাবু, মই একো বুজা নাই।
2: অৰফেনেজত পঢ়া শুনা কৰি এক অভিজাত লোকৰ কবলৰ পৰা আত্মৰক্ষা কৰাৰ উদ্দেশ্যে যিজনী ছোৱালীয়ে মাজনিশা ভয়ংকৰ বিপদকো আওকাণ কৰি পলাই আহিব পাৰে, সেইগৰাকী ছোৱালীৰ মনোবল আৰু চৰিত্ৰবল মোৰ সন্দেহাতীত বেদনা। সেইদৰে সন্দেহাতীত মমতাজৰ দৰে মানুহো যি জাতি ধৰ্ম আদি ক্ষুদ্ৰ সংকীৰ্ণতাক দলিয়াই দি বাটৰ মানুহক নিজৰ ঘৰত আশ্ৰয় দিব পাৰে বেদনা।
1: মোক কিবা কৈছে?
2: তুমি তুমি সেইদৰে থৰ লাগি কি চাই আছা বেদনা?
1: একো নাই।
2: একো নাই, কিন্তু তোমাৰ চকুত পানী কিয়? তুমি তুমি কিয় কান্দিছা?
1: ডাক্তৰ বাবু, ডাক্তৰ বাবু, ইমান বতাহ মাৰিছে, চাওকচোন চাওক
2: বেদনা,
1: সৌ গছবোৰ ভাগি গৈছে, মই মই উৰি যাম কিজানি।
2: কি হৈছে, হৈছে কি বেদনা, ক'ত বতাহ মৰা দেখিলা? বতাহচোন মৰাই নাই। মূৰ ঘূৰাইছে, চাওঁ ওচৰলৈ আহ, ওচৰলৈ আহ বেদনা, শুই দিয়া, মোৰ কোলাতে আহোঁ যেতিয়া।

0: নাখাই নবৈ তুমি মোলৈকে সদায় কিয় বাট চাই থাকা বেদনা? মই কৈছো নহয় কেতিয়াবা মোৰ দেৰিও হ'ব পাৰে, সেই বুলি তুমিও লঘোণে ৰবানে?
1: অকলে দেখোন মোৰ খাবই মন নাযায়।
0: মোৰো মন নাযায় বেদনা, কিন্তু কি কৰিম, চাকৰি কৰা মানুহ জানাই দেখোন।
1: সেই বুলি খোৱা বোৱাৰ কথা ভাবিব নালাগে।
0: য়াচিনে কি কৈছে জানা?
1: য়াচিন?
0: অঁ, সেই যে হোটেলৱালা, মই মানে যাৰ হোটেলত খাইছিলো।
1: কি কৈছে?
0: মই হেনো শকত হৈছো।

0: দাজৰ দৰে সৎ মানুহ সঁচাকৈয়ে নাই বেদনা। তেওঁ মোৰ একো নহ'লেও আপোনজন। সেয়া তুমি আকৌ অন্যমনা হৈ গলা। ঠিক আছে, মমতাজক তুমি নালাগে, ময়ে কওঁ, হ'ব?
1: নালাগে।
0: মই ক'ব নালাগে? তেনেহ'লে তুমিয়ে ক'বা। সেয়ে হ'ব বেদনা। মই জানো এই কথা শুনি হিয়াভৰি যদি কোনোবাই আনন্দ কৰিব খুজিব তেনেহ'লে মমতাজাই মাথোন খুজিব। কাইলৈ এৰা বেদনা, কাইলৈকে মই ইয়াৰ পৰা যাব লাগিব, নতুন চাকৰি জইন কৰিব লাগিব। গতিকে আজিৰ ভিতৰতে সকলো ঠিক হৈ যাওক।
1: কাইলৈকে?
0: কাইলৈকে? তুমি নাজানা বেদনা, এই বিষয়ত মোৰ সতৰো বহুত আছে। অৱশ্যে সেই সতৰুৱে মোক একো কৰিব নোৱাৰিলেও তোমাক আৰু মমতাজক অপকাৰ কৰিব পাৰে, আৰু সেইবাবে কৈছো পলম নকৰো।
1: সতৰু,
0: তুমিতো জানাই বেদনা, সকলোৰে চকুত তুমি মমতাজৰ।
1: ডাক্তৰ বাবু, তেনেকৈ নক'ব ডাক্তৰ বাবু, তেনেকৈ কোৱা শুনিলে তেওঁ যে খুব বেয়া পাব, খুব বেয়া পাব।
0: ময়ো জানো বেদনা, মমতাজে তোমাকে যেনি ভনীৰ দৰে মৰম কৰে, সেই সম্পৰ্ক চিৰন্তন হোৱাটোকে ময়ো কামনা কৰোঁ। কিন্তু বাহিৰৰ জগতখন বৰ বেয়া, সেইবাবেই ময়ো মোৰ জীৱনৰ চৰম অভিলাষ পূৰণত সেইদলৰ পৰাই বিপদগ্ৰস্ত হ'ব পাৰোঁ,
1: বিপদগ্ৰস্ত
0: যদি এনেদৰেই থাকোঁ। কিন্তু সকলোকে দেখুৱাই যদি মই মোক কৰিব খোজাখিনি কৰি পেলাওঁ তেতিয়া কওঁতেতো কোনো নোলাব বেদনা। কান্দিছা কিয়? কিয় কান্দিছা?

0: মিঠাই বাহির মাত
1: আমার কারখানা রামেশ্বরে বজাইছে বেদেনা বাহিখুনি তুমি খুব ভাল পোৱা বতাহত বাহির মাত বহুত দূরলৈকে গৈছে না
0: ইমান বতাহ মাৰিছে
1: আমাৰ ফুলজোপা বতাহজাকে ভাঙি পেলাব নেকি
0: বতাহ হলে মোৰ বৰ ভয় লাগে
1: বেদেনা মোৰ আৰু কোনো নাই মোৰ আৰু সঁচাকৈ কোনো নাই ক'তো নাই
0: মোৰো কোনো নাই
1: তুমি বাৰু ইমান মনে মনে আছা কিয় বেদেনা আজি তোমাৰ ভাল লগা নাই
0: ডাক্তৰে মোক বিয়া কৰাম বুলি
1: কি বেদেনা
0: ডাক্তৰে কৈছে তেহেন মোক বিয়া কৰাব
1: কোন ডাক্তৰ
0: তোমাৰ যে বেমাৰ চাইছিল
1: কেতিয়া ক'লে
0: ক'ব কেইবাদিন হ'ল
1: তেওঁ আহিছিল
0: সদায় আহিছিল সদায় আহে
1: তুমি কি ক'লা
0: তোমাক সুধিম বুলি ক'লো
1: মোক মোক সুধিব কিয় লাগিছে বেদনা মোক সেইটো বোলে কিটো আছে মই অকলে থাকিব পাৰিম কিয় নোৱাৰিম তুমি ডাক্তৰক ক'বা বেদনা যে মই বৰ আনন্দ পাইছোঁ মই খুব আনন্দ পাইছোঁ মই আনন্দ পাইছোঁ মোৰ কোনো দুখ নহয় মই অকলে থাকিব পাৰিম তুমি যাবা বেদনা ডাক্তৰ বৰ ভাল মানুহ তেওঁ তোমাক বিয়া কৰিব তেওঁ তোমাক বিয়া কৰিব মোৰ মোৰ কোনো দুখ নহয় মই মই অকলে থাকিব পাৰিম বেদনা পাৰিম

0: টোপোলাত এইবোৰ কি বস্তু আনিলা? ইমানবোৰ বস্তু কিনি তোমাৰ পইচা কেইটা কেলি মিছাতে শেষ কৰিছা?
1: পইচা নে মোক কেলি, কোনে খাবলৈ? ওচৰলে আহবে দানা, চোৱাচোন সেই পালাযোৰ দিয়াচোন হাত দুখন, মই নিজেই পিন্ধাই দিওঁ দেই। কিবা এটা দিবলৈ মোৰ আৰু কোনো নাই নহয়। মোৰ বৰ আনন্দ লাগিছে বেদনা, তোমাক দিবলৈ মোৰ একো নাই, তুমি বেয়া নাপাবা দেই। মই অকলে থাকিব পাৰিম, কোনো দুখ নহয়। তোমাক বিয়া দিবলৈ

মোৰ বৰ আনন্দ লাগিছে বেদনা, তোমাক দিবলৈ মোৰ একো নাই, তুমি বেয়া নাপাবা দেই, মই অকলে থাকিব পাৰিম, কোনো দুখ নহয়, তোমাক বিয়া দিবলৈ মোক কোনো কষ্ট নাই বেদনা, যদি মন যায় তুমি আজিয়ে গুচি যাবাগৈ, মই ডাক্তৰক তোমাক লৈ যাবলৈ ক'ম। নাকানিবা বেদনা, তুমি যাবাগৈ দেই, মই এতিয়া বহুত দূৰলৈ যাম, হয়তো কেইবাদিনো ঘূৰি নাহো, বলৈ বাচ্চা নাথাকিব, ডাক্তৰকো মই কৈ যাম, দুখ নকৰিবা, মই অকলে থাকিব পাৰিম।

0: মমতাজ ভাইয়া, এই যে চিৰিয়াকলে তুমি নাকি অকলে বহি আছা বুলি, মইতো সবদিন খবৰ লৈ আছো। কাৰখানাত গম পালো তুমি নাকি দোচৰা জেগাত গৈছিলা।
1: হেৰা, কাৰখানা নতুন মেচিন আনিবলৈ মোক লৈ গৈছিল।
0: কেতিয়া আহিলা?
1: আজি।
0: আচ্ছা, তোমাৰ ঘৰ মানুহ ক'ত? ক'ৰবাত গ'ল হ'ব পাই, সেইকাৰণে মন চন বেয়া কৰি চুপচাপ বহি আছা। ক'ত গ'লো?
1: তোমাৰ হোটেললৈকে যাওঁ বোলে য়াছিন ভায়া।
0: হোটেলত যাবা? অ', তোমাৰ মানুহ দুই একদিনত তাৰমানে নাহিব।
1: মই হোটেলতে খাম য়াছিন ভাই।
0: হায় আল্লাহ, কৈছা কি?
1: ঘৰটোত বৰ আন্ধাৰ লাগিছে য়াছিন ভাই, বোলা বাহিলে।
0: তোমাৰ তোমাৰ কি হৈছে মমতাজ ভাই?
1: আধা জিন্দগীটো মই তোমাৰ হোটেলতে খালো য়াছিন।
0: নাই নাই, মই এইসব একো বুজা নাহে, সব কিবা গুমা লাগি গৈছে।
1: বোলা বাহিলে যাওঁ বোলা।
0: বন্ধ দরজার ফলে কি চাই আসা
1: সিন ভাই?
0: কি চাই আসা সেফালে?
1: দুয়ারত হওয়া কি লিখা আছে?
0: আরে, মই তো লিখা পড়া নাজানোই, খালি পয়সা গণ্ডি করবলে শিকিলো।
1: বেদ

আজিৰ নাট্যানুষ্ঠানত সৈয়দ আব্দুল মালিক ৰচিত চুটিগল্প কাঠফুলাৰ মহেন্দ্ৰ বৰঠাকুৰে কৰা অনাতাঁৰ নাট্য অভিযোজনা শুনিলে। অভিনয় কৰিলে মমতাজ নীলু চক্ৰৱৰ্তী, বেদনা চেতনা দাস, চিৰিয়া অৰুণিমা বৰুৱা, ডাক্তৰ ঈশান বৰুৱা, ইয়াছিন দুৰ্গেশ্বৰ বৰঠাকুৰ, বাণীবন্ধনৰ সহযোগী বীণা দাস মান্না, নাটকৰ প্ৰযোজনা ধীৰু ভূঞাৰ।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

য'তে ত'তে থুক হেকাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰা ৰোগৰ বীজাণু বিস্তাৰিত হয়।

মুকলিত মলত্যাগ নকৰিব, বিজ্ঞানসন্মত শৌচাগাৰ ব্যৱহাৰ কৰক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰ। আমাৰ কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই স্মিতা গোস্বামীয়ে লৈছো বিদায়। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

0: 0 0 1 2 3 seconds.
1: Hello, Mac 2. Hello, Mac 2. How you are? 1 minute.